এয়া আকাশবাণী নগাঁও, আজি শনিবাৰ, ইংৰাজী 2026 চনৰ জুন মাহৰ 27 দিন।

আৰু অসমীয়াৰ লেখেৰে 1948 চনৰ আহাৰ মাহৰ 12 দিন পুৱা 5:55 হোৱাৰ লগে লগেই প্ৰথমে মই সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ আৰু সুপ্ৰভাত জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰিছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। ষ্টুডিঅ'ত এয়া মই মিতালী শৰ্মা। মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস আৰু কাৰ্যকক্ষত আছে তৃষ্ণা ভৰদ্বাজ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া 6 বজাত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি শুনিবলৈ পাব।

খন্তেক পিছতেই 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 আগবঢ়োৱা হ'ব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ। আজিৰ এই অনুষ্ঠানত শুনিবলৈ পাব বিশিষ্ট নাট্যকাৰ ঔপন্যাসিক অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিব কমল শৰ্মাই। পুৱা 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্ৰভাত। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15। 7:30 মূৰ্চনা। পুৱা 8:00 সমাচাৰ প্ৰভাত। 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা। 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। শ্ৰোতাৰ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত শুনিবলৈ পাব পুৱা 9:20। পুৱা 10:00 কৃত্ৰিম বুদ্ধিমত্তাৰ উৎপত্তি বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নগাঁৱৰ বিষয় শিক্ষক জয়ন্ত কুমাৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ কৰিব হিৰণ্যপ্ৰভা দিহিঙীয়াই। তাৰপিছতেই শুনিবলৈ পাব কেইটিমান গীত। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি। 11:05 পৰা বিয়লি 4:29 ক্ৰমে আকাশবাণী মুম্বাই, আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব। বিয়লি 4:30 যুৱ তৰংগ অনুষ্ঠানটিত খেল সিদ্ধান্তি আগবঢ়াব নয়নমণি বৰাই। পুনৰ বিয়লি 5:00 পৰা আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। 5:25 আমৈ অনুষ্ঠানটিত মাধৱ পাৰা সম্পৰ্কে এটি অনুষ্ঠান যুগুতাই আগবঢ়াব ৰুলি শইকীয়াই। নাম শুনিবলৈ পাব বিয়লি 5:45। 6:00 আঞ্চলিক বাতৰি। 6:10 কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত কৃষকবাণী অনুষ্ঠানটি শুনিবলৈ পাব। 6:44 আঞ্চলিক বাতৰি। সন্ধ্যা 7:10 অসমীয়া বাতৰি, 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আৰু নিশা 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। এটি বৃন্দগীত শুনিবলৈ পাব সন্ধ্যা 7:05। 7:20 আধুনিক গীতৰ অনুষ্ঠান, আজিৰ শিল্পী বিদিশা ভূঞা। 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। বিয়লি ৰং অনুষ্ঠানটি শুনিবলৈ পাব নিশা 8:02। 8:32 যন্ত্ৰ সংগীতৰ অনুষ্ঠানত ওস্তাদ আলী আকবৰ খাৰ চৰুদবাদন শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কিশোৰী আমনকাৰৰ খিয়াল ৰাগ ভূপ আৰু পণ্ডিত পান্নালাল ঘোষৰ বাঁহীবাদনত ৰাগ দৰবাৰী শুনিবলৈ পাব। এয়াই আছিল আজিৰ অনুষ্ঠান পৰিচিতি।

0: শ্ৰোতাই আজিৰ উপাসনা অনুষ্ঠানটিত ইমান পৰিক্ৰমে প্ৰভাত শৰ্মা আৰু সংগীতা দাসৰ কণ্ঠত বৰগীত, দম্ভৰুধৰ পাঠকৰ কণ্ঠত লোকগীত আৰু শেষত টোকাৰী গীত শুনিলে জুবিন গাৰ্গৰ কণ্ঠত। উপাসনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ পাৰিচৰ। এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ পঞ্চম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: অৰুণদা, কোৱা, আপুনি আকাশবাণী চাকৰি জীৱনৰ পৰা অৱসৰ দিলে, এতিয়া এই অৱসৰ কালত আপোনাৰ স্মৃতিত আকাশবাণীৰ কোনবোৰ কথাই বিশেষকৈ খুন্দিয়ে?
3: বহুত কথা, অনেক কথা, গোটেইবিলাকতো ক'ব নোৱাৰিম। তথাপিও খুব তাৎপৰ্যপূৰ্ণ এটা বা দুটা কথা ক'বলৈ চেষ্টা কৰিম, কমকৈ। অসম আন্দোলনৰ সময়ৰ কথা, বিদেশী বিতাৰণ কৰা আন্দোলন, সেই আন্দোলনটোৰ সৈতে প্ৰথম পৰ্যায়ত আমি জড়িত হৈছিলোঁ। কাৰণ আমাৰ নীতিটো আছিলে যে গোটেই অসমৰ গোটেইখিনি মানুহ যিটো ইছ্যুত জড়িত হৈ পৰিছে, আমি আকাশবাণীৰ কৰ্মচাৰীখিনি তাৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰোঁ সমাজখনৰ পৰা। গতিকে যদিও কেন্দ্ৰীয় চৰকাৰৰ এইটো এই অনুষ্ঠানটো আকাশবাণী গুৱাহাটী কেন্দ্ৰীয় চৰকাৰৰ অধীনত, তথাপি কৰ্মচাৰীখিনি বাহিৰৰ সমাজখনৰ লগত যিহেতু মিলি থাকিব লাগিব, গতিকে কিছু পৰিমাণে আমি আমাৰ সদিচ্ছাটো ৰাইজক জনাম, আমাৰ ছাপোৰ্টটো। সেইবুলি প্ৰথম পৰ্যায়ত মই ব্যক্তিগতভাৱে আনকি অলপমান নেতৃত্বও দিছিলোঁ আমাৰ ষ্টাফ আৰ্টিষ্টখিনি বা কৰ্মচাৰীখিনিয়ে পোনপটীয়াকৈ প্ৰচেছনত যোৱা বা এনেধৰণৰ কাৰ্যসূচীত নহয়, কিন্তু আমাৰ সহানুভূতি দেখুৱাবলৈ দেখুওৱা কথাটোত আমি মত দিছিলোঁ। কিন্তু তেনে অৱস্থাতে এসময়ত এনেকুৱা এটা হ'ল যে অকল আকাশবাণী গুৱাহাটী কেন্দ্ৰক বয়কট কৰিব অসমৰ ৰাইজে। অসমৰ ৰাইজে মানে গুৱাহাটীত যিখিনি অসম আন্দোলনৰ লগত যিখিনি নেতা বা যিখিনি তেওঁলোকৰ আন্দোলনকাৰী লোক আছিলে।
2: কাৰণ
3: যিটো গোটেই ইছ্যুটো যে কেন্দ্ৰীয় চৰকাৰৰ লগতেই কনফ্ৰণ্টেশ্যনটোতো হৈছিলেতো অসম আন্দোলনৰ আন্দোলনকাৰীসকলৰ, গতিকে 10 দিন ধৰি ইয়াৰ পৰা পাৰিলে ব্ৰডকাষ্টিং বন্ধ কৰিব লাগে। সেইকাৰণে কৰ্মচাৰীসকলক আহ্বান দিলে যে ইয়াত কোনো যোগদান কৰিবলৈ নাহিব। সেই 10 দিন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলে যোগদান কৰিব নোৱাৰিব। সেইটো একেবাৰে লাইটনিং এটা তেওঁলোকে ডিচিশ্যন ল'লে, লৈ পেলাই আন্দোলনকাৰীয়ে আৰু আন্দোলনকাৰীৰ লগতে আমাৰ কেন্দ্ৰৰ ভিতৰৰ মানুহ বহুতখিনি আছিলে, সকলো তেনেকুৱা হয়। ৰাতি 10টা বজাত তেওঁলোকে ডিচিশ্যন ল'লে। লোৱাৰ ফলত ৰাতিপুৱা 10টা বজাত গোটেই এই আমাৰ গুৱাহাটী কেন্দ্ৰটো চাৰিওফালৰ পৰা যুৱকসকলে, আন্দোলনকাৰী যুৱকসকলে ঘেৰি ধৰিলে। গতিকে পিছদিনাখন পুৱা কোনো বাহিৰৰ মানুহ তাত সোমাব নোৱাৰা হ'ল। আৰু সেইখিনি সময়ত এই আমাৰ কেন্দ্ৰৰ ভিতৰত যিখিনি কোৱাৰ্টাৰ আছে তাত অসমীয়া মানুহ, ছিংগল চোল মই আছিলোঁ। মোৰ লগত আৰু আছিলে দুৰ্গেশ্বৰ বৰঠাকুৰ আছিলে, কিন্তু তেওঁ স্বাস্থ্যজনিত কাৰণ সেইদিনাখন ৰাতিপুৱাই বাহিৰলৈ ওলাই গ'ল, বা তেওঁ বাহিৰত থাকিলগৈ, তেওঁৰ ভাতৃ আছে তাৰ লগত থাকিলগৈ। তেওঁ যেতিয়া এবাৰ যেতিয়া বাহিৰলৈ গ'ল, তাৰ পিছত তেওঁ সোমাব নোৱাৰিলে, কিন্তু মই ৰৈ গ'লোঁ একমাত্ৰ অসমীয়া মানুহ, বাকীখিনি অনা অসমীয়া মানুহ। আৰু ষ্টেচন ডাইৰেক্টৰ আছিলে বীৰেণ ফুকন, গতিকে মাইকত ভইচ দিবৰ কাৰণে, এনাউন্স কৰিবৰ কাৰণে আৰু কোনো মানুহ নাই। গতিকে দিল্লীৰ পৰা টেলিফোন আহিল ৰাতিপুৱা 5:30-6 বজাত উবেদুল লতিফ বৰা, তাৰ প্ৰধান আমাৰ ডিৰেক্টৰ জেনেৰেল আছিলে, তেওঁ ক'লে যে অৰুণ শৰ্মাক ইমিডিয়েট মাইকত আনিব লাগে, তেওঁৰ হয়তো এনাউন্স কৰাব লাগে। সেই 10 দিন মই ৰাতিপুৱা 6:00 বজাত আহোঁ, ৰাতি 11:00-12:00 যাওঁ। আৰু মইতো আৰু এনাউন্সাৰ হিচাপে মোৰ খুব অভিজ্ঞতা নাছিলে, মই স্কুল ব্ৰডকাষ্ট বা এনেধৰণৰ কৰোঁ, কিন্তু সেই তেতিয়াই সেই ৰেকৰ্ড

0: গ্ৰাম হেৰি হেৰিপুৰা মোক অৱশ্যে যিসকল অনা অসমীয়া মানুহ আছিলে বা ভাল কৰ আছিলে বা মিছেছ ভৌমিক আছিলে অনা অসমীয়া বুলি কৈছোঁ এইকাৰণে ভাষাটোৰ ফালৰ পৰাহে কৈছোঁ, তেওঁলোক অনা অসমীয়া নহয়, তেখেতে তেওঁলোকে শুদ্ধ ভাষা অসমীয়া কোৱাটো অসুবিধা, গতিকে সেই ৰেকৰ্ড টেকৰ্ড লাইব্ৰেৰীৰ পৰা অনা আৰু প্ৰত্যেকটো প্ৰগ্ৰেম উইমেন্স প্ৰগ্ৰেম স্কুল ব্ৰডকাষ্ট তেনেকৈ তেনেকৈ বজোৱা আৰু কিবা এটা কাৰণত চেলেঞ্জেই হ'ল নেকি কি এটা আমি যিমান পাৰোঁ শ্বিডিউল প্ৰগ্ৰেম ব্ৰডকাষ্ট কৰিবৰ কাৰণে প্ৰগ্ৰেম যাতে জুতি নহয় জুতি নপৰে তেনে কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু দুৰ্ভাগ্যজনকভাৱে প্ৰথম ৰাতিপুৱা হেৰিটোত মই যিখন গ্ৰামফোন ৰেকৰ্ড বজাইছোঁ আৰম্ভ কৰিছোঁ মই চোৱা নাছিলোঁ দিওঁ আৰু তাত প্ৰথম বাজিবলৈ আৰম্ভ কৰিলে হে বিদেশী বন্ধু প্ৰথম গানটো লগে লগে টেলিফোনত আহিছে এই যে অতি মানে হেৰি অশ্লীল মাতেৰে আৰু বিদেশী তোৰ বন্ধু বিদেশী তোৰ বন্ধু হ'ল অৰুণ শৰ্মা খুব হেৰিকৈ আৰু মানে মানে গালি গালাজ কৰি পেলাই আহিছে। সেই দহদিন মই যথেষ্টখিনি গালি গালাজ শুনিলোঁ, ৱালৰ চাৰিফালৰ বাহিৰৰ পৰা টিটকাৰি শুনিলোঁ, আনকি মোৰ চিঞৰি চিঞৰি কয় মোৰ পৰিবাৰক কয় এই তোমাৰ তেওঁৰ ডিঙি কটা যাব তুমি বিধৱা হ'বা এনেধৰণৰ কথাবোৰ কৈছিলে। বাহিৰত মোৰ কাম কৰা ল'ৰাতে বাহিৰৰ যিবোৰ দোকান আছে তাৰ পৰা বস্তু নিদিয়ে তহঁতক আমি বস্তু নিদিওঁ, এনেকুৱা এটা অৱস্থাত মাজেদি মোৰ সেইকেইটা দিন পাৰ হ'ল দহটা দিন। আকাশবাণী গুৱাহাটী কেন্দ্ৰত সেই দহটা দিন মই সেইখিনি সেৱা দিব লগা হ'ল দেশদ্ৰোহীৰ নাম লৈ পেলাই। মই পিছত ছমাহলৈকে মই উজান বজাৰলৈ যাব পৰা নাছিলোঁ, মোৰ তাত শহুৰ শাহুৰ শহুৰহঁতৰ ঘৰ তাত তাত মোৰ যাব পৰা নাছিলোঁ। বিয়া বাৰু সেইখিনি সময়ত যিবিলাক গুৱাহাটীত হৈছিলে উজান বজাৰ এনেধৰণৰ বিয়া বাৰুলৈ নিমন্ত্ৰণ পোৱা নাছিলোঁ। এইদৰেই সেই এটা সেইখিনি সময়ৰ সেই কথাখিনি মই কেতিয়াও নাপাহৰোঁ। কিন্তু তাৰ পিছৰ বছৰৰ পিছতে মই যে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰকেইটা পালোঁ জাপান প্ৰাইজ ইণ্টাৰনেশ্যনেল আবু এৱাৰ্ড প্ৰাফ ফিচৰা বাৰ্লিন সেইকেইটা পোৱাৰ পিছত মোৰে কেইজনমান সদিচ্ছা থকা ব্যক্তি দিলীপ হাজৰিকা আমাৰ স্বৰ্গীয় ভূঞা এওঁলোকে বিহু সন্মিলন উজান বজাৰ বিহু সন্মিলনত মোক সম্বৰ্ধনা জনা দিছিলে আৰু সেইদিনা তেতিয়া মই সেই মোৰ দেশদ্ৰোহিতাৰ যিটো আছিলে সেইখিনি তেওঁলোকে বোধকৰণ পাহৰি পেলাই মোৰ প্ৰতি মৰম তেওঁলোকে জনাইছিলে। এইটো কথা মই মোৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত কাম কৰাৰ সেইখিনি কথা মই এতিয়া মোৰ মনত পৰিছে।
1: এইখিনি মই এটা কথা সুধি থওঁ যিটো আপোনাৰ অনুভূতিৰ কথা হ'ব পাৰে যে অসমত যিবোৰ আন্দোলন হৈছে এই প্ৰত্যেকটো খুব আৱেগিক নেকি?
0: যথেষ্ট আৱেগিক। মই সেইদিনাখন এখন সভাত কোনখন সভাত বোধ কৰোঁ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মোক মাতিছিলে উদ্বোধন কৰিবলৈ, তাত সেই কথাটো মোৰ কথাত ওলাই গ'ল যে আমি তিনিটা আন্দোলন কৰিলোঁ স্বাধীনতাৰ লাভ কৰাৰ পিছত। প্ৰথমটো বঙাল খেদা আন্দোলন, তাৰপিছত বিহাৰী খেদা আন্দোলন, তাৰপিছত বাংলাদেশী খেদা আন্দোলন। এই খেদা আন্দোলন তিনিটাৰ ফলত অসমৰ প্ৰগতি অসমৰ উন্নতি কিমান ব্যাহত হ'ল সেই কথাটো এতিয়া সমাজতত্ত্ববিদসকলে ভালকৈ ব্যাখ্যা আমাক দাঙি ধৰিছে। আমি বহু বছৰ পিছপৰি গ'লোঁ ভাৰতৰ অন্যবিলাক ৰাজ্যৰ তুলনাত এই তিনিটা খেদা আন্দোলনৰ ফলত, আৰু এই তিনিওটা খেদা আন্দোলনত একমাত্ৰ যুক্তিৰে নহয় আৱেগিকভাৱে সেই যিসকলে আন্দোলন কৰিছিলে তাত পৰিচালিত হৈছিলে।
1: আৰু আকাশবাণী সম্পৰ্কে আপোনাৰ নিজৰ স্মৃতিৰ পথত বাঁহি থকা কোনো কথা?
0: মই আকাশবাণী কাম কৰাৰ এটা গৌৰৱবোধ কৰোঁ দুটা কথাত। এটা ইতিমধ্যেই মই আগৰে কোনোবা এটা খণ্ডত কৈ গৈছিলোঁ যে BBCত মই প্ৰশিক্ষণ ল'বলৈ যাবলৈ সুবিধা পাইছিলোঁ, সেইটো এটা খুব ডাঙৰ এক্সপ'জাৰ আছিলে। দ্বিতীয়তে মই UNৰ ৰেডিঅ'ত নিউয়ৰ্কৰ UNৰ ৰেডিঅ'ত মোৰ এটা ইণ্টাৰভিউ লোৱা হৈছিলে এঘণ্টাৰ এটা ইণ্টাৰভিউ, আৰু সেইটো তেওঁলোকৰ ৱৰ্ল্ড নেটৱৰ্কত ব্ৰডকাষ্ট হৈছিলে। তেওঁলোকৰ ছাউথ ইষ্ট এছিয়ান বুলি এছিয়ান যিটো ব্ৰডকাষ্টিঙৰ যিটো শাখা আছিলে তাত ব্ৰডকাষ্ট হৈছিলে। UNৰ ৰেডিঅ'ত মই তেনে এটা সাক্ষাৎকাৰ দিবৰ কাৰণে যিটো মই সুযোগ পাইছিলোঁ সেইটোত নিশ্চয় মই আকাশবাণীৰ এজন কৰ্মচাৰী বা আকাশবাণীত মই কিছু কাম কৰিছিলোঁ কাৰণেই তেওঁলোকে মোক সেইটো সুবিধা দিছিলে। গতিকে এই এনেধৰণৰ কিছুমান কথা

0: এইটো এটা আন্তৰ্জাতিক ক্ষেত্ৰতো যে মই গৈ যোগ দিব পাৰিছিলোঁ, এইবিলাক নিশ্চয় আকাশবাণীৰ মই চাকৰি কৰাৰ কাৰণে, আকাশবাণীত কাম কৰাৰ কাৰণে সেই সুযোগবিলাক পাইছিলোঁ। গতিকে সেইবিলাক কথা মোৰ মনত পৰে।
1: অৰুণদা, এতিয়া আপোনাৰ জীৱনৰ অন্যতম দিশ হ'ল নাটক, আৰু আপুনি আকাশবাণীৰ জীৱনৰ কথা যেতিয়া ক'লে তেতিয়া আপুনি বিদ্যাৰ্থীৰ অনুষ্ঠান, এডুকেশ্যনেল ব্ৰডকাষ্ট, টিচাৰ্ছ ব্ৰডকাষ্ট এইবিলাকৰ কথা ক'লে, কিন্তু নাটকৰ কথা খুব বেছি নক'লে। কিন্তু আকাশবাণীৰ নাটকৰ এটা নতুন ধাৰা প্ৰৱৰ্তন বা আপোনাৰ নাটক জীৱন সম্পৰ্কে কিছু কথা ক'ব নেকি?
0: সেইটো ঘটনাক্ৰমে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট বিভাগৰ দায়িত্ব ল'ব লগা হৈছিলে। স্বৰ্গীয় নাৰায়ণ বেজবৰুৱা যেতিয়া তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট প্ৰযোজক আছিলে, তেখেতে ৰিটায়াৰ হোৱাৰ পিছত পদটো যেতিয়া খালী হ'ল, তেতিয়া মোক এডুকেশ্যনেল ব্ৰডকাষ্টৰ, স্কুল ব্ৰডকাষ্টৰ লগতে নাটক বিভাগটোক চাবলৈ দিছিলে এইকাৰণে যে নাটকৰ সৈতে ইতিমধ্যে মই খুব গভীৰভাৱে জড়িত হৈছোঁ। ভালেখিনি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ভালেখিনি নাটক মোৰ ব্ৰডকাষ্ট হৈ গৈছে, আৰু নাটকবিলাকে সেইখিনি সময়ত নামো কৰিছিলে। সেইখিনি মই গৌৰৱবোধেৰে ক'ব পাৰোঁ। আৰু নাটকৰ পঢ়া শুনা বা কিছু কাম কৰা, সেইটো এটা মোৰ বেকগ্ৰাউণ্ড আছিলে। গতিকে সেইবিলাক কাৰণতে কৰ্তৃপক্ষই মোক নাটক বিভাগটো চাবলৈ দিলে। মই দুবছৰ তিনিমাহমান নাটক বিভাগটো চলাইছিলোঁ। আৰু মোৰ এইটো এটা সদায় এটা মোৰ সৃষ্টিশীল যিখন ক্ষেত্ৰ বা যি সৃষ্টিশীল যিটো মানসতা, তাৰে সৈতে সদায় মই এটা নতুন কিবা এটা কৰাৰ চেষ্টা কৰোঁ। কিমানখিনি সাৰ্থক হয়, কিমানখিনি মই কৃতকাৰ্য হয় নাজানো, কিন্তু কিবা নতুনত্ব অনাৰ চেষ্টা কৰোঁ। নাটক লেখাতে হওক বা যিবিলাক
1: প্ৰযোজনা
0: কৰোঁ সেইবিলাকত, গতিকে নাটক বিভাগটো মই অলপমান নতুনত্ব আনিবলৈ চেষ্টা কৰিছিলোঁ। সেইখিনি সময়ৰ মই দুটামান কথা খালি মই ক'ব পাৰোঁ যে মই আমাৰ অসমীয়া আমাৰ নাটকত নাটক লেখা কামটো অকল নাট্যকাৰে কৰে এনেকুৱা এটা ধাৰণা, প্ৰসিদ্ধ বা প্ৰতিষ্ঠিত যিসকল সাহিত্যিক তেওঁলোকে ভাবে যে নাটকটো তেওঁলোকৰ নহয়, তেওঁলোকে কবিতা লিখিব, গল্প লিখিব, উপন্যাস লিখিব, সেইখিনি বুলি ভাবে যে নাটকটো ইজ নট দেয়াৰ কাপ অফ টি। কিন্তু মই সেইটো চেষ্টা কৰিছিলোঁ যে তেখেতসকলক নাটক লেখা কথাটো যদি তেওঁলোকক আমি অনুপ্ৰাণিত কৰি নাটক লেখাব পাৰোঁ, এটা কথা আমাৰ এচিয়ৰ্ড হ'ব যে আমি এটা গল্প পাম। তাৰ নাটক সেইখন নাটকৰ এজন যদি মই প্ৰতিষ্ঠিত সাহিত্যিকৰ পৰা, এজন গল্পকাৰ, প্ৰতিষ্ঠিত গল্পকাৰৰ পৰা বা প্ৰতিষ্ঠিত এজন উপন্যাসকৰ পৰা এখন নাটক লেখাওঁ, দুটা কথা এচিয়ৰ্ড হ'ব যে আমি ভাষাটো পাম, এটা ভাল ভাষা এটা পাম নাটকখনত, আৰু এটা কাহিনী পাম। এইখিনি এচিয়ৰ্ড থাকে একেবাৰে নাট্যকাৰ এজনে লেখাতকৈ। গতিকে সেই এচিয়ৰেঞ্চখিনি তাত থাকে, এনচিয়ৰ্ড হৈ থাকে সেইখিনি। গতিকে তেনেকৈ সেইটো ভাবি পেলাই মই কেইজনমান প্ৰসিদ্ধ লেখকক যেনে নৱকান্ত বৰুৱা, নগেন শইকীয়া, জ্যোতিপ্ৰসাদ শইকীয়া, এনেদৰে কেইবাজনকো, প্ৰণৱজ্যোতি ডেকা, আৰু এতিয়া মোৰ থাকোঁতে মনত নাম পৰা নাই কেইবাজনো সাহিত্যিকক, যিহেতু নাটক লেখাৰ কথা তেওঁলোকে জীৱনত কেতিয়াও ভবা নাছিলে, তেওঁলোকৰ সৈতে নাটক লেখাইছিলে আৰু সেই নাটকখিনি অতি সুন্দৰ নাটক হৈছিলে। এইটো এটা মোৰ সেইখিনি সময়ত চেষ্টা আছিলে। আৰু বীৰেণ ভট্টাচাৰ্যৰ হতুৱাই মই এটা ছিৰিজ কৰাইছিলোঁ, আৰ্টি বুলি এটা ছিৰিজ,
1: স্বগতোক্তি,
0: সেইটো মই এটা নতুনত্ব কাম কৰিছিলোঁ। নতুন আগতেও কুলোদেৱ ভট্টাচাৰ্যও কৰিছিলে, তেওঁ যেতিয়া চাকৰি কৰিছিলে স্বগতোক্তিৰ এটা প্ৰগ্ৰেম কৰিছিলে, সম্ৰাট বোধ কৰোঁ নৱকান্ত বৰুৱাৰ সম্ৰাটখন কৰিছিলে, ৰাৱণখন কৰিছিলে তেনেকৈ। কিন্তু এইটো মই লিখাই পেলাই কৰিছিলোঁ। মই বীৰেণ ভট্টাচাৰ্যক এটা মোৰ তেওঁক মোক আইডিয়াটো দিছিলোঁ যে চাৰিজন শ্বহীদৰ যিসকল ফাঁচীকাঠত গৈছে বা মৃত্যুবৰণ কৰিছে দেশৰ কাৰণে, তেওঁলোকৰ শেষ নিশাটোক পটভূমি লৈ পেলাই শেষ নিশাটোত সেই শ্বহীদজনে গোটেই জীৱনটো এবাৰ ঘূৰাই চাইছে, পঢ়ি চাইছে তেওঁৰ মনত কিখিনি ভাৱ আহিব, সেই ভাৱখিনি আপুনি কল্পনাৰ সৈতে লিখক। তেনেকৈ গোমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ
1: আপুনি নিজে
0: কৰিছিল, কুশল কোঁৱৰটো মই নিজেই কৰিছিলোঁ, স্বগতোক্তি। আৰু সেই গোটেই ছিৰিজটো অত্যন্ত ভাল হৈছিলে, শ্ৰোতাসকলে অতি আগ্ৰহৰে সৈতে অতি তেওঁলোকে নিষ্ঠাৰে অতি মানে জনপ্ৰিয় আছিলে সেইটো। আৰু কুশল কোঁৱৰটো মই নিজে কৰিছিলোঁ, সত্যপ্ৰসাদ বৰুৱাই পিয়লি ফুকন কৰিছিলে, গুণধৰ কোঁৱৰ উপেন্দ্ৰজিৎ শৰ্মাই কৰিছিলে, আন্দেশ্বৰ ডক্টৰ আন্দেশ্বৰ বৰঠাকুৰে মণিৰাম দেৱান কৰিছিলে, আৰু মই কুশল কোঁৱৰটো কৰিছিলোঁ। এনেধৰণৰ কেইটামান কাম সেইখিনি সময়ত হৈছিলে।
1: এতিয়া আপোনাৰ মঞ্চ নাটক আৰু সেইটো দিশলৈ আহোঁ, যিটোলৈ আপুনি এতিয়াও
0: আছোঁ।
1: সিদিনাখন আপোনাৰ এখন নাটক হৈছে অদিতি আত্মকথা, গতিকে সেই জীৱনটোৰ কথা অকণমান ক'ব নেকি?
0: আচলতে চাবলৈ গ'লে মই প্ৰথমখন নাটক মঞ্চ নাটকেই লিখিছিলোঁ। ইয়াৰ পৰা তেতিয়া 1952-53 চনত গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰ দি জাহাজ চলিছিলে, তাৰো আগৰ পৰাই চলিছিলে, পিছত জাহাজ বন্ধ হ'ল, ব্ৰহ্মপুত্ৰখন চেলো হৈ যোৱাৰ কাৰণে জাহাজ নচলা হ'ল, জাহাজত পেছেঞ্জাৰ জাহাজ চলিছিলে। মোৰ মনত আছে গমিৰি ঘাট, ইয়াৰ পৰা গমিৰিলৈ মই দুদিন জাহাজত গৈছিলোঁ। তেতিয়াই তাৰ যোৱাৰ আগতে দুদিনমান আগতে এখন নাটক লেখাৰ কথা ভাবি পেলাই কাগজ চাগজ লৈ পেলাই লিখিবলৈ লৈছিলোঁ, জাহাজত লিখি লিখি গৈছিলোঁ এখন নাটক। তাৰপৰা গৈ হেলামত থাকি তেজপুৰলৈ আহিলোঁ, তেজপুৰত নাটকখন শেষ কৰিলোঁ, উৰুখা বজা নাটকখন।
1: এই মানুহছিল 1952 চন
0: 1952 চনত জাহাজত, তাৰপিছতে জাহাজ বন্ধ হৈছে আৰু। সেইখন মঞ্চ নাটক লিখিছিলোঁ আৰু সেইখন প্ৰথম 1954 চনত তেজপুৰত পান ষ্টেজত সেইখন মঞ্চস্থ হৈছিলে। মোৰ জীৱনৰ প্ৰথম নাটক মঞ্চস্থ হৈছিলে তেজপুৰত।
1: আৰু সেই একেটা বছৰতে কুমাৰ ভাস্কৰ নাট্য,
0: কুমাৰ ভাস্কৰ পিছৰ বছৰত 1955 চনত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত হৈছিলে। সেইখন নাটকত শৈল বৰুৱা, শৈলদা, তস্বত্ব ইউচুফ, তাৰপিছতে বিজয় শংকৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ এইসকলে অভিনয় কৰিছিল আৰু তেওঁলোকো সেইখিনি সময়ত লাইমলাইটলৈ আহি সেই নাটকখনে বৰ মানুহে গুৱাহাটীত এখন ভাল নাটক হৈছিলে বুলি কৈছিলে। হেমাংগ বিশ্বই পিছদিনাখন ৰাতিপুৱা আহি পেলাই মোক কংগ্ৰেচুলেট কৰিছিলে, তেওঁৰ এটা বিশেষ চৰিত্ৰ আছিলে সেইটো, তেওঁলোকৰ লাইনত মিলি যায় নূৰৰ চৰিত্ৰটো, সেইটো ডেভেলপ কৰিবলৈ কৈছিলে সেইখন। এইদৰে আচলতে মই মঞ্চ নাটকেই আৰম্ভ কৰিছিলোঁ, কিন্তু যেতিয়া অনাতাঁৰলৈ মই আহি গ'লোঁ, অনাতাঁৰ নাটকৰ এটা সন্মোহিনী যেতিয়া মই সন্মোহনত যেতিয়া সোমাই গ'লোঁ, তেতিয়া এইখনৰ পিছত সিখনকৈ মই অনাতাঁৰ নাটক লিখিবলৈ অনাতাঁৰ নাটকেই লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু পিছলৈ সেই অনাতাঁৰ নাটকবিলাকৰ মঞ্চৰূপ দি পেলাই ভালেকেইখন মঞ্চ নাটক লিখা হ'ল।
1: তাৰমানে মূলত আপুনি অনাতাঁৰ কাৰণে নাটক লিখিছিল, তাৰপিছত মঞ্চলৈ
0: মঞ্চ নাটক হৈছে, বহুতখিনি প্ৰায়খিনি নাটকেই, দুই এখনৰ বাহিৰে প্ৰায়খিনি নাটকেই অনাতাঁৰ ৰূপৰ পিছত মঞ্চৰূপ লাভ কৰিছে।
1: কিন্তু জিন্তি নহয়,
0: জিন্তি আৰু উৰুখা পূজা মঞ্চৰ কাৰণে লিখা হৈছিলে,
1: আৰু পদ্মাকুন্তি ইত্যাদি
0: পদ্মাকুন্তি এইবিলাক পদ্মাকুন্তি ইত্যাদিখন অৱশ্যে মঞ্চৰ কাৰণে, এখন তাগিদা আমাৰ মিতালী সংঘই অকল নাৰী চৰিত্ৰ দি পেলাই এখন নাটক লিখিবলৈ ক'লে কাৰণে পদ্মাকুন্তি ইত্যাদি বুলি লিখিছিলোঁ, আৰু বাকীখিনি ৰেডিঅ'লৈ লিখা।
1: আপুনি নাটকৰ মাজেৰে দৰ্শক শ্ৰোতা কি মেছেজ দিব বিচাৰে?
0: তেনেদৰে মই মেছেজ দিওঁ বুলি খুব সচেতনভাৱে সক্ৰিয়ভাৱে নাটক এখন নিলিখোঁ। মই দুটা পৰ্যায়ত মই মোৰ অৱস্থান নাট্যকাৰ হিচাপে, এটা হৈছে ব্যক্তিগত অভিজ্ঞতাৰ পৰা, ব্যক্তিগত মানুহক লগ পালোঁ বা কোনো ব্যক্তিৰ বিষয়ে আনৰ মুখত শুনিলোঁ বা ব্যক্তিৰ সান্নিধ্যলৈ আহি তেওঁৰ দুখ সুখ তেওঁৰ বেদনা এইবিলাক জানিলোঁ, জানি পেলাই সেই ব্যক্তিকেন্দ্ৰিক একোটা বিষয় লৈ পেলাই কেতিয়াবা কিছুমান নাটকেই হওক উপন্যাসো লিখিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে কিছু সমাজৰ অভিজ্ঞতা লৈ পেলাই, কোনো এখন ঠাইলৈ গৈছোঁ, তাৰ সমাজখনক লগ পাইছোঁ, সমাজত যিবিলাক ঘটনা ঘটিছে সেইবিলাক মই জানিব পাৰিছোঁ, বা আনৰ মুখত কোনো এখন সমাজৰ বিষয়ে জানিছোঁ, তেনেধৰণৰ সমাজকেন্দ্ৰিক একোটা বিষয় লৈ পেলাই নাটকেই হওক উপন্যাসেই হওক লেখক লিখিছোঁ। আৰু সেইদৰে দুটা অৱস্থানত, কেতিয়াবা মোৰ ব্যক্তিকেন্দ্ৰিকতাৰ প্ৰতি মোৰ আগ্ৰহ, কেতিয়াবা সমাজত মই যদি সমাজখনৰ উত্তৰণৰ কাৰণে লেখাৰ মাজেৰে কিবা কৰিব পাৰোঁ, হয়তো সচেতনভাৱে নহ'লেও অৱচেতন মনেৰে তেনেকুৱা এটা ভাৱৰ কাৰণে হয়তো তেনেধৰণৰ নাটক লিখিছোঁ। যেনে ব্যক্তিকেন্দ্ৰিক নাটকৰ তেনেধৰণৰ ধৰা যিকেইখন ত্ৰিলজি যিখন হৈছে,
1: নিৰ্বাণ
0: ভট্টাচাৰ্য, অগ্নিগড়, অতিথিৰ আত্মকথা, এইবিলাক অলপমান ব্যক্তি ব্যক্তি বিষয়ক লৈ পেলাই লিখা। আৰু বাকী সমাজকেন্দ্ৰিক ধৰা বুৰঞ্জী পাঠ, অন্য এক অধ্যায় চক্ৰবিহু, কুকুৰ নিচিনা মানুহ, এইবিলাক মই একোখন সমাজৰ একোটা বিষয় লৈ পেলাই সমাজ সমাজৰ উত্তৰণৰ কাৰণে বা সমাজৰ একোটা ইছ্যু লৈ পেলাই তেনেধৰণৰ নাটক ৰখা হৈছে। গতিকে কোনটোৰ মনত কোনটো সময়ত মোৰ মনলৈ কি ভাৱ আহে আৰু কি ভাৱ আহি লিখোঁ আৰু মোৰ অৱস্থান ক'ত, যে মই এজন সমাজবাদী লেখকেই নে ব্যক্তিকেন্দ্ৰক আৰ্ট ফৰ আৰ্ট কৰা লেখক, এইটো মই এতিয়াও নিশ্চিত হ'ব পৰা নাই।
1: এইখিনিতে আৰু এটা কথালৈ আহোঁ, আপুনি নিজকে উপন্যাসৰ মাজেৰে বেছি উদঙাই দিব পাৰিছে নে নাটকৰ মাজেৰে? কাৰণ আপুনি একাডেমি এৱাৰ্ড পাইছিলে উপন্যাসৰ কাৰণে।
0: মই মোৰ পৰিচয়টো ঔপন্যাসিক হিচাপে নে নাট্যকাৰ হিচাপে কোনটো কোনটো লৈ পেলাই মই বেছি নিজে ভাবোঁ, সেইটো মই ঠিক তেনেকৈ উত্তৰ দিব নোৱাৰিম। মই এটা কথা ক'ব যে মই লেখক হিচাপে মোৰ নিজৰ পৰিচয়টো মই দিব খোজোঁ,
1: মাধ্যম যিয়েই নহওক,
0: মাধ্যম যিয়েই, মই উপন্যাসো লিখিছোঁ, নাটকো লিখিছোঁ, কিন্তু মোৰ ঔপন্যাসিক বুলি মই নিজকে নাভাবোঁ যে মই ঔপন্যাসিক, মোৰ এজন মোৰ ওপৰত ওৱান আপ বা নাট্যকাৰজন ওৱান আপ এইটো বুলি নাভাবোঁ। মই মোৰ ভিতৰত যদি সঁচাকৈ মই নিজকে আৰু মই খুব সাংঘাতিক নাট্যকাৰ বা সাংঘাতিক উপন্যাসিক বুলি নাভাবোঁ, কিন্তু এই বঁটা তটা পালোঁ, অলপ স্বীকৃতি পালোঁ, গতিকে নহয় বুলিও ক'ব নোৱাৰোঁ, উপন্যাসিক নহয় বুলিও ক'ব নোৱাৰোঁ, নাট্যকাৰ নহয় বুলিও ক'ব নোৱাৰোঁ, হয়। কিন্তু মই ভাবোঁ উপন্যাসিকেই হওক নাট্যকাৰেই হওক, মই এজন লেখা কামৰ ভাল পাওঁ, লেখি ভাল পাওঁ, লেখক হিচাপে নিজকে বুলি ভাবোঁ। আৰু এটা কথা, দ্বিতীয়তে উপন্যাস আৰু নাটক একেটাই বস্তু, অন্তত মই যিবিলাক উপন্যাস লিখিছোঁ তাত বোলে বহুতখিনি মোৰ নাটকজন নাটকৰ পৰিচয় তাত সোমাই থাকে। আন্নালাগে ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা মানুহে কয়, তেখেতৰ হেৰিত লিখিছে যে অৰুণ শৰ্মাৰ নাট্যকাৰ যিটো তেওঁৰ লেখাৰ যিটো তেওঁৰ বুৎপত্তি, সেইটো বহুতখিনি উপন্যাসত পোৱা যায়। আৰু শেষ কথা হ'ল, উপন্যাসক শ্বেক্সপিয়াৰে কৈ গৈছে যে পকেট ড্ৰামা, এক্সটেনশ্যন অফ ড্ৰামাই হ'ল উপন্যাস।
1: কিন্তু এটা মাধ্যমৰ কথা সাধাৰণতে আপুনি জনমানসত খুব বেছি উদঙাই দেখুওৱা নাই, কবিতা। আপোনাৰ কবিতা সম্পৰ্কে অকণমান ক'ব নেকি?
0: সেইটো বিষয়ত মই অকণমান বৰ দ্বিধাগ্ৰস্ত, কিন্তু হয় কবিতা, মই বোধকৰোঁ প্ৰথম কবিতাটো ৰামধেনুত ওলাইছিলে 1954 চনত, সেইটো মই উলিওৱা নাছিলোঁ, সেইটো এটা ঘটনা। কবিতা লিখোঁ, মই লিখি আমাৰ কলেজত যিকেইজন মোৰ বন্ধু হোষ্টেলত তেওঁলোকক কোনো কোনোবাই চাই দেখুৱাওঁ, এটা কবিতা মোৰ টেবুলৰ কাগজৰ মাজতে সোমাই আছিলে আৰু তাৰপিছতে লিখি তাত থৈ দিয়াছে, নাজানো কি হ'ল। তাৰপিছত এদিন সদা শইকীয়াই ৰামধেনু এখন লৈ আহি পেলাই মোৰ হাতত দিছে, বোলে চাওকচোন এইখন ভালকৈ চাওক। তাৰ হঠাৎ দেখিলোঁ অৰুণ শৰ্মাৰ কি আছিলে কবিতাটোৰ নাম, এনিশাৰ ডায়েৰী নে কিবা এনেকুৱা এখন কবিতা, এইটো বোলো মোৰ কবিতা দেখোন, বোলো হয় নেকি আপোনাৰ কবিতা নেকি, কেনেকৈ মোৰ এইটো কেনেকৈ ওলাল। তেতিয়া হাঁহিছে, বোলে সেই মোৰ কাগজৰ মাজত সোমাইছিল, তেওঁ নি পেলাই বীৰেণ ভট্টক দি থৈ আহিছে, মই নাজানো। তাৰপিছতে বীৰেণ ভট্ট চাই পেলাই ক'লে, তেওঁৰ লগতে সদা শইকীয়াৰ লগত আৰু এজন আছিলে দ্বিজেন শৰ্মা হ'বলৈ, তেওঁলোকে বীৰেণ ভট্টই ক'লে এইজনী ভাল লিখে দেই কবিতা, এইটো উলিয়াই দিলে। আৰু সেই প্ৰথম কবিতাটো তেনেকৈ ওলাল, তাৰপিছৰ পৰাই তাৰমানে সেয়া 1954 চনত, তাৰমানে ধৰা তেতিয়াৰ পৰা মই কবিতা লিখি আছোঁ। সেইটো হয় 50 বছৰে মই কবিতা নিলিখা কথাটো নহয়, লিখিছোঁ, কিন্তু অপচেষ্টা, মই কবিতা এতিয়ালৈকে ভাল কবিতা মোৰ লিখা হোৱা নাই, মই নিজে ভাবোঁ। আৰু আজিকালি এতিয়া বিশেষকৈ শেষ ধৰা শেষত আজি মোৰ দুমাহৰ আগতে শেষ কবিতাত শেষৰ কবিতাত লিখিয়ে আছোঁ, মানে আৰু খুব কম কমকৈ মাজে মাজে লিখোঁ। মই এতিয়া এজোপা গছ বুলি শেষত কবিতাটো ওলাইছে, আৰু দুই এটা কবিতা নৱকান্ত বৰুৱাৰ ওপৰত কবিৰ সৈতে আড্ডা বুলি এটা কবিতা ভালে কিজনে মোক প্ৰশংসা কৰিছে, কিন্তু দি ফেক্ট ইজ মই নিজকে এজন সাৰ্থক কৃতি কবি বুলি এতিয়াও মই ভাবিব নাভাবোঁ নিজে। যে মই চেষ্টাহে কৰি আছোঁ আৰু আৰু কিমান দিনো চেষ্টা কৰিম, আৰু মই চেষ্টা কৰিবলৈ বোধকৰ বাদ দিম আৰু।
1: নহয় নহয়, আপুনি নিজেই ক'লে যে আপোনাৰ লিখাটো এটা মাধ্যম নিজক প্ৰকাশ কৰিবৰ কাৰণে, গতিকে কবিতাও আপোনাৰ এটা মাধ্যম, হয়তো কম সময়ৰ বাবে মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰে।
0: কিন্তু কবিতা সেই ভাৱ ভাল লাগে, কবিতা লিখি মই মোৰ আমেজ পাওঁ, কবিতা এটা লিখি উঠি মোৰ ভাল লাগে। এইটো নিজৰ মোৰ সৃষ্টিশীল যিটো মোৰ মন সেইটোক অলপমান পুষ্টি সাধনৰ কাৰণে বোধকৰোঁ মই কবিতা নিজে নিজে লিখি ভাল পাওঁ।
1: আপুনি নিজে অভিনয় কৰে ৰিঞ্জু নাটক, আপুনি কি কি অভিনয় কৰিছিল?
0: মঞ্চ অভিনয় নাই, ক'বলৈ নাই, একেবাৰে নাই মঞ্চত। মই স্কুলত থাকোঁতেই তেতিয়া আমি পাৰিজাত সংঘৰ কিবা কিবি সৰু সুৰা নাটক কৰিছিলোঁ, তাৰ মঞ্চত মোৰ নাটক কৰা নাই। ৰেডিঅ'ত নাটক কৰিছোঁ, যথেষ্ট নাটক কৰিছোঁ। সত্যপ্ৰসাদ বৰুৱাই কেনেকৈ মোক অনাতাঁৰ শিল্পী কৰিলে, আৰু বোধ কৰোঁ শেহতীয়াভাৱে বোধ কৰোঁ আজি দুই তিনিমাহৰ দুমাহমানৰ আগতে আকৌ কৰিছোঁ ইয়াত এতিয়ালৈকে। সেই হিচাপে চালৈকে তেতিয়া আমি যদি গোটেই পৰিক্ৰমাটো চাওঁ, যথেষ্টখিনি নাটক অনাতাঁৰ নাটক মোক কৰা হৈছে, আৰু কেইখনমান নাটকত মোৰ অভিনয় দৰ্শকে ভাল পাইছে বুলি মই জানিব পাৰিছোঁ। শ্ৰোতাই ভাল পাইছে বুলি জানো, আৰু মোৰ শ্ৰোতাসকলৰ মাজত মোৰ এটা সময়ত, এতিয়া হয়তো এতিয়া শ্ৰোতাসকলে সেইটো নাজানে, অনাতাঁৰ অভিনেতা হিচাপে মোৰ এটা অকণমান নাম চাম কৰিছিলোঁ।
1: আৰু চলচ্চিত্ৰ অভিনয় সম্পৰ্কে
0: সেইটো নক'বা দিয়া, চলচ্চিত্ৰ অভিনয় হ'ল ডেট ইজ অলছ' আনাদাৰ ইভেণ্ট, মানে সেইটো এটা ঘটনাক্ৰমে ঘটিছিলে। ভৱেন শইকীয়াই প্ৰথম চিনেমাখন কৰিব, তেওঁ বহু দিনৰ পৰা চিন্তা কৰি আছে, গল্প ঠিক ঠাক কৰি ল'লে, তাৰে তেওঁ এখন সন্ধ্যাৰাগ কৰি পেলাই এদিন আহিছে তেওঁ, মই তেতিয়া আমি কোৱাৰ্টাৰত থাকোঁ, আহি পেলাই তেওঁ ইউনিভাৰ্চিটিত থাকে, আহি পেলাই কৈছে কিবা ৰেকৰ্ড কৰিবলৈ যোলে মোৰ নাহাচোন তোমালোকৰ কথা আছে, বোলে কি কথা, তুমি এখন মোৰ এই যিখন মই চিনেমা কৰিম তুমি ৰোল কৰিব লাগিব তুমি তাত, বোলো কি কথা কোৱা হে, তুমি তোমাৰ এইটো এইখন তুমি ভালকৈ প্ৰথম ছবিখন কৰিবলৈ লৈছা, কৰিবলৈ লৈছা এজন ভাল অভিনেতা ল'ব লাগিব, মোক কিয় ল'বা তুমি, কিয় ভাবিছা তেনেকুৱা অদ্ভুত ধৰণে, বোলে নহয় নহয় নহয় তুমি কৰিলেহে এইখন মই, নহ'লে এইটো নাটক সেইখন হেৰিখনেই মই বাদ দি দিম, কাৰণ মই তাৰ যিটো যিটো চৰিত্ৰ ড্ৰাইভাৰ এটা, মই তোমাৰ চেহেৰা তেহেৰা তোমাৰ ভইচ টইচ এইখিনি ভাবি পেলাইহে মই লিখিছোঁ,
1: মতি ড্ৰাইভাৰ
0: মতি ড্ৰাইভাৰ, তো এনেকুৱাকৈ পাকত পেলাই দিলে আৰু কৰিলোঁগৈ পইচা। মই বৰ এতিয়াও মই সিদিনাখন অলপতে চাইছিলোঁ তাৰ কেছেটটো, মোৰ বৰ পচন্দ হোৱা নাই, ষ্টিফ হৈছে মাজে মাজে, কিন্তু সেইখিনি সময়ত মানুহে খুব মোৰ ইফালে সিফালে গ'লে মোৰ মনত আছে, এই মেডিকেল কলেজলৈ গ'লে বা ক'ৰবালৈ গ'লে মোক মাতি লৈ যায়, বা মোক মানে ক'ৰবালৈ চিনেমা ক'ৰবাত টিকেট চিকেট কৰিবলৈ, সেই যে এটা মানুহে ভাল পাই পেলাই মানুহে মাতে য'তে ত'তে, সেইটো এটা হৈছিলে মতি ড্ৰাইভাৰ। তাৰপিছত অৱশ্যে আৰু এখন যোৱা দুবছৰ আগতে সেইখন মোৰ নিজে বৰ ভাল পাইছিলোঁ, অবিনাশ শৰ্মাৰ এটা গল্প, চাৰুকমল হাজৰিকাই কৰিছিলে, ঠিক এতিয়া যিজন মানুহ মই এই পকাচুলিখিনিৰে সৈতে যিজন মানুহ সেইজন মানুহ
1: স্তব্ধপ্ৰহৰ
0: বুলি, সেইটো হেৰিৰ কাৰণে চিনেমা নহয় টিভিৰ কাৰণে কৰিছিলে, টিভি ফিচাৰ ফিল্ম, সেই চৰিত্ৰটো কৰিছিলোঁ তেনেকৈ, আৰু এয়াই মোৰ ভিজুৱেল শিল্পী হিচাপে মোৰ চিনাকি।
1: অৰুণদা, পাতিবলগা কথা আৰু অলেখ আছে, আজি কিন্তু এইখিনিতে সামৰোঁ, আমি ইয়াৰ পিছত আপোনাৰ জীৱনৰ অন্য দিশ
0: সামৰিবা, ধন্যবাদ।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ পঞ্চম খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: ইমানপুৰে শ্ৰোতাই ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
4: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনেজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভাৰতে দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেট মুকলি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত দেশৰ প্ৰথমটো সমবায় ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আজি 2-দিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক

চাৰি এক গ'লত আৰু ছেনেগালে ইৰাকক 5-0 গ'লত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ছেছেলছৰ ৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 2015 চনত তেওঁ শেষবাৰৰ বাবে দেশখন ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ 2খন জাহাজৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ছেছেলছৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মেনিক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উপৰি পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ছেছেলছৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ আধাৰত দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। ভাৰত মহাসাগৰ খণ্ডত গুৰুত্বপূৰ্ণ সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু গোলকীয় দক্ষিণৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ দিশত ছেছেলছ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে বিবেচিত হৈছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰাকাছ আৰু ইয়াৰ সমীপৰ উপকূলীয় চহৰ লা গুৱাইৰাৰ অট্টালিকাসমূহৰ ধবংসাৱশেষৰ মাজৰ পৰা সহায় বিচাৰি মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে দেশখনত যোৱা বৃহস্পতিবাৰে প্ৰথমে 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ মাত্ৰ কেইছেকেণ্ডমানৰ পাছতেই 7.5 প্ৰাবল্যৰ আন এটা শক্তিশালী ভূমিকম্পৰ ফলত ভালেসংখ্যক অট্টালিকা ভাঙি পৰাৰ লগতে আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ পাছতেই দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগছে জৰুৰী অৱস্থা ঘোষণা কৰে। দেশখনৰ এনে দুৰ্যোগৰ সময়ত বিভিন্ন দেশে উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেট মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে আৰম্ভ কৰা অপাৰেচন এমিষ্টেটৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্ল'ব মাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰী আৰু 41 জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। এই সাহায্যসমূহৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা BHISHM শীৰ্ষক প্ৰজেক্টৰ আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা 2টা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41 জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশখনৰ দুৰ্যোগৰ সময়ত ভাৰত তেওঁলোকৰ সৈতে আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্ৰথমটো সমবায়ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। তিনিদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা শ্ৰীশ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, সমবায় খণ্ডৰ প্ৰতিনিধি আৰু 4,000ৰো অধিক টেক্সি চালকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত শীৰ্ষ প্ৰদৰ্শনকাৰী চালকসকলক প্লেটফৰ্ম শ্বেয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই সেৱাই কেৱল গুজৰাটতেই 1.5 লাখৰো অধিক চালক আৰু 7 লাখ গ্ৰাহক পঞ্জীয়ন কৰি দৈনিক 35 কৰোৰো অধিক যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। প্ৰথম অৱস্থাত আহমেদাবাদ, ছুৰাট আৰু বদোদৰাকে ধৰি গুজৰাটৰ 14খন ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰা হ'ব আৰু এমাহৰ ভিতৰত সমগ্ৰ ৰাজ্যখনক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। আজি তেওঁ কৰ্ণাটকৰ বেংগালুৰুত নন্দপ্ৰভু শ্ৰী কেম্পেগৌড়াৰ 517 সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক মাদক

0: বৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে। এদিন পূৰ্বে হৰ্মুজ প্ৰণালীত এখন মালবাহী জাহাজত ইৰাণে ড্ৰোন আক্ৰমণ কৰাৰ প্ৰতিশোধত আমেৰিকাৰ প্ৰতি আক্ৰমণ অব্যাহত আছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে চেণ্টকমে জনোৱা মতে তেওঁলোকৰ বাহিনীয়ে সমগ্ৰ ইৰাণত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ জৰিয়তে ইৰাণৰ উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতেই এই আক্ৰমণ সংঘটিত হয়। ইফালে ইৰাণে বহিৰাষ্ট্ৰৰ জাহাজসমূহক এই পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়াৰ মাত্ৰ কেইঘণ্টামান পিছতেই ওমানৰ উপকূলত এখন কণ্টেইনাৰ জাহাজ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি বৃহস্পতিবাৰে ব্ৰিটিছ সেনাই প্ৰকাশ কৰে। ইউনাইটেড কিংডমৰ মেৰিটাইম ট্ৰেড অপাৰেচন চেণ্টাৰে জনোৱা মতে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। ওমানৰ সমীপত বাণিজ্যিক জাহাজখনত আক্ৰমণৰ পিছতেই আবদ্ধ জাহাজসমূহ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাই খালী কৰাৰ কাম স্থগিত ৰাখিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন 2026ত অধ্যক্ষতা কৰিব। এই সন্মিলনত গ্ৰামোন্নয়ন মন্ত্ৰী, শীৰ্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সৰ্বাংগীন গ্ৰামোন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে গ্ৰাম্য ভাৰতৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব। শ্ৰীচৌহানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন অনুষ্ঠিত কৰা হ'ব। এই সন্মিলনে গাঁওসমূহ বিকাশৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহক একলগ কৰিব। সন্মিলনত ভি ভি জি ৰামজী আঁচনিৰ ৰূপায়ণ, গাঁও পঞ্চায়ত পৰ্যায়ত পৰিকল্পনা শক্তিশালী কৰা আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাৰ দিশত আলোচনা কৰা হ'ব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত দুখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱা নিশা আয়াৰলেণ্ডে ভাৰতক 36 ৰাণত পৰাস্ত কৰে। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত ভাৰতৰ বিৰুদ্ধে এয়া হৈছে আয়াৰলেণ্ডৰ প্ৰথমটো জয়। ভাৰতে 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলতেই আটাইকেইটা উইকেট হেৰুৱাই 148 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই 50 আৰু শিৱম দুবে 25 ৰাণ কৰাৰ বিপৰীতে আন খেলুৱৈসকলৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। আয়াৰলেণ্ডৰ হৈ মেথিউ হোলাৰ্ট আৰু মেথিউ হামফ্ৰেজে 3টাকৈ উইকেট লাভ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 গ'লত পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ উছমান ডেম্বেলেয়ে খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1ৰ অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজগাৰ্ডে একমাত্ৰ গলটো দিয়ে। প্ৰতিযোগিতাত বৰ্তমান গ্ৰুপ এইচৰ এখন খেলত কাবু ভাৰ্ডে আৰু ছৌদি আৰৱ মুখামুখি হৈছে। একেটা গ্ৰুপৰেই উৰুগুৱেৰ বিৰুদ্ধে চলি থকা আন এখন খেলত স্পেইনে 1-0 গলত অগ্ৰগতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 গলত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে লুচি গগৈয়ে।

0: নমস্কাৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। ছেমুৱেল বাটলাৰে কৈছিল, মহৎ কাৰ্য সমাধান কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন, দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ। আজি শনিবাৰ, 1948 শকাব্দৰ আহাৰ মাহৰ 12 দিন, ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 27 দিন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:37:41 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:22। আজি শুক্লা ত্ৰয়োদশী। প্ৰিয় শ্ৰোতা, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, চমুকৈ MSME, ই হৈছে ভাৰতীয় অৰ্থনীতিৰ অন্যতম মূল আধাৰ। এই বিষয়ে আমাক কিছু কথা অৱগত কৰিছে এগৰাকী প্ৰখ্যাত পৰিৱেশকৰ্মী, সমাজকৰ্মী আৰু সফল মহিলা উদ্যোগী ৰূপজ্যোতি শইকীয়া গগৈয়ে।
1: আমি প্ৰকৃততে ব্যৱসায় ভিত্তিত বিনিয়োগ কৰোঁতে বিনিয়োগৰ পৰিমাণ, উৎপাদিত সামগ্ৰীৰ পৰিমাণ আৰু লগতে সেই উৎপাদন কাৰ্যত নিয়োজিত কৰ্মীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগ, মাজু উদ্যোগ আৰু বৃহৎ উদ্যোগ নিৰ্ধাৰণ কৰোঁ হওক। আৰু ক্ষুদ্ৰ উদ্যোগ বুলি ক'বলৈ যাওঁতে আমি কম মূলধনেৰে আৰম্ভ কৰিব পৰা বা কম সংখ্যক কৰ্মীৰ দ্বাৰা আৰম্ভ কৰিব পৰা, যেনে 10 জনৰ পৰা 50 জন কৰ্মীৰ ভিতৰত তেনে কৰ্মীক লৈ হস্তশিল্পৰ বা খাদ্য সামগ্ৰী বুলি কওঁতে এইবোৰ ফুড প্ৰচেছিং বা আচাৰ বনোৱা অন্যান্য সেইখিনি, লগতে প্লাষ্টিকৰ সৰু সামগ্ৰী নিৰ্মাণ, এইবিলাকক আমি ক্ষুদ্ৰ উদ্যোগ হিচাপে ধৰোঁ। আৰু মাজু উদ্যোগ বুলি কওঁতে আমি ক্ষুদ্ৰতকৈ বেছি মূলধন বিনিয়োগ কৰি 50ৰ পৰা 250 জনমান কৰ্মীক লৈ বা উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি, আধুনিক সা সঁজুলি প্ৰয়োগ কৰি তেনেকৈ কৰিব পৰা ব্যৱসায়ক আমি মাজু উদ্যোগত ধৰোঁ। আৰু লগতে 250 জনৰ যদি বেছি কৰ্মী নিয়োজন কৰি বা বেছি মূলধন বিনিয়োগ কৰি তেল শোধনাগাৰ, জাহাজ নিৰ্মাণ বা তীখা উদ্যোগ বা মটৰ গাড়ী নিৰ্মাণ, এইবিলাকক আমি বৃহৎ উদ্যোগ বুলি কওঁ, য'ৰ পৰা উপাৰ্জনো বৃহৎ পৰিমাণৰ হয় আৰু বৃহৎ মূলধন বিনিয়োগ কৰা হয়, বৃহৎ সংখ্যক কৰ্মীয়ে সেৱা আগবঢ়ায়। গতিকে তেনেকুৱা ধৰণৰ উদ্যোগবিলাক বৃহৎ উদ্যোগ হয়। আমাৰ বিনিয়োগৰ পৰিমাণ, উৎপাদিত সামগ্ৰীৰ পৰিমাণ বা কৰ্মীৰ সংখ্যা, এইবিলাকৰ ওপৰত নিৰ্ধাৰণ কৰিয়ে আমি ক্ষুদ্ৰ, মাজু আৰু বৃহৎ উদ্যোগ নিৰ্ধাৰণ কৰোঁ হওক।
0: এয়া আছিল কাজিৰঙাৰ ৰূপজ্যোতি শইকীয়া গগৈ। পৰ্যটন উদ্যোগৰ সৈতে জড়িত ৰূপজ্যোতি শইকীয়া গগৈয়ে 2004 চনতে ভিলেজ উইভছ নামৰ এটি প্ৰতিষ্ঠান আৰম্ভ কৰাৰ সমান্তৰালকৈ কাজিৰঙাৰ আশে পাশে থকা প্ৰায় 23ঘৰো অধিক মহিলাক হস্তশিল্পৰ প্ৰশিক্ষণ দি স্বাৱলম্বী কৰি তুলিছে। অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ পাত লুটিয়ালে যিগৰাকী মহিয়সীৰ নাম সোণোৱালী আখৰৰে জিলিকি থাকে, তেখেত হ'ল প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ। এখন সাধাৰণ আৰু অতি ৰক্ষণশীল গাঁৱলীয়া সমাজত জন্মগ্ৰহণ কৰা আইদেউ সন্দিকৈ আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল। সৰুৰে পৰা ঘৰুৱা কাম কাজ আৰু শিপিনী হিচাপে পাকৈত আইদেউ সন্দিকৈয়ে এটা সময়ত গৈ ভোলাগুৰি চাহ বাগিচা পাইছিলগৈ আৰু দেউতাকৰ অনুমতি লৈ তেখেতে জয়মতী চৰিত্ৰত অভিনয় কৰিছিল। বোলছবিখন নিৰ্মাণ হোৱাৰ পিছত আইদেউ সন্দিকৈ ঘৰলৈ উভতি অহাৰ পিছত তেখেতক সমাজ আৰু পৰিয়ালে এঘৰীয়া কৰিছিল। বোলছবিত অভিনয় কৰাটো লাজৰ কথা বুলি ভবা সেই সময়ৰ সমাজখনে ঘৰৰ পৰা বাহিৰত বিভিন্ন মানুহৰ লগত একেটা কেম্পতে থকাটো পাপ বুলি গণ্য কৰিছিল। পৰিয়ালে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো আইদেউ সন্দিকৈক সমাজে গ্ৰহণ কৰা নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি জয়মতীত অভিনয় কৰি আইদেউ সন্দিকৈয়ে অসমীয়া সংস্কৃতিলৈ যি অৱদান আগবঢ়াই গৈছিল তাৰ তুলনা বিৰল। এইগৰাকী অভিনেত্ৰীয়ে জন্মগ্ৰহণ কৰিছিল 1915 চনৰ আজিৰ এই 27 জুন তাৰিখে। এইখিনিতে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনি লওঁ আহকচোন।

0: এগৰাকী বিখ্যাত ভাৰতীয় নৃত্যশিল্পী, অভিনেত্ৰী আৰু চিত্ৰশিল্পী অমলা শংকৰ। 11 বছৰ বয়সতে তেখেত পেৰিছলৈ গৈ উদয় শংকৰৰ নৃত্য দলৰ সৈতে জড়িত হৈ পৰিছিল। 1931 চনত বেলজিয়ামত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক অনুষ্ঠানত তেখেতে কালিয়দমন নৃত্য পৰিৱেশন কৰি বিশেষভাৱে চমক সৃষ্টি কৰিছিল। উদয় শংকৰৰ দ্বাৰা পৰিচালিত কল্পনা নামৰ ঐতিহাসিক ভাৰতীয় চলচ্চিত্ৰখনত অমলা শংকৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, যি ছবি পৰৱৰ্তী সময়ত কান্স চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল। 2011 চনত পশ্চিমবংগ চৰকাৰে বংগ বিভূষণ বঁটাৰে সন্মানিত কৰা অমলা শংকৰে 1991 চনত সন্মানীয় পদ্মভূষণ বঁটাৰেও সন্মানিত হৈছিল। 101 বছৰকাল জীয়াই থকা এগৰাকী শিল্পীয়ে জন্মগ্ৰহণ কৰিছিল 1919 চনৰ আজিৰ এই 27 জুন তাৰিখে। পি টি উষা এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট, যাক ভাৰতীয় এথলেটিক্সৰ ৰাণী আৰু পায়লী এক্সপ্ৰেছ বুলি জনা যায়। 1980ৰ দশকত সমগ্ৰ এছিয়াৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত তেখেতৰ আধিপত্য আছিল। পি টি উষাই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সৰ্বমুঠ 23টাকৈ পদক অৰ্জন কৰিছিল। তেখেতে 1984 চনৰ লছ এঞ্জেলছ অলিম্পিকৰ 400 মিটাৰ হাৰ্ডলছত মাত্ৰ 1 ছেকেণ্ডৰ ভগ্নাংশৰ বাবে তেওঁ পদৰ পৰা বঞ্চিত হৈছিল। তাৰ পিছতো তেখেত চতুৰ্থ স্থানত ৰৈ গৈছিল। 1983 চনত অৰ্জুন বঁটা আৰু 1985 চনত পদ্মশ্ৰী বঁটাৰেও সন্মানিত পি টি উষাই খেলৰ পৰা অৱসৰ লোৱাৰ পিছত 2002 চনত উষা স্কুল অৱ এথলেটিক্স স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত 2022 চনত ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি নিৰ্বাচিত হোৱাৰ 6 মাহৰ পিছতে তেখেতক ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। উল্লেখ্য যে পি টি উষাৰ জন্ম হৈছিল 1964 চনৰ আজিৰ এই 27 জুন তাৰিখে। ৰাহুল দেৱ বৰ্মন, আৰ ডি বৰ্মন, পঞ্চমদাখ্যাত এইগৰাকী ব্যক্তি আছিল ভাৰতীয় সংগীত পৰিচালক, অভিনেতা, হিন্দী চলচ্চিত্ৰ সংগীত উদ্যোগৰ সৰ্বশ্ৰেষ্ঠ আৰু সফল সংগীত পৰিচালকসকলৰ ভিতৰত অন্যতম। পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে পাশ্চাত্যৰ ৰক, জাজ আৰু পপ সংগীতৰ সংমিশ্ৰণ ঘটাই গীতবোৰত তেখেতে এক নতুন মাত্ৰা প্ৰদান কৰিছিল। 1960 চনৰ পৰা 90ৰ দশকলৈকে বৰ্মনে 331 ছবিৰ সংগীত ৰচনা কৰিছিল। হিন্দী চলচ্চিত্ৰ জগতত সুৰকাৰ হিচাপে সক্ৰিয় হৈ থকা বৰ্মনে মহম্মদ ৰফি, কিশোৰ কুমাৰ, লতা মংগেশকাৰ, আশা ভোছলেৰ সৈতেও সংগীতৰ কাম কৰিছিল। 9 বছৰ বয়সতে ফান্তুজ ছবিৰ এটি গীত সুৰ দিয়া বৰ্মনে পৰৱৰ্তী সময়ত শোলে, অমৰ প্ৰেম, এ লাভ ষ্টৰীৰ দৰে কেইবাখনো ব্লক ব্লাষ্টাৰ ছবিত কালজয়ী সুৰ দিছিল। এইগৰাকী শিল্পীয়ে জন্মগ্ৰহণ কৰিছিল 1939 চনৰ আজিৰ এই 27 জুন তাৰিখে। আমেৰিকান লেখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত আৰু বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি হৈছে হেলেন কেলাৰ। 1880 চনত আমেৰিকাত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে জন্মৰ 2 বছৰৰ পিছতে এক দুৰাৰোগ্য ব্যাধিৰ বাবে শ্ৰৱণ আৰু বাক শক্তি হেৰুৱাই পেলাইছিল। 1904 চনত ৰেডক্লিফ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তেখেতেই আছিল একমাত্ৰ বাক আৰু শ্ৰৱণবিহীন ব্যক্তি। কেলাৰ আছিল বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰেৰণা। তেখেতে 25খন ভিন্ন দেশ ভ্ৰমণ কৰি বধিৰ লোকসকলৰ বিষয়ে প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰিছিল। হেলেন কেলাৰে কৈছিল, মুষ্টিমেয় লোকেই বহুতৰ গৰাকী, কাৰণ তেওঁলোকৰ হাতত সকলোৰে জীৱিকাৰ সামৰ্থ্য আছে। দেশখন আটাইতকৈ ধনীসকলৰ বাবে, প্ৰতিষ্ঠান, বেংকাৰ, মাটিৰ দৰদাম লক্ষ্য কৰাসকলৰ বাবে আৰু শ্ৰমৰ শোষকৰ বাবে পৰিচালিত হয়। মানৱ জাতিৰ গৰিষ্ঠ সংখ্যকেই কৰ্মৰত লোক। যেতিয়ালৈকে তেওঁলোকৰ ন্যায্য দাবী, তেওঁলোকৰ জীৱিকাৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণ শূন্য হৈ পৰিব, তেতিয়ালৈকে পুৰুষ বা নাৰীৰ অধিকাৰো থাকিব নোৱাৰে। উল্লেখ্য যে হেলেন কেলাৰৰ জন্মদিন 1980 চনৰ আজিৰ এই 27 জুন দিনটো। ইতিহাসত আজিৰ দিনটো ৰাছিয়াৰ অবনিক্স চহৰত বিশ্বৰ প্ৰথমটো পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰ মুকলি কৰা হৈছিল 1954 চনৰ আজিৰ দিনটোতে। 1980 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ কেভিন পিটাৰছনৰ জন্ম হৈছিল। 1829 চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী দাৰ্শনিক জেমছ স্মিথছনৰ মৃত্যু হৈছিল। 1839 চনৰ আজিৰ দিনটোতে শিখ ৰজা ৰঞ্জিত সিঙৰ মৃত্যু হৈছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক এই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠান সামৰি মই লচি গগৈয়ে বিদায় লৈছোঁ। ধন্যবাদ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও।
2: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
3: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
2: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
3: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকুলাছ আই হস্পিটেল।
3: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
2: পুনৰ কৈছো 6000-67-8383।
3: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
1: আৰম্ভ কৰিছো মূৰ্ছনা অনুষ্ঠানৰ প্ৰথমেই শুনোৱা হওক লতা মংগেশকাৰৰ কণ্ঠত বৰসাত বুলছবিৰ এই গীতটি।

0: CP Grams, Centralized Public Grievance Redressal and Monitoring System.
1: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल CP Grams, एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
0: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है. CP Grams, संवेदनशील, असरदार, जवाबदेह. आज ही लॉगिन करें CP Grams.
2: এইখিনিতে জনাই থওঁ 28 জুন দেওবাৰে সন্ধিয়া 7:20 শুনিবলৈ পাব সেউজীপাত অনুষ্ঠানৰ এটি বিশেষ খণ্ড. অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে নগাঁৱৰ খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে. খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ হ'ব লগা অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 7:20. লগতে দেওবাৰে পুৱা 9:15 সেউজীপাত অনুষ্ঠানত নিবেদন কৰা হ'ব উমলাঘৰ শীৰ্ষক এখনি নাট আৰু শিয়ালবস্তি প্ৰাথমিক বিদ্যালয় বৰজুৰিৰ PM বৰজুৰি PKS বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান. মূৰ্চনা অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ দিলৰ মহব্বত বুলছবিৰ এটি গীত আশা ভোঁসলেৰ কণ্ঠত.

0: হেৰা, কাইলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDP, GRP, জিংক পানী টেংকিৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
0: লিখিলোঁ 7002286334।
1: বঢ়িয়া।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
1: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
3: FM বেণ্ডৰ 102.7 MHz শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ইশাৰা বুলছবিৰ এটি গীত লতা মংগেশকাৰৰ কণ্ঠত।

এইখিনিতেই জনাই থওঁ, কাইলৈ 28 জুন দেওবাৰে সন্ধিয়া 7:20 শুনিবলৈ পাব সেউজীপাত অনুষ্ঠানৰ এটি বিশেষ খণ্ড। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব নগাঁৱৰ খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ হ'ব লগা অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 7:20। লগতে দেওবাৰে পুৱা 9:15 সেউজীপাত অনুষ্ঠানত নিবেদন কৰা হ'ব উমলাঘৰ শীৰ্ষক এখনি নাট আৰু শিয়ালবস্তি প্ৰাথমিক বিদ্যালয় বৰজুৰিৰ PM বৰজুৰি RKS বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান শুনিবলৈ নাপাহৰিব। কিশোৰ কুমাৰ আৰু সুলক্ষণা পণ্ডিতৰ দ্বৈতকণ্ঠত এইবাৰ শুনক দূৰ কৰাহী বোল ছবিৰ এটি গীত।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।

আজি 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটিত চলচ্চিত্ৰ প্ৰযোজক পৰিচালক তথা অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে প্ৰচাৰিত হ'ব এটি বিশেষ লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছে নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিত আমাৰ সৈতে সংযুক্ত হ'বলৈ শ্ৰোতাসকলে ফোন কৰিব পাৰে 03-61-266-1876 আৰু 9-435-405-222 নম্বৰলৈ। শ্ৰোতাসকলে, গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নলিনী চৌধুৰীৰ কণ্ঠৰে গীতৰ কথা মহেন্দ্ৰ সভাপণ্ডিতৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক হীৰেণ গোহাঁই ৰচিত এটি গীত, শিল্পী ডলী ঘোষ।

0: শ্ৰোতাসকলক পুনৰ জনাব বিচাৰিছোঁ, আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটিত শুনিবলৈ পাব চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক তথা অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে এটি বিশেষ লাইভ অনুষ্ঠান। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিত আমাৰ সৈতে সংযুক্ত হ'বলৈ আপোনালোকে ফোন কৰক 03-6-1-2-6-6-1-8-7-6 আৰু 9-4-3-5-4-0-5-2-2-2 নম্বৰলৈ। অনুষ্ঠানটি আগ ধৰিব ইন্দ্ৰজিৎ দাসে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষতীয়া লক্ষীৰ এহং গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত 80 ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতু মুকলি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ প্ৰতিষেধক দিৱস পালনৰ আয়োজন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা ফ্ৰান্সৰ নৰৱেক 4-1 পৰাস্ত কৰি গ্ৰুপ আইৰ শীৰ্ষত উপনীত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰি, এতিয়া মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ'নোৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ

0: পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এইটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দীৰ্ঘৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এইটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা প্ৰকাশ পাইছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। সেই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰ অঞ্চলৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপালকৈ পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কালি অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা কাৰ্যবাহিনীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এইবাৰ জিলাখনৰ 149,045 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বৰপেটা জিলাত এই কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
1: কাইলৈ অৰ্থাৎ 28 জুনত পালন কৰিব ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এইবাৰ 3দিনীয়াকৈ অৰ্থাৎ 28, 29 আৰু 30 জুনত পালচ পলিঅ' দিৱস পালন কৰা হ'ব আৰু বৰপেটা জিলাতো ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। ভাৰতবৰ্ষক পলিঅ' মুক্ত কৰি ৰখাৰ বাবে এই অতিৰিক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 3দিনীয়াকৈ। বৰপেটা জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যুটীয়া স্বাস্থ্য সঞ্চালক বৰপেটাৰ অধীনত এইবাৰ 0 পৰা 5 বছৰৰ ভিতৰত 2,79,563 শিশুক এই অভিযানত সামৰি লোৱা হ'ব। বৰপেটা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ ভূপেন বৰাই জনোৱা মতে 28 জুনত টীকাকৰণ কেন্দ্ৰবোৰত শিশুক পলিঅ' প্ৰতিষেধক খোৱা হ'ব। তাৰ পাছত 29 আৰু 30 জুনত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ বা বিভিন্ন নিৰ্দিষ্ট স্থানবোৰত গৈ বাট পৰি ৰোৱা শিশুবোৰক প্ৰতিষেধক প্ৰদান কৰিব। এই অভিযান সফল কৰিবলৈ বৰপেটাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনৰ অঞ্চলত 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে।
0: দৰং জিলাৰ 705টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 136,120 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে 2,678গৰাকী স্বাস্থ্যকৰ্মী আৰু বিভিন্ন পৰ্যায়ত 141জন পৰিদৰ্শকক নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে তেওঁক জামিন দিবলৈ

0: স্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সন্দৰ্ভত আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তৰ্জাতিক মাটি কঁঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটি কঁঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁওখন মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত। এই পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটি কঁঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। এইবিধ খেতিৰ বাবে অতিশয় উপযোগী হিচাপে বিবেচিত ভূমিত কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলংগা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিঃৰাজ্যতো সমাদৃত হৈ আহিছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আম্বাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰাধিকা উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপৱেত এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈ বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। ভেনিজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 920লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেড মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে অপাৰেচন এমিষ্টেডৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্ল'বমাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰীসহ 41জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ইয়াৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হস্পিটেল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা ভীষ্মী শীৰ্ষক প্ৰজেক্ট আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা 2টা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকনৰ সৈতে এয়া মনজিত গগৈ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ভক্তি আৰু আধ্যাত্মিকতাৰ অনন্য সমাহাৰেৰে কালি পুণ্যপীঠ মা কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ সামৰণি পৰিল। নিবৃত্তিৰ পাছতেই পুনৰ মন্দিৰ পৰিচালনা সমিতিয়ে মূল দুৱাৰ সাধাৰণ ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন SIR প্ৰক্ৰিয়াই এবছৰ অতিক্ৰম কৰিলে আৰু এই পৰ্যন্ত ভোটাৰ তালিকাত দেশৰ 6 কোটিৰো অধিক ভোটাৰৰ নাম কৰ্তন হৈছে। দৈনিক জনমভূমি কাকত কাকতত এই বাতৰিটো মুখ্য বাতৰি হিচাপে আজি প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতৰো প্ৰথম পৃষ্ঠাত একেটা বাতৰিকে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ লগতে তেওঁৰ সৈতে আহিবলগীয়া 50-জনীয়া উদ্যোগপতিক গুৱাহাটীলৈ আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছিল যদিও বিশেষ কাৰণত এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছিল। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে অতিথি প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিলেও জাপানৰ বিনিয়োগৰ পথ ৰুদ্ধ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী নাহিলেও অসমত ৰুদ্ধ হোৱা নাই জাপানৰ বিনিয়োগৰ পথ, জৈৱ ইন্ধন ছেমি কণ্ডাক্টৰত হ'ব বৃহৎ বিনিয়োগ। একেটা বাতৰিকেই দি ছেণ্টিনেল আৰু অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভেনেজুৱেলাৰ প্ৰলয়ংকাৰী ভূমিকম্পত এই পৰ্যন্ত 600+ লোকৰ প্ৰাণহানি হৈছে। খহি পৰা অট্টালিকা আৰু বাসগৃহৰ মাজত এতিয়াও হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আদালতত অব্যাহত থকাৰ মাজতেই কালি জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰ নাকচ কৰা হয়। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মঞ্জিত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসক ডাঃ হেমেন দাসে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435404522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ ওছমান ডেম্বেলেই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1 অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজাৰগাডে একমাত্ৰ গ'লটো দিয়ে। প্ৰতিযোগিতাত আজি পুৱা কাবো ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। বতৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটামান আকৌ এবাৰ। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নৰৱেক 4-1 পৰাস্ত কৰি ফ্ৰান্স গ্ৰুপ আইৰ শীৰ্ষত উপনীত। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী কিছু সময়ৰ পাছতে জিলাৰ ৰেহৰূপ আৰু 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

0: জিলার রেহরুপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ডিমা হাছাও জিলাৰ ৰেহৰূপ। ডিমা হাছাৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা মনসুন সিং। যোৱা 21 জুনত ডিমা হাছাও জিলাতো উৎসাহ উদ্দীপনাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। যোগ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত জিলাখনৰ জনসাধাৰণে অংশগ্ৰহণ কৰে। এই বিষয়ে বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: 21 জুন তাৰিখে সমগ্ৰ ডিমা হাছাও জিলাত উৎসাহ উদ্দীপনাৰে পালন কৰা হয় 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। হাফলঙত অনুষ্ঠিত জিলা পৰ্যায়ৰ কাৰ্যসূচীত প্ৰশাসনিক বিষয়া, স্বাস্থ্যকৰ্মী, শিক্ষাৰ্থী আৰু বহু সংখ্যক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। একে সময়তে জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰতো একেধৰণৰ যোগ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষিত প্ৰশিক্ষকৰ তত্বাৱধানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন যোগাসন আৰু প্ৰাণায়াম অনুশীলন কৰে। স্বাস্থ্য বিষয়াসকলে সকলো বয়সৰ লোককে দৈনন্দিন জীৱনত যোগ ব্যায়াম অভ্যাস কৰাৰ আহ্বান জনায়। আশা কৰ্মী, স্থানীয় বাসিন্দা আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটো অধিক অৰ্থৱহ কৰি তোলে।
1: ডিমা হাছাও জিলাৰ জ্যেষ্ঠ সাংবাদিক আছিম চৌধুৰী 15 জুনত

0: যা বাসভৱনত মৃত্যু হয়। সাংবাদিকগৰাকীৰ মৃত্যুত ডিমাহাচৰবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই বিষয়ে আমাক বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতাই।
1: 15 জুনৰ পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত উমৰাংচুৰ বিশিষ্ট জ্যেষ্ঠ সাংবাদিক শ্ৰী অসীম চৌধুৰী নিজ বাসগৃহত পৰলোক ভ্ৰমণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ। 1968 চনৰ 8 জানুৱাৰীত জন্মগ্ৰহণ কৰা শ্ৰী চৌধুৰীয়ে জীৱনৰ বৃহৎ অংশ পাহাৰীয়া জনসাধাৰণ সেৱাত উৎসৰ্গা কৰিছিল। সাংবাদিকতাৰ জৰিয়তে তেওঁ ডিমাহাচাওৰ জনসাধাৰণৰ সমস্যা, আশা, আকাংক্ষা আৰু কণ্ঠস্বৰ সাহসেৰে আৰু নিৰপেক্ষভাৱে সমাজৰ আগত দাঙি ধৰিছিল। তেওঁৰ মৃত্যুত সহকৰ্মী, সাংবাদিক, জনপ্ৰতিনিধি, বিভিন্ন সামাজিক সংগঠন আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে।
0: প্ৰাকৃতিক সেউজীয়াৰে ভৰা ডিমাহাচাও জিলাতো বিশ্ব পৰিৱেশ দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণৰ কাৰ্যসূচী পালন কৰা হয়। এই সন্দৰ্ভত বিতংভাৱে জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
1: জুন মাহত এইবাৰো ডিমাহাচাওলৈ কঢ়িয়াই আনিলে আমাৰ পাহাৰ, অৰণ্য আৰু ভৱিষ্যতৰ সুৰক্ষাৰ এক বিশেষ বাৰ্তা। 5 জুন তাৰিখে সমগ্ৰ জিলাত বিশ্ব পৰিৱেশ দিৱস 2026 পালন কৰা হৈছিল। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, বিদ্যালয়, সামাজিক সংগঠন আৰু স্থানীয় প্ৰতিষ্ঠানসমূহে বৃক্ষৰোপণ আৰু সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বক্তাসকলে উল্লেখ কৰে যে গছ কেৱল ছাঁ প্ৰদান নকৰে, ই আমাৰ পৰিৱেশগত ভাৰসাম্যৰ মূল আধাৰ। আজি ৰোপণ কৰা প্ৰতিটো গছপুলি আগন্তুক প্ৰজন্মৰ বাবে এক মূল্যৱান উপহাৰ। ডিমাহাচাওৰ সেউজীয়া পাহাৰ আৰু অৰণ্য আমাৰ অমূল্য সম্পদ।
0: নেৰানেপেৰা বৰষুণৰ ফলত 20 জুনত জাতিংগাৰ ওচৰৰ হাফলং হাৰাংগাজাও সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। তাৰ পিছতে পথটোত যান বাহন চলাচল ব্যাহত হৈ আছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাই বিতংভাৱে জনাইছে।
1: 20 জুনত অবিৰাম বৰষুণৰ ফলত জাতিংগাৰ ওচৰৰ হাফলং হাৰাংগাজাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 27ত এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ফলস্বৰূপে যাত্ৰীবাহী গাড়ী, বাছ আৰু পণ্যবাহী ট্ৰাকসহ শতাধিক বাহন পথৰ দুয়োপাৰে আবদ্ধ হৈ পৰে। জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু জৰুৰীকালীন উদ্ধাৰকাৰী দলসমূহে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ ভূমি অপসাৰণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি নিয়োগ কৰে। কিন্তু অব্যাহত বৰষুণ আৰু পুনৰ ভূমিস্খলনৰ আশংকাৰ বাবে পথ পুনৰ মুকলি কৰাৰ কামত কিছু বিলম্ব হৈছিল। সাধাৰণ ৰাইজ আৰু যাত্ৰীসকলক অনুৰোধ জনোৱা হৈছে যে পথ সম্পূৰ্ণৰূপে চলাচলৰ বাবে সুৰক্ষিত বুলি ঘোষণা নকৰালৈকে জাতিংগা হাৰাঙা যাও পথছোৱাত অতি প্ৰয়োজন নোহোৱালৈকে যাত্ৰা নকৰিবলৈ।
0: জিলাৰ ৰেহ ৰূপত আজিলৈ ইমানেই। পুনৰ লগ পাম আন এখন জিলাৰ ৰেহ ৰূপৰ সৈতে।
2: জিলাৰ ৰেহ ৰূপ অনুষ্ঠানত আজি ডিমাহাচাও জিলাৰ ৰেহ ৰূপ শুনিলে। আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা মনসুন সিং। এয়া
3: আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত।
4: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
3: আগবঢ়াইছোঁ শ্ৰোতাৰ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত।
5: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই তৃপ্তি হাজৰিকাই মুকলি কৰিছোঁ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছোঁ।
6: হেল্ল'
5: হেল্ল', এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কওকচোন?
6: মই হিৰণময়ী শৰ্মাই কৈছো বিৰহবেবেজিয়াৰ পৰা।
5: হয়, আপুনি বৰ্তমান কিহৰ লগত জড়িত?
6: মই হাউচ ৱাইফ আৰু অন্য একো তেনেকে নকৰো।
5: হয়, হাউচ ৱাইফ। আপোনালোকৰ পৰিয়ালত কোন কোন আছে?
6: মোৰ হাজবেণ্ড আছে আৰু ল'ৰা এটা, ছোৱালী এজনী। ছোৱালী বিয়া দিয়া হ'ল আৰু ল'ৰাও বৰ্তমান গুৱাহাটীত চাকৰিত আছে।
5: ল'ৰা ছোৱালী ডাঙৰে হ'ল নহয়? আপোনাৰ কিন্তু মাতটো শুনিলে, আপোনাৰ মাতটো শুনিলে একদম ধৰিব নোৱাৰি, একদম মানে কম বয়সীয়া নিচিনা লাগিছে। বিবাহিত বুলিহে ভাবিছো। আপোনাৰ মাত শুনি
6: ল'ৰা বিয়াও কৰালে, ছোৱালীও বিয়া দিলো, দুটা নাতিও আছে।
5: হয় হয়, ঠিকে আছে। আপুনি দেখাটো নিশ্চয় একদম ইয়ং হৈ আছে।
6: আছো আছো, বয়সে পাইছে যদিও মানে আছো আৰু।
5: আচলতে মনটো মেইন কথা নহয়নে বাৰু?
6: মেইন কথা, মোৰ অসুখ বিসুখ কিছু কিছু আছে, কিন্তু মই মনত সেইবোৰ মানে একেবাৰে ভাবি নলওঁ।
5: হয়,
6: মই মানে ছোৱালী ছোৱালী অৱস্থাটোৱে মই খুব ভাল পাওঁ, মানে
5: ফূৰ্তি কৰি থাকিব লাগে।
6: মোক বহুতে কয় তই দেখোন একেই আছ, কলেজৰ কোনোবা ল'ৰা ছোৱালীয়ে লগ পালে কয় ঐ তই দেখোন একেই আছ।
5: হয় হয়, থাকে। আচলতে এইবিলাক মনৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে, অকল চব শাৰীৰিকেই নহয়, মানুহৰ আপুনি চাব যিবিলাক মানুহৰ মনবিলাক বুঢ়াৰ নিচিনা, তেওঁলোক কম বয়সতে বুঢ়াৰ নিচিনা হৈ যায়।
6: হয়
5: হয়, একদম সঁচা কথা এইটো, এইটো মানে চাইণ্টিফিকেলি হয়। মনৰ যিটো শক্তি এইটো ঠিকে ৰাখিব লাগে।
6: হয়,
5: আপুনি আমাৰ অনুষ্ঠানলৈ আগতেও নিশ্চয় ফোন কৰিছে।
6: হয়, ফোন কৰো, এবাৰ মই গৈছো, মোৰ ছোৱালীয়ে মানে কিবা আবেগ হিচাপে তেনেকে।
5: হয় হয় হয়, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিছে, কিন্তু সময়ৰো কথা আছে নহয় জানো, আৰু ফোন মাৰি আছে। আপুনি কওকচোন আজি কি গীত শুনিব?
6: এতিয়া শুনিম মই মানে মন মন্দিৰ চিনেমাৰ হিয়াৰ মৰম মুকুতা হৈ।
5: হিয়াৰ মৰম, ধুনীয়া গান এটি আপুনি অনুৰোধ কৰিছে মন মন্দিৰৰ।
6: মোৰ বিয়াৰ সময়ত এইটো খুবকে বাজিছিল, মোৰ দাদাই খুবেই কান্দিছিল বিয়াৰ পিছত আৰু এনেকুৱা।
5: হয় হয়, বৰ ধুনীয়া গান। ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ, আপুনি শুনক আৰু আগলৈও এনেকৈ ফোন কৰি থাকিব।

0: হেল্ল' হেল্ল'
1: আকাশবাণী নগাঁও।
0: হয় হয় এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে
1: হয়,
0: কৈছে? আপোনাৰ নামটো কওকচোন।
1: মই পূব দিগলৈ পৰা কৈছোঁ, থানৰাম নাথ।
0: আপুনি আগতেও ফোন কৰিছে আমাৰ অনুষ্ঠানলৈ?
1: হয় কৰি
0: হয়
1: আছোঁ,
0: হয় পাইছোঁ
1: কৰি
0: পাইছোঁ।
1: আছোঁ,
0: ভালে আছে?
1: আছোঁ ভালে।
0: হয়, বৰ্তমান কি কৰি আছে কওক? খেতি পথাৰ
1: বৰ্তমান
0: আপোনালোকৰ কেনেকুৱা?
1: খেতি পথাৰ কৰিবলৈ বৰষুণ নাই, পানী নাই পথাৰত,
0: হয় হয় পানী নাই, উজনিৰ ফালে
1: খৰাং কৰি
0: বৰষুণ।
1: দিছে।
0: হয় হয় উজনি অসমত কিন্তু বৰষুণ পৰিছে,
1: উজনিটো পৰি আছে, নামনিটো আছে, কিন্তু এতিয়া আমাৰ মধ্য অসমত নাই।
0: আমাৰ মধ্য অসমত আমাৰ নগাঁৱৰ আশে পাশে একেবাৰে নাইকিয়া, বৰষুণ পানী নাইকিয়া। হয়,
1: হয়,
0: এতিয়াতো কঠীয়া পেলোৱা হ'লনে নাই?
1: কঠীয়া পেলালো, কঠীয়া পেলোৱা হ'ল, কিন্তু
0: ৰুব
1: এতিয়া
0: লাগিব যে। হয় হয় ৰুবলৈতো পানী লাগিবই,
1: পানী লাগিব,
0: পথাৰত
1: পানী
0: বোকা
1: নাই,
0: দিব লাগিব। হয় হয় এতিয়া সমস্যাই হ'ল দিয়ক।
1: সমস্যা।
0: হয়, এতিয়া আহাৰ শাওণৰ ভিতৰতে কামবিলাক হ'ব লাগিব আৰু। হয়
1: বৰষুণ হ'লে কামবিলাক চলি থাকে, এতিয়া বৰষুণ নহ'লে কি হয় ক'ব, খৰাঙে যায় নেকি এইবাৰ।
0: ক'ব নোৱাৰিছোঁ। কওকচোন আজি আপুনি কি গীত শুনিব?
1: এই নীল কমল বুলি ছবি, হেৰি আজানে তুমি জানা, তুজকো পুকারি মেরা প্যার।
0: সুন্দৰ। হয় হয় ঠিক আছে, বৰ ধুনীয়া গান আৰু সকলোৱে ভাল পোৱা এটি গীত আপুনি আজি অনুৰোধ কৰিছে নীলকমলৰ। আপোনাক এই গীতটি শুনাই দিছোঁ, গীতটি শুনক আৰু আগলৈ এনেকৈ ফোন কৰি থাকিব আমাৰ অনুষ্ঠানলৈ। এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনকচোন।

0: হেল্ল' এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত।
1: হয়,
0: আপুনি কোনে কৈছে, নামটো কওকচোন আপোনাৰ।
1: মোৰ নাম ভৱেন চন্দ্ৰ বৰদলৈ, মোৰ ঘৰ বাৰপুজীয়া।
0: ভালে আছে?
1: ভালে আছো।
0: হয় হয়,
1: জ্বৰ শেষ কৰিছো, আজিৰ পৰা উঠিছো।
0: অঁ, খুব জ্বৰ হৈছে মানুহৰ।
1: পুৰা জ্বৰ উঠিছো।
0: হয় হয়, এইবাৰ খুব জ্বৰটো বেয়াকৈ হৈছে মানুহৰ।
1: আমাৰ ঘৰৰ পৰিয়াল প্ৰায়বিলাকৈ উঠিছে।
0: হয় হয়, আৰু আৰু যিসকলৰ হৈছে সেইসকলক একদম মানে খুব কষ্ট দিছে দেই এইবাৰ জ্বৰটোৱে।
1: মোৰ দাদা এসপ্তাহ হ'ল মূৰটো ঘূৰাই থাকে, তেওঁ তিনিখন হস্পিটেল বয়া ফুৰিছে আৰু।
0: হয় হয়, খুব সাৱধান হ'ব লাগে আৰু মানে পানীৰ পৰা সাৱধান হ'ব লাগে। আৰু এতিয়া খুব হেৰিও হৈছে দেই, জ্বৰটো মানে অকল ভাইৰেল বুলি ভাবি থাকিলেই নহয়, এনকেফেলাইটিছো হৈছে আৰু ডেংগু হৈছে, মানে কি হয় এনেকুৱা হৈ আছে মানে। গতিকে খুব সাৱধান হ'ব লাগে আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো, আৰু আঁঠুৱা চাঠুৱা ব্যৱহাৰ কৰিব লাগে, আৰু মহে যাতে নাকামোৰে আৰু তেনেকুৱা এটা পৰিৱেশত থাকিব লাগে। হয়, নিজে সেইখিনি সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু খুব বেছি হৈছে, ভাইৰেল ফিভাৰটো বৰ বেয়াকৈ হৈছে এইবাৰ।

0: মানুহে বৰ কষ্ট পাইছে। হয়
1: আচলতে পানীও কম, কিয় এতিয়া এনেকুৱা জৰ্জাৰি হৈছে মানুহ?
0: হয় হয় এতিয়া বাৰিষাটো ভৰ বাৰিষা নহয় জানো এতিয়া
1: ভৰ
0: আহাৰ।
1: বাৰিষা,
0: অঁ
1: আমাৰ ইয়াত অকণো নাই পানী,
0: কিন্তু পানী নাই, তাকে এইটো সময়ত পানী হ'ব লাগে।
1: কঠীয়াবিলাক শেহতীয়াকৈ পেলোৱাবিলাক বাৰু মোৰ ভাল হৈ আছে,
0: হয় হয়
1: আনবিলাকৰ যিবিলাক আগতীয়াকৈ পেলাইছে সেইবিলাকো বহুত বেয়া হৈছে কঠীয়া।
0: হয় হয় কেনেকৈ,
1: পথাৰত খেতি কৰা বস্তুটো একোৱে কৰিব পৰা নাই,
0: হয় আৰু কঠীয়া ৰুবলৈওতো পানীৰ প্ৰয়োজন হ'ব,
1: অঁ প্ৰয়োজন হ'ব,
0: পানীটো অসুবিধা হ'ব কিন্তু যথেষ্ট। এতিয়া বৰষুণ পৰিলে ভাল হ'ব আৰু শাওণ মাহত
1: ভাল
0: যদি
1: হ'ব।
0: পৰে। হয় হয়
1: কি হয় আৰু,
0: হয় আপোনাৰ লগত কথা পাতি ভাল লাগিছে, কিন্তু
1: অঁ
0: এতিয়া সময়ৰ কথা এটা আছে আৰু কলাৰে
1: অঁ
0: ফোন
1: অঁ
0: কৰিয়ে আছে
1: মই
0: আপোনাৰ।
1: মই অনুৰোধৰ গীতটো বাজিব,
0: হয়
1: এই আগুমাই কেছেটৰ গানটো জুবিনে গাইছিল আৰু, আগুমাই মূল গানটো যিটো,
0: গানটো কৈ দিয়কচোন আপুনি।
1: জুবিন আগুমাই তলবাই সজাও বৃন্দাবনে,
0: ঠিক আছে শুনক আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ, আগলৈ এনেকৈ আপুনি ফোন কৰি থাকিব।

0: এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কওকচোন।
1: মই নগাঁও মধুপুৰৰ পৰা কুমুদ চন্দ্ৰ গায়নে ক'লো।
0: হয়, আপুনি আগতে এদিন কৰিছিল নেকি বোধ কৰোঁ, মই কথা পতা যেন লাগিছে। হয়, আপুনি শিক্ষকতা কৰিছিল নেকি?
1: হয় হয়
0: হয় হয়, তেতিয়াহ'লে হয়, মই আপোনাৰ লগত কথা পাতিছোঁ আগতে, ভালে আছে?
1: অঁ চলি আছোঁ।
0: হয়
1: এতিয়া আমাৰ আৰু চলি থকা দিনে।
0: হয় হয় হয়,
1: কাৰণ এই বাৰ্ধক্যই জড়িত কৰিলে
0: হয়
1: এতিয়া মানে মই ওলাই কৰিও যাব নোৱাৰোঁ, মানে ঘৰতে বহা পোৱা
0: তেনেকেই সময়খিনি পাৰ কৰে আৰু আপুনি। কওক আজি
1: মানে আগৰ ব্যস্ত জীৱন এটাৰ মানে এতিয়া ব্যস্ততাটো নাইকিয়া হৈ এই নাতি নাতিনী কেইটা থাকিলে মানে আনন্দ এটা পাই থাকো।
0: হয়,
1: সিহঁতে মোৰ লগতে লাগি থাকে, কিন্তু নাথাকিলে আৰু মানে উপায় নাই।
0: হয় দেই, হয় হয়, বেয়া লাগে আৰু তেতিয়া। হয় হয়, মানুহৰ চবৰে একেই
1: হয়
0: তাকে তাকে, একো নাই দিয়ক, তেনেকে পাৰ হ'ব। আৰু
1: আপোনালোকৰ ৰেডিঅ'ৰ টক শ্ব' এটাও মই কৰিছিলোঁ।
0: হয় নেকি?
1: বিয়লিৰ
0: ৰং। হয় হয় হয়,
1: তাৰপিছত আকৌ সাহিত্যৰ এটা এডভাৰটাইজমেণ্টো
0: হয় হয়,
1: দ্বিতীয় কবিতা পুথি এখনৰ হৈ দিছিলোঁ।
0: হয়,
1: অনুভৱৰ ললিতাত বুলি।
0: হয়,
1: দুটা কথা মই মানে নগাঁও চেণ্টাৰলৈ গৈ পেলাই কৰি দিছোঁ।
0: হয়, আপোনাক বুজ কৰো, দেখিছো কৰবাত। হয় হয়, নামটো
1: অদৰদিনৰ মানুহ।
0: ভাল লাগিছে আপোনাৰ লগত কথা পাতি।
1: হয়, মোক এই ৰুদ্ৰ বৰুৱাৰ পকাধানৰ মাজে মাজে।
0: ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো এতিয়া।

0: হেল্ল'
1: হেল্ল'
0: হেল্ল' এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত
1: হয়
0: হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কওকচোন।
1: মই পদুমী দেৱীয়ে কৈছোঁ, কঠীয়াতলিৰ পৰা কৈছোঁ। মই ৰেডিঅ' কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা বাইদেউ।
0: হয় নেকি, আপুনি নিয়মীয়া শ্ৰোতা, ভাল লাগিছে। আপুনি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা, জানি ভাল লাগিলে। কি কৰি আছে, ভাত পানী খাই চাগে জিৰাইছে?
1: ভাত পানী খাই জিৰাইছোঁ মানে টেবুল ফেনেহে কভাৰ কৰিছে, টেবুল ফেন চিলিঙি ফেন চব চলাই লৈ বাগৰি আছো এই হালক আমাৰ কুনিয়াটো এয়া।
0: অঁ হয়, ৰেডিঅ' শুনি আছে। আজি কওক, আজি কি শুনিব গীত?
1: মই শুনিব বিচাৰিম ভৱেশ ঠাকুৰ আৰু ৰুণুমী ঠাকুৰৰ দুয়োটা পাঞ্জাৱীক বাতৰি আহিছে প্ৰাণেশ্বৰী মোৰ বঙাইগাঁৱত মিলিছে চাকৰি জানৈ চুকনৈ এৰি থাকিম তেনেকৈ, এইটো গান শুনিব বিচাৰিলো।
0: হয় হয় হয় হয়, শুনা বৰ পুৰণা গীত এটি আপুনি অনুৰোধ কৰিছে আৰু ভাল লাগে গীতটো শুনি, আচলতে পুৰণা গীত শুনি ভালো লাগে। ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি? হয় হয় হয়, নাই ভাল লাগে, ভাল লাগে এইবোৰ গীত, ভাল লাগে, চবেই শুনে, শুনি ভাল পায় মানুহে সেইবোৰ গীত আজিকালি। হয় হয়, আপোনালোকৰো আপোনাৰ পৰিয়ালৰ কুশল কামনা কৰিলোঁ আমাৰ তৰফৰ পৰা, আৰু হয় ধন্যবাদ জনাইছোঁ, লগতে আপোনালোকৰো দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আপোনাৰ পৰিয়ালৰ আটাইৰে, আৰু আগলৈ এনেকৈ ফোন কৰি থাকিব। এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ।

0: হেল্ল', এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত।
1: বাইদেউ মোৰ 1,07,000 পৰা
0: আপুনি আগতে ফোন কৰিছে নহয়নে?
1: সদায় ফোন কৰি আছো আপোনাক, আৰু ছাৰ এজনৰ লগতো মাতি আছো।
0: হয় হয়, আপুনি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান সদায় শুনে?
1: সদায় শুনে, আৰু হাফৰং ৰেডিঅ' চেণ্টাৰ আছে, আৰু শ্বিলং পূৰ্বোত্তৰ সিবা সেইটো চেণ্টাৰো আছে।
0: হয় হয়, ভাল লাগে, ভাল লাগিছে। মই আপোনাৰ লগত আগতে এবাৰ কথা পাতিছিলোঁ, মনত পৰিছে, মোৰ মনত পৰিছে, মই কথা পাতিছোঁ আপোনাৰ লগত। হয়, ঘৰত সকলো ভালে আছেনে?
1: সব ভালে আছে।
0: কেনেকুৱা কওক,
1: বৰষুণ আহি আছে এতিয়া?
0: বৰষুণ পৰি আছে নেকি?
1: অলপ অলপ পৰি আছে।
0: আপোনালোকৰ এইফালে মানুহে খেতি কৰিছে নাই? ধান
1: পুৰা শুকান বাইদেউ,
0: শুকান নহয়, বৰষুণ খুব কম এবাৰ।
1: অ, কম
0: পথাৰ। হয় হয়, আজি আৰু শ্ৰোতাই কৈছে বৰষুণ নাই। আপুনি গাই দিয়কচোন গানটো অকণমান, কোনটো গান আছিলে আশিকীৰ?
1: আশিকীৰ প্ৰথম গানে কুমাৰ চানুৰ চিংগল যেন গান গাই আছে, আশিকী কে লিয়ে, এই গানে বাইদেউ।
0: হয় হয়, আশিকী কে লিয়ে এসময়ৰ জনপ্ৰিয় গান নহয়নে?
1: অ বাইদেউ,
0: ভাল লাগিলে। আপুনি এটা ধুনীয়া গান অনুৰোধ কৰিছে, আৰু আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, ভালে থাকিব, কুশলে থাকিব। ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো, শুনক।

0: ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ পৰা মই তৃপ্তি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ কৃত্ৰিম বুদ্ধিমত্তা উৎপত্তি বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নগাঁৱৰ বিষয় শিক্ষক জয়ন্ত কুমাৰ দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ হিৰণ্যপ্ৰভা দিহিঙীয়াৰ।

নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। এটি বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাই ইয়াৰ মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্য প্ৰভা দিহিঙীয়া।

0: গুৱাহাটীৰ আই টি আইৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত বিশেষজ্ঞ জয়ন্ত কুমাৰ দাস, তেখেতক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ নমস্কাৰ।
1: নমস্কাৰ,
0: ভালে আছে নিশ্চয়?
1: ভালে আছো।
0: আকাশবাণী নগাঁৱলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ। পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ এই বিশেষ অনুষ্ঠানটিত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে, আৰু মোৰ কাৰণে এইটো প্ৰথম অনুষ্ঠান আকাশবাণীত, আৰু যাতে মই নিজৰ যিমানখিনি মই জানো তাক যাতে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ, তাৰ বাবে মই চেষ্টা কৰিম।
0: হয়, আৰু আমি বিষয়টো যিহেতু ইতিমধ্যে শ্ৰোতাসকলক কৈছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এতিয়া বিজ্ঞানৰ ন ন উদ্ভাৱনে আমাক নতুন নতুন একো একোটা দিশ দেখুৱাই দেখুৱাই গৈ আছে। ভৱিষ্যতে আৰু কি কি সৃষ্টি হ'ব তাৰ আমি কল্পনাও কৰিব নোৱাৰোঁ, আৰু AI এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা এতিয়া সকলোবোৰ কাম সম্ভৱ হৈ উঠিছে। প্ৰতিটো বয়সৰ মানুহৰ কাৰণে AI নানান ধৰণৰ সুবিধা উলিয়াই দিছে, সেয়া লাগিলে চিকিৎসাৰ ক্ষেত্ৰতেই হওক বা লিখা মেলাৰ ক্ষেত্ৰতেই হওক বা অধ্যয়নৰ ক্ষেত্ৰতেই হওক। গতিকে এই দিশটোৰ বিষয়ে কথা পাতিবলৈ গ'লে বহুখিনি বিষয় ওলাব। গতিকে প্ৰথমেই মই আমাৰ শ্ৰোতাসকলৰ সুবিধা হোৱাকৈ AIনো কি সেই বিষয়ে আপুনি অকণমান কওকচোন।
1: হয়, AI একচুৱেলি আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, অসমীয়াত যাক কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়।
0: কৃত্ৰিম বুদ্ধিমত্তা?
1: হয়, কৃত্ৰিম বুদ্ধিমত্তা। চ' বুদ্ধিমত্তা শব্দটো কোৱাৰ লগে লগে পোনপটীয়াকৈ আমাৰ মনত ধৰি লওক মানুহৰ যি চিন্তা বা মানুহৰ মগজুৱে যিমানখিনি ঢুকি পায়, যি ধৰণে চিন্তাৰ চৰ্চা কৰে, যি ধৰণে কল্পনা কৰে, সেই কথাবোৰ মানে আমাৰ মনত সততে আহে। এতিয়া এই বুদ্ধিমত্তা যি শব্দটো, এই শব্দটোক কৃত্ৰিমভাৱে কিদৰে মেচিনৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু মেচিনে কি ধৰণে এই বুদ্ধিমত্তাক মানে ইণ্টেলিজেন্স বোলা এই মানে বিষয়টিক সমাজৰ কাৰণে উপস্থাপন কৰিব পাৰে বা কাম কৰিব পাৰে, সেই গোটেইখিনি বিষয়বস্তু আপোনাৰ এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিটো বিষয় সেই বিষয়টোত সামৰি লোৱা হয়। হয়, আৰু এই বিষয়টি আপোনাৰ সততে দেখা যায় যে মানুহৰ কিছুমান ভুল ধাৰণা আছে যে আজিৰ তাৰিখত মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে গতিকে মেচিনৰো ইণ্টেলিজেন্স আছে, কিন্তু সেইটো ভবাটো সমূলি মিছা। ইণ্টেলিজেন্স অকল মানুহৰে আছে, কিয়নো আমি জীৱশ্ৰেষ্ঠ মানৱ, মানুহৰেই বুদ্ধিমত্তা আছে, আৰু সেই বুদ্ধিমত্তা আছে কাৰণে আমি ইণ্টেলিজেণ্ট হয়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ল মেচিনক আমি কি ধৰণে ইণ্টেলিজেন্সটো প্ৰভাইড কৰিব পাৰোঁ, কি ধৰণে তেওঁলোকক মেচিনক আমি কি ধৰণে সবল কৰি তুলিব পাৰোঁ যাতে জটিলতকৈ জটিল কাম এটা অতি সুন্দৰভাৱে যাতে মেচিনে অতি কম সময়তে আমাৰ কাৰ্যক্ষম কৰিব পাৰে। গতিকে এই সকলোবোৰ চিন্তা চৰ্চা আগত ৰাখি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই বিষয়টি বৰ্তমান বহুলভাৱে প্ৰচাৰিত এক বিষয়।
0: হয়, মানুহে চিন্তা কৰা কামখিনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে চিন্তা কৰিব পাৰে বুলি আমি ভাবি লওঁ, কিন্তু এই বস্তুটো সম্পূৰ্ণ ভুল এটা ধাৰণা, কাৰণ মানুহৰে সৃষ্টি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। গতিকে আমি যিখিনি ইনপুট কৰি থ'ম, মানে এটা মেচিনত আমি যিখিনি ডাটা আমি দি থ'ম, সেইখিনিকেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মানুহক প্ৰভাইড কৰে, নহয় জানো?
1: হয়, ঠিক তেনেকুৱাই কথাখিনি। দৰাচলতে কি হয়, মই মানে সততে ক'বলৈ গ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যেতিয়াই আমাৰ কথা মনত পৰে, মানে বেলেগ বেলেগ মানুহৰ দৃষ্টিভংগীবোৰ বেলেগ বেলেগ। এতিয়া যদি আপুনি চায় চিনেমা নিৰ্মাতাসকলৰ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কনচেপ্টটো বেলেগ, ঠিক সেইধৰণে যদি আমি ষ্টুডেণ্টৰ প্ৰস্পেক্টৰ পৰা চাওঁ তেওঁলোকৰ কাৰণে ধাৰণাটো বেলেগ হৈ পৰে, পেৰেণ্টছৰ ফালৰ পৰা ধাৰণাটো বেলেগ হৈ পৰে, আৰু যদি আপুনি এজন টেকনিকেল স্পেচিয়েলিষ্ট এজনৰ দৃষ্টিভংগীৰ পৰা চায় তেওঁলোকৰ কাৰণেও ধাৰণাটো বেলেগ। এতিয়া কথাটো এনেকুৱা হয়, যিহেতু এটা বহুলভাৱে প্ৰচাৰিত বিষয় গতিকে আমি তাৰ মূল বিষয়বস্তুটো গম পাব লাগিব। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো এনেকুৱা এটা বিষয় যিটো বিষয়ত মানুহে তেওঁলোকক ট্ৰেইন কৰে, মানুহে ট্ৰেইন কৰে কিবা এটা বিশেষ কামৰ বাবে, আৰু ট্ৰেইন কৰিবৰ কাৰণে মানুহে মেচিনক ডাটা প্ৰভাইড কৰিব লাগিব। গতিকে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়টোত ডাটাৰ এক মানে গুৰুত্বপূৰ্ণ ভূমিকা আছে।
0: হয়, ইণ্টাৰনেটে যিখিনি কাম কৰিব পাৰে তাতকৈ অধিক কাম আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কৰিব পাৰে। ইণ্টাৰনেট ধৰি লওক, মই যিখিনি আমাৰ চাৰ্চিং ব্ৰাউজাৰ আছে গুগলত, আমি যিখিনি চাৰ্চ কৰোঁ, গুগলে যিখিনি আমাক প্ৰভাইড কৰিব সেইখিনি ChatGPTতকৈ কিছু পৃথক হয়। কিহৰ কাৰণে এই পাৰ্থক্যটো হৈছে বাৰু?
1: কথাটো এনেকুৱা ধৰণৰ, গুগলে হওক বা ChatGPTয়ে হওক, এইবোৰ মানুহৰ সৃষ্টি, আৰু গুগল হওক বা ChatGPT হওক বা এলেক্সাই হওক আজিকালি বহুলভাৱে প্ৰচাৰিত, এই সকলোবোৰ বস্তু ডিফাৰেণ্ট নহয়। ডিফাৰেণ্ট হয় কেনেকুৱা ধৰণৰ ডাটা প্ৰভাইড কৰা হৈছে। যদি এজন মানুহে একুৰেট ডাটা প্ৰভাইড কৰে গুগল

0: লওক, তেন্তে গুগলে শুদ্ধ ৰিজাল্টটোৱে দেখাব। উদাহৰণস্বৰূপে আমি যদি আজিকালি দেখা পাওঁ সততে আমি এখন জেগাৰ পৰা আন এখন জেগালৈ যাবৰ বাবে আমি সততে গুগল মেপ ব্যৱহাৰ কৰোঁ। গুগল মেপে আমাক ডাইৰেকশ্যন দেখায়। ডাইৰেকশ্যনটো কিহৰ বেচিছত আহে? ডাইৰেকশ্যন আহে অলৰেডি ডাটাৰ বেচিছত। তাত কিছুমান প্ৰি ডিফাইন ডাটা তাত ফিডিং কৰা হয়। ডাটাখিনিৰ ওপৰত বেছ কৰি গুগল মেপে এটা নিজাববীয়াকৈ এটা মানে সিদ্ধান্ত গ্ৰহণ কৰে, আৰু সিদ্ধান্তৰ ওপৰত বেছ কৰি আমি গুগল মেপক বিশ্বাস কৰি আমি গৈ থাকোঁ। কিন্তু কিছুমান কিছু কিছু ক্ষেত্ৰত আজিকালি দেখা গৈছে গুগল মেপেও আপোনাৰ একুৰেট যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো দিব নোৱাৰে। তাৰ মূল কাৰণটো হ'ল, যদি আমি একুৰেট ডাটা নিদিওঁ তেন্তে গুগল মেপেও আপোনাৰ একুৰেট ৰিজাল্টটো দেখুৱাব নোৱাৰে। গতিকে এই ক্ষেত্ৰত মই এই কথাটোৱে ক'বলৈ যাম, চাট জিপিটিয়ে হওক বা গুগলেই হওক বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ হোৱা যিকোনো মাধ্যমেই হওক, মানুহে যদি আপোনাৰ উপযুক্ত ডেটা প্ৰভাইড নকৰে আৰু যদি নকৰোঁ বুলি ভাবে তেন্তে কোনো মেচিনৰ সাধ্য নাই যে মানুহক অভাৰটেক কৰিব। গতিকে গোটেইখিনি কথা ডিপেণ্ড কৰিব হোৱাট কাইণ্ড অফ ডেটা উই আৰ প্ৰভাইড।
1: হয়, খুব গুৰুত্বপূৰ্ণ কথা এইটো। আমি AI সম্পৰ্কে আৰু কথা পাতি যাম, কিন্তু AI উৎপত্তিনো কেনেকৈ হৈছিল, এই ধাৰণাটো মানুহৰ মাজলৈ আহিল কেনেকৈ? বিশেষকৈ আমি যদি মন কৰোঁ 2025ৰ পৰা খুব বেছিকৈ বহুলভাৱে প্ৰচলিত হৈছে AI, গতিকে ইয়াৰ উৎপত্তি সম্পৰ্কে অকণমান কওকচোন।
0: হয়, উৎপত্তিৰ কথা ক'বলৈ গ'লে আমি মোটামুটি 1956 চনমানলৈকে যাব লাগিব। 1956 চনত আপোনাৰ জন মেকাৰ্থি নামৰ এজন কম্পিউটাৰ বিজ্ঞানী আছিলে। জন মেকাৰ্থি আপোনাৰ ডাৰ্থমাউথ কলেজৰ এজন ৰিচাৰ্চ স্কলাৰ আছিলে। তো 1956 চনত ডাৰ্থমাউথ কলেজত এখন কনফাৰেন্স হৈছিলে। কনফাৰেন্সখন আপোনাৰ ডাৰ্থমাউথ কনফাৰেন্স আপোনাৰ গুগলতো পাব, চাৰ্চ কৰিলে ডাৰ্থমাউথ কলেজ কনফাৰেন্স। সেই কনফাৰেন্সখনত জন মেকাৰ্থিৰ লগত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ ML মিনিস্কি, IBM কৰ্পৰেশ্যনৰ এন ৰচেষ্টাৰ, বেল লেবৰ চি ইষ্ট নোৱেশ্যন, এই আটাইকেইজন বন্ধু আছিলে। তেওঁলোকৰ কিছু চিন্তা চৰ্চা তেওঁলোকে পূৰ্বৰে পৰা কৰি আছিলে যে আমি এনেকুৱা মানে কিছুমান চিন্তা যিবোৰ চিন্তা মানুহে কৰে সেই চিন্তাবোৰ মেচিনৰ মাজত আনিব পাৰিম নেকি, তেনেকুৱা ধৰণৰ কিছু চিন্তা চৰ্চা আগৰে পৰা চলি আছিলে। আৰু সেই চিন্তাৰ ফলশ্ৰুতি হিচাপে তেওঁলোকে এখন ৰিচাৰ্চ পেপাৰ তাত ছাবমিট কৰিছিলে। সেই ৰিচাৰ্চ পেপাৰখন আপোনাৰ অলৰেডি গুগলতো আছে, ডাৰ্থমাউথ ছামাৰ ৰিচাৰ্চ প্ৰজেক্ট অন AI, আপুনি যদি গুগলত ছাৰ্চ কৰে সেই বস্তুটো দেখা পাব। এই কনফাৰেন্সখন টোটেল 8 সপ্তাহ চলিছিলে। এই কনফাৰেন্সখনত এই যিমানবোৰ কথা আজি আমি দেখা পাইছোঁ যে মেচিনক কি ধৰণে আমি ট্ৰেইন কৰিম, সেই সকলো ধৰণৰ চিন্তা চৰ্চাবোৰ তাত বহুলভাৱে প্ৰচলিত হৈছিলে। তাত আপোনাৰ আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক, এইটো এটা আপোনাৰ ইটছ লাইক এ ট্ৰেইনিং ডিভাইচ বুলি ক'ম, য'ত মানে যি ধৰণে ধৰি লওক সহজ অৰ্থত যদি বুজাবলৈ যাওঁ, আমি মগজুৰে চিন্তা কৰোঁ আৰু মগজুৰ ভিতৰত আমাৰ নিউৰন আছে, নিউৰনত আমাৰ ইনফৰ্মেশ্যনবোৰ ফ্ল' হয়। সেই তেনেকুৱা ধৰণৰ এটা যদি কনচেপ্ট আমি যদি মেচিনত যদি ফিটিং কৰিব পাৰোঁ তেন্তে তেওঁলোকে চিন্তা কৰিছিলে মেচিনেও আমাৰ মগজুৰ ধৰণেই কাম কৰিব। গতিকে সেই কনফাৰেন্সখনত বহুত ধৰণৰ আপোনাৰ মানে ধৰি লওক ডিচিশ্যন তেওঁলোকে দিছিলে যে আগন্তুক দিনত ভৱিষ্যতে এনেকুৱা হ'ব, কিন্তু পৰিতাপৰ বিষয়ে তাৰ 10%ও আজিলৈকে হোৱা নাই। তেওঁলোকেতো এনেকে কৈছিলে যে 3 বছৰৰ পৰা 8 বছৰ শিশুৱে মানে জন্ম হোৱাৰ পিছত 3 বছৰৰ পৰা 8 বছৰত শিশুৱে যিখিনি কাম কৰে সেই কামখিনি এটা মেচিনে কৰিব পাৰিব, যিটো আজিৰ তাৰিখত সমূলি মিছা বুলি প্ৰমাণিত হৈছে। শিশু এটাক যদি আপুনি লক্ষ্য কৰে, শিশু জন্ম হয়, জন্ম হোৱাৰ পিছত নিজৰ যিটো শিশুৰ পৰিৱেশ, যি দেখিছে, যি শুনিছে, যি মানে ছাৰাউণ্ডিং যিখিনি এনভাইৰনমেণ্ট, তাৰ পৰা শিশুৱে শিকে। মানে আমি এই কথাটো ক'ব পাৰোঁ, ডেইলি বেচিছত এটা শিশুৱে লাখ লাখ ডেটাৰ লগত সংস্পৰ্শ হয়। কিন্তু লাখ লাখ ডেটাৰ লগত সংস্পৰ্শ হোৱাৰ পিছতো আমি এনেকুৱা এটা ৰবট বা এনেকুৱা এটা মেচিন বনাব পৰা নাই যিয়ে শিশুসুলভ ব্যৱহাৰ আমাৰ মাজত কৰিব পাৰে। গতিকে তেওঁলোকে যি ধৰণে ভাবিছিলে সেইটো আজি 2026 চন, আৰু ভাবি চাওক আপুনি 1956 চন, গতিকে 66 বছৰ পাৰ হ'ল, তথাপিও কিন্তু সেই ধাৰণাটো এতিয়াও মানে আমাৰ মাজত সম্পূৰ্ণকৈ
1: হোৱাগৈ নাই।
0: গতিকে যিটো বিষয় এতিয়া চলি আছে, যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অহাৰ লগে লগে আমাৰ কাম নাইকিয়া হ'ব নেকি, আমি একো কৰিব নোৱাৰা হ'ম নেকি, আমি পংগু হৈ যাম নেকি, এনেকুৱা ধৰণৰ কথাও মই শুনিবলৈ পাইছোঁ।
1: নাইকিয়া
0: হৈ যাব নেকি, সেইবোৰ সমূলি মিছা। যদি মানুহে ব্যৱহাৰ কৰিব জানে, মানুহে যদি শুদ্ধ ডাটা ছফ্টৱেৰৰ থ্ৰুদি যদি ইণ্টাৰপ্ৰেট কৰিব পাৰে, তেন্তে যি ধৰণে মেচিনে কাম কৰিব বিচাৰে, মানুহে বিচাৰে, সেইধৰণেই মেচিনে মানুহৰ হৈ কাম কৰিব, মানুহক কেতিয়াও অভাৰটেক কৰিব পৰা নোৱাৰে।
1: খুব ডাঙৰ কথা এইখিনি, আৰু এইখিনি কথা জনাটো সঁচাকৈ খুব প্ৰয়োজন আছিল আমি, কাৰণ আমি ভাবি লৈছিলোঁ যে এআইয়ে সকলো কাম কৰিব পাৰে, আৰু লাহে লাহে মানুহৰ মনত এই ধাৰণাটো আহি পৰিছিল যে কেনেবাকৈ আমাৰ চিন্তা শক্তি নাইকিয়া হৈ পৰিব নেকি, বা আমি কৰা কাম যদি এআইয়ে সকলোবোৰ কৰিবলৈ লয় তেতিয়াহ'লে মানুহে চাকৰি হেৰুৱাব লগা হ'ব পাৰে নেকি, এনেকুৱা ধৰণৰ বহু কথা আহি পৰিছিল। গতিকে এতিয়া আমি জানিলোঁ যে যিখিনি তেওঁলোকে কল্পনা কৰিছিল, যিখিনি তেওঁলোকে ভাবিছিল, তাৰ 10% বৰ্তমানে হোৱা গৈ নাই, আৰু ভৱিষ্যতে কিন্তু ইয়াৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি,
0: যথেষ্ট বেছি হয়।
1: হয়, মই পৰৱৰ্তী প্ৰশ্নটোলৈ যাব খুজিছোঁ। এআইনো কেনেকৈ কাম কৰে? আমি দেখিছোঁ প্ৰশ্ন এটা দি দিয়াৰ লগে লগে উত্তৰ ছেকেণ্ডত আহি যায়, গান এটা লিখি দিয়াৰ লগে লগে সুৰ মিউজিক গোটেইখিনি কৰি ছেকেণ্ডত আমি উত্তৰ পাওঁ। গতিকে এই গোটেইখিনি কাম কেনেকৈ হৈ থাকে?
0: এআই দৰাচলতে আপোনাৰ গোটেই ছিষ্টেমটো এটা এলগৰিথম বেছড হয়। এলগৰিথম বুলি যদি মই বুজাবলৈ যাওঁ, এলগৰিথম আপোনাৰ এটা ফৰ্মুলাৰ নিচিনা এটা কনচেপ্ট, নট লাইক ফৰ্মুলা, মানে ধৰি লওক আজি আপুনি আকাশবাণী নগাঁৱলৈ আপুনি আহিছে, আপুনি ঘৰৰ পৰা, ঘৰৰ পৰা আকাশবাণী নগাঁৱলৈ অহাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো আপুনি আগতীয়াকৈ কিন্তু আপোনাৰ মগজুৱে ভাবি লয় যে মই এইটো ৰাস্তাৰে যাম, এইফালেদি যাম, এইটো সময়ত যাম, আৰু যদি কিবা কাৰণে ইয়াত ট্ৰাফিক জাম হয় মই এই ৰাস্তাটো ফ'ল' কৰিম। মানে আপোনাৰ ব্ৰেইনত অলৰেডি গোটেইখিনি কথা ফিক্স হৈ আছে। মানে ইয়াৰ পৰা আমি এই কথাটো ক'ব পাৰোঁ, আপোনাৰ ঘৰৰ পৰা আকাশবাণী নগাঁৱলৈ অহাৰ যিটো যাত্ৰাৰ ডেটাখিনি আপোনাৰ মগজুৱে অলৰেডি গম পায়। মানে ইটছ লাইক এ এলগৰিথম, মানে এলগৰিথমটো মানে অলৰেডি আপোনাৰ মানে মগজুত সি থিতাপি লৈয়ে আছে। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চো ঠিক তেনেকুৱাই, কিছুমান এলগৰিথম আমি কম্পিউটাৰ বিজ্ঞানীসকলে বহুত ৰিচাৰ্চ কৰি পিনি ডেভেলপ কৰে, সেই এলগৰিথমবিলাকৰ ওপৰত বেছ কৰি আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক, এই নিউৰেল নেটৱৰ্কটোৱে কি কৰে, ডেটাবিলাকক মেচিনটোৰ মাজত পঠিয়াই দিয়ে, আৰু মেচিনে সেই বহুলভাৱে অহা ডেটাবোৰক এনালাইজ কৰে, এনালাইজ কৰি পিনি তাৰ ওপৰত বেছ কৰি নিজৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো প্ৰভাইড কৰে। গতিকে এই যিটো মানে এআইৰ যিটো আপোনাৰ প্ৰচেছ, এই প্ৰচেছটোত মূলতঃ দুটা বস্তুৱে মানে মূল মানে পাৰ্টিচিপেট কৰে, এটাটো হ'ল আপোনাৰ এলগৰিথম আৰু এটা হ'ল ANN বুলি কয়, আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক।
1: গোটেইখিনি পূৰ্ব নিৰ্ধাৰিত,
0: পূৰ্ব নিৰ্ধাৰিত হয়।
1: হয়, আমি AI কেনেকৈ কাম কৰে সেই বিষয়ে জানিলোঁ। এতিয়া আমি AIৰ কিছু উপযোগিতা সম্পৰ্কে কথা পাতিলোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আৰু জনসাধাৰণৰ ক্ষেত্ৰত, দুয়োখিনি মানুহকেই বা প্ৰতিটো প্ৰজন্মকেই AIয়ে কি ধৰণে সহযোগিতা আগবঢ়াইছে?
0: উপযোগিতা ক'বলৈ গ'লে AIৰ মানে গণি শেষ কৰিব নোৱাৰি আজিৰ তাৰিখত। উদাহৰণস্বৰূপে যদি মই ক'বলৈ যাওঁ, বিভিন্ন ক্ষেত্ৰত AI বিভিন্ন ধৰণে কাম কৰে। উদাহৰণস্বৰূপে যদি আজি আপুনি হেল্থ কেয়াৰ ছেক্টৰ চায়, এতিয়া ধৰি লওক মই যদি এটা উদাহৰণ দিওঁ, ছাপোজ ধৰি লওক কোনোবা এজন ৰোগীৰ আপোনাৰ TB হৈছে, টিউবাৰকুলচিছ। এতিয়া টিউবাৰকুলচিছ হোৱা ৰোগীজনে যেতিয়া আজিৰ পৰা ধৰি লওক 10 বছৰ 5 বছৰ আগত ডক্টৰৰ ওচৰলৈ যায়, তেতিয়া ডক্টৰে বিভিন্ন ধৰণৰ টেষ্ট কৰিবলৈ দিয়ে। বিভিন্ন ধৰণৰ টেষ্টবোৰ কৰাৰ পিছতহে তেওঁলোকে এটা মানে মানে ভাবে যে তোমাৰ TB হ'ব পাৰে। কিন্তু আজিৰ তাৰিখত কি হৈছে, TB হোৱা বিভিন্ন পেচেণ্টৰ ডেটা অলৰেডি ডক্টৰৰ ওচৰত আছে, আৰু TB নোহোৱা কিছুমান পেচেণ্টৰ, কিছুমান নহয় লাখ লাখ পেচেণ্টৰ ডেটাও ডক্টৰৰ ওচৰত আছে। সেই TB হোৱা আৰু TB নোহোৱা, ধৰি লওক এক্সৰে প্লেট যিখন আমাৰ চেষ্ট প্লেট, সেইবিলাকক ডেটা হিচাপে তেওঁলোকে লৈছে, লৈ পিনি এটা ছফ্টৱেৰত ট্ৰেইন কৰাইছে আপোনাৰ আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্কৰ সহায়েৰে, যে যদি এনেকুৱা ধৰণৰ পেটাৰ্ণ দেখা পোৱা চেষ্টৰ এক্সৰেখনৰ, তেন্তে এইজন টিউবাৰকুলচিছ হোৱা ৰোগী, আৰু যদি এনেকুৱা ধৰণৰ পেটাৰ্ণ দেখা পোৱা তেন্তে এইজন টিউবাৰকুলচিছ হোৱা ৰোগী নহয়। তাৰপিছত ডক্টৰৰ ওচৰত যেতিয়া যাব পেচেণ্টজন বা ৰোগী মানুহজনে মানে আপোনাৰ ডায়েগনচিছ কৰিবৰ কাৰণে, তেওঁলোকে বেছি সময় খৰচ নকৰে। তেওঁলোকে যে ছফ্টৱেৰ আছে, ছফ্টৱেৰত এক্সৰে প্লেটখন সোমোৱাই দিব, লগালগ আপোনাৰ ৰিজাল্ট

0: যাব যে আপোনাৰ টিউবাৰকুলোছিছ আছে নে নাই। তেনেকে প্ৰতিটো বেমাৰৰ ক্ষেত্ৰতে আজি এনেকুৱা ধৰণৰ কিছুমান প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে, আৰু এই প্ৰযুক্তিবোৰে মই ভাবোঁ বহুত আমাৰ সমাজত এক মানে উপকাৰো সাধন কৰিছে, কিয়নো সততে দেখা যায় আজিকালি টেষ্টৰ নামত বহুত বহুত পইচা খৰচ হয়, কিন্তু এনেকুৱা ধৰণৰ যদি প্ৰযুক্তিবোৰ আহে দুই পক্ষৰ কাৰণেই সুবিধা, ডক্টৰ যদি ছাইডৰ পৰা চাবলৈ যাওঁ তেওঁলোকৰ ফালৰ পৰাও বহুত সুবিধাজনক, আৰু যদি আমি ৰোগীৰ ছাইডৰ পৰা যাবলৈ যাওঁ তেওঁলোকৰ ফালৰ পৰাও সুবিধাজনক।
1: গতিকে বিশেষকৈ সময়
0: হয়, সময় সময়টো আজি তাৰিখত সকলোতকৈ ডাঙৰ বস্তু
1: হয়। সময়ো ৰাহি হ'ল, এফালে চিকিৎসাৰ যিটো দীঘলীয়া যাত্ৰা তাৰ পৰাও যথেষ্টখিনি পৰিমাণে সময় আমি পালো, আৰু ৰোগীজনে কম সময়তে নিজকে সেই ৰোগটো আছে নে নাই জানিব পাৰিব, গতিকে বহুত ডাঙৰ কথা এইবিলাক। হয়,
0: উদাহৰণস্বৰূপে মই আৰু এটা কথা ক'ব বিচাৰোঁ এইখিনিতে, যিহেতু আজিৰ তাৰিখত আপুনি দেখা পায় আমাৰ আই পি এল সকলোৱে চায়, আপুনি চাগে লক্ষ্য কৰিছে যেতিয়া আপুনি টিভিৰ সন্মুখত বহে, ধৰি লওক আপুনি ইণ্ডিয়াৰ মেটচ এখন চাই আছে, বিৰাট কোহলিয়ে বেটিং কৰিবলৈ আহিছে, বিৰাট কোহলি বেটিং কৰিবলৈ অহাৰ সময়তে গোটেই আপোনাৰ ষ্টেটছটো ওলাই যায় যে বিৰাট কোহলিয়ে এইখন ষ্টেডিয়ামত, ধৰি লওক আপোনাৰ ইডেন গাৰ্ডেনত মেটচ হৈ আছে, ইডেন গাৰ্ডেনত কেইটা 50 কৰিছে, ইডেন গাৰ্ডেনত কেইটা 100 কৰিছে, ইডেন গাৰ্ডেনত তেওঁ কেইবাৰ ডাক আউট হৈছে, ইডেন গাৰ্ডেনত তেওঁ ষ্ট্ৰাইক ৰেট কেনেকুৱা, লগালগ বেটিং কৰাৰ সময়ত যদি এটা বল আপোনাৰ বাউন্স হয় তেন্তে সেই ডেটাটোও থাকে যে ফাৰ্ষ্ট কেইটা বল বাউন্স হৈছে, কেইটা বল বিৰাট কোহলিয়ে আপোনাৰ লিভ কৰিছে, কেইটা বল আপোনাৰ বাউণ্ডেৰী মাৰিছে, কেইটা বল আপোনাৰ ফ্ৰণ্ট ফুট, কেইটা বেক ফুট, মানে ইচ এণ্ড এভৰি ডিটেইলছ, মানে বিৰাট কোহলি অহাৰ লগে লগে গোটেই ডেটা আপোনাৰ টিভিৰ স্ক্ৰীণত আহি যায়। এই কথাবোৰ চাবলৈ গ'লে আমাৰ কাৰণে সাধু কথা যেন লাগে, কিন্তু যদি আপুনি অকণমান ডিটেইলছত চায় পচিবল হৈছে অকল ডেটাৰ কাৰণে, মানে বিৰাট কোহলিৰ ডেটাবোৰ এনেকুৱাকৈ ট্ৰেইন কৰা হৈছে যাতে বিৰাট কোহলি অহাৰ লগে লগে মেচিনটোৱে বা ছফ্টৱেৰটোৱে সেইখিনি প্ৰভাইড কৰিব পাৰে।
1: মানে AI এ চিকিৎসাৰ ক্ষেত্ৰত সহযোগ কৰিছে, লগতে আমি পাতিলো এটো ডকুমেণ্টেশ্যন, ডকুমেণ্টেশ্যনত AI সাংঘাতিক ধৰণে সহযোগিতা আগবঢ়ায়, আৰু অন্যান্য কেনেকুৱা ধৰণৰ ক্ষেত্ৰত,
0: অন্যান্য যেনেকৈ আজিৰ তাৰিখত মই ক'বলৈ যাম, বিশেষকৈ মানুহে এই বস্তুটো ভাবে বেংকত যেতিয়া আপুনি লোন ল'বলৈ যায়, আজিকালি সততে দেখা যায় মানুহে য'ৰ ত'ৰ পৰা লোন লয়, এপৰ পৰা লয়, তাৰপিছত বেংকৰ পৰাও লয়, বা ধৰি লওক যিকোনো ধৰণৰ NBFC আছে, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন লোন লয়, আৰু আপুনি চাগে নটিচ কৰিছে আজিকালি লোন লোৱাৰ প্ৰচেছটো তেনেই ইজি, কেনেকৈ পচিবল হৈছে, আজিকালি আপোনাৰ যিখিনি ডেটা, মানে আপোনাৰ ট্ৰানজেকশ্যনৰ ডেটা, আপুনি কৰা লেনদেনৰ গোটেইখিনি ডেটা বেংকৰ ওচৰত কিছুমান ছফ্টৱেৰ আছে, আপুনি যদি আপোনাৰ ডেটাখিনি দি দিয়ে সেই ছফ্টৱেৰটোত য'ত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অলৰেডিয়ে কাম কৰি আছে, আপোনাৰ গোটেই চিভিল স্ক'ৰটো চেক কৰিব, সেই চিভিল স্ক'ৰটোৰ ওপৰত বেছ কৰি আপুনি এলিজিবল হয় নে নহয় নেক্সট লোনৰ কাৰণে, মানে আপুনি যদি পইচা লয় সেই পইচাটো আপুনি ৰিটাৰ্ণ কৰাৰ কাৰণে আপোনাৰ মানে আপুনি এলিজিবল হয় নে নহয় সেই কথাখিনি অলৰেডি এট মেচিনে গম পাই যায়, আৰু তাৰ ওপৰত বেছ কৰি বেংকে আপোনাক লোন প্ৰভাইড কৰে,
1: সেই ক্ষেত্ৰতো আমাৰ সময় বাচিলে। হয়, গতিকে AIৰ উপযোগিতা যদি আমি চাবলৈ যাওঁ গণি শেষ কৰিব নোৱাৰোঁ,
0: গণি শেষ কৰিব নোৱাৰোঁ।
1: বিশেষকৈ আজিকালি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত, গৱেষণাৰ ক্ষেত্ৰত, এছাইনমেণ্টৰ ক্ষেত্ৰত, প্ৰজেক্টৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে সহায় কৰিছে, গতিকে এইবিলাকত কেনেবাকৈ মিছ ইনফৰ্মেশ্যন, ডিছইনফৰ্মেশ্যন হোৱাৰ সম্ভাৱনাও থাকে নেকি?
0: হয়, ভাল প্ৰশ্ন এটা কৰিছে আপুনি। আচলতে মই এই কথাটো অলপ বেলেগ ধৰণে চিন্তা কৰোঁ, আজিকালি সততে দেখা যায় আমি পঢ়িবলৈ পাওঁ, পেপাৰ পত্ৰও দেখিবলৈ পাওঁ, ভিডিঅ' চিডিঅ'বিলাকতো দেখা পাওঁ যে AIৰ কিছুমান মিছইউজ ষ্টুডেণ্টবিলাকৰ মাজত দেখা গৈছে, কিন্তু মিছইউজ বুলি কোৱাৰ লগে লগে এই কথাটো আমি বুজিব লাগিব কেনেকুৱা ধৰণৰ মিছইউজ, যদি কোনোবাই আপোনাৰ ফ্ৰড কৰিছে, কাৰোবাৰ ফটো আনি ক'ৰবাত লগাইছে, যদি সেই ফটোখনৰ ফলত যদি আপোনাৰ পাৰ্চনেল লাইফত কিবা ব্যাঘাত জন্মিছে, দেন ইট ইজ এ ক্ৰাইম, ক্ৰাইম যদিও সেই ক্ৰাইমটো আকৌ আমাৰ সংবিধানে মানে নে নামানে সেইটোও চাব লাগিব। মই এই বস্তুটো এই ধৰণে বিশ্লেষণ কৰোঁ, ধৰি লওক আজিৰ তাৰিখত আপোনাৰ মোবাইলত কেইটা OTP আহে, খুব বেছি এদিনত এটা বা মাহেকত 3-4, কিন্তু আজিৰ জেনেৰেশ্যনটোৰ ডেইলি বেচিছত 10-12 OTP আহে, কিন্তু তাৰ অৰ্থটোতো এইটো নহয় যে OTP অহা মানেই যে সেই ষ্টুডেণ্টটো বেয়া। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো কথাটো তেনেকুৱা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কি কৰিছে, ল'ৰা ছোৱালীখিনিক কাৰ্যক্ষম কৰি তুলিছে, যে তোমালোকে এডিটিং কৰিব পাৰা, তোমালোকে নতুন মডেল বনাব পাৰা, তোমালোকে ধৰি লোৱা কিছুমান মডেল আপুনি মেচিনৰ থ্ৰুৱেদি ইমপ্লিমেণ্ট কৰিব পৰা, গতিকে এনেকুৱা ধৰণৰ কামবোৰ ল'ৰা ষ্টুডেণ্টছবিলাকে শিকিছে হয়, কিন্তু তাৰ যিটো প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ, প্ৰেক্টিকেল ইউজেছটো সেইটো এতিয়াও মানে বুজি পোৱা নাই। তাৰ কাৰণে আমাৰ চৰকাৰৰো বহুতখিনি দায়িত্ব আছে বা আমাৰ জনসাধাৰণৰো বহুত দায়িত্ব আছে, আমি সঠিক পথত তেওঁলোকক নিবৰ কাৰণে চেষ্টা যদিও কৰি আছোঁ, কিন্তু যিহেতু বিষয়বস্তুটো অলপ জটিল, বুজাবৰ কাৰণে তেওঁলোকক অলপ প্ৰেক্টিকেল এক্সপাৰ্টিজৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ।
1: হয়, আৰু এনেকুৱা ধৰণৰ হ'ব পাৰে যে খুব বেছি এইটো কিন্তু এটা বয়সৰ ছাত্ৰ ছাত্ৰীৰ মাজত সীমাবদ্ধ, এই যিখিনি বেয়া কাম হৈ থাকে তেওঁলোকেতো ফান হিচাপেও ল'ব পাৰে বা নকৰা কাম এটা কৰি চাবলৈ সেইটো বয়সত খুব মন যাব পাৰে যে AI জৰিয়তেচোন এইবিলাক কৰিব পাৰি, কৰি চাওঁচোন, সেই এবাৰ যে কৰি চায় তাৰপিছত সেইটো তেওঁলোকে মানে এটা লগৰটোৰ আজি এইখিনি কৰিলোঁ, তাৰ ফটোখনত মই দাড়ি লগাই দিলোঁ, কিবা কৰি দিলোঁ, সেই বস্তুটো সিহঁতি ধেমালি হিচাপে লৈ লয়, কেতিয়াবা ডাঙৰ ঘটনাও ঘটিব পাৰে।
0: এই ক্ষেত্ৰত মানে মই এইটোৱে ক'ব বিচাৰোঁ, মানে এতিয়াও মই ভাবোঁ যদি আইনৰ দৃষ্টিভংগীৰ পৰা চাওঁ, আমাৰ IT Act আছে, IT Act আকৌ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যিবোৰ মানে ধৰি লওক ক্ৰাইম ৰিলেটেড যিবোৰ আৰ্টিকল, সেইবোৰ কিন্তু এতিয়াও মোৰ হিচাপত সন্নিৱিষ্ট হোৱা নাই, মানে আছে যদিও
1: ইমান
0: মানে আপোনাৰ ইমান মানে বস্তুটো ইমপ্লিমেণ্ট হোৱা নাই। এতিয়া সেইটো দৃষ্টিভংগীৰ পৰা যদি চাবলৈ যাওঁ, শিশুসকলে গমেই নাপায়, শিশুকটো বাদেই দিয়ক, যোনে কয় যে তুমি বেয়া কাম কৰিছা, শিশু এটাই যদি প্ৰশ্ন কৰে যে মই কি বেয়া কাম কৰিছো, মইতো ফটো এখন এডিটহে কৰিছো, তাৰ ফলত কি বেয়া হ'ল, তেতিয়া আমাৰ উত্তৰ দিবলৈ একো নাথাকে। আপুনি কি উত্তৰ দিব? আপোনাৰ ফটো এখনত যদি বেলেগ এজন ল'ৰাৰ, ছাপ'জ এক্সাম্পল দিছোঁ, ফটো এখন লগাই ছ'চিয়েল মিডিয়াত যদি তেওঁলোকে এৰি দিয়ে, আপুনি কোনটো পইণ্টত ক'ব পাৰিব যে তুমি বেয়া কাম কৰিলা? কিন্তু সেই বেয়া কাম মানে কি? বেয়া কামৰ এগেইনষ্টত কিবা আইন থাকিব লাগিব, তেনেকুৱা ধৰণৰ আইন জানো আমাৰ আছে, সেই কথাটো আমি প্ৰথমতে গম পাব লাগিব। যদি আছে তেন্তে ল'ৰা ছোৱালীয়ে কিয় গম নাপায়, সেইটো 2 নম্বৰ কথা। আৰু যদি গম পোৱা নাই, তাৰ আৰু দোষী কোন? আমিয়েতো দোষী, মানে আমিয়ে তোমালোকক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কৈছোঁ আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰাৰ পিছত আমিয়ে তোমালোকক দোষী সাব্যস্ত কৰিছোঁ। গতিকে কথাবোৰ অলপ নিমিলা ধৰণৰ।
1: হয়, আমি বেয়া কাম বুলি চিঞৰি থাকোঁ, কিন্তু এই বেয়া কামটো কিহৰ কাৰণে হৈ আছে বা ইয়াৰ শাস্তি কি, সেইখিনি কিন্তু আমি যিমান প্ৰচাৰ কৰিব লাগে সিমান নকৰোঁ,
0: প্ৰচাৰটোৰ মানে বহুত কম হৈ আছে,
1: ক'ৰবাত কম হৈ আছে। গতিকে সেই ক্ষেত্ৰত যদি আমি খুব বেছি গুৰুত্ব দিওঁ, তেতিয়া হয়তো AIক সকলোৱে সঠিকভাৱেই ব্যৱহাৰ কৰিব। হয়, আমি ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণক AI কিদৰে সহযোগিতা আগবঢ়াইছে ইয়াৰ উপযোগিতা সম্পৰ্কে কথা পাতিলোঁ। আমি এই কথাটো এতিয়া মই পাতিব খুজিছোঁ যে AI এনেকুৱা ধৰণে চিন্তা কৰিব পাৰে যেনেকৈ মানুহে চিন্তা কৰে, গতিকে কেনেবাকৈ আমি যিটো ভাবি থাকোঁ যে AI মানুহৰ চিন্তা শক্তিক প্ৰভাৱ পেলাইছে নেকি বা পেলাব পাৰে নেকি, সেই বিষয়ে আপুনি কি ক'ব?
0: এতিয়া এই কথাটোৰ যদি উত্তৰ দিবলৈ যাওঁ, আমি অলপ মানে দূৰলৈ যাব লাগিব। কথাটো এনেকুৱা, 18 শতিকাত যেতিয়া উদ্যোগ বিপ্লৱ হৈছিলে, গম পায়ে সকলোৱে, উদ্যোগ বিপ্লৱৰ সময়তো এনেকুৱা ধৰণৰ কিছুমান কথাই প্ৰচলিত হৈছিলে যে চাৰিওফালে উদ্যোগ হ'ব, উদ্যোগ হোৱাৰ ফলত মানুহৰ যিটো জীৱন ধাৰণৰ প্ৰণালী তাত ব্যাঘাত জন্মিব, মানে মানুহে যি ধৰণে সেইখিনি সময়ত কাম কৰিছিলে সেই কামখিনি যেন উদ্যোগপতিসকলে লৈ ল'ব আৰু উদ্যোগত আমি কাম কৰিব লাগিব। কিন্তু আজিৰ তাৰিখত যদি সেইটো হৈছে, আজিতো আমি নিজৰ ইচ্ছামতে আমি আজিও কাম কৰি থাকিব পাৰিছোঁ, আমি যি মন যায় আজিওতো কৰিব পাৰিছোঁ,
1: এতিয়াতো আমি কম্পিউটাৰ নহ'লে আমি
0: নচলিমেই, কম্পিউটাৰ আমি কিনি আনিছোঁ, আমি কি কোনোবা উদ্যোগপতিৰ আণ্ডাৰত কম্পিউটাৰ ব্যৱহাৰ কৰি আছোঁ নেকি? নাই কৰা। কোনোবা উদ্যোগপতি আমাক মানে আমাৰ দৈনন্দিন জীৱনত কিবা প্ৰভাৱ বিস্তাৰ কৰিছে নেকি? নাই কৰা। গতিকে মই এই কথাটো এই ধৰণে বিশ্লেষণ কৰোঁ, কেনেকুৱা ধৰণৰ ডেটা আপুনি মেচিনক প্ৰভাইড কৰিছে, মেচিন ইন দ্য চেন্স কম্পিউটাৰ বুলিয়ে কৈছোঁ, কি ধৰণৰ ডেটা আপুনি প্ৰভাইড কৰিছে আৰু সেই ডেটাবোৰ কম্পিউটাৰটোৱে বা মেচিনটোৱে কি ধৰণে ইণ্টাৰপ্ৰেট কৰিছে আৰু ইণ্টাৰপ্ৰেট কৰাৰ পিছত তেওঁ মেচিনে কি ধৰণৰ ৰিজাল্ট প্ৰভাইড কৰিছে, যদি ৰিজাল্টটোৱে যদি আমাক অভাৰকাম কৰিব পাৰে পৰাৰ সম্ভাৱনা আছে, তেন্তে সেই কামটো আমাৰ ঠিক হোৱা নাই। আমি আমাৰ ডেটাবিলাকক অলপমান বেলেগ ধৰণে ট্ৰেইন কৰিব লাগিব। মানে মই এই কথাটোৱে ক'বলৈ যাম, ডেটাক কি ধৰণে মেচিনে ট্ৰেইন কৰে সেই কথাটোৰ ওপৰতে ডিপেণ্ড কৰিব যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমার কারণে আশীর্বাদ নে অভিশাপ
1: হয় হয় আর আপনার দৃষ্টিতে আপনি এই যেটা টার্ম আর্টিফিশিয়াল ইন্টেলিজেন্স আমার কারণে আশীর্বাদ নে অভিশাপ তাত আপনার মতামত কেনে হব
0: ইয়াত মানে নিজের মতামত মানে ধর এনেকেও কব নো যে আমার কারণে অভিশাপ বা 100% আশীর্বাদ বলেও কব নো ডিপেন্ড করব কি ধরনের আগন্তুক দিনত মানুষে ইয়াক ব্যবহার করে কেন সকলে দেখা পাইছে যে আগন্ত 2024 লাস্ট দুই তিন বছর ব্যাপকভাবে প্রচার হয়েছে ব্যাপকভাবে মানে সকল ক্ষেত্রতে অকল এআই কথা কিন্তু আমি এই বস্তুটাও জানিব লাগিব যে মেশিনে কিন্তু মানুষক বনোয়া নাই মানুষেহে মেশিনক বনাইছে যদি মানুষেই মেশিনক বনাইছে তেন্তে মেশিনের অধীনত আমি কিয় থাকিম যদি তেনেকুৱা এটা চিন্তা চর্চাৰে আমি কাম করো বা তেনেকুৱা ধরনের চিন্তা চর্চাৰে যদি আমি রিসার্চ ওরিয়েন্টেড এআইৰ যিমানবোৰ রিসার্চ ফিল্ড আছে তাত যদি আগবাঢ়ো নিশ্চয় এআই আমার কারণে আশীর্বাদ স্বরূপেই হব কিন্তু অভিশাপ তেতিয়াই হব যদিহে আমি করা কামবোৰ মেশিনে বুঝি নাপায় আর মেশিনে করা মেশিনে কি ধরনের কাম করে তাক যদি আমি বুঝাব পৰা নাই তেন্তে ই আমার কারণে অভিশাপ স্বরূপ হয়ে পড়ব
1: হয় ব্যবহারের উপর কথা
0: হয়
1: আর একটা সময় আছিল যেতিয়া আমি কেবল বাতরি কাকতখনতেই আমি বাতরিবিলাক যেবিলাক খবর সেবিলাক পড়ছিল আর নিজের মনের মাজতে একটা ধারণা করেছিল যে ঘটনাটা কেনেকুৱা হব পাৰে কি হব পাৰে তারপর আমি রেডিওত অনুষ্ঠান শুনিলো রেডিওর অনুষ্ঠানবিলাক আমি কেবল শুনিব পাৰো চকুরেতো দেখা নাপাও গতিকে রেডিওত যেতিয়া নাটক এখন শুনো যেতিয়া আমি গল্প এটা শুনো তেতিয়া আমার চিন্তা করার শক্তিটো আরো বাড়ি যায় কল্পনা শক্তিটো আমি ভাবো যে এইটো চরিত্র এনেকুৱা হব নেকি যেতিয়া রেডিওত মহাভারত দিছিল তাতনো কর্ণ কেনেকুৱা হব সেই কথাবিলাক আমি মনের মাজত ভাবি থাকো আর যেতিয়া আকৌ টিভি আহিলে তেতিয়া আমি শুনার লগতে আকৌ দেখাও পালো এই যে দেখা পালো তেতিয়া আমার মানুহৰ মনের মাজত যিখন ছবি আমি কল্পনা করেছিল মহাভারতর তাত কোরবাত নহয় কোরবাত ব্যাঘাত জন্মিছিল আমি যদি কর্ণ বা রামায়ণের রামর চরিত্রটো এই ধরনে কল্পনা করেছিল সেই কল্পনা করা চরিত্রটো দেখুন টিভিত দেখাজনের দরে একই নহয় কেতিয়াবা সিনেমাবিলাকৰ চরিত্রবিলাকত ধরি লো রামর চরিত্রটো শাহিদ কাপুরহে করেছে তেতিয়া আমি লগালগ রাম বলি কলে মনলে সেই চরিত্রটো আহি যায় গতিকে কোরবাত আপনি মোৰ কথাখিনি বুঝি পাইছে নিশ্চয় চিন্তা শক্তিক কোরবাত নহয় কোরবাত ব্যাঘাত জন্মাইছে গতিকে সেই বস্তুবিলাক এতিয়া আমি অভ্যস্ত হয়ে গেলো এতিয়া আমি সিনেমা চাওঁই আমি সিরিয়াল চামেই গতিকে সেই কথাখিনি কোরবাত নহয় কোরবাত আমি যে কল্পনা করেছিল রেডিওত শুনি শুনি এটা চরিত্রক তাত কোরবাত ব্যাঘাত জন্মালে গতিকে এই যে আমি কল্পনা করার শক্তিটো তাক কেনেবাকৈ এআই আৰু বেছি প্রভাব পেলাব পাৰে নেকি
0: হয় আমি ভাল বহুত ভাল প্রশ্ন এটা কৰিছে এতিয়া কথাটো এনেকুৱা ধৰণৰ মানুহৰ কল্পনাৰ কোনো শেষ নাই আপুনি কল্পনাৰ যদি উঠি বাহি যায় আপোনাৰ কল্পনাক মই ঢুকি নাপাওঁ আৰু মোৰ কল্পনাক আপুনি কোনো কাৰণে ঢুকি নাপায় এতিয়া এই কল্পনাৰ পৃথিৱীখনক যদি কল্পনাৰ ৰূপতে থাকিবলৈ দিয়া যায় তেন্তে মই ভাল বুলি ভাবোঁ আৰু কল্পনা কোনো মেচিনৰ সমার্থক শব্দ হব নোৱাৰে কল্পনা যদি আমি আমি আপুনি কৰিছে মই যদি কৰিছো কল্পনাৰ যিটো প্ৰতিফলন সিহঁতে বাস্তৱসন্মত হ'ব লাগিব যেনেকৈ আপুনি ক'লে যে চিনেমা যদি মই কল্পনা কৰিছো তাৰ বাস্তৱ প্ৰতিফলন চিনেমাখনত ঘটে যদি মই কল্পনা কৰিছো তাৰ বাস্তৱ প্ৰতিফলন নাটকত ঘটে যদি মই কল্পনা কৰিছো তাৰ বাস্তৱ প্ৰতিফলন চিত্ৰৰ দ্বাৰা ঘটে বা কাহিনীৰ দ্বাৰা ঘটে কিন্তু মেচিনৰ দ্বাৰা যিদিনাখন কল্পনাৰ প্ৰতিফলন ঘটাৰ আৰম্ভ হ'ব সেই দিনটোৱে হ'ব আমাৰ কাৰণে চৰম দুৰ্যোগৰ দিন
1: হয় আৰু এইটো কথা কাৰণ মানুহে কেতিয়াও নিজৰ কল্পনা শক্তিক মাৰি পেলোৱাটো উচিত
0: নহয়
1: বিশেষকৈ আগতে কি আছিলে যিকোনো এটা তথ্য নাজানিলে আমি লাইব্ৰেৰী যাওঁ কিতাপ এখন পঢ়ো কিতাপ এখন পঢ়িলে সেই তথ্যটো নাপালে আমি বেলেগ এখন কিতাপ চাওঁ সেই তথ্যটোৰ ওপৰঞ্চি আমি যিখিনি পঢ়িলোঁ নতুন নতুন কথা কিছুমান আমি শিকিলোঁ কিন্তু বৰ্তমান কাৰোৰে হাতত সময় নাই যিকোনো এটা প্ৰশ্নৰ উত্তৰ আমি চিধাই মোবাইলটোত খুচৰোঁ ইণ্টাৰনেটত খুচৰোঁ আৰু লগে লগে তাৰ উত্তৰ আমি পাওঁ গতিকে এই কথাখিনিয়ে কেনেবাকৈ যুৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ যিটো ধাউতি নজনা কথা এটা জনাৰ বাবে যিটো ধাউতি সেইখিনিতো ক'ৰবাত প্ৰভাৱ পেলাইছে নেকি
0: আপুনি একদম বহুত সুন্দৰ প্ৰশ্ন কৰিছে কিতাপ নপঢ়াটো আজিৰ তাৰিখত আমাৰ যুৱ প্ৰজন্মৰ এক ব্যাধি বুলিয়ে ক'ব লাগিব এই ক্ষেত্ৰত জুবিন গাৰ্গে এষাৰ কথা কৈছিলে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে আৰু সেই কথাষাৰ মোৰ অন্তৰত সদায় মানে মই নমৰালৈকে সেই কথাটো সদায় থাকিব কিন্তু জুবিন গাৰ্গক বহুত ভাল পাওঁ আৰু যি কথাখিনি কৈ গৈছিলে সেই কথাখিনি আখৰে আখৰে এতিয়া প্ৰতিফলন হোৱা দেখা পোৱা গৈছে
1: মানে আমি ডিপেণ্ডেণ্ট
0: হৈ গৈছোঁ গতিকে আপুনি কিতাপ পঢ়িবই লাগিব অধ্যয়ন কৰিবই লাগিব কিতাপ পঢ়া, অধ্যয়ন করা আর সেই অধ্যয়নখিনিক ডেটা হিসাবে লৈ মেশিনক বুজুৱা

0: গোটেই এটা প্ৰচেছ হয়। এই প্ৰচেছটোক কিতাপে কেতিয়াও মেচিনক অভাৰটেক কৰিব নোৱাৰে আৰু মেচিনেও কেতিয়াও কিতাপৰ ওপৰত যাব নোৱাৰে।
1: আৰু মেচিনতটো আপুনি কৈছে যিখিনি ডেটা ইনপুট কৰা থাকে সেইখিনি মানুহেই কৰে, গতিকে মেচিনো যে 100% শুদ্ধ হ'ব তাৰ কিবা নিশ্চয়তা আছে জানো?
0: মেচিন 100% শুদ্ধ হ'বনে নাই সেই নিশ্চয়তা কোনো মানুহে আজিৰ তাৰিখত দিব পৰা নাই। আৰু মই আপোনাক অলৰেডি কৈছোঁৱে যে ডেটাৰ ওপৰত ডিপেণ্ড কৰে, যদি আপুনি কিমান একুৰেট ডেটা দিব পাৰিছে। এতিয়া ধৰি লওক মই এটা আপোনাক উদাহৰণ দিওঁ, মোৰ যিটো মেজৰ প্ৰজেক্ট আছিলে হিউমেন ইম'শ্যন ৰিকগনাইজেশ্যন ছিষ্টেম, এইটো আপোনাৰ মই তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অলপ ব্যৱহাৰ কৰিছিলোঁ, ANN আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্ক। তাত আপোনাৰ এনেকুৱা হয় মই বিভিন্ন মানুহৰ ফটো কিছুমান কেপচাৰ কৰিছিলোঁ এজ এ ডাটা হিচাপে। ধৰি লওক কোনোবা মানুহে হাঁহি আছে, কোনোবা মানুহে অকণমান মানে ধৰি লওক মানে হাঁহি থকা নাই, তো হাঁহি থকা মানুহজনৰ যেতিয়া ফটোখন আহিব তেতিয়া হেপ্পী বুলি ডিটেক্ট হ'ব, আৰু অকণমান দুখ কৰি থকা মানুহজনৰ ফটোখন আহিলে আপোনাৰ ছেড বুলি ডিটেক্ট হ'ব। কিন্তু আপুনি ছেম যদি বস্তুটো আপুনি যদি বেলেগ দেশৰ লগত তুলনা কৰে, বেলেগ দেশ মানে ধৰি লওক আপুনি যদি জাপান, চাইনা, থাইলেণ্ড এনেকুৱা মানুহৰ যদি ফেচৰ যিটো এক্সপ্ৰেশ্যন, সেই এক্সপ্ৰেশ্যনবোৰতো আপোনাৰ সকলো একেই যেনে লাগে। হাঁহি থাকিলেও ক'ব নোৱাৰি যে হাঁহিয়ে আছে নে কান্দিয়ে আছে নে দুখতে আছে নে সুখতে আছে নে নিউট্ৰেলেই হৈ আছে, কথাটো ক'ব নোৱাৰি। গতিকে মানে আপোনাৰ পৰিস্থিতি লৈ আৰু আপোনাৰ ধৰি লওক ঠাই বিশেষে আপোনাৰ ডেটাবোৰৰ মানে ডিফাৰেঞ্চ দেখা যায়। গতিকে তেনে ক্ষেত্ৰত মই এই কথাটোৱে ক'ম যে মেচিনে তেতিয়াহে কাম কৰিব সুন্দৰকৈ যদিহে আমি শুদ্ধ ডেটা প্ৰভাইড কৰিব পাৰোঁ।
1: হয়, গতিকে এইটো কথা নিশ্চয় আমাৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে শুনি আছে তেওঁলোকে বুজিব পাৰিব যে সম্পূৰ্ণ 100% অধ্যয়নৰ ক্ষেত্ৰত AI বা ইণ্টাৰনেটৰ ওপৰত ভৰসা কৰাটো একেবাৰে উচিত কথা নহয়। আৰু আপুনি যিহেতু এজন শিক্ষক, বছৰ বছৰ ধৰি আপুনি ছাত্ৰ ছাত্ৰীৰ লগত কাম কৰি আছে, তেওঁলোকক শিকাই আছে, গতিকে কিছু বছৰ পুৰণা ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান যিহেতু AIৰ প্ৰভাৱটো এতিয়া বাঢ়ি গৈছে, গতিকে আপুনি তাৰ পাৰ্থক্যবিলাক কেনেকুৱা ধৰণে দেখিছে, কেনেবাকৈ ল'ৰা ছোৱালীৰ চিন্তা শক্তিৰ ক্ষেত্ৰতো ই প্ৰভাৱ পেলাইছে নেকি?
0: এই কথাটো মই এইধৰণে বিশ্লেষণ কৰোঁ, আজিৰ পৰা ধৰি লওক মোটামুটি 10-12 বছৰ আগৰ যি ষ্টুডেণ্টক আমি পঢ়াইছোঁ, বা ধৰি লওক মই 2016 চনৰ পৰা শিক্ষকতা আৰম্ভ কৰিছোঁ, এতিয়া মোটামুটি আপোনাৰ 10 বছৰ হ'ল, তো মই 2016-17 চনৰ ষ্টুডেণ্টৰ কথা যদি কওঁ, সেইখিনি সময়ত ফেচবুকটো আৰম্ভ হৈ মানে ধৰি লওক চলিছে, ফেচবুক চলিছে, মানুহে কৰা আৰম্ভ কৰিছে, তাৰপিছত ধৰি লওক ইনষ্টাগ্ৰাম অলপ অলপ আৰম্ভ হৈছে, গতিকে জাষ্ট তেতিয়া আপোনাৰ ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেট বস্তুটো মানুহৰ কাৰণে নতুন, এতিয়া মানুহ অভ্যস্ত হৈ গ'ল, অভ্যস্ত হৈ গ'ল। আৰু মানুহে কয় যে ছ'চিয়েল মিডিয়া আৰু ইণ্টাৰনেটে ল'ৰা ছোৱালীক ধ্বংস কৰিছে, কথাটো সমূলি মিছাও নহয় কেতিয়াবা সঁচা বুলিও নকওঁ, এইটো কাৰণে কিয়নো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কাম তেতিয়াহে কৰিব যদি ষ্টুডেণ্টৰ হাতত ডেটা থাকে, আৰু ইমান ডেটা নৰ্মেলি ষ্টুডেণ্টে কালেক্ট কৰিব নোৱাৰে। প্ৰচুৰ পৰিমাণৰ ডেটা কালেকশ্যনৰ কাৰণে হয় ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগিব নহ'লে ইণ্টাৰনেটৰ আশ্ৰয় ল'ব লাগিব। যেতিয়া ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ আশ্ৰয় ষ্টুডেণ্টে ল'ব, লোৱাৰ ফলত তেওঁলোকৰ AIৰ যিমানবোৰ কাম আছে তাত তেওঁলোকে কি কোনটো ভাল কোনটো বেয়া সেই বস্তুটো বিচাৰ কৰিব নোৱাৰা হৈ পৰে। কিন্তু তাৰ অৰ্থ এইটোতো নহয় যে ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেট বেয়া, কিন্তু ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটে আমাক বহুত ধৰণৰ ভাল তথ্য যোগান ধৰি আছে। গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে আগৰ জেনেৰেশ্যনটো আপোনাৰ সম্পূৰ্ণ ভাল আছিলে আৰু এতিয়াৰ জেনেৰেশ্যনটো একদম অধঃপতনে গৈছে, তেনেকৈ ক'ব নোৱাৰোঁ। আমি ক'ব লাগিব যে এতিয়াৰ জেনেৰেশ্যনটোৱে সেই কথাখিনি তেওঁলোকে বিচৰা নাই যে ছ'চিয়েল মিডিয়া আৰু আপোনাৰ ইণ্টাৰনেট যিখিনি মই ডেটা কালেকশ্যন কৰিছোঁ সেই ডেটাখিনিয়ে মোক অপকাৰ কৰিব বুলি আজিৰ ষ্টুডেণ্টে ভবা নাই। আমিহে ভাবিছোঁ, আমিহে প্ৰেছাৰ দিছোঁ যে এইটো নাচাবা, এইটো নকৰিবা, এইটো যদি চোৱা, এইটো ছাইড যদি চোৱা তুমি বেয়া বস্তু শিকিবা, এইটো ছাইডত যদি যোৱা তুমি হেৰি কৰিবা। কিন্তু ল'ৰা ছোৱালীয়েতো ভবা নাই, ল'ৰা ছোৱালীয়ে ভাবিছে মোক ডেটা লাগে, ডেটা মই কেনেকৈ ইণ্টাৰপ্ৰেট কৰিম, ইণ্টাৰপ্ৰেট কৰি মই কেনেকৈ AI ব্যৱহাৰ কৰিম, আৰু AI ব্যৱহাৰ কৰি কেনেকৈ মই মোৰ জীৱনটো সুচল কৰি তুলিম। গতিকে এই কথাবোৰ মানে আমাৰ আমাৰ অলপমান কিছুমান আশোৱা আছে, এই বস্তুবোৰ আমি নাইকিয়া কৰিব লাগিব,
1: মানে প্ৰচাৰ কৰিব লাগিব,
0: প্ৰচাৰ কৰিব লাগিব হয়।
1: এই ক্ষেত্ৰত বিশেষকৈ যিহেতু আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সৰুৰ পৰাই ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে কোনখিনি ভাল বস্তু ল'ব আৰু কোনখিনি এৰাই চলিব আৰু যিখিনি অনৈতিক কাম কাজ হৈ থাকে তাৰ শাস্তিনো কি, এই সকলোবোৰ শিকোৱাটো কিন্তু খুব প্ৰয়োজন হৈ পৰিছে। গতিকে AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা বিষয় যদি স্কুলে স্কুলে দিব পৰা যায় তেতিয়াহ'লে এই কথাটো কিমান ভাল হ'ব।
0: হয় হয়, ইতিমধ্যে অসম চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু আপোনাৰ 9, 10, 11, 12 ইলেক্টিভ ছাবজেক্ট হিচাপে অলৰেডি AI চলি আছে, অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত চলি আছে আৰু আপোনাৰ কলেজবিলাকতো কিছু কিছু কলেজে সেইবোৰ লৈছে ছাবজেক্টবিলাক। এই ক্ষেত্ৰত কিন্তু কিছু আশোৱা আমাৰো আছে, কিন্তু দুই পক্ষই যদি মিলা মিলিকে ধৰি লওক কাম কৰে তেন্তে নিশ্চয় ল'ৰা ছোৱালীসকলে উপকৃত হ'ব। বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন বহুত যথেষ্ট আছে, অকল AIৰ দুখনমান কিতাপ বা AI ৰিলেটেড অলপমান চেপ্টাৰ্ছ দি দিলেই ল'ৰা ছোৱালীয়ে AIৰ মূল বিষয়বস্তুৰ নিশিকিব। তাৰ কাৰণে লাগিব প্ৰপাৰ লেব, প্ৰপাৰ মেথমেটিকেল মডেল বনাব পৰা কিছুমান জ্ঞান, কি ধৰণে মেথমেটিক্সক আমি AIলে ৰূপান্তৰ কৰিব পাৰোঁ, সেই ধৰণৰ কিছুমান চিন্তা চৰ্চা আমি সৰুৰ পৰাই যদি ল'ৰা ছোৱালীক দিব পাৰোঁ তেন্তে AI নিশ্চিতভাৱে এক সমাজত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মই ভাবোঁ ল'ৰা ছোৱালীৰ মাধ্যমেৰে।
1: নিশ্চয়কৈ হয়। এবাৰ মই AI সৃষ্টি কৰা কিছুমান প্ৰত্যাহ্বান সম্পৰ্কে কথা পাতিব খুজিছোঁ। সকলোৱে দেখি আছে যে এটা গান গাই দিব পাৰে, এখন ছবি আঁকি দিব পাৰে, গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব আৰু বিশেষকৈ অসমতো AIৰ প্ৰভাৱ সিমান হোৱা নাই যিমান বাহিৰৰ দেশত হৈ আছে, গতিকে বাহিৰত কৰ্মৰত বহু ল'ৰা ছোৱালীয়ে বৰ্তমান চাকৰি হেৰুৱাব লগা অৱস্থাত পৰিছে, গতিকে কেনেকুৱা ধৰণৰ আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে?
0: এতিয়া কথাটো এনেকুৱা ধৰণৰ, আপুনি যিটো প্ৰত্যাহ্বান বোলা শব্দটো উত্থাপন কৰিছে, আমি প্ৰত্যাহ্বান বোলা শব্দটোৰ আচল অৰ্থ বুজিব লাগিব। প্ৰত্যাহ্বান মানেনো কি? মানে ধৰি লওক আমি ইংলিছত চেলেঞ্জ বুলি কওঁ, কিন্তু আপুনি চাওক যদি মোৰ দেউতাই AI নিশিকাকৈ বুঢ়া হৈ গ'ল, বুঢ়া হৈ গৈ এতিয়াতো তেওঁ জীৱন ধাৰণ কৰিয়ে আছে, যদি তেওঁৰ একো অসুবিধা হোৱা নাই তেন্তে AI জানো তেওঁৰ কাৰণে প্ৰত্যাহ্বান হ'ব পাৰে?
1: নোৱাৰে।
0: মই AI শিকানো কিমান দিন হৈছে বা AIৰ লগত জড়িত হোৱানো মোৰ কিমান দিন হৈছে? সৰু থাকোঁতেতো ময়ো নেওঁতা মুখস্থ কৰিছোঁ, আমিতো কাৰোবাৰ ঘৰলৈ গ'লে আমাক নেওঁতাখনহে ধৰে, কচোন পুৰণৰ মাজু নেওঁতাখন, কচোন পুৰণৰ বৰ নেওঁতাখন, আমিতো তেনেকেই পাৰ কৰিছোঁ, আমাৰ কাৰণে জানো কিবা প্ৰত্যাহ্বান হৈছে আজিৰ তাৰিখত? নাই হোৱা। আজিৰ তাৰিখত ষ্টুডেণ্টছৰ কাৰণে বা ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে প্ৰত্যাহ্বান হ'ব বুলি যিটো প্ৰচাৰ চলিছে সেইটোত মই সমূলি বিশ্বাস নকৰোঁ। মানে কথাটো এনেকুৱা ধৰণৰ, যদি আপুনি কাম কৰিব জানে, যদি আপোনাৰ স্কিল আছে, আপুনি যিকোনো কাম কৰি খাব পাৰিব। AIয়ে আপোনাক সহায় কৰিব। আপুনি যদি এজন ছিংগাৰ হয়, যদি আপুনি আগতে বহুত সময় ৰিয়াজ কৰাত অতিবাহিত কৰিছিলে, এটা গান কৰাৰ ক্ষেত্ৰত যদি আপুনি অতিবাহিত কৰিছিলে, সুৰ কেনেকৈ কৰে তাত যদি অতিবাহিত কৰিছিলে, আজি AIয়ে অতি সুন্দৰভাৱে অতি কম সময়তে আপোনাৰ কামখিনি সমাধান কৰি দিছে। ই জানো এক প্ৰত্যাহ্বান হ'ব পাৰে? আপুনি নিজেই কওকচোন, আমাৰ মৰমৰ জুবিন দাইটো এটা AI ছফ্টৱেৰ নোহোৱাকে ইমান 40,000 গান গাই গ'ল, তেওঁটো ষ্টেজতো কৈছে
1: তেওঁক জানো AIয়ে প্ৰত্যাহ্বান জনাব পাৰিলে,
0: পাৰিলে জানো, নোৱাৰিলে। তাৰ মূল কাৰণটোৱে হ'ল জুবিন গাৰ্গৰ স্কিল আছিলে, যি স্কিল কিজানি আজিৰ তাৰিখত হাজাৰজন গায়কৰ নাই, কোনো টেকন'লজিয়ে জুবিন গাৰ্গক বিট কৰিব নোৱাৰিলে, সি লাগিলে AIয়ে হওক বা কোনো AI ৰিলেটেড ছফ্টৱেৰে হওক। ইভেন জুবিন গাৰ্গে আপোনাৰ ষ্টেজত পাৰফৰ্ম কৰি থাকিলে এই কাণত যিডাল এয়াৰফোন সেইডালো নিপিন্ধে, গতিকে আপুনি ভাবি চাওক কোনটো লেভেলৰ স্কিল তেওঁৰ মাজত আছিলে, সাধনা কিমান থাকিব পাৰে, বিষয়বস্তুৰ প্ৰতি উৎসাহ কিমান থাকিব পাৰে আৰু কিমান ভাল পাব পাৰে নিজৰ কামটোক। আমি এই ক্ষেত্ৰত পিছ পৰি গৈছোঁ, আমি নিজৰ কামটোক ভাল নেপাওঁ, আমাক ভাল পাবলৈ আকৌ মটিভেশ্যনৰ প্ৰয়োজন হয়। কেনেকুৱা ধৰণৰ কাম হ'ব পাৰে, কেনেকুৱা ধৰণৰ চিন্তা হ'ব পাৰে, মটিভেশ্যন। গতিকে আপুনি ভাবি চাওক যদি প্ৰত্যাহ্বান জীৱনত আহে, প্ৰত্যাহ্বানক আমি নেওচিব পাৰিম তেতিয়াহে যদিহে আমি আমাৰ কৰ্মক সম্পূৰ্ণ নিয়াৰিকে সম্পূৰ্ণ আত্মীয়তাৰে যদি তাক লৈ যাব পাৰোঁ।
1: হয়, আৰু স্কিল থকা মানুহক কোনো প্ৰত্যাহ্বানে কেতিয়াও ভাঙিব
0: নোৱাৰে।
1: হয়, খুব গুৰুত্বপূৰ্ণ কথা। আমি AI সম্পৰ্কে প্ৰায় আটাইখিনি কথাই পাতিছোঁ, একেবাৰে শেষত মই AIৰ ভৱিষ্যত সম্পৰ্কে কিছু কথা আপোনাৰ পৰা জানিব খুজিছোঁ।
0: হয়, ভৱিষ্যতটো ধৰি লওক সম্পূৰ্ণ এতিয়াই কোৱাটো ইমান সহজ নহ'ব, কিন্তু যিধৰণে এতিয়া বহুলভাৱে প্ৰচাৰিত হৈছে আৰু আপুনি যদি দেখা পায় সকলোতে এআইৰ এতিয়া মানে জয়যাত্ৰা বুলিয়ে ক'ব লাগিব। গতিকে এইটো যদি দৃষ্টিভংগীৰ পৰা চাবলৈ যাওঁ, আমি মানে মেচিন ডিপেণ্ডেণ্ট হৈ গৈছোঁ, যিটো বৰ মানে ঠিক কথা নহয় বুলি মই ভাবোঁ। কিন্তু তাৰ মাজতো কেতিয়াবা ধৰি লওক চেঞ্জ আহে, কিছুমান নতুন নতুন বস্তু উদ্ভাৱন হ'ব, যিটো বস্তু এটা কথা মই সদায় বিশ্বাস কৰোঁ, যিটো বস্তু বহুত বেছি মানে প্ৰচাৰ হয় তাৰ কিন্তু লাইফ স্পেনটো বহুত কম হয়। সেইটোত কিজানি আপুনিও মোক সন্মতি দিব,
1: জোৰ গৈ অহা বৰষুণে যাক পটককৈ নাইকিয়া হৈ যায়, লাহে লাহে দি থাকিলে বহুত দেৰি লাগে,
0: বহুত দেৰি হয়। গতিকে ভৱিষ্যতটো কেনেকুৱা হ'ব এতিয়া সঠিকভাৱে ক'বলৈ টান, কিন্তু তথাপিও এটা কথা মই ক'ব পাৰোঁ, কৃত্ৰিম বুদ্ধিমত্তাই কিন্তু আমাৰ যিটো জীৱনশৈলী পৰিৱৰ্তন ঘটাইছে, আৰু ইয়াৰ ফলত আমাৰ কিন্তু কিছুমান নকৰিবলগীয়া কামো আমি কৰিব লগা হৈছে, কিছুমান নাভাবিবলগীয়া কথা ভাবিব লগা হৈছে। ই আমাক সহায়ো কৰিছে কিছু ক্ষেত্ৰত, কিছু ক্ষেত্ৰত আমাক ধৰি লওক বিপথে পৰিচালিতও কৰিছে। ভৱিষ্যত যদি ক'বলৈ যাওঁ, মই 50-50 বুলি ক'ম, ই সম্পূৰ্ণ আমাৰ কাৰণে ভাল হয় বুলিও ক'ব নোৱাৰোঁ, সম্পূৰ্ণ আমাৰ কাৰণে ধৰি লওক বেয়া বস্তু বুলিও ক'ব নোৱাৰোঁ, সেইধৰণে মই ক'ম। ডিপেণ্ড কৰিব সময়ৰ ওপৰত, আৰু সময়ত কি ধৰণৰ ডেটা ব্যৱহাৰ হৈছে আৰু কেনেকুৱা ধৰণৰ ডেটা ইণ্টাৰপ্ৰেট হৈছে আৰু ছফ্টৱেৰে কি ধৰণৰ ডেটা আমাৰ মাজত প্ৰভাইড কৰিছে, সেই সকলোবোৰ কথা ডিপেণ্ড কৰিব।
1: কিন্তু আমি যদি কেৱল ইতিবাচকখিনিলৈ চাওঁ তেতিয়া কিন্তু এআইৰ উপযোগিতা যথেষ্ট বেছি আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে সহায় কৰিছে। সেয়া লাগিলে প্ৰজেক্ট প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰতেই হওক, লাগে এখন কিবা গৱেষণা পত্ৰ লিখাত তেওঁলোকক যদি তথ্য লাগে, ছেকেণ্ডৰ ভিতৰতে গোটেই বিষ্ণু ব্ৰহ্মাণ্ডৰ সেই বিষয়টোৰ ওপৰত খবৰ মুহূৰ্ততে তেওঁ চকুৰ সন্মুখত ভাহি আহে। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীয়ে যিসকলে টিউশ্যন কৰিব নোৱাৰে, কোচিং ল'ব নোৱাৰে, সেইসকলক ইণ্টাৰনেটে সাংঘাতিক ধৰণে সহায় কৰিছে। প্ৰতিটো বিষয়ত এজন জীৱন্ত শিক্ষকে যিধৰণে শিকাই দিয়ে এটা এটা কথা ভাঙি, ঠিক সেইধৰণে এআইও শিকাই দিব পাৰে। গতিকে সেই ক্ষেত্ৰত ভালদৰে যদি ব্যৱহাৰ কৰে ইয়াৰ উপযোগিতা যথেষ্ট আছে। আপুনি এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ এআইক কি ধৰণে গ্ৰহণ কৰিব লাগে, কি ধৰণে তেওঁলোকে সৎ ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে কিছু উপদেশ দিবৰ বাবে অনুৰোধ জনাইছোঁ।
0: কথাটো এনেকুৱা ধৰণৰ, আপুনি যিখিনি কথা ক'লে যে প্ৰজেক্টৰ ক্ষেত্ৰত বা গৱেষণাৰ ক্ষেত্ৰত যিমানবোৰ তথ্যৰ আমাৰ প্ৰয়োজন হয় অতি সোনকালে এআই আমাক প্ৰভাইড কৰে, এইটো সম্পূৰ্ণ সঁচা কথা, তাত কোনো মানে কুৱেশ্যন নাই। কিন্তু এতিয়া কথাটো আহি পৰে তাতেই, যি কথাটো মই কৈছিলোঁ স্কিলৰ কথাটো। ধৰি লওক আপুনি এগৰাকী গৱেষণাৰ ছাত্ৰী, আপুনি কিবা এটা বিষয়ত গৱেষণা কৰি আছে, মানে আপুনি কিছু বিষয়বস্তুৰ জ্ঞান বহুলভাৱে লোৱাটো আপোনাৰ দায়িত্ব বুলি মই ভাবোঁ। এতিয়া তাকে নকৰি যদি আপুনি আপোনাৰ কামক ফাঁকি দি এআইৰ দ্বাৰা যদি আপুনি এখন ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিবলৈ যায়, আপোনাৰ ৰিচাৰ্চ পেপাৰখন সুন্দৰভাৱে পাব্লিছ হ'ব, আপুনি অতি সোনকালে পিএইচডিও পাই যাব, কিন্তু তাৰ ফলত ক্ষতি কাৰ হ'ল,
1: নিজৰটো
0: হ'লেই, কিন্তু আপুনি যেতিয়া আকৌ কলেজত বা এখন ইউনিভাৰ্চিটিত পঢ়াবলৈ যাব, সেই ষ্টুডেণ্টখিনিক আপুনি বিষয়বস্তুৰ জ্ঞান সম্পূৰ্ণভাৱে দিব পাৰিবনে? যদি বিষয়বস্তুৰ জ্ঞান আপুনি দিব নোৱাৰে, তেন্তে আপুনি গৈতো এইটোও ক'ব নোৱাৰে যে তোমালোকে এআই কমকৈ ইউজ কৰিবা দেই, নহ'লে কিন্তু তোমালোকৰ জীৱনত ই এক নেতিবাচক প্ৰভাৱ পেলাব। আপুনি নিজেই এআই ব্যৱহাৰ কৰি পিনে ৰিচাৰ্চ পেপাৰ ছাবমিট কৰিছে, আপুনি কেনেকৈ ক'ব? গতিকে এই ক্ষেত্ৰত মই এইটো ভাবোঁ যে আমি গম পাব লাগিব কোনখিনি সময়ত আমি এআইক ব্যৱহাৰ কৰিব লাগে আৰু কোনখিনি সময় আমি নিজে মানে বিষয়বস্তুৰ লগত জড়িত হ'ব লাগে।
1: যদি মই ডিপেণ্ডেণ্ট হৈ যাব নালাগে,
0: হয়, যদি মই ছাত্ৰ ছাত্ৰীৰ দিশৰ পৰা ক'বলৈ যাওঁ, ছাত্ৰ ছাত্ৰীক মই এই কথাটোৱে ক'বলৈ যাম যে প্ৰথমতে তোমালোকে বিষয়বস্তুটোৰ লগত নিজে সোমাই পৰা, তাক পঢ়া, এবাৰ পঢ়া, দুবাৰ পঢ়া, তিনিবাৰ পঢ়া, বিষয়বস্তুৰ জ্ঞান লোৱা, তাৰপিছত তোমালোকে বিভিন্ন ধৰণৰ প্ৰজেক্ট হওক, কুৱেশ্যন এনচাৰ্চ হওক, সেই মাধ্যমেৰে বা MCQ হওক, সেই মাধ্যমেৰে তোমালোকে চোৱা যে তোমালোকে পঢ়া ইনফৰ্মেশ্যনবিলাক ছাফিচিয়েণ্ট হয় নে নহয়। যদি ছাফিচিয়েণ্ট হয় দেন ইট ইজ এনাফ। যদি তোমালোকে ভাবিছা যে যি বিষয়বস্তু মই পঢ়িছোঁ তাতকৈ আৰু অলপ জ্ঞানৰ প্ৰয়োজন আছে, যিহেতু আজিকালি কম্পিটিটিভ এক্সাম আছে, আজিকালি বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ কম্পিটিশ্যনো আছে, তেনেক্ষেত্ৰত আমি AIটো ব্যৱহাৰ কৰিবলৈ দিব পাৰোঁ। ছাত্র বা ছাত্রীগী আর সেই ক্ষেত্রে ছাত্র বা ছাত্রীগী উপকৃতও হব বলে মানে ভাবো।
1: হয়, আমি সহায়ৰ এটা মাধ্যম হিসাবে আসলে রাখব লাগে। একটা প্রজেক্ট যদি আমার স্কুলত করব দিয়ে, সেই প্রজেক্টটা ইন্টারনেটত দি তার পাঁচটা মান রিজাল্ট যেটা ওলাব, ওর অকনমান তারপর অকনমান লো প্রজেক্ট এটা করে আমি কিন্তু একু শিকিব
0: নোৱাৰো।
1: হয়, খুব গুরুত্বপূর্ণ কথা এইবোৰ। আমি আটাইখিনি কথাই পাতিলো। আসলে এআই বিষয়টো এনেকুৱা যে পাতি থাকিলে কথা ওলাই গৈ থাকে।
0: মই এটা সৰু কথা এটা এড কৰিব বিচাৰিম, মানে আজিৰ তাৰিখত দেখা যায় এআইক লৈ পজিটিভিটি যিমান দেখুৱাব লাগে সেইটো কম হৈছে আৰু নেগেটিভিটিবোৰ বহুলভাৱে প্ৰচাৰিত হৈছে। এই ক্ষেত্ৰত বিশেষকৈ আমাৰ প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, তেওঁলোকৰো কিন্তু কিছু দুখ নথকা নহয় বুলি মই ভাবোঁ। আজি আপুনি চাওক বাতৰি এটা, এআই কি ধৰণে অনিষ্ট কৰিছে সেই নিউজটো হেডলাইনত জিলিকি থাকে, কিন্তু এআই কি ধৰণে আজি আমাৰ সমাজক কি ধৰণে লৈ গৈছে, তেনেকুৱা নিউজ যদি এটা থাকে, নিগেটিভ নিউজ আপোনাৰ দহটা থাকিব। গতিকে আমি এআইটোক অলপ মাৰ্কেটিং কৰিছোঁ বুলি মই মানে হেৰি হয়, মোৰ মানে নিজৰ ফালৰ পৰা কৈছোঁ, এআইক যেন আমি ইউজ কৰিছোঁ নিজৰ স্বাৰ্থৰ বাবে, গতিকে সেই বস্তুটো আমি নাইকিয়া কৰিব লাগিব। তেতিয়া এআই কিন্তু অতি সুন্দৰভাৱে আমাৰ সমাজক আগবঢ়াই লৈ যাব পাৰিব বুলি
1: নিশ্চয়কৈ। খুব গুৰুত্বপূৰ্ণ কথা, ধন্যবাদ জনাইছোঁ আজিৰ এই ইমান বহল বিষয়টোক ইমান সুন্দৰ আৰু সহজভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিয়াৰ বাবে। বিষয়টো যিহেতু বহুত দীঘল, গতিকে আজি এটা অনুষ্ঠানতে আমি সামৰিব নোৱাৰিম। অন্য এদিন আপোনাক পুনৰ লগ পাম, পুনৰ এই বিষয়টোৰ ওপৰত আমি কথা পাতিম। আজি ইমানখিনি সময় দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ, মই বিশেষভাৱে তোমাক ধন্যবাদ জনাইছোঁ তুমি ইমানখিনি সময় মোৰ লগত এআই ৰিলেটেড যিখিনি কথা কোৱাৰ বাবে। লগতে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীখিনিয়ে মোৰ কথাৰ দ্বাৰা উপকৃত হ'ব আৰু কিছু আশুৱাটো থাকিবই মোৰ কথাবিলাকৰ মাজতো। আগন্তুক দিনত আকৌ লগ পাম বুলি আশা কৰিলোঁ।
1: নিশ্চয়কৈ, নিশ্চয় আশা ৰাখিছোঁ আমাৰ শ্ৰোতাসকল আমাৰ অনুষ্ঠানটিৰ দ্বাৰা উপকৃত হৈছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি এআইৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে কথা পাতিলোঁ আৰু এই বিষয়ে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে নগাঁৱৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক, লগতে এআই সম্পৰ্কে বিভিন্ন বিষয়ত অধ্যয়নৰত এজন গৱেষক আৰু গুৱাহাটীৰ ITIৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত বিশেষজ্ঞ শ্ৰীযুত জয়ন্ত কুমাৰ দাসৰ সৈতে আজিলৈ সময় হ'ল। ইমানতেই মই হিৰণ্যপ্ৰভা দিহিঙীয়াই বিদায় লৈছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেইটিমান অসমীয়া গীত। প্ৰথমেই শুনোৱা হওক মিতালী চৌধুৰী কণ্ঠৰ এই গীতটি।

মিতালী চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। এইখিনিতে জনাই থওঁ, কাইলৈ 28 জুন দেওবাৰে সন্ধিয়া 7:20 শুনিবলৈ পাব সেউজীপাত অনুষ্ঠানৰ এটি বিশেষ খণ্ড। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব নগাঁৱৰ খ্ৰাইজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। খ্ৰাইজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ হ'ব লগা অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 7:20। লগতে দেওবাৰে পুৱা 9:15 সেউজীপাত অনুষ্ঠানত নিবেদন কৰা হ'ব উমলাঘৰ শীৰ্ষক এখনি নাট আৰু শিয়ালবস্তী প্ৰাথমিক বিদ্যালয় বৰজুৰীৰ PM শ্ৰী বৰজুৰী RKS বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীতমাতৰ অনুষ্ঠান। অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ অৰূপ বৰঠাকুৰৰ গীতৰ কথাৰে গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: অসমীয়া গীত দুটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কে চি অনুৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এ টি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। শ্ৰীপুৰীয়াত খন্তেক পাছতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 37 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এ টি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। পাঠশালা বজাৰ কমিটিৰ উদ্যোগত কালি নিশা হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে সৰভোগ ভৱানীপুৰ সমষ্টিৰ সমানেই এতিয়াৰে পৰা তেওঁ বজালীৰ দায়িত্বও গ্ৰহণ কৰিছে। জিলাখনৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ সমস্যাৰ সমাধান আৰু পাঠশালা অঞ্চলৰ অগ্ৰগতিৰ বাবে তেওঁ সকলো লোকৰ সহযোগিতা কামনা কৰে। শ্ৰীদাসে কয় যে জনস্বাৰ্থজড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়াই লৈ যোৱা হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব। অধ্যক্ষগৰাকীয়ে বজালীৰ

স্বাস্থ্য ব্যক্তিয়ে অংশ ল'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দৰং জিলাৰ টাংনিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। আৰক্ষীয়ে জনোৱা মতে টাংনি চাৰিআলিত থকা তেল ডিপু অভিমুখে দুজন যুৱক খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা এখন মটৰচাইকেলে খুন্দা মৰাত এজন যুৱক থিতাতে নিহত হয় আৰু আনজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জেন্তী ৰাণী ডেকাই। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05

बाद उन्हें कुछ और गाने मिले, जैसे मियां बीवी राजी, बात एक रात की,

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতু মুকলি। তিনিচুকীয়াৰ জাগুনত আলফা স্বাধীনৰ দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ আৰু লণ্ডনত অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7-1 গলৰ ব্যৱধানত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত KC অনুৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নতুন সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হয়। শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়া বিধায়ক পুলক গোহাঁই উপস্থিত থাকে। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যানজঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আমবাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত উদ্যান, আদাবাৰীৰ অটল উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কাননত প্ৰৱেশৰ বাবে 30 টকাকৈ, পাণবজাৰৰ নেহৰু উদ্যানত 50 টকা, ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান, উজান বজাৰৰ সতীৰ ৰাধিকা ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ বাবে 60 টকাকৈ, পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত 150 টকা আৰু পাণবজাৰৰ গুৱাহাটীৰ ৰোপৱেৰ বাবে এবাৰত 250 টকাকৈ এই নিৰিখ ধাৰ্য কৰা হৈছে। অৱশ্যে 9 বছৰৰ তলৰ শিশু, 75 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে উদ্যানসমূহত বিনামূলীয়া

প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাতঃভ্ৰমণ কৰিবলৈ বিচৰা সকলো লোকৰ বাবে পুৱা 6 বজাৰ পৰা 10 বজালৈকে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। তিনিচুকীয়া আৰক্ষীয়ে CASFৰ সহযোগত কালি লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত জাগুনত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 2জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্য 2জন তিনিচুকীয়াৰ পানীতোলাৰ চিঞৰ অসম ওৰফে হেমেনজ্যোতি বৰুৱা আৰু বাঘজানৰ মনোজ অসম ওৰফে পাপু মৰাণ বুলি আৰক্ষীয়ে জনাইছে। 2জন সদস্যই 2018 চনত আলফা স্বাধীনত যোগদান কৰিছিল। আৰক্ষীয়ে সদস্য 2জনৰ পৰা 2টা AK-56 ৰাইফল, 172 জাই গুলী, 2টা হেণ্ড গ্ৰেনেড, খাদ্য সামগ্ৰী, নগদ ধনৰ লগতে অন্যান্য বহু সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এটা প্ৰেছ বিবৃতিত প্ৰকাশ কৰা মতে আলফাৰ এই সদস্য 2জন যোৱা 21 মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো শিবিৰৰ আক্ৰমণ আৰু বিগত বৰ্ষৰ 17 অক্টোবৰত কাকপথাৰৰ সেনা শিবিৰৰ আক্ৰমণৰ সৈতে জড়িত আছিল। দৰং জিলাৰ টাংনিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 1জন যুৱক থিতাতে নিহত হয়। আৰক্ষীয়ে জনোৱা মতে টাংনি চাৰিআলিত থকা তেল ডিপু অভিমুখে 2জন যুৱক খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰ বেগত অহা এখন মটৰচাইকেলে খুন্দা মৰাত 1জন যুৱকৰ থিতাতে মৃত্যু হয় আৰু 8জন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহত যুৱকজন দলগাঁও বটাবাৰীৰ আব্দুল আৱাৰ বুলি আৰক্ষীয়ে জনাইছে। পাঠশালা বজাৰ কমিটিৰ উদ্যোগত কালি নিশা হৰিমন্দিৰ প্ৰাংগণত আয়োজিত এটা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সম্বৰ্ধনা জনোৱা হয়। শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে হৰভোগ ভৱানীপুৰ সমষ্টিৰ সমানেই এতিয়াৰ পৰা তেওঁ বজালীৰ দায়িত্ব গ্ৰহণ কৰিছে। জিলাখনৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ সমস্যাৰ সমাধান আৰু পাঠশালা অঞ্চলৰ অগ্ৰগতিৰ বাবে তেওঁ সকলো লোকৰ সহযোগিতা কামনা কৰে। শ্ৰীদাসে কয় যে জনস্বাৰ্থ জড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়াই লৈ যোৱা হ'ব আৰু উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। অধ্যক্ষগৰাকীয়ে বজালীৰ উন্নয়নৰ বাবে চৰকাৰী বিভাগ, স্থানীয় জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ মাজত সমন্বয় গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে অহা 4 আৰু 5 জুলাইত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত ৰাজ্যৰ বিধায়কসকলৰ সৈতে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ জৰিয়তে নবীন প্ৰবীণ বিধায়কসকলক সংসদীয় কাৰ্যপদ্ধতি, বিধানসভাৰ নীতি নিয়ম, বিতৰ্কত অংশগ্ৰহণ আৰু জনপ্ৰতিনিধি হিচাপে সুচাৰুৰূপে দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, নোমল মমিন, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। আন্তৰ্জাতিক মাটি কঁঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৰ উদ্যোগত নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটি কঁঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ বাবে বিখ্যাত নলংগা পাহাৰ নামৰ এই পাহাৰীয়া গাঁওখনৰ গাৰো পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটি কঁঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলংগা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া জিলাসমূহৰ লগতে গুৱাহাটীতো অত্যন্ত জনপ্ৰিয়। ইয়াৰ মাটি কঁঠাল ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিৰাজ্যতো সমাদৃত হৈ আহিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপ্ৰৱণ শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 943540522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। লণ্ডনৰ লি ভেলি হকী এণ্ড চেণ্টাৰত যোৱা নিশা অনুষ্ঠিত FIH প্ৰ' লীগ হকী প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 7-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথম 15 মিনিটত পাকিস্তানৰ আবু বাকৰে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গ'ল দিয়ে। ইয়াৰ পাছৰ 15 মিনিটত ভাৰতৰ সুখজিৎ সিং আৰু হৰমনপ্ৰীত সিঙে এটা গ'ল দি খেলখনত সমতা স্থাপন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত হাৰ্দিক সিং, যুৱৰাজ সিং,

0: অভিষেক, ৰাজকুমাৰ পল আৰু দিলপ্ৰীত সিঙে এটাকৈ গ'ল দিয়ে। প্ৰতিযোগিতাত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত নতুন সংযোজন হিচাপে আজি তিনিচুকীয়াতে তিৰুত আৰু চিৰপুৰীয়া সংযোগী উড়ন সেতু মুকলি। তিনিচুকীয়াৰ জাগৰণত আলফা স্বাধীনৰ দুজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ আৰু লণ্ডনত অনুষ্ঠিত এফ আই এইচ প্ৰ লীগ হকী প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7-1 গলৰ ব্যৱধানত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: विविध भारती पर आप सुन रहे हैं कार्यक्रम यादों की महफिल और कार्यक्रम में वक्त एक छोटे से अंतराल का।

0: ايه يا اكهباني বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। এছ আই আৰ প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। পঞ্জাব আৰক্ষীয়ে অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উদ্ঘাত কৰিছে। আৰু ভাৰতৰ দেৱিকা চিহাগ আৰু ৰৌনক চৌহানে ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশখনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ছিচিলি ভাৰতৰ সমুদ্ৰৰে সংলগ্ন গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ আৰু মহাসাগৰ দৃষ্টিভংগী তথা গ্ল'বেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অন্যতম মূল সহযোগী। চলিত বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 50 বছৰ সম্পূৰ্ণ হ'ব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হৰ্মিনীৰ সৈতে হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছে। এই আলোচনাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভাৰত মহাসাগৰ অঞ্চলৰ সামুদ্ৰিক সহযোগিতা সুদৃঢ় কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচিলিৰ সংসদক উদ্দেশ্যিও ভাষণ দিব। শ্ৰীমোদী দেশখনৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। শ্ৰীমোদীয়ে লগতে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিত উপস্থিত হোৱাৰ পূৰ্বে দ্বীপ ৰাষ্ট্ৰখনৰ বিদেশ মন্ত্ৰী বেৰী ফৰেই কয় যে বৰ্তমানৰ বাস্তৱিকতাৰ প্ৰতিফলন ঘটাব পৰাকৈ বিশ্ব শৃংখলা আৰু গোলকীয় প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ প্ৰয়োজন আছে। তেওঁ কয় যে জনসংখ্যা বৰ্ধিত গোলকীয় প্ৰভাৱ আৰু শান্তি ৰক্ষা, সামাজিক সুৰক্ষা আৰু বহুপাক্ষিক কূটনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ প্ৰবল দাবীদাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু ছিচিলিৰ মাজৰ সম্বন্ধক শক্তিশালী আৰু ঐতিহাসিক বুলি অভিহিত কৰি শ্ৰীফৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি কাইলৈ গণনা পত্ৰ ডিজিটেল কৰাৰ শেষ দিন। মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলে জনোৱা অনুসৰি ৰাজ্যখনত বৃহস্পতিবাৰে সন্ধিয়া গণনা পত্ৰসমূহৰ ডিজিটেল ৰূপ দিয়াৰ কাম সম্পূৰ্ণ হয়। এই কামৰ বাবে 30 মেৰ পৰা ৰাজ্যখনৰ 1301 বুথ পৰ্যায়ৰ কৰ্মী নিয়োজিত হৈ আছিল। চৰকাৰী তথ্য অনুসৰি মিজোৰামত 2005 চনত হোৱা ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন এছ আই আৰৰ পাছত 5,59,000ৰো অধিক ভোটদাতা আছিল। যোৱা বছৰ এই সংখ্যাই 8,75,000 অতিক্ৰম কৰে। ইয়াৰে 4,23,000ৰো অধিক পুৰুষ আৰু 4,51,000 মহিলা ভোটদাতা। বিষয়াসকলে জনোৱা অনুসৰি 46,000ৰো অধিক গণনা পত্ৰ বিভিন্ন কাৰণত সংগ্ৰহ কৰা হয়। ৰাজ্যখনত 21,000ৰো অধিক ভোটদাতাৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ অহাৰ বিপৰীতে 14,000ৰো অধিক ভোটদাতা নিজৰ নিজৰ পূৰ্বৰ স্থানলৈ স্থায়ীভাৱে ঘূৰি যোৱাৰ তথ্য পোৱা হয়। তথ্য অনুসৰি 2,100ৰো অধিক ভোটদাতাই পুনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে 8,500ৰো অধিক ভোটদাতাৰ সন্ধান পোৱা হোৱা নাই। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল সাংসদসকল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। এই সমাৰোহত স্বাস্থ্যখণ্ডত কেন্দ্ৰ ৰাজ্যৰ সহযোগিতা শক্তিশালী আৰু বিভিন্ন নীতিসমূহৰ বিষয়ে আলোচনাক প্ৰাধান্য দিয়া হ'ব। চলিত বছৰত এই সমাৰোহখনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, খাদ্য আৰু ঔষধ সংস্কাৰ আৰু স্বাস্থ্যসেৱাত আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰীদ্বয় অনুপ্ৰিয়া পেটেল আৰু প্ৰতাপ ৰাও যাদৱেও সমাৰোহখনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। পঞ্জাৱ আৰক্ষীয়ে আজি অমৃতসৰত সীমান্তৰে অবৈধ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা এটা চক্ৰ উৎখাত কৰে আৰু ঘটনা সংক্ৰান্তত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা কেইবাজাই গুলীসহ দহটা অত্যাধুনিক পিষ্টল উদ্ধাৰ কৰিছে। বিগত কেইটামান দিনত অমৃতসৰৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰাৰ এইটো দ্বিতীয়টো ঘটনা। আৰক্ষীয়ে কালি সাতজন লোকৰ পৰা অস্ত্ৰ শস্ত্ৰ, মাদক দ্ৰব্য আৰু বৃহৎ পৰিমাণৰ হাৱালাৰ ধন জব্দ কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুয়োটা ঘটনাতে অভিযুক্ত কেইজনে বিদেশত থকা সৰবৰাহকাৰীৰ নিৰ্দেশ মতে সীমান্তৰে লাভ কৰা অস্ত্ৰ শস্ত্ৰ অপৰাধীক যোগান ধৰি আহিছিল। ঘটনাৰ তদন্ত অব্যাহত আছে। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল এক এক গলত ড্ৰ হোৱাৰ সুবাদত দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ৰেজায়ানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 গলত পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবু ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 গলত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰ'ৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াৰ ফুলাৰটনত অনুষ্ঠিত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত দেৱিকা সিহাগে তৃতীয় বাছনিৰ জাপানৰ ৰিকো গুঞ্জিক 22-20, 20-19 পোনপটীয়া গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ৰৌনক চৌহানে ইজৰাইলৰ মিছা জিলবাৰমেনক 23-21, 21-11 গেমত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিশ্বৰ প্ৰাক্তন 1 নম্বৰ স্থানৰ খেলুৱৈ ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চীনা টাইপেৰ লিয়াও ঝাওফুক 21-9, 12-21, 21-8 গেমত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ছেমিফাইনেলত ৰৌনক চৌহানে চীনা টাইপেৰ চু লি য়াঙৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বি শ্ৰীকান্ত ছেমিফাইনেলত জাপানৰ য়ুদাই অকিমোটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত দেৱিকা সিহাগ আৰু দ্বিতীয় বাছনিৰ লিনে খ্ৰীষ্টোফাৰ্চেন মুখামুখি হ'ব। লণ্ডনৰ লি ভেলী হকী এণ্ড চেণ্টাৰত যোৱা নিশা অনুষ্ঠিত এফ আই এইচ প্ৰ' লীগ হকী প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 7-1 ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ প্ৰথম 15 মিনিটত পাকিস্তানৰ আবু বাকৰে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গল দিয়ে। ইয়াৰ পাছৰ 15 মিনিটত ভাৰতৰ সুখজিৎ সিং আৰু হৰমনপ্ৰীত সিঙে এটা গল দি খেলখনত সমতা স্থাপন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত হাৰ্দিক সিং, যুৱৰাজ সিং, অভিষেক ৰাজকুমাৰ পল আৰু দিলপ্ৰীত সিঙে এটাকৈ গল দিয়ে। প্ৰতিযোগিতাত কাইলৈ ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ ৰাওনা হৈছে। ছিচিলিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে জনাই অহা দাবীলৈ সমৰ্থন আগবঢ়াইছে। এছ আই আৰ প্ৰক্ৰিয়াৰ গণনা পত্ৰৰ 100% ডিজিটেল ৰূপ দিয়াৰ ক্ষেত্ৰত মিজোৰাম 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে। আৰু ভাৰতৰ দেৱিকা সিহাগ আৰু ৰৌনক চৌহানে ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: साथी कहते हैं कि एक ऐसा मौका था जब जहाँ पुरानी क्लास के साथियों से मिलने का मौका मिला, स्कूल कोएड है, मीट में कई स्कूल के गुरुजनों से आशीर्वाद भी लेने का मौका मिला, एक अलग ही तरह का माहौल था। उस दिन सब खुश थे और खुशी के आंसू भी थे। एलुमनी मीट जो होती है आमतौर पर कॉलेज और स्कूल्स में बुलाए जाते हैं, पुराने सहपाठियों से मिलने का वहाँ मौका मिलता है। वहीं हमारे एक साथी कह रहे कि हमारे अगल बगल में रहने वाले 10-12 दोस्त रात को खाना खाने के बाद 1-1.5 घंटा रोज बैठकर गप्पे लड़ाते हैं, दुनिया भर की बातें करते हैं, हंसी मजाक करके अपना माइंड फ्रेश करते हैं। भाई हम तो कहेंगे कि आप सबसे अमीर हैं इन दिनों, क्योंकि इतने सारे दोस्त आपके पास हैं। और जो कमेंट हमने इससे पहले पढ़ा था उसमें हमारे साथी ने जो लिखा था शुरुआती बात कि 2022 में वो अपने डेमोन्स्ट्रेशन स्कूल अजमेर में गए थे एलुमनी मीट में, और वहाँ उन्हें सबसे मिलने का मौका मिला था। हमारे को साथी कह रहे हैं कि 2 साल पहले सपरिवार खाटू श्याम जी के दर्शन के लिए ट्रेन से गए थे। दर्शन के बाद हमारी वहाँ पर उदयपुर के परिवार के साथ परिचय हुआ, फिर हम वहाँ से टैक्सी किराए पर लेकर जिणमाता सालासर धाम और अन्य जगह दर्शन किए, और उस परिवार से आज तक मोबाइल से रिश्ता बना हुआ है। तो कई बार इस तरह से भी दोस्त मिल जाते हैं। और हमारे एक साथी कह रहे हैं कि हाँ, हम बहुत दिनों के बाद दोस्तों से मिले, हमारा विश्वास बरकरार है, अभी भी वो मेरा बड़ा ख्याल रखती है, सालों बाद देखने के बावजूद वही प्यार विश्वास का अनुभव हुआ है, भगवान उसे जल्दी ठीक करे, अब पता नहीं क्यों डिप्रेशन में गई है। भाई अगर डिप्रेशन में गई भी हैं तो उसका कारण तो आप पता कर ही लेंगी, साथ ही उनका साथ बने रहिए और उन्हें डिप्रेशन से बाहर निकलने में भी उनकी मदद कीजिए। और हमारे एक और साथी कह रहे हैं कि 1975 में पिताजी का ट्रांसफर सांची में हुआ था, वहां पर हमने 8वीं क्लास की पढ़ाई की, बाकी साथी तो बिछड़ गए, लेकिन एक दोस्त से 50 साल बाद साल 2025 में मुलाकात हुई, हमने पुरानी बातें की, तो कितनी अच्छी रही होगी ये मुलाकात, हम बिल्कुल समझ सकते हैं, क्योंकि इस मुलाकात में तो आपने बहुत सारी चीज़ें की होंगी, बहुत सारी पुरानी बातें यादें ताज़ा की होंगी। तो चलिए एक याद ताज़ा कीजिए इस गीत के साथ, और हमें बताइए कि ये गीत किस फिल्म का है।

0: इस गीत के साथ ही आज का सदाबहार नगमे कार्यक्रम अब समाप्त होता है।
1: आकाश बने गुवाहाटी बिहार तीन बजार आंचलिक बार मैं अरूप कुमार शर्मा। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ উপাচাৰ্য মহাদেশ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয়। সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বিত্তীয় পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব। মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত প্ৰাইজমণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1,00,000 টকা প্ৰাইজমণি সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে 708667430 আৰু 96134-38131 নম্বৰত যোগাযোগ কৰিব পাৰিব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 23, 25 আৰু 26 জুনত 3টা পৰ্যায়ত জিলা পৰ্যায়ৰ ডিফাৰেঞ্চিয়েটেড টিউবাৰকলছিছ কেয়াৰ, গৰ্ভাৱস্থাত যক্ষ্মা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ত যক্ষ্মা ৰোগৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা টিবি কোষৰ সহযোগত জেপাই গগৈয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কয় যে এই কাৰ্যসূচীয়ে আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ, মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰত কৰ্মৰত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, সহায়ক নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীকে ধৰি 300ৰো অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শন নাটকৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 94354-05222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিৰাণি ডেকাই। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদত দলটোৱে নকআউট পৰ্যায়ত স্থান লাভ কৰে। প্রতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হবলগীয়া গ্রুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা পাঁচ বজাত হবলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি চাৰি বাজি পাঁচ মিনিট চাৰি বজাত শুনিবলৈ পাব।

0: ছাপোৰ্ট কৰে কিন্তু তেনেকৈ দেখাই দিয়া নাছিলে, নিজেই বাছিলৈ ওলাই আহিছিলে।
1: কিছুমানে কয় মোৰ পঢ়াৰ কাৰণে খেলটো বেয়া হৈছে বা খেলৰ কাৰণে পঢ়াটো বেয়া হৈছে, কথাটো কিমান দূৰ সত্য?
0: আচলতে সম্পূৰ্ণ সত্য বুলিও ক'ব নোৱাৰি, কাৰণ যদি নিজে নিজৰ সময়খিনি ভাল কামত যদি সৎ কামত ব্যৱহাৰ কৰিব পৰা যায় তেতিয়া হয়তো দুয়োফালে সমানেই চলাই নিব পৰা যায়। হয় কোনোবাখিনিত কাৎচিত মানুহৰ থাকে ভাল বেয়া, তাৰ মাজত যদি চলাই নিব পৰা যায় দুয়োটা সমানেই চলাই নিব পৰা যায় মই ভাবোঁ।
1: খেলটোক লৈ তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি?
0: খেলক লৈ যিমানখিনি আগবাঢ়ি যাব পাৰোঁ, নগাঁৱৰ অসমৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিমানখিনিলৈকে যাব পাৰোঁ সিমানখিনিলৈ সদায় আগবাঢ়ি যোৱাৰ হেঁপাহ থাকিব।
1: এতিয়া গেলা গৰম, কেতিয়াবা যদি ৰ'দ, কেতিয়াবা আকৌ বৰষুণ, এইবোৰ বাধাক নেওচিত কেনেকৈ অনুশীলন কৰা?
0: হয় বতৰৰ মহিমা হয়, কোনো সময়ত ধৰিব নোৱাৰি, কোনোবা দিন বেছি গৰম হয়, কোনোবা সময়ত অকস্মাত বৰষুণ হয়, তাৰ মাজতেও সময় চাই ৰাতিপুৱা হওক আবেলি হওক যিখিনি সময়ে পাইছোঁ অনুশীলনত সময় দিছোঁ।
1: এই গৰমত ষ্টেমিনাৰৰ কাৰণে এজন খেলুৱৈয়ে কেনেধৰণৰ খাদ্য খাব লাগে আৰু কেনেধৰণৰ খাদ্য খাব নালাগে?
0: আচলতে ভাল খাদ্য বুলি ক'বলৈ গ'লে আমি ঘৰুৱাভাৱে যিখিনি পৰিপাটিকৈ খোৱা যায় চাফ চিকুণ কৰি সেইখিনি আচলতে উপযুক্ত। তাৰ উপৰিও নেমু বা কিছুমান তেনেকুৱা পানীজাতীয় তিয়ঁহ, সেইবোৰ গৰমৰ দিনত ভাল হয়। আৰু মানে টোটেলি এভইড কৰিব লাগে বাহিৰৰ ফুড, জাংক ফুড, ফাষ্ট ফুড, সেই সকলোবোৰৰ পৰা আঁতৰি থাকিব লাগে মোৰ মতে।
1: কোল্ড ড্ৰিংকছে ষ্টেমিনা কমায় নেকি?
0: হয় কমায়, কোল্ড ড্ৰিংকছে কমায়। তাৰ উপৰি যদি আমি তাৰ সলনি ঘৰত জুচ বনাই খোৱা যায় সেইটোৱে বহুতখিনি সুফল দিয়ে।
1: খেলে শাৰীৰিক সমস্যাবোৰৰ লগতে মানসিক সমস্যাবোৰো সুস্থ কৰি ৰাখে নেকি?
0: হয় হয়, সুস্থ মানে দুয়োটাই সুস্থ কৰি ৰাখে বুলি আমি জানিব পাৰোঁ। দুয়োটাই সুস্থ কৰি ৰাখে, মানসিক লগতে শাৰীৰিক সুস্থতা আমি লাভ কৰিব পাৰোঁ।
1: তুমি কোনজন খেলুৱৈক ভগৱান হিচাপে মানা?
0: মইতো মোৰ ফালৰ পৰা মই মিলখা সিঙকে মই মোৰ গুৰু হিচাপে মানি আহিছোঁ আৰু তেওঁৰ পৰাই যিখিনি অনুপ্ৰেৰণা পাইছোঁ, তেওঁৰ যি ভিডিঅ' বা তেওঁৰ যি চিনেমা সেইবোৰ চাই পেলাই অনুপ্ৰাণিত হৈছোঁ।
1: তুমি কেনেকৈ অনুপ্ৰেৰণা পাই আছা তেওঁৰ পৰা?
0: তেওঁ যিখিনি তেওঁ যি ৰেকৰ্ড কৰিছিলে, তেওঁ যি খেলিছিলে, যেনেকৈ অনুশীলন কৰিছিলে, যিদৰে কষ্ট কৰিছিলে, সেই সকলোখিনিৰ পৰাই অনুপ্ৰাণিত হৈ আহিছোঁ।
1: তুমি অসমৰ বাহিৰত খেলিবলৈ গৈছানে?
0: হয়, মই অসমৰ বাহিৰত অৰ্থাৎ কলকাতাত ইজুন নেশ্যনেল এথলেটিক চেম্পিয়নশ্বিপত খেলিছোঁ। তাৰ পৰা তাত মই তৃতীয় স্থান লাভ কৰিছিলোঁ। তাৰপিছত মই জুনিয়ৰ নেশ্যনেল খেলিব গৈছিলোঁ তামিলনাডুত। তাত মই সুফল মানে মেডেল পাব নোৱাৰিলোঁ, তাত মই এজন খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিছোঁ।
1: এই মিঠা ফলটো পাবলৈ তুমি কেনেধৰণৰ ঘাট প্ৰতিঘাত পাৰ কৰিছা?
0: হয়, তাৰ মাজত ভাল বেয়া বহুতখিনিয়ে আছে, কষ্ট আছে, নিজৰ সময় দিব লগা হৈছে, কোনোবাখিনিত ক্ষতি হৈছে বা সকলোৱে হয়তো ভাল বুলিও নকয়, কোনোবাখিনিত কোনোবাই এষাৰ কথাও শুনাইছে, দুষাৰ কথাও শুনাইছে, তাৰ মাজতে সকলোখিনি নেওচি পেলাই আগবাঢ়িম বা জীৱনত কিবা এটা লক্ষ্য লৈ আগবাঢ়ি আহিছোঁ।
1: কষ্ট অবিহনে মিঠা ফল পোৱাটো অসম্ভৱ নেকি?
0: অসম্ভৱ নহয়, কষ্ট কৰিয়ে আমি যিটো ফল পাম তাৰ মূল্য হয়তো কষ্ট নকৰি কোৱা ফলতকৈ বহুতখিনি বেলেগ হয় আৰু।
1: খেলত জয় বা বিজয় থাকে, যদি বিপৰীত পক্ষৰ লগত হাৰি যোৱা যায় তেনেস্থলত মনত শত্ৰুভাৱ জন্ম হয় নেকি?
0: মোৰ ফালৰ পৰা ক'বলৈ গ'লেতো মই যদি কোনোবাখিনিত বিফল হৈছোঁ তাত মোৰ কোনো ধৰণৰ শত্ৰুতা ভাৱ নাহে, কাৰণ যদি হয়তো মই সেই ধেই প্ৰেক্টিছৰ সময়খিনিত যদি আৰু অলপ বেছি কষ্ট কৰিলোঁ হয় তাত মই বিফল হ'ব লগা নহ'ল হয়, তো মই নিজকে এইটোৱেই কওঁ যে বিফল হ'লে হয় তেওঁ মোতকৈ ভাল প্ৰশিক্ষণ কৰিছে বাবে আগবাঢ়ি যাব পাৰিছোঁ, হয়তো মই সিমানখিনি কৰিব নোৱাৰাৰ ফলত পিছ পৰি ৰ'ব লগা হৈছে। মোৰ মনত এটাই আহে যে ভালদৰে আৰু পিছৰ বাৰ প্ৰশিক্ষণ কৰি আৰু আগবাঢ়ি যাবলৈ যাতে চেষ্টা কৰিম, সেইটোহে আহে মনত।
1: মোবাইলে এজন খেলুৱৈক বা শিক্ষাৰ্থীক কেনেধৰণে কুপ্ৰভাৱ পেলাইছে?
0: হয়, আজিকালি নতুন প্ৰজন্মৰখিনি হয়তো প্ৰতিটো সময়তে মোবাইলে তেওঁলোকৰ প্ৰায় ব্যৱহাৰ কৰি থাকে, হয় খোৱা সময় বা ক'ৰবাত এনেই ৰখা সময়ত মাক দেউতাকে সকলেও সেইটো মোবাইলটো দি দিয়ে, তো আচলতে দিব নালাগে। পঢ়া শুনাৰ ক্ষেত্ৰত হওক কিবা এটা প্ৰয়োজনত দিব লাগে, প্ৰয়োজন হৈছে কিবা এটা দিয়াত তাত আপত্তি নাই, কিন্তু সেই বাকী সময়খিনি অযথা মোবাইলটো দি মানসিকভাৱে তেওঁলোকেও অলপমান ক্ষতি কৰে মোবাইলে, সেইবাবে আঁতৰাই ৰাখিব লাগে যিমানখিনি পৰা যায়।
1: এজন খেলুৱৈ খেলি থাকোঁতে বা খেলৰ মাজতে ভাগৰবোৰ কেনেকৈ মাৰে?
0: আচলতে ভাগৰবোৰ আমি লং ব্ৰিথ যিটো কয় উশাহ নিশাহ ভালকৈ ল'ব লাগে, অকণমান 2-4 মিনিট আমি ৰিকভাৰী টাইম দিব লাগে, তেনেকেই আমি ৰিকভাৰী কৰা যায়। তাৰ বাদে যদি কিবা এটা ইভেণ্ট কৰি শেষ হৈছে তাৰপিছত 5 মিনিট আমি ৰেষ্ট লওঁ, তেনেকৈ আমাৰ ৰিকভাৰী হয়।
1: তোমাৰ খেলৰ গুৰু কোন?
0: প্ৰিয়তম সিং ছাৰৰ তাত মই 2023 চনৰ পৰাই ছাৰৰ তাতে অনুশীলন কৰি আছোঁ বৰ্তমানে।
1: আমাৰ যুৱ তৰংগ অনুষ্ঠানৰ মাজেদি তুমি গুৰুক কি ক'ব বিচাৰিবা?
0: গুৰুক অশেষ ধন্যবাদ দিব খুজিম, কাৰণ তেওঁৰ বাবে যিখিনি কৰিব পাৰিছোঁ, আজি যিখিনি পৰ্যায়ত আছোঁ বা আগলৈ যিখিনি থাকিম সেই গুৰুৰ কাৰণেই থাকিম। আমাক যিখিনি প্ৰশিক্ষণ দিছে, যিখিনি পাইছোঁ গুৰুৰ পৰা, সেইখিনি আমাৰ কাৰণে বহুত। আমি তেওঁক গুৰু হিচাপে পাই মই বিশেষ মই তেওঁৰ ওচৰত কৃতজ্ঞ সদায় যে তেওঁক মই গুৰু হিচাপে পাইছোঁ।
1: খেল জিকিবৰ কাৰণে খেলিব লাগে নে শৰীৰ সুস্থ কৰি ৰাখিবৰ কাৰণেও খেলিব লাগে?
0: প্ৰথমতেতো ক'ব লাগিব শৰীৰ সুস্থ, মানুহৰ শৰীৰ ভালে থাকিলেহে পিছৰ পৰ্যায়খিনি পঢ়া শুনা হওক, খেল হওক, বাকী সকলোখিনি ভালে থাকে। শৰীৰটো প্ৰথমে সুস্থ কৰি ৰাখিব লাগে আৰু তাৰপিছতে হয়তো ভাল সুস্থকৈ যেতিয়া আমি খেলিম খাম তেতিয়া হয়তো সেই পুৰস্কাৰ হওক বা পজিশ্যন হওক সেইখিনি লাভ কৰিব পাৰিব।
1: ঘৰুৱা সমস্যাই এজন খেলুৱৈক প্ৰভাৱ পেলায় নেকি?
0: হয়, আচলতে পেলায়। এতিয়াও বহুতখিনি ভিতৰুৱা অঞ্চলত এনেকুৱা হয় যে ল'ৰা ছোৱালী শিশুসকলক আগবাঢ়ি আহিবলৈ নিদিয়ে, ঘৰৰ মাক দেউতাকে হওক বা ওচৰ চুবুৰীয়াই কিবা ক'ব বা অন্যান্য বহু সমস্যা, টকা পইচা, আৰ্থিকভাৱে বহুতখিনি সমস্যাৰ কাৰণত তেওঁলোকক আগবাঢ়ি আহিব দিয়া নহয়। আচলতে যিমানখিনি পাৰি আগবাঢ়ি আহিব দিব লাগে, ভিতৰুৱা অঞ্চলত যিবোৰ আছে আমাৰ ওচৰে পাজৰে তেওঁলোকক আমি অনুপ্ৰেৰণা কৰিব লাগে যে ওলাই আহিবলৈ।
1: নুৰুল আমিন ষ্টেডিয়ামখনে অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰি শিকাৰ সুবিধা দিয়াৰ লগতে ভাল ভাল খেলুৱৈৰ জন্ম দিছে, এই ষ্টেডিয়ামখনৰ বিষয়ে কি ক'ব বিচাৰিবা তুমি?
0: হয়, মই সৰুৰ পৰা দেখি আহিছোঁ ষ্টেডিয়াম, কিন্তু তেনেকৈ অহা হোৱা নাছিলে বা খেলিব পৰাকৈ তেনেকৈ সুবিধা নাছিলে। যিহেতু 2021 চনৰ পৰা বৰ্তমানলৈকে সেইখিনি সুবিধা পাইছোঁ, ইয়াতে অনুশীলন কৰি আছোঁ প্ৰতিদিনে, ৰাতিপুৱা হওক আবেলি হওক, তো বহুতখিনি সুবিধা পাইছোঁ ষ্টেডিয়ামৰ ছাৰসকলৰ পৰা বাইদেউসকলৰ পৰা যিসকল আছে সকলোখিনি বস্তুৰ পৰা কিছুমান সুবিধা পাইছোঁ। কিছুমান তাৰ মাজত অসুবিধাও থাকে, বস্তু পাতি কিছুমান নাছিলে বা বৰ্তমান পাইছোঁ, বৰ্তমান দিছে, আগতে নাছিলে, কিছুমান সময়ত কিছুমান প্ৰব্লেম আহি পৰে, কিন্তু বাকীখিনি সময় আমি বহুতখিনি সুবিধা পাইছোঁ।
1: অনুশীলন কৰিবলৈ অহা লগতে স্কুলৰো জীৱন চলিত হৈ আছে, সময়ৰ সমস্যা হয় নেকি?
0: সময়ৰ সমস্যা হয়, কোনোবা দিন অলপমান ইফাল সিফালো হৈ যায় সময়, কিন্তু তাৰ মাজতে যিমানখিনি পাৰোঁ চেষ্টা কৰি যাওঁ মিলাই যাবলৈ।
1: নগাঁৱত আৰু ষ্টেডিয়াম জন্ম হোৱাটো বিচাৰা নেকি?
0: হয়, এখন ষ্টেডিয়ামতে হয়তো গোটেইখিনি খেল হোৱাৰ বাবে কিছুমান সময়ৰো অসুবিধা হয়, সেইবাবে যদি আমাৰ বিশেষকৈ এথলেটিকৰ কাৰণে এখন যদি আমি ষ্টেডিয়াম আমি নগাঁৱত আৰু এখন পাব পাৰোঁ আমি নিশ্চয় আনন্দিত হ'ম, কাৰণ আমাৰ প্ৰশিক্ষণত তেতিয়া হয়তো কোনো ধৰণৰ অসুবিধাৰ আমি সন্মুখীন হ'ব নালাগিব যদি আৰু এখন ষ্টেডিয়াম আমি পাবলৈ যাওঁ।
1: এজন খেলুৱৈয়ে আন এজন খেলুৱৈৰ পৰা কেনেকৈ অনুপ্ৰেৰণা পায়?
0: হয়তো তেওঁ দেখি শুনি অনুপ্ৰেৰণা পাব, দেখি পেলাই যে তেওঁৰ মনত আহিব লাগিব যে তেওঁ এইটো কৰিছে যেতিয়া ময়ো কৰোঁ, ময়ো কৰিব পাৰিম, ময়ো কৰিব পাৰিব লাগিব, তেনেধৰণৰ মনোবৃত্তি লৈ আগবাঢ়িলে হয়তো বন্ধুবৰ্গ হওক বা এজন খেলুৱৈ হওক সকলোৰে পৰা অনুপ্ৰেৰণা পোৱা যায়।
1: খেলটোক কিয় নিজৰ পৃথিৱী বনাই ল'লা?
0: আচলতে খেল ভাল লগাৰ বাবে আছিলোঁ, খেল ভাল লগাৰ বাবে খেল বাছি লৈছোঁ আৰু সেই খেলখিনিক লৈ পেলাই যিখিনি পাইছোঁ, যিখিনি স্থান পাইছোঁ, যিখিনি সন্মান পাইছোঁ খেলৰ জৰিয়তে পাইছোঁ, সেইবাবে ভাবোঁ যে খেলটো মোৰ কাৰণে আগলৈও যাতে মই কিবা এটা সুফল কৰিব পাৰোঁ সেইটোৱে মই ভাবি ভাল পাওঁ।
1: ঘৰতে বহি থকা ভাল ভাল খেলুৱৈসকলক আমাৰ অনুষ্ঠানৰ মাজেদি কেনেকৈ অনুপ্ৰেৰণা দিব বিচাৰিবা?
0: হয়, ঘৰত যিসকল এতিয়া বৰ্তমান বহি আছে তেওঁলোকক এটাই ক'ম, ওলাই আহক, খেলক, সকলোৱে, ডাঙৰ সৰু বুলি কথা নাই, সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। নিজৰ জীৱনত কিবা এটা কৰিম বুলি যিসকল সৰু ভাই ভনী আছে তেওঁলোকক এটাই জনাম যে আগবাঢ়ি আহক, সকলোখিনি সুবিধা এতিয়া চৰকাৰে দিছে, চৰকাৰে বহুতখিনি সুবিধা আমাক দিবলৈ লৈছে, সেইবাবে ক'ম যে ওলাই আহক, খেলক, সুস্থ শৰীৰ, সুস্থ মন, সুস্থ পৰিৱেশ এটা গঢ়ি তোলক সকলোৱে।
1: আহি থকা দিনত যদি তোমাক প্ৰশিক্ষক হিচাপে গভীৰ দায়িত্ব দিয়া হয় তুমি কেনেধৰণৰ পদক্ষেপ ল'বা?
0: পদক্ষেপ বুলিবলৈ ইমানেই থাকিব যে ভালকৈ প্ৰশিক্ষণ দিম, যিসকল সৰু সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকক আগবাঢ়ি যাবলৈ সহায় কৰিম যিমানখিনি পাৰোঁ, যিখিনি আমাৰ গুৰুৰ পৰা পাইছোঁ সেইখিনিতে আমি তেওঁলোকক শিকাবলৈ যত্ন কৰিম, ভাল প্ৰশিক্ষণ দিবলৈ যত্ন কৰিম।
1: তোমালোকে ষ্টেডিয়ামখনৰ পৰা কেনেধৰণৰ সুবিধা পাইছা?
0: আমাৰ যিখিনি প্ৰশিক্ষণত প্ৰয়োজন হোৱা বস্তু পাতি আমি পাইছোঁ, বৰ্তমান ৰূপক শৰ্মা ছাৰে আমাক দিছে সেইখিনি বস্তু যোগাৰ কৰি, বা সময়ত যিসকল আমাৰ প্ৰশিক্ষক ছাৰ আছে ষ্টেডিয়ামত তেওঁলোক আহে সময়ত, তেনেকৈ আমাক ভালদৰে প্ৰশিক্ষণ দিয়াইছে, কিবা কাৰোবাৰ আৰ্থিকভাৱে কোনোবা দিন প্ৰয়োজন হৈছে, কাৰোবাক সহায় কৰিছে, সকলোখিনি আমি ষ্টেডিয়ামখনৰ পৰা পাইছোঁ।
1: নুৰুল আমিন ষ্টেডিয়ামৰ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়ানে?
0: হয়, তাত মজুৰি এটা দিব লগা হয় ছমাহৰ এটা, আমাৰ কিমান লয় ঠিক বৰ্তমান মই এতিয়া নাজানো, কিন্তু কিবা এটা মাচুল আমি দিব লগা হয় তাৰ বাবদ।
1: ইমানো বেছি নহয় মানে?
0: নহয়, আৰ্থিকভাৱে সম্পূৰ্ণ মানে যথেষ্টখিনি দিব পৰা আৰু।
1: খেলটোক লৈ তোমাৰ মনত ধাৰণা কি?
0: খেলক লৈ ধাৰণা এইখিনি আছে যে নিজে যিমানখিনি কৰিব পাৰোঁ কৰি যাম, লগতে বাকী যিখিনি সৰু আছে তেওঁলোকো উঠি অহা প্ৰজন্মই যাতে কৰি যাওক ভালকৈ, সেইখিনিয়ে বিচাৰোঁ।
1: প্ৰশিক্ষকসকলৰ পৰা শিকোৱা প্ৰণালীবোৰ সুবিধাজনক পাইছানে?
0: হয়, মই যিজন গুৰুৰ তাত মই কৰি আহিছোঁ তেওঁৰ পৰা মই সম্পূৰ্ণখিনি মই সুফল মই পাই আহিছোঁ, তেওঁৰ ব্যৱহাৰ বা তেওঁ আমাক যিখিনি শিকাইছে প্ৰতিটো বস্তুৱে আমি ভালদৰে পাই আহিছোঁ।
1: তোমালৈ শেষৰটো প্ৰশ্ন, খেলুৱৈ জীৱনৰ ভাল লগা অনুভৱ এটি প্ৰকাশ কৰা।
0: খেলুৱৈ জীৱনৰ ভাল লগা বুলি ক'লে সেই যিখিনি মুহূৰ্ত এখন ছমাহ দিন কষ্ট কৰি বা এবছৰ দিন কষ্ট কৰি এখন প্ৰতিযোগিতাত ভাগ লোৱাৰ পিছত যি সুফল কঢ়িয়াই আনিব পাৰোঁ নগাঁৱৰ হৈ বা অসমৰ হৈ, প্ৰথমটো ঘৰখনৰ হৈ গাঁৱৰ অঞ্চলৰ যিখিনি সুফল কঢ়িয়াই আনিব পাৰিছোঁ সেইখিনি সময় মোৰ বাবে এটি ভাল এটি মুহূৰ্ত বুলি ক'ব পাৰিম মই।
1: অসমৰ বাহিৰত খেলিবলৈ যোৱা ভাল লগা অনুভৱ আছে নেকি?
0: হয় হয়, তাতো বহুতখিনি ভাল লগা অনুভৱ আছে। তাত যিখিনি বাহিৰৰ বন্ধুবৰ্গ পাইছোঁ, যাৰ লগত এখন বেলেগ দেশৰ লগত চিনাকি হৈছোঁ, বহুত ৰাজ্যৰ তাত খেলুৱৈসকল আহিছে, তেওঁলোকক লগ পাইছোঁ, তাৰ বেলেগ পৰিৱেশ দেখিছোঁ, সেই গোটেই পৰিৱেশখিনি হওক, খেলৰ হওক, প্ৰতিযোগিতাত ভাগ লোৱা হওক, সেই গোটেইখিনিয়ে মোৰ বাবে এটা ভাল লগা মুহূৰ্ত।
1: সেই খেলুৱৈসকলৰ পৰাও স্কিলসমূহ শিকিব পাৰি নেকি?
0: হয় পাৰি, হয়তো তেওঁলোকে আমাতকৈ বেছি কিছু উচ্চ পৰ্যায়ত প্ৰশিক্ষণ কৰি আছে, ছাইৰ পৰা আহে, বেলেগ বেলেগ একাডেমিবোৰৰ পৰা আহে, তো তেওঁলোকৰ পৰাও আমি কিছুমান দেখি শুনি আমি ল'ব পাৰোঁ, তেওঁলোকৰ স্কিলসমূহ হওক বা তেওঁলোকৰ যি শিকোৱা প্ৰণালীসমূহ হওক, আমি তাৰ পৰা কিছু কথা আমি শিকিব পাৰোঁ।
1: তোমালৈ আকাশবাণী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। আশা কৰোঁ ভৱিষ্যতে তুমি নিজৰ নামৰ লগতে নগাঁৱৰ নামো বিশ্ব দৰবাৰত জিলিকাই ৰাখিব পাৰিবা।
0: হয়, ধন্যবাদ, ভাল লাগিলে আপোনাৰ লগতো কথা পাতি। আপোনাৰ প্ৰশ্নসমূহ মোৰ কৈও ভাল লাগিলে, কোনোবাখিনি তেনেকৈ ক'বলৈ মোৰো মন আছিলে, হয়তো আপোনাৰ আজি মই ক'ব পাৰিছোঁ সেইখিনি মোৰ বহুতখিনি ভাল লাগিছে।
1: ধন্যবাদ। এতিয়া আমি এগৰাকী প্ৰশিক্ষক বাইদেউৰ সৈতে কথা পাতিম। বাইদেউ, আপোনাৰ নামটো?
2: ৰীতা বৈদ্যকাকতি।
1: আপুনি কি খেলৰ প্ৰশিক্ষণ আৰু কেতিয়াৰ পৰা দি আছে?
2: মই ক্ৰিকেটৰ লগত জড়িত, প্ৰায় 2006-07 মানৰ পৰাই মই আসাম ক্ৰিকেটৰ লগত জড়িত হৈ আছোঁ, নগাঁৱৰ আমাৰ ইয়াৰ ষ্টেডিয়ামত জড়িত হৈ আছোঁ। যিহেতু মই নগাঁও ষ্টেডিয়ামৰ পৰাই খেলুৱৈ জীৱন আৰম্ভ কৰিছোঁ, নগাঁও ষ্টেডিয়ামৰ পৰাই মোৰ যিটো যাত্ৰা সেইটো আৰম্ভ হৈছে, গতিকে মই যিমানখিনি সময় মই পাওঁ সেই সময়খিনি নগাঁৱত থকা অৱস্থাত মই নগাঁৱৰ ফিল্ডখনৰ মোৰ ল'ৰা ছোৱালীখিনিক দিবলৈ মই চেষ্টা কৰোঁ।
1: বৰ্তমান নৱপ্ৰজন্ম খেলৰ প্ৰতি ধাউতি থকা দেখা পোৱা যায়নে?
2: নিশ্চয়, এতিয়া যথেষ্ট ক্ৰিকেট বুলি ক'লেতো ল'ৰা ছোৱালীবিলাক আজিকালি পাগল, কাৰণ আজিকালি তেওঁলোকে অনবৰতে মোবাইল চাই থাকে, টিভি চাই থাকে, তাত দেখে কেনেকুৱা মানে ক্ৰিকেট খেলিলে মানে কিমানখিনি সুবিধা পোৱা যায়, এইবোৰ আজিকালি ল'ৰা ছোৱালীক নক'লেও তেওঁলোকে নিজেই সেইবোৰ ইণ্টাৰনেট চাই বা কিবা চাই পেলাই গম পায়, কিন্তু সেইটো কৰিবলৈ হ'লে কিমানখিনি কৰিব লাগিব সেই বস্তুটোহে বুজি নাপায়।
1: আগৰ খেলুৱৈ আৰু বৰ্তমান খেলুৱৈৰ মাজত কেনেধৰণৰ পাৰ্থক্য দেখা পোৱা যায়?
2: আগৰ খেলুৱৈসকল আছিলে, তেওঁলোকে খেলটোক বহুত ভাল পাইছিলে, খেলটোক এতিয়াও ভাল পায়, কিন্তু তেতিয়াৰ কি আমি যেতিয়া খেলিছিলোঁ তেতিয়া আমি ক্ৰিকেটৰ বাহিৰে বেলেগ একো চিন্তা চৰ্চা নাছিলে, খালি ক্ৰিকেট খেলিব লাগে, পঢ়িব লাগে, তাৰ বাহিৰে আৰু তেতিয়াৰ দিনত আমি যেতিয়া খেলিছিলোঁ তেতিয়া টিভি এইটোহে আছিলে, এই মোবাইল চোবাইল আমাক তেতিয়া চুব দিয়া নাছিলে, গতিকে আমি মোবাইলৰ প্ৰতি যিহেতু আমাৰ কোনো ধৰণৰ আকৰ্ষণ নাছিলে বা আমি মোবাইল তেতিয়া আমি ইউজেই কৰা নাছিলোঁ, গতিকে সেইটো আমাৰ একদম টোটেলি আমাৰ বন্ধ আছিলে, গতিকে আমি খেলত সম্পূৰ্ণভাৱে মনোযোগেৰে দিব পাৰিছিলোঁ সময়খিনি, কিন্তু আজিকালি ল'ৰা ছোৱালী কি হ'ল মানে ইণ্টাৰনেটৰ সুবিধাটো হ'ল, তেওঁলোকে ফোনত ব্যস্ত হৈ থাকে বা বিভিন্ন ধৰণৰ আজিকালি যিটো যুগ আহিছে গাৰ্জেনসকলে পঢ়াটোতো জোৰ দিয়ে আৰু এনেকুৱা হয় কিছুমান যেনেকৈ কিছুমানে একে শিকিবলৈকে আহে ল'ৰা ছোৱালীয়ে আৰু কিছুমান ল'ৰা ছোৱালীয়ে নিজকে ফিট কৰিবৰ কাৰণে আহে, মানে তেওঁলোকৰ মাজতো দুটা ভাগ আছে, যিখিনি আহে তেওঁলোকৰ মাজতো কিছুমান শিকিবলৈকে আহে আৰু কিছুমান নে খালি নিজকে কেনেকৈ গাৰ্জেনবিলাকেও তেনেকুৱা যে ফিল্ডলৈ যাওক মানে নিৰোগী হৈ থাকক তেনেকুৱা ধৰণৰো কিছুমান কনচেপ্ট থাকে, চবৰে বেলেগ বেলেগ কনচেপ্ট সেইটো হিচাপত।
1: আগতে গাঁও অঞ্চলত খেতি চপোৱাৰ পিছত সেই স্থানত বিভিন্ন খেলৰ সমাহাৰ হয়, আজিকালি এইবোৰ কিয় লুপ্ত হৈছে বুলি ভাবে?
2: আজিকালি চব গাঁৱৰ পৰা দেখোন টাউনলৈকে ওলাই আহে গোটেইবোৰ, চহৰমুখী হৈছে মানুহখিনি, গাঁৱতকৈ চহৰমুখী হোৱাটো বেছি পৰিলক্ষিত হৈছে আৰু গাঁৱত গৈ প্ৰশিক্ষণ দিয়াৰ যিটো হেৰি সেই বস্তুটো কমিছে। এতিয়া আমি মাজতে গৈছিলোঁ কাছমাৰী, আমাৰ একে কাষৰীয়া গাঁও কাছমাৰীত, আমি আণ্ডাৰ 15 ছোৱালীৰ এটা কেম্প দিছিলোঁ, যথেষ্ট ছোৱালী ওলাইছে, কিন্তু কথাটো হ'ল তেওঁলোকৰ তাৰ পৰা ইয়ালৈ অহাটো প্ৰত্যেকৰ কাৰণে সম্ভৱ নহয়, যিকেইগৰাকীৰ সম্ভৱ হয় তেওঁলোক আহিছে, আহি পেলাই ইয়াত আমাক সহযোগ কৰিছে। কিন্তু আমাৰো এনেকুৱা নহয় যে আমিও গৈ সদায় তাত গৈ পেলাই তেওঁলোকক মানে শিকাব পাৰিম, তেনেকুৱা ধৰণৰ কিছুমান মানে সচ্ছলতাৰ অভাৱ থাকে, কিছুমানৰ পইচা পাতিৰ কথা থাকে, তেনেকুৱা ধৰণৰ কিছুমান আছে। তাৰ উপৰি যিখিনি ল'ৰা ছোৱালী গাঁৱত আছে তেওঁলোকচোন চহৰমুখী হোৱাৰ মানে প্ৰৱণতাটো বেছি আজিকালি, সেইটোৱে
1: আৰু আগতকৈ বৰ্তমান ল'ৰা ছোৱালী কামৰ প্ৰতি ধাউতিও বেছি, প্ৰাইভেট কামৰ হওক।
2: সেইটোৱে তেওঁলোকে আজিকালি এনেকুৱা হৈছে যে ক'ৰবাত কিবা এটা মানে পইচাৰ প্ৰতি, পইচা মানে কি তেওঁলোকক পইচা এইকাৰণে লগা হৈছে যে মোবাইলটো ইউজ কৰাৰ লগে লগে ৰিচাৰ্জৰ কথাটো আহি যায়, বিভিন্ন ধৰণৰ পইচাটোতো লাগেই ন, তেওঁলোকেতো প্ৰতিটো অৱস্থাতে মাক দেউতাকক খুজিব নোৱাৰে, গতিকে এনেকুৱা হয় মানে কিবা এটা কৰোঁ কিবা এটা পইচা পাওঁ তেনেকুৱা ধৰণৰ হৈছে। বাৰু শ্ৰমমুখী হ'লেতো ভাল কথা, কিন্তু সেই বস্তুটোকে মানে পজিটিভ থিংকিঙত যদি হয় তেতিয়া আমাৰ কাৰণে সেইটো বহুত ভাল কথা হ'ব।
1: অভিভাৱকে আজিকালি ল'ৰা ছোৱালীক পঢ়া শুনাক লৈ ব্যস্ত থাকে, শাৰীৰিকভাৱে শ্ৰম নকৰি কেৱল মগজুত হেঁচা পৰি থাকিলে ভৱিষ্যতে কেনে সমস্যা হ'ব পাৰে?
2: যদি গাৰ্জেণ্টে অনবৰতে যদি পঢ়াৰ প্ৰতিয়ে পঢ়াটোতো লাগিবই, সেইটো মানে সেইটো এটা ইম্পৰ্টেঞ্চ, খেলাটো যেনেকৈ দৰকাৰ তেনেকৈ পঢ়াটো সমানে দৰকাৰ, 50-50, সেইটো পঢ়াটো লাগিবই আৰু তেনেকৈ খেলাটোও লাগিব। খেলাটো হ'ল নিজকে নিৰোগী কৰি ৰখা, যদি অনবৰতে মেণ্টেল প্ৰেছাৰত তেওঁলোকক খালী পহকৈ থাকে পিছত গৈ তেওঁলোকৰো এটা নিজা এটা ভাবা শক্তি আছে যে মই অমুক কৰিম তমুক, কিছুমান সপোন থাকে, সেই সপোনবোৰ মাৰি পেলাই তেওঁলোকে যদি গাৰ্জেণ্টে নিজৰ যিটো মানে ফুলফিল নিজৰ এইমটো যদি ফুলফিল কৰিবলৈ যায় তেওঁলোকক আচলতে হেঁচা দি থোৱা নিচিনা হয়, তেনেকুৱা হ'লে কি হয় তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোক বা মানসিকভাৱে হ'লেও লাহে লাহে লাহে লাহে তেওঁলোকৰ যিটো মানে ভাবা শক্তি সেই বস্তুটো কমি যায়, শাৰীৰিকভাৱেও তেওঁলোক দুৰ্বল হয় বা মানসিকভাৱেও দুৰ্বল হয়।
1: এজন খেলুৱৈ ভাল খেলুৱৈ হ'বলৈ কেৱল প্ৰশিক্ষকৰ ওপৰতে নিৰ্ভৰশীল হ'ব লাগিবনে?
2: সেইটো কেতিয়াও নহয়, তেওঁ নিজৰ লাগিব শিকাৰ আগ্ৰহ, তেওঁৰ নিয়ম অনুবৰ্তিতা, প্ৰশিক্ষকসকলে যিখিনি কৰায় সেইখিনি বেলেগকৈ তেওঁ নিজেও কৰিব লাগিব। আজিকালি ইমান কম্পিটিশ্যনৰ যুগ, মানে চবতে কিমান ল'ৰা ছোৱালী ওলাইছে, গতিকে ইমান কম্পিটিশ্যন, কাৰণ ক্ৰিকেট খেলিলে 11টাহে খেলিব পাৰে, 15টাৰহে টীম থাকে, কিন্তু ল'ৰা ছোৱালীটো 400-500 ওলায়, তাৰ পৰা 15টা ল'ৰা ছোৱালী কৰিবলৈ হ'লে চবকেতো শিকায় ন, প্ৰশিক্ষকে গোটেইখিনি ল'ৰা ছোৱালীক শিকাব লাগে, 400 ল'ৰা ছোৱালী, কিন্তু তাৰ ভিতৰত সেই 15টা উলিয়াব, সেই 15টা বা 30টাই সেই বা যিখিনিয়ে শিকিব ইচ্ছা কৰে সেইখিনি প্ৰশিক্ষকে যিখিনি শিকালেতো শিকালেই, তাৰ উপৰি যিখিনি শিকালে সেইখিনি নিজেও অনুশীলন কৰিব লাগিব নিজাববীয়াকৈ, নিজে সময় দিব লাগিব নিজৰ ওপৰত, তাৰ ওপৰত কাম কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব, সেইখিনি কৰিলেহে মানে ভাল ফল এটা পাব। শিক্ষকেতো শিকাবই, তেওঁলোকে সদায় তেওঁলোকক শিকাবলৈ অনবৰতে ৰেডি হৈ থাকে, কিন্তু তাৰ উপৰিও নিজা প্ৰচেষ্টা।
1: খেলুৱৈসকলক অভিভাৱকে কেনেধৰণে গুৰুত্ব দিব লাগে?
2: তেওঁলোকক এতিয়া খোৱা বোৱাৰ পৰা আৰম্ভ কৰি, কাৰণ অকল পঢ়াটো চালেই নহ'ব, পঢ়া বা খেলাটো চালেই নহ'ব, খোৱাটোৰ ওপৰত গুৰুত্ব দিব, নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব, তেওঁলোকৰ সময়ৰ ওপৰত গুৰুত্ব দিব লাগিব যে কোনটো সময়ত কি কৰিব লাগে, সেই বস্তুটো তেওঁলোকক মৰমেৰে বুজাব লাগিব যে ৰাতিপুৱা উঠিবি অকণমান খোজকাঢ়, তেনেকুৱা ধৰণৰকৈ, বা ইমানখিনি সময়ৰ পৰা ইমানখিনি সময়ত পঢ়িলে বেছি মনত ৰয়, তাৰপৰা এইখিনি সময়ত খেলিব লাগিব, বা ঘৰতেই হওক অকণমান খেলাৰ সুবিধাটো দিব লাগিব বোলে এইখিনিতে তই অকণমান অলপ পঢ়িলে তাৰপিছত নিজেই মাতি পেলাই যে এইখিনিতে অকণমান বেটিং কৰচোন বা এইখিনিতে অকণমান দৌৰচোন, নিজৰ নিজা যি যাৰ যাৰ যিটো ইভেণ্ট মানে তেনেকুৱা ধৰণকে যদি অকণমান তেনেকুৱা নকৰে, অকল ফিল্ডৰ সেই 2-3 ঘণ্টাৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়াহ'লে মানে নহয়গৈ, যেনেকৈ পঢ়াটোত তেওঁলোকে এটা ঘণ্টা হিচাপ কৰি দিয়ে তেনেকৈ খেলাটোতো এটা মানে সময় নিৰ্ধাৰিত কৰি দিব লাগে, তেনেকৈ ল'ৰা বা ছোৱালীজনী খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে, কেনেকুৱা যি খোৱাই নহওক তাকে মানে ভালকৈ তেওঁলোকে যাতে খাব পাৰে তেনেকুৱা ধৰণৰ যত্ন ল'ব, খোৱা বোৱাৰ ওপৰতো যত্ন ল'ব লাগে।
1: আপোনাৰ প্ৰশিক্ষক জীৱনৰ ভাল লগা অনুভৱ এটা জনাবচোন।
2: মোৰ ভাল লগা অনুভৱ বুলি কি ক'ম, মোৰ যেতিয়া মই ল'ৰা ছোৱালীক শিকাওঁ, শিকোৱাটো যদি তেওঁলোকে ঠিক সেইধৰণে কৰে মোৰ তেতিয়াই ভাল লাগে, মানে এটা অনুভৱ বুলি নহয় বহুত আছে। মই এতিয়া আগতে মনিকা দাসহঁতক শিকাইছিলোঁ বা আমাৰ আসাম টীমতে হওক, কাৰোবাৰ সিহঁতে যদি ভাল, এতিয়া জিন্তিমণিহঁত আছে, উমাহঁত, সিহঁতক যেতিয়া ওপৰত দেখোঁ তেতিয়া মানে বহুত ভাল লাগে যে হয় আমি কিবা এটা কৰিছিলোঁ, মানে তেনেকুৱা
1: মানে সাৰ্থক হয় বুলি ভাবে,
2: তেনেকুৱা মানে ভাল লাগে। সিহঁতেতো আৰু কৰিব লাগিব, এইকণতে সিহঁতে ৰখি গ'লে নহ'ব, আৰম্ভণিহে হৈছে সিহঁতৰ, কিন্তু মানে সেই যে এটা ষ্টেপ যে গৈছে সেইটোত বহুতেই আনন্দ লাগে আৰু সিহঁতক মানে শুভেচ্ছা দিওঁ যে তহঁতে আৰু আৰু কৰ আৰু হাৰ্ডৱৰ্ক কৰ, কাৰণ সেই হাৰ্ডৱৰ্ক কৰিছে কাৰণেই সিহঁতে পাইছে, আমি শিকোৱাখিনি সিহঁতৰ কাৰণে যথেষ্ট নহয়, সিহঁতে নিজে কৰাখিনিহে সিহঁতৰ কাৰণে বহুত।
1: আপুনি আজি প্ৰশিক্ষক, আপোনাৰ খেলুৱৈ জীৱনৰ ভুলসমূহ চকুত পৰেনে?
2: নিশ্চয় পৰে। এতিয়া যেতিয়া আগতে যেনেকৈ খেলিছিল আমাক ধীৰাজ ছাৰে শিকাইছিলে, বহুত ভাল, তেওঁ অসমৰ এজন ভাল প্ৰশিক্ষক আৰু তেওঁৰ তলত শিকিবলৈ পাই আমি সঁচাকৈ মানে বহুত হেৰি হওঁ, প্ৰাউড ফিল কৰোঁ। তেওঁ আমাক শিকাইছিলে আৰু তেওঁ শিকোৱাবোৰ আমি মানে এতিয়াও পাহৰা নাই, যিটো শিকাইছে যিটো আমি ভালকৈ শিকিছিলোঁ সেইটো এতিয়াও আমি ভুল নকৰোঁ, তাৰমানে তেনেকুৱা মানে এনেকুৱাকৈ শিকাইছিলে আমাক। গতিকে মানে তেওঁলোকে শিকোৱাখিনিতো ঠিকে আছে, কিন্তু আজিকালি কি হ'ল, নতুন নতুন কিছুমান ওলাইছে। এতিয়া এনেকুৱা লাগে যদি আমি সেই বস্তুখিনি এতিয়া পালোহেঁতেন তেতিয়া চাগে আমি ইয়াতকৈ বহুত ভাল খেলিলোহেঁতেন, সেই আফচোচটো থাকি যায়। এই সুবিধাখিনি যদি আমি তেতিয়া পালোহেঁতেন, সেই পালোহেঁতেনটোত মানে আফচোচটো থাকি যায় আৰু। সেইটোৱে
1: মানে আজিকালি নতুন নতুন কলা কৌশল ওলাই আছে, নতুন নতুন স্কিল ওলাই আছে। আপুনি খেলুৱৈ জীৱনত সুখী নে প্ৰশিক্ষক জীৱনত, কিয়?
2: খেলুৱৈ জীৱনত আমি খালি খেলিছিলোঁ, আমাৰ একো মানে নাছিলে। যেতিয়া প্ৰশিক্ষণলৈ আহিলোঁ তেতিয়া আমাৰ দায়িত্ব বহুত বাঢ়ি গ'ল, ষ্টুডেণ্টখিনি কেনেকৈ আছে, সিহঁতৰ চৰিত্ৰগত বা খেলা, অকলতো সেইটো চালেই নহ'ব ন, অকল খেলাটো চালেই নহ'ব, সিহঁত কেনেকৈ আছে, সিহঁতি ডিচিপ্লিন শিকিছেনে নাই, মানে কোনোবা সময়ত গাৰ্জেন হিচাপেও চাব লাগিব, কোনোবা সময়ত বন্ধু হিচাপে চাব লাগিব, কোনোবা সময়ত, গতিকে দায়িত্বটো মানে বহুত হৈ যায়। খেলত কিন্তু আৰু খালি বিন্দাছ খেলাহে, নিজৰ পাৰফৰ্মেঞ্চটো দিব লাগে, কেনেকৈ ভাল কৰিব লাগে সেইটোৰ ওপৰত আমি ৱৰ্কআউট কৰি থাকোঁ, তাৰ বাবে বেলেগ আমাৰ চিন্তা ভাৱনা নাথাকে। কিন্তু প্ৰশিক্ষক হৈ যোৱাৰ লগে লগে দায়িত্ব বহুত আহি যায়।
1: প্ৰশিক্ষকৰ লগতে ঘৰখনো চলাই আছে, সময়ৰ সমস্যা হয় নেকি?
2: সময়ৰ সমস্যা হয়, সময় বহুত মিলাবলগীয়া হয়, কাৰণ মানে কি, ঘৰৰ চবৰে লগতে মিলি থাকিবলৈ হ'লে সেই সময়টো মিলাব লাগে, সামাজিক জীৱনৰ লগত মিলিব লাগে, ধৰা সমাজখনটো আছে আমাৰ ন, তেওঁ গতিকে চবৰে লগতে মিলি থাকিবলৈ হ'লে সময়টো বহুত মিলাবলগীয়া হয়, তেনেকেই আছোঁ আৰু।
1: আপুনি প্ৰশিক্ষকৰ লগতে বৰ্তমান নিজেও খেল খেলেনে?
2: এতিয়া খেলা বাদ দিলোঁ আৰু, এতিয়া প্ৰশিক্ষণতেই লাগি আছোঁ, মাজতে এনেই কেতিয়াবা ভেটাৰণ কিবা কিবি তেনেকুৱা অকণমান মানে হেৰি তেনেকৈ খেলোঁ, কিন্তু এতিয়া 2006 মই খেলিছিলোঁ, 2006 মই খেলাৰ পিছত 20 খেলি পেলাই বাদ দিলোঁ খেলা, তাৰ লগে লগে মই লগে লগে ইয়াত সোমাই গ'লোঁ প্ৰশিক্ষণত।
1: খেলুৱৈ হ'বলৈ ভয় নে প্ৰশিক্ষক হ'বলৈ ভয়?
2: খেলুৱৈ হ'বলৈ ভয় নাই দেই, প্ৰশিক্ষক হ'বলৈ ভয় আছে।
1: কিহৰ কাৰণে?
2: প্ৰশিক্ষক হ'বলৈ ভয় ঠিক নহয়, সেইটো ভয় নহয় আচলতে, মোৰ যিখিনি ধৰা প্ৰশিক্ষক হ'বলৈ যিখিনি কৰ্তব্য, এজন কোচৰ যিখিনি কৰ্তব্য, সেই কৰ্তব্যখিনি মই ভালকৈ কৰিব পাৰিছোঁনে নাই, মই সিহঁতৰ মনত সেই চাপটো বঢ়াব পাৰিছোঁনে নাই, শুদ্ধকৈ মই সিহঁতক শিকাব পাৰিছোঁনে নাই, বিভিন্ন ধৰণৰ কিছুমান কথা আহি পৰে। গতিকে মই কিবা ভুল শিকাইছোঁ নেকি, এটা মানে মনত এটা হেৰি থাকে, যেতিয়া মই শিকাবলৈ আহোঁ তাৰ আগতে মই ৱৰ্কআউট কৰিব লাগিব যে মই কেনেকৈ শিকাম, আজি মই কি শিকাম, সেই বস্তুটো মই ঘৰৰ পৰা ভাবি আহিব লাগিব। গতিকে তেনেকুৱা কিছুমান কথা থাকে, খেলাততো সেই বস্তুটো নাথাকে নহয়, খেলিব লাগে, মোৰ কিবা ভুল হ'লে মোক কৈছে কৈ দিব যে তোৰ এইটো ভুল হৈছে, তই এইটো শুদ্ধ কৰ, কিন্তু এতিয়া মই ক'ব লাগিব, গতিকে সেই বস্তুটো মই যিমান শুদ্ধকৈ ক'ব পাৰোঁ মোৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। গতিকে সেই বস্তুটো কৰিবলৈ আহোঁতে, প্ৰশিক্ষক হ'বলৈ আহোঁতে সেই গোটেই কনচেপ্টখিনি যেতিয়া ক্লিয়াৰ হ'ব তেতিয়াহে মই ক'ব পাৰিম, সেইটো আৰু, যাতে মোৰ ষ্টুডেণ্টখিনিয়ে উল্টাই মোক প্ৰশ্ন কৰক, কিন্তু কথাটো হ'ল মানে বেছি ভুল হ'লে সিহঁতেই মোক আৰ্গুমেণ্ট কৰিব, তেনেকুৱা সেই তেনেকুৱা কিছুমান কথা আহে। গতিকে নিজে শুদ্ধ নহ'লে, নিজৰ যদি টেকনিক স্কিল এইচবত যদি মই নিজেই যদি ভালকৈ নোৱাৰোঁ তেতিয়া মই কেনেকৈ শিকাম?
1: এজন খেলুৱৈ ডিচিপ্লিন শব্দটোৰ লগত কেনেধৰণে জড়িত থাকিব লাগে?
2: প্ৰত্যেকটো খেলতে ডিচিপ্লিন বহুত জৰুৰী, ডিচিপ্লিন নহ'লে একোৱেই নহ'ব। যেনেকৈ ক্ৰিকেট 9 হয় 9 হ'ব, তাৰপিছত 1 দেৰি হ'লে নহ'ব, তেনেকুৱা ধৰণৰ কথা। গতিকে ডিচিপ্লিনটো মেইন, ডিচিপ্লিন যদি মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে জীৱনটো ভালেই হ'ব, কাৰণ ডিচিপ্লিন মেইনটেইন কৰিব পাৰিলে তুমি অইনবোৰতো তেনেকৈ সময়টো মেকআপ কৰিব পাৰিবা, নহ'লে নোৱাৰি।
1: মানে খোৱা বোৱা পৰা আদি কৰি তাৰপৰা অনুশীলনলৈ অহা সময় সকলোখিনি মানে একদম
2: টাইমলি, এই টাইমটো যদি মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে চব হ'ব।
1: হয়, নুৰুল আমিন ষ্টেডিয়ামখনে খেলুৱৈসকলক শিকাৰ আৰু প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ দিয়াৰ সুবিধা দিছে, এই ষ্টেডিয়ামখনৰ বিষয়ে কি ক'ব?
2: ষ্টেডিয়ামখনৰ বিষয়ে কি ক'ম, ষ্টেডিয়ামখন মোৰ প্ৰাণ হয়। প্ৰথম কথা হ'ল, মই প্ৰথমেই কৈছোঁ যে মই ইয়াৰ পৰাই গৈছোঁ, ইয়াতে প্ৰথম মই আৰম্ভ কৰিছোঁ খেলিবলৈ, ইয়াত খেলিছোঁ, ইয়াৰ পৰা মই ষ্টেট খেলিছোঁ, মই ইষ্টজ'ন খেলিছোঁ, ইয়াৰ পৰাই মই আসাম ক্ৰিকেটলৈ গৈছোঁ, এতিয়াও মই আছোঁ, গতিকে মোৰ এখন
1: ঘৰ,
2: মোৰ ঘৰ হয়। গতিকে ইয়াৰ কথা মই বেলেগ ক'বলৈ নাই আৰু, মোৰ মানে হৃদয়ত এটা মানে সেইটো বুজাব নোৱাৰিম আৰু কেনেকুৱা কি মই যদি ষ্টেডিয়ামলৈ নাহোঁ মোৰ ভালেই নালাগে, এটা মই আধৰুৱা হৈ থাকোঁ। মই কথাটো তেনেকুৱা,
1: খেলুৱৈসকলৰ সুবিধাৰ্থে নগাঁৱত আৰু এখন ষ্টেডিয়াম হোৱাটো প্ৰয়োজনীয় নে?
2: নিশ্চয়, কাৰণ আমাৰ এখন যথেষ্ট চব খেলেই হয়, মাল্টিপাৰ্পাছ হয়, গোটেই খেলবোৰ হয়, চালে দেখিব জেগাই নাই, ক্ৰিকেটৰ কাৰণে জেগা নাই, হকীৰ কাৰণে জেগা নাই, ফুটবল, গতিকে সেই বস্তুটো, গতিকে যদি এখন ভাল ক্ৰিকেট ষ্টেডিয়াম হয় তেতিয়াহ'লে আমাৰ এই গোটেই যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিৰ কাৰণে সুবিধা হয়।
1: আপোনালোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া নে?
2: তেওঁলোকে নাম চাম কিবা এটা দিয়ে আৰু, খৰচ বুলি বিনামূলীয়াও ঠিক নহয়, মানে কি বুলি ক'ম,
1: ন্যূনতম খৰচ, এটা
2: ন্যূনতম খৰচ তেওঁলোকে বহন কৰে।
1: আপোনাৰ খেলুৱৈ জীৱনৰ ভাল লগা অনুভৱটি প্ৰকাশ কৰক।
2: মোৰ ভাল লগা অনুভূতিটো কি ক'ম, আমি এবাৰ কেৰেলাত খেলিছিলোঁ, তেতিয়া মানে মই উইকেট কিপাৰ বেটছমেন, গতিকে এটা ভাল কেচ ধৰিছিলোঁ মিতালী ৰাজৰ, সেই কেচটো ধৰা সেইটো এটা মোৰ মানে ভাল লগা মুহূৰ্ত আৰু।
1: আপোনালৈ শেষৰটো প্ৰশ্ন, আপুনি নৱপ্ৰজন্মৰ খেলুৱৈসকলক কি পৰামৰ্শ দিব বিচাৰিব?
2: তেওঁলোক ডিচিপ্লিন হ'ব লাগে, খেলপথাৰলৈ সময়মতে আহিব লাগিব, প্ৰশিক্ষকে যি শিকায় তেওঁলোকে শুনিব লাগিব, মোবাইলৰ পৰা আঁতৰত থাকিব লাগিব, যিমান পাৰে আঁতৰত থাকিব লাগিব, প্লাছ সময় খোৱা পঢ়া গোটেইখিনি মেইনটেইন কৰি তেওঁলোকে তেওঁলোকৰ মানে ৰুটিনখন ঠিক সেইমতে বনাই লৈ যদি কৰে সময় মিলাই তেতিয়াহ'লেতো চব ভালেই হ'ব।
1: আৰু ঘৰতে বহি থকা খেলুৱৈসকলক কি পৰামৰ্শ দিব বিচাৰে?

0: কেনেকৈ অনুপ্ৰেৰণা আনিব তেওঁলোক ওলাই আহিবলৈ?
1: তেওঁলোকক আচলতে সেইটো মাক দেউতাকৰ বেছি দৰকাৰী কথা, কাৰণ আমি ইয়াৰ পৰা কৈ পেলাই একো কৰিব নোৱাৰোঁ ঘৰৰ কথাটো, ইয়াৰ পৰাতো চিঞৰি থাকি লাভ নহ'ব ন, গতিকে মাক দেউতাকে সেইটো তেওঁলোকক উৎসাহিত কৰিব লাগিব। আমিতো ইয়াত ৱেলকাম কৰিয়ে আছোঁ, চব আহক, চবকে আমি খেলাম, কিন্তু কথাটো হ'ল ঘৰৰ পৰাতো তেওঁলোকক মাক দেউতাকে উলিয়াই আনিব, গতিকে সেইটো মাক দেউতাকলৈহে আমি অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি যাতে উলিয়াই আনে ইয়ালৈ, তেওঁলোকৰ যি প্ৰতিভা আছে তেওঁলোকক অকল পঢ়া বুলি কৈ পেলাই তেওঁলোকক ছাৰ্ফেচ কৰি নাৰাখি তেওঁলোকে কি কৰিবলৈ বিচাৰে, যদি খেলিবলৈ বিচাৰে অকল ক্ৰিকেট বুলি কথা নহয়, যি খেলে খেলক, এনি গেম, তেওঁলোকে যি খেলিব মন কৰে সেইটো খেলতেই তেওঁলোকক দিয়ক, যদি তেওঁ পঢ়াত ভাল হয় খেলতো ভাল হ'ব, কথা সেই তেনেকুৱা, এইটো নহয় যে পঢ়াত ভাল খেলত বেয়া তেনেকুৱা নহ'ব, খেলটো এটা চাইণ্টিফিক বস্তু, আজিকালি চব তেনেকুৱা ন, ছায়েন্সৰ লগতেই জড়িত, গতিকে তেওঁলোকে পাৰিবই, গতিকে তেওঁলোকক উলিয়াই আনি পেলাই তেওঁলোকে ফিল্ডখন দেখাওক, প্ৰতিটো গেম দেখাওক, কোনটো খেল ভাল পায় তেওঁলোকক সোধক, তেওঁলোকে যিটো খেল ভাল পায় সেইটো খেলতে তেওঁলোকক এডমিশ্যন দিয়ক, দি পেলাই তেওঁলোকক খেল শিকাওক, দেখিব তেতিয়া পঢ়াটো ভাল হৈ গৈছে, খেলতো মনটোও ফ্ৰেছ হ'ল।
0: বাইদেউ আপোনালৈ ধন্যবাদ থাকিল, আশা কৰোঁ আহি থকা দিনত আৰু ভাল ভাল খেলুৱৈৰ জন্ম দিয়ক, লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
1: ধন্যবাদ।
2: ইমান পৰে আপুনি খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ লগত হোৱা কথা বতৰাসমূহ শুনিলে। ঘৰতে বহি থাকিলে সপোনবোৰ কেতিয়াও পূৰণ নহয়, সপোনবোৰ পূৰণ কৰিবলৈ হ'লে হাতে কামে লাগিবই লাগিব, আৰু অকণমান কষ্ট কৰি হ'লেও উপযুক্ত স্থানলৈ বা ভুলটো শুধৰাই দিয়া মানুহৰ কাষলৈ যাব লাগিব। সময় হৈ আহিল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। যুৱতৰংগ অনুষ্ঠানটি পুনৰ যুগুতাই অনাৰ প্ৰতিশ্ৰুতিৰে মই নয়নমণি বৰাই বিদায় লৈছোঁ। ধন্যবাদ।

যুবতরঙ্গ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অর্থাৎ 5 বজাত আকাশবাণী দিল্লী কেন্দ্রৰ পৰা হিন্দী বাতৰি 5:05 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু ৰাজ্যৰ অৰ্থনীতিক অধিক শক্তিশালী কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এছ বি আই আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ প্ৰকাশ, 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু ইজিপ্তৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজৰ বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
1: 100% পলিয়েষ্টাৰ দিব নালাগে, সেইটো মিডিয়াটোৱেই গাইডলাইনত আছে। আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিয়েষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰোঁ। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি এছএমটি আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্মসমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ আৰু আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ আৰু পৰীক্ষা

0: কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লায়াৰক ব্লেকলিষ্টেড কৰা হয়।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ মহাবিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰা বিষয়টো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু News on AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়স পৰ্যন্ত সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমাণ দলো কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। 3দিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ চাই চিকিৎসালয়, বিদ্যালয়, ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে জনসাধাৰণ, বিশেষকৈ শিশু আৰু ৰোগীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দিয়া নিৰ্দেশ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত বাটৰ কুকুৰসমূহক প্ৰতিষেধক দিয়া হ'ব আৰু মানৱীয় পদক্ষেপৰ জৰিয়তে আন ঠাইলৈ নিয়া হ'ব। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক আজি বিয়লি কমলাবাৰী ফেৰীঘাটত স্থানীয় বিধায়ক ভুৱন গাম আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আদৰণি জনায়। উল্লেখযোগ্য যে 17 জুনত লণ্ডনৰ ব্ৰিটিছ সংসদৰ এটি অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীয়ে মননশীল ভাষণ দিছিল। আজি মাজুলীত উপস্থিত হোৱাৰ পাছতে সত্ৰাধিকাৰগৰাকীক ভকত বৈষ্ণৱসকলেও গায়ন বায়নেৰে সম্ভাষণ জনায়। কোকৰাঝাৰৰ নায়ক গাঁৱৰ দ্বিতীয় খণ্ডত আজি এটা পৰিত্যক্ত কুঁৱাত পৰা এটা ছাগলী উদ্ধাৰ কৰিবলৈ গৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মহাবাহু ক্লাইমেট ফৰামৰ যৌথ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত জলবায়ু ন্যায় বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ যাদৱ পায়েঙে সবল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকাই পৰিৱেশ সংৰক্ষণ আৰু বন সৃজনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট পৰিৱেশবিদ যাদৱ পায়েঙক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সখী, ওৱান ষ্টপ চেণ্টাৰ আৰু মাইলো আৰক্ষীৰ সহযোগত আজি খেৰণীৰ লামচাখানত বাল্যবিবাহ, নাৰী আৰু কন্যা শিশুৰ অবৈধ সৰবৰাহ, চাইবাৰ অপৰাধ সন্দৰ্ভত 2খন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তিসকলে শিশু আৰু কিশোৰ কিশোৰীক প্ৰভাৱিত কৰা বিভিন্ন চাইবাৰ ভাবুকি, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আইনী সুৰক্ষাৰ বিষয়ে বিতংভাৱে জানিবলৈ দিয়ে। তদুপৰি অনুষ্ঠানত বাল্য বিবাহ আৰু মানৱ সৰবৰাহৰ ক্ষতিকাৰক দিশসমূহো ব্যাখ্যা কৰা হয়। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 23, 25 আৰু 26 জুনত তিনিটা পৰ্যায়ত জিলা পৰ্যায়ৰ ডিফাৰেঞ্চিয়েটেড টিউবাৰকুলছিছ কেয়াৰ, গৰ্ভাৱস্থা যক্ষ্মা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ত যক্ষ্মা ৰোগৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাত টিবি কোষৰ সহযোগত জেপাই গৈয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কয় যে এই কাৰ্যসূচীয়ে আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ, গুণগত মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল 1-1 ড্ৰ হোৱাৰ সুবাদত দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ব্ৰেজায়নক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবু ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা 8:30 হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5:00 হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু ৰাজ্যৰ অৰ্থনীতি অধিক শক্তিশালী কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ SBI আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ প্ৰকাশ। 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু ইজিপ্তৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো আমি। আজিৰ আমি অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে ৰুলি শইকীয়াই।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোলৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ। আজি আমৈ অনুষ্ঠানত আপোনালোকলৈ বিশেষভাৱে সজাই আনিছোঁ নগাঁও অঞ্চলৰ এখন ইতিহাস প্ৰসিদ্ধ অঞ্চলৰ বিষয়ে। প্ৰিয় শ্ৰোতাসকল, আহকচোন আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো। সৃষ্টিৰ আদিৰে পৰা এই পৃথিৱীত বিভিন্ন ঘটনা পৰিঘটনা চলি আহিছে। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা বিশ্বাস পৰম্পৰাৰে জীৱন পদ্ধতি চলাই নিয়াইছে। ভাৰতবৰ্ষৰ পৰম্পৰাত সদায় ভক্তিমাৰ্গ আৰু বিশ্বাসৰ প্ৰচলন হৈ আহিছে। ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্যৰো ৰচনা এই ভাৰতভূমিতে হৈছে। এই ভাৰতভূমিতে অযোধ্যানগৰ অথবা কুৰুক্ষেত্ৰৰ যুদ্ধ, বহু ইতিহাস, বহু লৌকিক অলৌকিক ঘটনাৰ সাক্ষী এই ভাৰতভূমি। ভাৰতৰ সূৰ্য উঠা দেশ অসমো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰাচীন জ্ঞান গৰিমাৰে অসম সুজলা সুফলা। শ্ৰোতাসকল, আমি ক'ব খুজিছোঁ এনে এটি পাহাৰৰ কথা।

0: জি পাহাৰৰ এখনি ঐতিহ্যমণ্ডিত থানে আজিও ৰিঙিয়াই মাতে বহুজনক। জি পাহাৰ বা থান গঢ়ি উঠিছিল ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ স্পৰ্শৰে। এই ভাৰত ভূমিতে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম। দ্বাৰকা, মথুৰা আদি অনেক ঠায়ে আজিও অতীতৰ ঐতিহ্যৰ কথা সোঁৱৰে। বিভিন্ন দেৱ দেৱীৰ মন্দিৰ আৰু সেই দেৱ দেৱীৰ সৈতে জড়িত হৈ আছে অনেক কাহিনী। গুৱাহাটীৰ মা কামাখ্যা ধামৰ সৃষ্টিৰ মহত্বৰ পৰা অনেক মঠ মন্দিৰৰ বহু পৌৰাণিক কাহিনীয়ে আজিও অসম তথা ভাৰতবৰ্ষক আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি আহিছে। তেনে এক পৌৰাণিক লোককাহিনীৰে আৱৰি ৰখা এটি মন্দিৰৰ কথা ক'ব খুজিছোঁ। নগাঁও জিলাৰ পৰা কিছুদূৰ নীলগড় কামপুৰৰ বৰপানী নদীৰ পাৰত অৱস্থিত মাধৱপাৰা পাহাৰ, আৰু সেই পাহাৰত ভগৱান শ্ৰীকৃষ্ণই পদাৰ্পণ কৰাৰ পিছত গঢ়ি উঠিছিল মাধৱ থান। কিন্তু কিয় আহিব লগা হৈছিল ভগৱান শ্ৰীকৃষ্ণ? কিহৰ বাবে ৰথত উঠি নদীৰ পাৰত ভৰি ৰাখিছিল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীয়ে? সেই কাহিনী জানিবলৈ আমি উভতি যাব লাগিব কোটি কোটি বছৰৰ পাছলৈ। লোককাহিনী অনুসৰি নগাঁৱৰ বৰপানী নদীৰ পাৰত দিলীপ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। সেই সময়ত সৰু সৰু একোটা অঞ্চলত একো একোজন ৰজাই ৰাজত্ব কৰাৰ কাহিনী পোৱা যায়। বৰপানী নদীৰ পাৰৰ পমিলা নামে ৰাজ্য পাতি দিলীপ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। ৰজা দিলীপ আছিল শিৱভক্ত। দেৱাদিদেৱ মহাদেৱৰ উপাসক দিলীপে শিৱৰ আৰাধনা কৰিছিল। একান্ত মনে শিৱ পূজা কৰি থাকোঁতে ৰজা দিলীপৰ শিৱ আৰাধনাত দুখ লাগিল, যাৰ বাবে মহাদেৱ সেই পূজাত অসন্তুষ্ট হ'ল। ৰজা দিলীপে বিভিন্ন প্ৰকাৰে মহাদেৱক সন্তুষ্ট কৰিবলৈ যত্ন কৰিলে যদিও তেখেত সন্তুষ্ট নহ'ল। বৰঞ্চ খং আৰু ৰাগত দিলীপক অভিশাপ দিলে। মহাদেৱৰ অভিশাপ আছিল অতি ভয়ংকৰ। ৰজা দিলীপকে ধৰি সেই ৰাজ্যৰ সকলো পুৰুষ নাৰী হৈ জীৱন কটাব লাগিব বুলি মহাদেৱৰ মুখৰ পৰা শব্দবাণ ওলাই আহিল। মহাদেৱে কোৱা মানে সেয়া শিলৰ ৰেখা, সেই কথাৰ লৰচৰ নাই। অৱশেষত সেয়াই হ'ল। পমিলা ৰাজ্যৰ ৰজা দিলীপৰ সৈতে সেই ৰাজ্যৰ সকলো পুৰুষ নাৰীলৈ ৰূপান্তৰিত হ'ল। কিন্তু দুখ কষ্টত জৰ্জৰিত হৈ ৰজা দিলীপে নিজৰ ভুল স্বীকাৰ কৰি মহাদেৱক সেই অভিশাপৰ পৰা মুক্ত কৰিবলৈ কৰজোৰে প্ৰাৰ্থনা কৰিলে। কিন্তু মহাদেৱক কোনে বুজাব? খঙৰ অগ্নিশিখাত মহাদেৱে দিয়া অভিশাপ পুনৰ ঘূৰাই নল'লে যদিও এই পাপৰ পৰা উদ্ধাৰৰ এটি পথ মহাদেৱে দিলে। সেই অনুসৰি শ্ৰীকৃষ্ণই যিদিনাই নাৰীৰূপী পুৰুষসকলক দৰ্শন দিব, সেইদিনাই তেওঁলোকৰ পাপ খণ্ডন হ'ব আৰু পুনৰ পুৰুষলৈ ৰূপান্তৰিত হৈ স্বৰ্গগামী হ'ব। এই কথা কৈ মহাদেৱ অন্তৰ্ধান হ'ল। এনেকৈ দিন বাগৰিল, দিন পষেক মাহ গুচি বহু বছৰ পাৰ হ'ল। পমিলা ৰাজ্য ইতিমধ্যে মহিলাৰ দ্বাৰা শাসিত হৈ আছিল। ইফালে ইন্দ্ৰপ্ৰস্থত যুধিষ্ঠিৰে অশ্বমেধ যজ্ঞ আৰম্ভ কৰাৰ পিছত অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো বিভিন্ন ঠাই ভ্ৰমি আহি পমিলা ৰাজ্য পায়। পমিলা ৰাজ্যত অশ্বমেধ যজ্ঞৰ ঘোঁৰা উপস্থিত হোৱাত ৰাজকাৰেঙৰ নাৰীসকলে ঘোঁৰাটো বন্দী কৰি ৰাখে। ইতিমধ্যে সেই কথা অৰ্জুনে জানিব পাৰি পমিলা ৰাজ্যত অৰ্জুন উপস্থিত হয়। বন্দী কৰি ৰখা ঘোঁৰা উভতাই নিবলৈ অৰ্জুনে ৰাজ্যৰ ৰাণীক অনুৰোধ কৰে। কিন্তু অৰ্জুনৰ অনুৰোধৰ পৰিৱৰ্তে যুদ্ধ কৰিহে ঘোঁৰা নিব পাৰিব বুলি ৰাণীয়ে ঘোষণা কৰিলে। সেইমতে অৰ্জুনো যুদ্ধৰ বাবে সাজু হয়। ইতিমধ্যে অন্তৰ্যামী ভগৱান শ্ৰীকৃষ্ণই সেই কথা জানি ৰথত উঠি বৰপানী নদীৰ পাৰত উপস্থিত হয় আৰু যুদ্ধ কৰাৰ পৰা দুয়োপক্ষক ৰক্ষা কৰে। শ্ৰীকৃষ্ণ উপস্থিত হৈ পমিলা ৰাজ্যৰ নাৰীসকলক অতীতৰ মহাদেৱৰ অভিশাপৰ কথা সোঁৱৰাই সেই শাপৰ পৰা মুক্ত কৰি স্বৰ্গলৈ পঠায়। এই কাহিনী অনুসৰিয়ে শ্ৰীকৃষ্ণই বৰপানী নদীৰ পাৰৰ যি শিলাখণ্ডত ভৰি ৰাখিছিল সেই শিলাখণ্ডতে এটি মন্দিৰ পিছলৈ প্ৰতিষ্ঠা হয় আৰু মন্দিৰ ভাগৰ নামাকৰণ কৰা হয় মাধৱপাৰা। এই মন্দিৰত শিলৰ মূৰ্তি অংকিত আছে। তদুপৰি মন্দিৰ ভাগৰ চাৰিওফালে শিলেৰে আৱৰা। বিভিন্ন ঠাইৰ পৰা অনেক মানুহ আহি এই ঠাই ভিৰ কৰেহি। সকলোৱে শ্ৰীকৃষ্ণৰ পদযুগল স্পৰ্শ পাবলৈ নিজকে ভক্তিসাগৰত বিলীন কৰি তোলে। নগাঁও জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণে মাধৱপাৰা পাহাৰ অৱস্থিত। কামপুৰ বৈঠালাংচু সংযোগী গড়কাপ্তানী পথৰ কাষতে এই মাধৱ পাহাৰ আৰু এই পাহাৰৰ দাঁতিতে শ্ৰী শ্ৰী মাধৱ থান। কাষেৰে বৈ গৈছে বৰপানী নদী। অতীতত এই বৰপানী নৈৰ জলপথে আছিল পাহাৰ ভৈয়ামৰ অন্যতম সংযোগী পথ। মানুহে নাৱেৰে অহা যোৱা কৰাৰ উপৰিও বেহা বেপাৰ কৰিছিল। কাৰ্বিসকলে এই নৈক লাংপি বুলিছিল। আনহাতে মাধৱপাৰা থানৰ আন এক কিংবদন্তীও প্ৰচলিত হৈ আহিছে। কিংবদন্তী অনুসৰি সত্যযুগত অগস্ত্য মুনিয়ে দক্ষিণা পথত মাধৱে পূবফালে হিন্দু ধৰ্ম প্ৰচাৰ কৰিছিল। এওঁ আহি বৰপানী নৈৰ পাৰৰ যিটো পাহাৰত আশ্ৰম পাতি আৰ্য ধৰ্ম প্ৰসাৰত মনোনিৱেশ কৰিছিল সেই ঠায়ে মাধৱপাৰা আৰু পাহাৰটো মাধৱপাৰা পাহাৰ নামেৰে জনাজাত হয়। মাধৱ পাহাৰৰ শিলত বহিয়ে ঋষিমুনিসকলে যোগ ধ্যান আৰু যজ্ঞাদি কাৰ্য কৰিছিল। কোনো কোনো ঠাইত যজ্ঞকুণ্ডও পৰিলক্ষিত হয়। মাধৱ পাহাৰৰ গাতে আছে শ্ৰী শ্ৰী মাধৱ থান। ইয়াত নামঘৰ আকৃতিৰ এটা ডাঙৰ শিল আছে। তাৰ গাতে এটা গুহা আছে। এই গুহাৰ দুৱাৰ কলিযুগ আৰম্ভ হোৱাৰ লগে লগে বন্ধ হৈ যায় বুলি জনশ্ৰুতি আছে। মাধৱৰ পদশিলা স্থাপন কৰি বৰ্তমান এই গুহাৰ মুখতে এটা সৰু মন্দিৰ সাজি পূজা অৰ্চনা কৰি থকা হৈছে। পূৰ্বে এই গুহাটো যথেষ্ট দীঘল আৰু দ আছিল বুলি লোকসকলে ক'ব খোজে। এই গুহাতেই মাধৱৰ কিছু সোণৰূপৰ অলংকাৰ, সাজপাৰ আদি বয়বস্তু আছিল বুলি মানুহে কয়। প্ৰায় 160 বছৰৰ আগতে এই গুহাটোতে এজন সন্ন্যাসীয়ে বাস কৰি পূজা সেৱা কৰিছিল বুলিও প্ৰবাদ প্ৰচলিত হৈ আহিছে। সেই সময়তে পাহাৰটো বাঘ, হৰিণ আদি নানা বন্যজন্তুৰে ভৰি আছিল। সেই অজ্ঞাত সন্ন্যাসীজনেই নদীৰ পাৰত গছ এজোপাৰ তলত মাধৱৰ পদশিলা স্থাপন কৰি পূজা অৰ্চনা কৰিছিল। আনহাতে মাধৱপাৰা থানৰ কাষতে থকা বিষ্ণু থান মাধৱপাৰা পাহাৰৰ ওপৰভাগত অৱস্থিত। পাহাৰৰ ওপৰৰ গৰ্ভভাগত থকা হাবিৰ মাজৰ আশ্ৰমখনলৈ উঠা দুৱাৰ মুখতে শিলৰ চৌকাঠৰ চিন এতিয়াও আছে। আশ্ৰমখন বিষ্ণু বাবা নামে এজন সন্ন্যাসীয়ে ওপৰলৈ ক্ৰমান্বয়ে উঠি যোৱা এটা প্ৰকাণ্ড শিলৰ তলত বিষ্ণুমূৰ্তি প্ৰতিষ্ঠা কৰি নিজেও এটা শিলৰ গুহাৰ তলত থাকি পূজা অৰ্চনা কৰিছিল। এইদৰে 8-10 বছৰমান আশ্ৰম চলোৱাৰ পিছত তেওঁ দেহ ত্যাগ কৰে। ইয়াৰ পিছত হাবিৰ মাজত আশ্ৰম চলোৱা লোকৰ অভাৱত থানখন পৰিত্যক্ত হৈ পৰে। মাধৱ পাহাৰৰ আন এটি মূৰে জুৰিপাৰ গাঁও আৰু তাৰ কাষতেই গণেশ থান অৱস্থিত। কাষতে গণেশডুবি নামেৰে প্ৰায় 2 বিঘা মাটি সামৰি এটা প্ৰকৃতি প্ৰদত্ত অতি দ জলাশয় আছে। বৰ্তমান ইয়াত মন্দিৰৰ কোনো চিনচাপ নাই, কিন্তু এটা প্ৰকাণ্ড শিলত বিঘ্নেশ্বৰ গণেশ দেৱতাৰ মূৰ্তি খোদিত আছে। ডুবিয়ে সহায় পেলোৱাৰ বাবে সেই সুন্দৰ মূৰ্তিভাগৰ ওচৰলৈ যাবলৈ নাও ব্যৱহাৰ কৰিব লাগে। আজিৰ পৰা প্ৰায় 1960 চনৰ আগতে বঙালী সম্প্ৰদায়ৰকে সেই ঠাইত বসবাস কৰিছিল। তেখেতসকলেই সেই গণেশ খোদিত মূৰ্তিৰ সন্মুখতে এটি সৰু খেৰ বাঁহৰ ঘৰ সাজি নিতৌ পূজা অৰ্চনা কৰিছিল। মাধৱ থানৰ মূল মন্দিৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ পূবফালে পাহাৰৰ নিচেই তলতে এই মন্দিৰ অৱস্থিত। মাধৱ থানৰ কাষতেই পাহাৰৰ ওপৰত অৱস্থিত আছে এখন শিৱ থান। ইয়াত শিৱলিংগ আকৃতিৰ এটুকুৰা শিলক পূজা অৰ্চনা কৰা হয়। এই শিৱ থানখনত বহু ভক্তই বৰ্তমানেও নিতৌ পূজা অৰ্চনা কৰিবলৈ আহে। এই মাধৱ থানত অশোকাষ্টমী, শংকৰ উৎসৱ, ভাগৱত পাঠ আদি অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে। এই অনুষ্ঠানবোৰত সকলো জনগোষ্ঠীৰ লোকৰ সহায় সহযোগিতা প্ৰত্যক্ষ কৰা যায়। প্ৰিয় শ্ৰোতাসকল, আমি নগাঁও অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ অঞ্চল মাধৱপাৰা থানৰ বিষয়ে কিছু কথা জানিলোঁ।
1: আহকচোন এইখিনিতে নলিনী বালা দেৱীৰ গীতৰ কথাৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত শুনো।

0: আমৈসকল, আপোনালোকে গীতটি শুনিলে, গীতটি শুনি নিশ্চয় ভাল পালে। এইখিনিতে আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰচাৰিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা সম্পৰ্কে কিছু কথা। জাপানীজ এনকেফেলাইটিছ এবিধ মগজুত হোৱা জ্বৰ। আমাৰ ৰাজ্যত প্ৰতিবছৰে এক বুজন সংখ্যক লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো মৃত্যুমুখত পৰে। সাধাৰণতে এই ৰোগত মৃত্যুৰ হাৰ যথেষ্ট বেছি। অতিপাত জ্বৰৰ লগতে মূৰৰ বিষ, ভুল বকা, চকু থৰ হৈ থকা, অচেতন হোৱা আদি হ'ল জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ। এই ৰোগত আক্ৰান্ত ৰোগীক তৎক্ষণাত উপযুক্ত চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যুও হ'ব পাৰে। এই ৰোগ ভাইৰাছৰ দ্বাৰা হোৱা আৰু কিউলেক্স মহে বিয়পায়। সাধাৰণতে এই ভাইৰাছবিধ জীৱ জন্তু যেনে গাহৰি, চৰাই আদিৰ মাজত বিয়পি থাকে। কোনো কোনো অঞ্চলত কিবা কাৰণত যদি মহৰ প্ৰকোপ বাঢ়ে, তেতিয়া এই মহে জীৱ জন্তুৰ উপৰিও মানুহক কামোৰে আৰু মানুহজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়। আক্ৰান্ত ব্যক্তিৰ পৰা কোনো সুস্থ মানুহলৈ এই ৰোগ নিবিয়পে। জাপানীজ এনকেফেলাইটিছ হোৱা যেন অনুমান হ'লে ৰোগীক যিমান পাৰি সোনকালে ঘৰৰ ওচৰৰ হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ৰোগৰ ভাইৰাছ দ্ৰুতগতিত মানুহৰ মগজুলৈ সংক্ৰমিত হয়। গতিকে সময় নষ্ট নকৰি ৰোগীক চিকিৎসা প্ৰদান কৰিব লাগে, অন্যথা ৰোগীৰ মৃত্যু হ'ব পাৰে। হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰা সময়লৈকে যদি ৰোগীৰ জ্বৰ বেছি হৈ থাকে, তেনেহ'লে গামোচা এখন পানীত তিয়াই চেপি লৈ ৰোগীৰ গাটো মচি দিব, লগতে বিচনীৰে বিচি গাটো ঠাণ্ডা পেলাবৰ চেষ্টা কৰিব। যদিহে ৰোগীয়ে বমি কৰি বা অচেতন হৈ থাকে, তেতিয়া ৰোগীক একো খাবলৈ দিব নালাগে। জাপানীজ এনকেফেলাইটিছ ৰোগ মহৰ কামোৰৰ পৰা হয়, সেয়েহে মহৰ কামোৰৰ পৰা নিজকে আঁতৰাই ৰাখক। ৰাতি শোৱাৰ সময়ত ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰক। ঔষধযুক্ত আঁঠুৱা অধিক সুফলদায়ক। গধূলি ঘৰৰ ভিতৰত ধূপ ধূনা দিয়াৰ ব্যৱস্থা কৰক। মহে কামুৰিব নোৱাৰাকৈ দেহাটো যিমান পাৰি কাপোৰেৰে ঢাকি ৰাখক, যেনে দীঘল হাতৰ চোলা, লং পেণ্ট সকলো সময়তে ব্যৱহাৰ কৰক। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ পৰা আঁতৰাই ৰাখক। টীকাকৰণ ব্যৱস্থাৰ দ্বাৰাও জাপানীজ এনকেফেলাইটিছ ৰোগৰ ৰক্ষা পাব পাৰি। বৰ্তমান এই ৰোগ অধ্যুষিত অঞ্চলত 1-15 বছৰ শিশুসকলক এই টীকা দিয়া হৈছে। মনত ৰাখিব, জাপানীজ এনকেফেলাইটিছৰ ৰোগীক ওচৰৰ চিকিৎসালয়ত চিকিৎসা কৰালে মৃত্যুৰ হাৰ বহু পৰিমাণে কমাব পাৰি। ইয়াৰ চিকিৎসা ব্যৱস্থা সকলো চিকিৎসালয়ত একেই। আহক, আমি সকলোৱে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ কৰোঁ। আমৈসকল, আজিলৈ সময় হ'ল এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ।
1: পুনৰ নতুন এটি দিনত এটি নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। এতিয়া অনুষ্ঠানৰ পৰা ইমানতে মই ৰুলি শইকীয়াই বিদায় লৈছোঁ। নমস্কাৰ।

0: আমৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও।
1: হেৰা শুনাচোন, কালিলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ, জল জীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
1: হয় নেকি?
2: হয়, গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
1: লিখিলো, 7002268634।
3: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
2: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
0: শ্ৰোতাসকল, এতিয়া শুনক মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত নাম।

মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত আন এটি নাম শুনক।

মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ নাম শুনিলে। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নতুন দিল্লীত বৈঠক, সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ, আৰু ইজিপ্তৰ পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
1: 100% পলিষ্টাৰ দিব নালাগে, সেইটো নিদিয়াটোৱে গাইডলাইনত আছে, আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিষ্টাৰ মিক্স থাকিব লাগে সিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰো। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি SMC আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্ম সমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ।

0: আৰু আমি ৰেণ্ডমলি কোনো কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ, আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডঃ পেগুৱে প্ৰকাশ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য উপকৃত হোৱাকৈ অসমত NDIMৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয় লৈও তেওঁলোকে আলোচনা কৰে। বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে। আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্প বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসভা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মলহৰ গাভাস্কাৰে লোকসভা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক আজি বিয়লি কমলাবাৰী ফেৰীঘাটত স্থানীয় বিধায়ক ভুৱন গাম আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে আদৰণি জনায়। উল্লেখযোগ্য যে 17 জুনত লণ্ডনৰ ব্ৰিটিছ সংসদত এটি অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীয়ে মননশীল ভাষণ দিছিল। আজি মাজুলীত উপস্থিত হোৱাৰ পিছতে সত্ৰাধিকাৰগৰাকীক ভকত বৈষ্ণৱসকলে গায়ন বায়নেৰে সম্ভাষণ জনায়। ডঃ দেৱগোস্বামীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: আমি অলপতে যি লণ্ডন যাত্ৰা সুসম্পন্ন কৰি আহিলোঁ, সেই সুসম্পন্নৰ আঁৰতে আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ, দামোদৰদেৱ মাধৱদেৱ প্ৰমুখ্যে সন্তসকলৰ আশীৰ্বাদ আৰু আমাৰ মহাপ্ৰভু শ্ৰী গোবিন্দৰ কৃপা আৰু ভকত বৈষ্ণৱ তথা সত্ৰ সভাকাংক্ষী ৰাইজৰ আশীৰ্বাদ। যদি আমি কিবা খিতাপ অৰ্জন কৰিছোঁ সেয়া আপোনালোকৰ যোগেদিহে সম্ভৱ হৈছে আৰু সেই খিতাপ আচলতে আপোনালোকৰ আৰু আপোনালোকৰ কাৰণেই আচলতে আমি এনে কাৰ্য কৰাৰ আমি সুযোগ লাভ কৰিছিলোঁ। সেয়ে আপোনালোকৰ আজি এই স্নেহ মৰম তথা শ্ৰদ্ধাযুক্ত সম্ভাষণে আমাক আকৌ আনমনা কৰি তুলিছে। আমি এই মুহূৰ্তত আপোনাক সকলক সদৌতিকে কৃতজ্ঞতা
1: জ্ঞাপন লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাওৰ লগতে 19খনকৈ সৰু সৰু নাও সাজু কৰা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বনকৰ্মীসকলক চোকা দৃষ্টি ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশনা দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ

0: জিলা টিবি কোষৰ সহযোগত জেপাকুৱে এই কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত সভাপতিত্ব কৰি ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে কয় যে এই কাৰ্যসূচীয়ে আয়ুষ্মান আৰোগ্য মন্দিৰ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণ, গুণগত মানসম্পন্ন চিকিৎসা নিশ্চিত কৰা আৰু জিলাখনত যক্ষ্মা নিৰ্মূলৰ লক্ষ্য পূৰণত সহায় কৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আয়ুষ্মান আৰোগ্য মন্দিৰত কৰ্মৰত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, সহায়ক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীকে ধৰি 300ৰো অধিক লোকে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতিশিল্পী সমাজৰ উদ্যোগত 24-25 আৰু 26 জুলাইত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিক প্ৰাইজমানী ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1,00,000 টকা প্ৰাইজমানী সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে 7086674360 আৰু 9613438131 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত 1-1 গ'লত ড্ৰ হোৱাৰ সুবাদত দলটোৱে নকআউট পৰ্যায়ত স্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নতুন দিল্লীত বৈঠক, সাম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ আৰু ইজিপ্তত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তে। এই শিতানত বিষয় হৈছে বতৰ অনুকূল শালি ধানৰ কৃষি ব্যৱস্থাপনা। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ধুবুৰীত অৱস্থিত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গুণাধ্য কুমাৰ উপমন্য। আজি এই আলোচনাত বহুকেইটা ঔষধৰ নাম, সঁজুলিৰ নাম আমাৰ বিশেষজ্ঞই অৱগত কৰিব। ইচ্ছুক কৃষক বন্ধুৱে এই তথ্যখিনি লিখি ৰাখিব পাৰিব। নমস্কাৰ প্ৰিয় কৃষক বন্ধু, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি। এই শিতানত বিষয় হৈছে শালি ধানৰ শস্য ৰক্ষা ব্যৱস্থাপনা। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ধুবুৰীত থকা শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ গুণাধ্য কুমাৰ উপমন্য।
1: নমস্কাৰ,
0: আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: মই আপোনাৰ পৰিচয়টো কৈছোঁৱেই।
1: হয়,
0: আপুনি এবাৰ আপোনাৰ পৰিচয়ৰ লগতে বৰ্তমান আপুনি কি বিষয়ৰ লগত জড়িত হৈ আছে, কি কৰি আছে অকণমান ক'লে নিশ্চয় ভাল হ'ব।
1: হয়, মই আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত

0: ধুবুৰীত অৱস্থিত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছোঁ। আৰু মই বিশেষকৈ কৃষকৰ শস্য ৰক্ষা ব্যৱস্থাপনা, যিকোনো শস্যৰে অকল ধান বুলি নহয়, শস্য ৰক্ষা ব্যৱস্থাপনা, কীট পতংগ নিয়ন্ত্ৰণ তথা ৰোগ নিয়ন্ত্ৰণ আৰু মাছৰুম প্ৰডাকশ্যন, সেই বিষয়ে মই ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰাওঁ আৰু মই কৃষকসকলকো কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থাত মই ৰিচাৰ্চ পাৰ্চন হিচাপে আগভাগ লওঁ।
1: হয়, এতিয়া আমাৰ বৰ্তমানৰ যিটো জলবায়ুৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত
0: হয়
1: শালি ধানৰ শস্য ৰক্ষাৰ যি ব্যৱস্থাপনা, আপুনি ব্যৱস্থাপনাৰ বিষয়ে ইতিমধ্যে পাঠদানো কৰে বুলি আমাক জনাইছে, সেই হিচাপত আপুনি কওকচোন এই গোটেই বিষয়বস্তুটো কিহৰ লগত জড়িত হৈ আছে, ইয়াত কি কি সোমাই পৰে, সেই কথাখিনি অকণমান।
0: হয়, জলবায়ু পৰিৱৰ্তন এতিয়া এটা ডাঙৰ সমস্যা কথা সকলোৱে জানে, গোটেই বিশ্বতে এটা ডাঙৰ সমস্যা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমাৰ বতৰৰ পৰিৱৰ্তন হৈছে। আগতে যেনেকুৱাকৈ বৰষুণ হৈছিলে, আজিকালি বৰষুণ কেতিয়া হয় তাৰ নিশ্চয়তা নাই, বানপানী কেতিয়া হয় নিশ্চয়তা নাই, কেতিয়াবা বাৰিষা কালতো ড্ৰট লাইক চিটুৱেশ্যন বা খৰাং হয়, খৰাং সদৃশ হয়। আৰু জলবায়ু পৰিৱৰ্তনৰ ফলতে আমাৰ ৰোগ, কিছুমান ধানৰ ৰোগ হওক বা বিভিন্ন শস্যৰ ৰোগ, কিছুমান ৰোগ আগতে কম প্ৰাবল্যৰ আছিল, সেই কম প্ৰাবল্যৰ ৰোগ গৈ অধিক প্ৰাবল্যৰ হৈছে, আৰু কিছুমান অধিক প্ৰাবল্যৰ ৰোগো যায় কম প্ৰাবল্যৰ ৰোগ হৈছে। কিছুমান কীট পতংগ তেনেকৈ আমি মানে খুব গুৰুত্ব দিয়া নাছিলোঁ, আজি সেই কীট পতংগবিলাক খুব বেছি এগ্ৰেছিভ হৈ আহিছে। গতিকে জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমাৰ কথা হ'ল আমি খুব চেক বুজি জাত নিৰ্বাচন কৰিব লাগিব প্ৰথম কথা, কাৰণ কেতিয়া বানপানী হয় বা কেতিয়াবা খৰাং সদৃশ পৰিস্থিতি হয়, আমি জাত নিৰ্বাচনতো আমি এটা চিন্তা কৰিব লাগিব চেক বুজি, আৰু আমি চেক বুজি আমি শস্য ৰক্ষা নিয়ন্ত্ৰণ ব্যৱস্থা কৰিব লাগিব।
1: এতিয়া শালি ধানৰ শস্য ৰক্ষা ব্যৱস্থাপনাৰ বিষয়টো ইতিমধ্যে আপুনি কৈছেই, এই ক্ষেত্ৰত আমাৰ যিসকল কৃষক আছে, কৃষকসকলে সদায় এই কথাটো মনত ৰাখিব লাগিব, বতৰ কি ধৰণৰ হৈ আছে আৰু বতৰৰ কি ধৰণে পৰিৱৰ্তন হৈ আছে, জলবায়ু বতৰ, এই আটাইখিনি দিশ তেওঁলোকে দৃষ্টি ৰাখি খেতিপথাৰত নামিব লাগিব, নহয় জানো? আৰু এই কিহৰ কাৰণে নামিব লাগিব বা কেনেকৈ নামিব, ইয়াৰ প্ৰস্তুতি কি হ'ব, এই আটাইখিনি কথা এই ব্যৱস্থাপনাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে।
0: আগত আমাৰ নিশ্চয়তা আছিলে, বোলে এতিয়া এইখিনি সময়ত বাৰিষা হ'বই, এই পানী হ'বই, আজি অনিশ্চয়তা আছে, গতিকে আমি সকলো কথা চালি জাৰি আমি চিন্তা কৰিব লাগিব।
1: বৰ্তমান সময়ত এই কৃষি ব্যৱস্থাপনাটো যথেষ্ট প্ৰত্যাহ্বানমূলক, গতিকে আগতে ঋতু চাই কৃষকে খেতি কৰিব
0: পাৰিছিল,
1: কোনো অসুবিধা নাই, সেইমতে তাত কোনো ধৰণৰ তাত বাধা আহি নপৰে, কিন্তু বৰ্তমান সময়ত বিভিন্ন বাধা আহি পৰে, সেয়েহে এনেধৰণে কৃষকে আগতীয়াকৈ প্ৰস্তুতি ল'বলগীয়া হয় আৰু লগতে অনবৰতে সচেতন হৈ থাকিব লাগিব।
0: সচেতন হৈ
1: থাকিব। এতিয়া আমি অন্য এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ, যে যেতিয়া আমি ব্যৱস্থাপনাৰ কথা কওঁ তেতিয়াই শস্যত কীট পতংগৰ কথাটো আহি পৰে, কিয়নো আমাৰ বেছিভাগ মানুহেই যেতিয়া খেতি কৰিবলৈ আৰম্ভ কৰে প্ৰথম অৱস্থাত যথেষ্ট উদ্যমেৰে খেতি কৰে আৰু খেতি লহপহকৈ বাঢ়ি আহে, তেনেকুৱা সময়তে বিভিন্ন ধৰণৰ কীট পতংগৰ প্ৰাদুৰ্ভাৱো বাঢ়ি যায়।
0: হয়,
1: কীট পতংগৰ এই যিখন যুদ্ধ মানুহৰ আৰু কীট পতংগৰ, এই যুদ্ধখনত জয়ী হ'বৰ কাৰণে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব লাগিব, নিয়ন্ত্ৰণ কৰাৰ উপায়বোৰ কেনেকুৱা হ'ব বা কি ধৰণে প্ৰস্তুতি ল'ব তেওঁলোকে?
0: হয়, মই ধানৰ ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ, যিহেতু শালি ধানৰ সময় আহিছে, সেইটো এটা কথা। আৰু দুই নম্বৰ কথা, আৰু এটা কথা ইয়াতে মাজতে ক'ব বিচাৰিছোঁ, যিখিনি বড়ো ধান চপাই আছে, কিছুমান বড়ো ধান চপাই আছে, আজিকালি ধানৰ কোনো ছিজন নাই, নিশ্চয় আপুনি গম পাইছে, মানে কেতিয়া ধান ৰুৱে মানুহে, মানে বাৰ মাহে ধান ওলাই থাকে বা ধান ৰুই থাকে, গতিকে যিখিনি চপাই আছে তাতে এটা বেমাৰ হ'ব পাৰে, ফলছ মাত বুলি বেমাৰ এটা আছে, বেমাৰটোৰ কথা কৈছোঁ যিটো মানে ওলাই আছে ধৰক ধানটো, তেতিয়া আপোনাৰ ধানৰ যিখিনি সিহ আছে সিহঁত টেমুনাৰ আকৃতিৰ কিছুমান টেমুনা হয়, গতিকে সেইটোৱে উৎপাদন খুব কমাই দিয়ে। যেনে ধৰক সেইটোক আমাৰ লখিমী বেমাৰ বুলি কোৱা হয়, আমাৰ সাধাৰণতে লখিমী বেমাৰ বুলি কয়। এতিয়া লখিমী বেমাৰ হ'লে মানুহে ভাবে লখিমী আহিছে, গতিকে আমাৰ উৎপাদন বাঢ়িব, কিন্তু এতিয়া দেখা গৈছে লখিমী বেমাৰে উৎপাদন কমাইহে, গতিকে লখিমী বেমাৰৰ পৰা হাত সাৰিবলৈ এতিয়াও কৈছোঁ ধান থোক ওলোৱাৰ মুহূৰ্তত তেওঁলোকে এটা ঔষধ আছে হেক্সাকনাজল, তেওঁলোকে যদি মনত ৰাখিব পাৰে হেক্সাকনাজল, সেই ঔষধটো যিকোনো কোম্পানীৰ বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ নামত পোৱা যাব, সেইটো 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই মাত্ৰ এবাৰ স্প্ৰে' কৰক থোক ওলোৱাৰ সময়ত, তেতিয়া এই লখিমী বেমাৰটো নাহে, গতিকে সেই সময়ত অহাৰ পিছত আপুনি একো কৰিব নোৱাৰে, গতিকে সেইটোৱে কৈছোঁ থোক ওলোৱাৰ সময়ত তেতিয়া তেওঁ গম নাপায় বেমাৰটো হয়নে নহয় সেইটোও নাজানিব, কিন্তু আমি বেমারটো হবনো কিয় দিও গতিকে আমি যে ভেকচিন দিও লড়া ছোৱালীকটো বেমার হওয়ার পিছত ভেকচিন দিয়া না যায় ঠিক তেনেকে ধানক আমি ভেকচিন দিম তাৰমানে সেইকাৰণে আমি কৈছো হেক্সাকোনাজল নামৰ ঔষধটো 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে বেমারটোৱে নহয় গতিকে সেইটো এটা মই কথা কলো আপুনি কীট পতংগৰ কথা সুধিছে যদিও মই রোগৰ কথা প্ৰথমতে কিয় কলো এইটোৱে ধান এতিয়া ওলাই আছে যে সেই কাৰণে মই সেইটো কথা জনালো এতিয়া মই আপোনাৰ কীট পতংগৰ কথালৈ আহোঁ কীট পতংগৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ মজা খোৱা পোক বুলি এটা পোক খুব হয় সেইটো আমাৰ যিটো ধানৰ মজাটো খাই পেলায় মজাটো খাই পেলাই আপোনাৰ ধানডাল যদি আপুনি অকণমান টানি দিয়ে সি উভালি আহে তেতিয়াই গম পাব এইটো মজা খোৱা পোক আমাৰ কৃষকে জানে সেইটো আৰু ধানৰ সিহৰ যদি সি ওলোৱাৰ পিছত যদি মজা খোৱা পোকে ধৰে তেতিয়াতো আপোনাৰ সিটো বগা হৈ যায় তেতিয়াহ'লে পতান হয় সিটো উৎপাদন যথেষ্ট পৰিমাণে কমি যায় তাৰপিছত আমাৰ পাতমেৰুৱা পোক এটা আছে সেইটোৰ ফলতো আমাৰ উৎপাদন কমি যায় কাৰণ পাতমেৰুৱা পোকটোৱে কি কৰে ধানৰ যিটো পাতৰ যিটো পত্ৰহৰিতটো আপোনাৰ খাই পেলায় খাই পেলোৱাৰ পিছত তাৰ শালুক সংশ্লেষণটো কম হয় গতিকে উৎপাদন যথেষ্ট পৰিমাণে কমে ঠিক তেনেকৈ আৰু এটা পোক আছে গান্ধি পোক আচলতে আমাৰ গুন্ধি হয় এনে গান্ধী নামটো আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয় পোকটোৰ নাম গুন্ধি পোক গুন্ধি মানে গুণ ওলায় যিটো গতিকে গুন্ধি পোকৰ বা গান্ধী পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থাটো অতি প্ৰয়োজনীয় হয় আৰু এটা আছে বানপানীৰ পিছত এটা সুৰ পোক বুলি পোক এটা আছে যথেষ্ট সমস্যা সুৰ পোকটো
1: সুৰ পোকটো
0: একদম মানে গোটেই ফালে আহে দলনিৰ কাষত যদি আপুনি যদি শস্য যদি ধানৰ খেতি কৰা হয় বিশেষকৈ বানপানীৰ পিছত আপোনাৰ সুৰ পোকে এনেকুৱাকৈ আক্ৰমণ কৰে যেন একেবাৰে আৰ্মি আহি পেলাই গোটেই একফালৰ পৰা যেন গৰুৱে খাইছে তেনেকুৱাকৈ আক্ৰমণ কৰি একফালৰ পৰা খাই যায় গতিকে এইটো এটা ডাঙৰ সমস্যা আমাৰ গোটেই অসমত মিনিষ্টাৰ পৰ্যন্ত আহি যায় সুৰ পোকৰ কাৰণে গতিকে আমাৰ কৃষকে ইয়াত ব্যৱস্থা ল'ব লাগিব এইকেইটা আছে ব্যৱস্থাপনা গতিকে মই নিয়ন্ত্ৰণটো কৈ দিব বিচাৰিছোঁ একেলগে প্ৰথম কথা হ'ল কি ধানৰ মজা খোৱা পোক পাতমেৰুৱা পোক এইকেইটা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰথম কথা আমি প্ৰথমতে ৰাসায়নিকৰ কেইটামান কথা কৈছোঁ মই পিছত আমি লাগিলে আপুনি কিছুমান আছে জৈৱিক আছে জৈৱিকখিনি কম বাৰু এতিয়া ৰাসায়নিক ঔষধ আমাৰ কৃষকৰ বৰ প্ৰিয় কাৰণ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিলে সোনকালে সাধাৰণতে ব্যৱহাৰ কৰে গতিকে ৰাসায়নিক ঔষধ আগৰ ঔষধবিলাক ব্যৱহাৰ কৰিব নালাগে আগৰ ঔষধ বহুত আছে সেইবিলাক আজিকালি নচলে আৰু কিছুমান ঔষধটো বেন হৈ গৈছে গতিকে আমাৰ কৃষকে অজানিতে সেইবিলাক ব্যৱহাৰ কৰে আৰু সেই ঔষধবিলাকৰ আচলতে প্ৰতিক্ৰিয়াটো বেছি পাৰ্শ্বক্ৰিয়াটো খুব বেয়া ভয়ানক হয় গতিকে আজিকালি যিবিলাক ঔষধ ওলাইছে সেই ঔষধবিলাক আপোনাৰ খুব কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে এক্সাম্পল ধৰক ক্লোৰান ট্ৰেনিলি প্ৰল বুলি এটা ঔষধ আছে যিটো বজাৰত উপলব্ধ হয় সেইটো আমাৰ 6 মিলিলিটাৰ 10 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে তেতিয়া আমাৰ পাতমেৰুৱা পোক আৰু বিভিন্ন পোক আপোনাৰ মজা খোৱা পোক আৰু তেনেকৈ কিছুমান পোক আছে ধানত যিখিনি আমাৰ শোহনি পোক বাদামী শোহনি পোক এইবিলাক নিয়ন্ত্ৰণ হ'ব আৰু এটা আছে ফিপ্ৰনিল বুলি এটা দানাজাতীয় ঔষধ আছে ফিপ্ৰনিল 0.3% গ্ৰেনিউল এইটো দানা হয় সেইটো কি কৰিব 2 কেজি প্ৰতি বিঘা মাটিত 2 কেজি ছটিয়াই দিব কিন্তু এটা কথা মনত ৰাখিব লাগিব কৃষকে যাতে পানী থাকে মানে পানী মানে অকণমান জীপ থাকে ধানত যদি খৰাং বতৰ হয় তেতিয়া অকণমান জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব যদি খৰাং নহয় এতিয়াতো বাৰিষা কালত খৰাঙৰ কথা নাহে তথাপিও আপোনাৰ ফিপ্ৰনিল বিঘাই প্ৰতি 2 কেজিকৈ প্ৰয়োগ কৰিলে আমাৰ এই মজা খোৱা পোক বা বিভিন্ন পোক নিয়ন্ত্ৰণৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় সেইটো এটা কথা তাৰপিছত আৰু যদি ধৰক ক্লোৰান ট্ৰেনিলি প্ৰলটো নাপায় তেতিয়াহ'লে আৰু এটা অংশ আছে ফ্লু বেণ্ডিয়ামাইট বুলি এটা আছে ফ্লু বেণ্ডিয়ামাইট এই ক্ষেত্ৰত মই নামকেইটা কৈছোঁ যদিও নামকেইটা বৰ টান দাঁত ভঙা শব্দ গতিকে এইকেইটা যদি নামকেইটা পাহৰে তেতিয়াহ'লে নিশ্চয় আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে আমাৰ নগাঁৱতো আছে কৃষি বিজ্ঞান কেন্দ্ৰ তেওঁলোকৰ যিখিনি এক্সপাৰ্ট আছে তেখেতলোকৰ লগত যোগাযোগ কৰিলেও হ'ব আৰু যদিও মনত থাকে ফ্লু বেণ্ডিয়ামাইট এইটো 10 লিটাৰ পানীত মাত্ৰ 4 মিলিলিটাৰ মিহলাই যদি স্প্ৰে কৰে তেতিয়াও মই কোৱা নাই কি গোটেইকেইটা ঔষধ দিব লাগিব তাৰে ক্লোৰান ট্ৰেনিলিপৰ ফিপ্ৰনিল নাইবা ফ্লু বেণ্ডিয়ামাইট এইকেইটাৰ ভিতৰত যিকোনো এটা যদি আমাৰ ঔষধ দিব পাৰে তেতিয়াহ'লে ধানৰ মজা খোৱা পোক বা পাতমেৰুৱা পোকৰ পৰা হাত সাৰিব পাৰিব আৰু এটা পোক আছে সেইটো পোকৰ বিষয়ে আমি ক'বই লাগিব সেইটো হ'ল বাদামী শোহনি পোক বা BPH BPH পোকটো হ'লে কি হয় গোটেই পথাৰখনৰ শস্যৰ দ্বাৰা খেৰৰ নিচিনাকৈ পুৰি যোৱাৰ নিচিনা হয় তাৰমানে এনেকুৱা হয় এডৰা ধান আছে ধৰক 10 বিঘা ধান আছে 10 বিঘাৰ ধৰক এক কঠা মাটিত একেবাৰে পুৰি গৈছে তাৰপিছত আৰু একঠা ভালেই আছে আৰু একথা জঁপিয়াই যাব জঁপি পেলাই গোটেই খেৰৰ নিচিনা হৈছে যেন মানে আপুনি দেখা পাব পকা ধানহে পকা ধান যেন লাগিব কিন্তু গোটেইখিনি আপোনাৰ খেৰ খেৰ হৈ গৈছে সেইটো যদি হয় তেতিয়া আমাৰ ঔষধ আছে থায়ামেথক্সাম বুলি এটা ঔষধ আছে, এইটো আপোনাৰ 3 গ্রাম 10 লিটাৰ পানীত মিহলাই, মাত্ৰ 3 গ্রাম, চক আগতে আপোনাৰ 2 গ্রাম 1 লিটাৰ পানী দিছিলে, এই 3 গ্রাম 10 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে তেতিয়া এইবিলাক বেমাৰৰ পৰা হাত সাৰিব পাৰিব। আৰু গান্ধী পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ ডাইনেটিউ ফিউৰান বুলি এটা ঔষধ আছে, ডাইনেটিউ ফিউৰান, ডাইনেটিউ ফিউৰানটো 0.5 গ্রাম 1 লিটাৰ পানীত, তাৰমানে 10 লিটাৰ পানীত 5 গ্রাম মাত্ৰ মিহলাই যদি স্প্ৰে কৰে গান্ধী পোকৰ পৰা হাত সাৰিব পাৰিব। গতিকে এইকেইটা হ'ল আমাৰ সচৰাচৰ যিটো হাৰি ধানত হোৱা পোক পৰুৱাৰ নিয়ন্ত্ৰণৰ কথা মই ক'লোঁ। এতিয়া আমাৰ অকল পোক নহয়, ৰোগৰো আমাৰ উৎপাতটো হয় আমাৰ ধানৰ ক্ষেত্ৰত। এতিয়া ৰোগৰ ক্ষেত্ৰত মই এটা ক'লোৱে, যিটো আপোনাৰ ফলস্মাট বুলি কয় বা টেমুনা হোৱা ৰোগ, সেইটো কথা ক'লোঁ। গতিকে তাৰপিছতো আমাৰ এতিয়া যিপিনি শালি ধান ৰোৱা হ'ব তাতে ব্লাষ্ট বুলি বেমাৰ এটা আছে, আৰু ব্ৰাউন স্পট বুলি বেমাৰ এটা আছে, আৰু চিট ব্লাইট বুলি বেমাৰ আছে। ব্লাষ্ট বেমাৰটো পাতত হয়, পাত গাঁঠিত হয়, গাঁঠিত হ'লেতো গাঁঠিটো ভাঙি যাব, আৰু সিহৰ গুৰিত যদি হয়, সিহৰ গুৰিত হ'লে মাৰাত্মক হয়, তেতিয়াহ'লে গোটেই সিহটো পতান হৈ যাব। গতিকে পাতত হওঁতে বা পাতত হোৱাৰ আগতে আমি যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেতিয়া সিহলৈকে নাযায়, নহ'লে সিহত হ'লে গোটেই উৎপাদন শেষ, 75% লোকচান হ'ব। ব্ৰাউন স্পট বুলি আছে, গোটেই পাতটো কলা দাগ পৰি যায়, পৰি পেলাই আমাৰ শালু সংশ্লেষণ কমি যায়, তেতিয়াও মানে যথেষ্ট উৎপাদন হ্ৰাস হয়। গতিকে আমি কথাটো ক'ব লাগিব, ব্লাষ্টৰ কাৰণে বা যিকোনো আমাৰ যিকেইটি বেমাৰ আছে ধানৰ ক্ষেত্ৰত, আমাৰ কৃষকে কি কৰে, শস্য ৰক্ষা ব্যৱস্থাপনাত বীজটো শোধন নকৰে। গতিকে বীজ শোধনটো অতি প্ৰয়োজনীয় বস্তু। বীজ শোধন কৰিবৰ কাৰণে আচলতে 5 কেজি ধান তিয়াবৰ কাৰণে 5 লিটাৰ পানী যথেষ্ট হয়, আৰু 1 বিঘা মাটিৰ কাৰণে মাত্ৰ 5 কেজি ধান লাগে। গতিকে 5 কেজি ধান আমি যদি এটা থালিত বা কেৰাহীত আমি যদি তিয়াই থওঁ, এনে আমাৰ তিয়াই থয়, কিছুমান কৃষকে কি কৰে পুখুৰীত তিয়ায়, পুখুৰীত তিয়ালে নহ'ব, বস্তাটো পুখুৰীত পেলাই দিলে তেনেকৈ তিয়াই থয়, কিন্তু আমি যদি থালিত তিয়াই থওঁ তেতিয়াহ'লে আমি এই কামটো কৰিব পাৰিম। যদি ধৰক কোনোবা কৃষকৰ 5 বিঘা মাটি আছে, তেওঁৰ 25 কেজি ধান হ'ব, গতিকে 25 লিটাৰ বা 26 লিটাৰ পানী দি পেলাই আমি বীজটো শোধন কৰিব লাগিব। বীজ শোধন কৰাৰ কাৰণে এটা ঔষধ আছে, ট্ৰাইচাইক্লাজল বুলি এটা ঔষধ আছে। ট্ৰাইচাইক্লাজল ঔষধটো 6 গ্রাম 10 লিটাৰ পানীত, মই আকৌ কৈছোঁ, ট্ৰাইচাইক্লাজল 6 গ্রাম 10 লিটাৰ পানীত মিহলাই এটা মিশ্ৰণ বনাই ল'ব, লৈ পেলাই তাত আপোনাৰ ধানৰ বীজটো 24 ঘণ্টা তিয়াই থ'ব, তিয়াই থৈ আপোনাৰ 48 ঘণ্টা গাপ দিব। তাৰপিছত যদি সেইটো ধান কঠীয়া পৰা হয় আৰু ৰোৱা হয়, 45 দিন পৰ্যন্ত কোনো বেমাৰ আজাৰ নাহে। গতিকে ধানৰ বীজ শোধন কৰা অতি প্ৰয়োজনীয়। আৰু যদি বীজ শোধন কৰাৰ পিছতো আপোনাৰ বেমাৰ, আপুনি ধৰক বীজটো শোধন কৰিলে, কোনোবা কৃষকে বীজটো শোধন কৰা নাই, তেতিয়াহ'লে আপোনাৰ সেই কৃষকজনৰ পৰা আপোনাৰ পথত আহিব পাৰে ধান বেমাৰটো। তেতিয়া যদি আহে তেতিয়া একেটা ঔষধে ট্ৰাইচাইক্লাজল, সেই ট্ৰাইচাইক্লাজলটো 6 গ্রাম 10 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। আৰু এটা বেমাৰ আছে, BLB বুলি কয়, বেক্টেৰিয়েল লিপ ব্লাইট, এইটো বেক্টেৰিয়াজনিত বেমাৰ। সেইটোৰ কাৰণে কি হয়, কৃষকে এইটো সহজে চিনি পাব, তাৰমানে পাতৰ দাঁতি দুটা খেৰৰ নিচিনা হ'ব আৰু মাজৰখিনি সেউজীয়া হৈ থাকিব, সেইটোৱে এটা লক্ষণ। আৰু BLB হ'লেও বহুত উৎপাদন হ্ৰাস হয়, আজিকালি BLB বহুত যথেষ্ট হৈছে, সেইটো বেক্টেৰিয়াজনিত বেমাৰ। সেইটোৰ কাৰণে এটা ঔষধ আছে, কচুগামাইচিন, এটা এণ্টিবায়'টিক আছে, কচুগামাইচিন আৰু কপাৰ অক্সিক্লৰাইড, এই দুটা মিশ্ৰণ থকা ঔষধ আজিকালি পোৱা যায় বজাৰত। সেইটো যদি 2 গ্রাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰে তেতিয়া বেক্টেৰিয়াজনিত বেমাৰবিলাকৰ পৰা হাত সাৰিব পাৰিব। আৰু এটা ঔষধ আছে, ষ্টেপ্টোমাইচিন ছালফেট, সেইটো দিব পাৰে, এইটো 1 গ্রাম 10 লিটাৰ পানীত মাত্ৰ, 1 গ্রাম 10 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে তেতিয়া বেক্টেৰিয়াজনিত ৰোগৰ পৰা হাত সাৰিব পাৰে। গতিকে আৰু এটা আছে আপোনাৰ চিট ব্লাইট বুলি বেমাৰ এটা, যিটো যথেষ্ট হয়, মানে মাটিৰ কাষত মানে যিখিনি পানীৰ লগত লাগি থকা জেগা সেইখিনিত ডাঙৰ ডাঙৰ দীঘল দীঘল দাগ পৰে, সেই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে আপোনাৰ যেনে এজক্সিষ্ট্ৰবিন ডাইফেনকনাজল, এজক্সিষ্ট্ৰবিন ডাইফেনকনাজল যিটো মিশ্ৰণ, তেনেকুৱা ঔষধ বজাৰত উপলব্ধ হয়, সেইটো আপোনাৰ 1 গ্রাম 10 প্রতি লিটাৰ পানীত মিহলাই যদি স্প্রে করে সেই বেমারটার পৰা হাত সাৰিব পাৰিব। এইকেইটা হল আমাৰ বেমাৰৰ কাৰণে লব লগা কিছুমান ৰাসায়নিক ঔষধৰ নাম মই কলো। হয়,
1: ইতিমধ্যে আপুনি ৰাসায়নিক ঔষধখিনিৰ কথা কৈছে, এতিয়া আমি আমাৰ বহু কৃষকে যিহেতু ৰাসায়নিকৰ পৰা জৈৱিক বা অন্যান্য বিকল্পসমূহৰ বিষয়ে সন্ধান কৰি আছে,
0: হয়,
1: সেই ক্ষেত্ৰত কিবা উপায় আছেনে বাৰু?
0: নিশ্চয় আছে। আচলতে আমাৰ, মই ৰাসায়নিকৰ কথা কিয় ক'লো, আমাৰ কৃষক আচলতে ৰাসায়নিক ঔষধটো বেছি ভাল পায়, কাৰণ সোনকালে আমাৰ বেমাৰটো, মানে আমাৰ যেনেকৈ হোমিওপেথিক ঔষধ খালে বেমাৰটো অকণমান লাহে লাহে ভাল হয়, কিন্তু আমাৰ এইটো এলোপেথিক খালে সোনকালে ভাল হয়, গতিকে মানুহে এলোপেথিকৰ ফালে আকৰ্ষিত হয়, ঠিক তেনেকৈ আমাৰ এই ক্ষেত্ৰতো ৰাসায়নিকৰ ফালে আকৰ্ষণ হয়, কিন্তু ৰাসায়নিক যিমানে দিব সিমানে আমাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতাটো কমি যায়, মানে ধানে প্ৰতিৰোধ কৰিব নোৱাৰা হয়, গতিকে আমি ৰাসায়নিকৰ বিকল্প বহুত আছে। 1 নম্বৰ কথা, প্ৰত্যেক কৃষকে নিম অইলটো লগত ৰাখক, নিম অইল, নিম অইলটো আমাৰ 5 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলাব লাগে। আৰু নিম অইলটো যদি আপুনি পোকটো নাহোঁতে স্প্ৰে কৰে, আৰু এটা কথা মনত ৰাখিব লাগে, 1 টেংক স্প্ৰেয়াৰত নিম অইলৰ লগত 1 পেকেট শ্বেম্পু দিব লাগে। আপুনি মূৰত যি শ্বেম্পু লগায় সেই শ্বেম্পুটো দিলে হ'ল 1 পেকেট শ্বেম্পু, সেইটো আপোনাৰ স্প্ৰেডাৰৰ কাম কৰে, মানে পাতত একেবাৰে স্প্ৰেড হৈ যায়। গতিকে নিম অইল 5 লিটাৰ 10 লিটাৰৰ ডাঙৰ ডাঙৰ হেৰি পোৱা যায়, গেলন পোৱা যায়, আৰু বজাৰত যদি নাপায় অনলাইন আজিকালি কিনিব পাৰি, সৰু 100 ml পোৱা যায়। গতিকে নিম অইল আপোনালোকে কৃষকসকলে ৰাখক, ৰাখিলে আৰু প্ৰত্যেক যি খেতিয়ে নহওক ধানতো খালি নিম অইলটো পোকটো নাহোঁতে স্প্ৰে কৰক, আৰু ইয়াৰ পৰিমাণটো হৈছে 1 লিটাৰ পানীত 5 মিলিলিটাৰ। আৰু মই শ্বেম্পুৰ কথা ক'লোঁ, শ্বেম্পুটো 1 পেকেট 1 টেংকত দিব, দিয়াৰ পিছত স্প্ৰে কৰিব, সেইটো এটা। নেক্সট আহিলে আপোনাৰ ফেৰোমন ট্ৰেপ বুলি এটা আছে, সেইটো প্ৰতি বিঘা মাটিত 2টাকৈ ফেৰোমন ট্ৰেপ দিব লাগে। ফেৰোমন ট্ৰেপ হৈছে এটা, আমাৰ কৃষকে বহুতে জানে কথাটো, মানে মাইকী পখিলাই নিঃসৰণ কৰা এটা হৰমোন, সেই হৰমোনটো কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়। সেই হৰমোনৰ এটা ট্ৰেপ দিয়া হয়, ট্ৰেপ মানে ফান এখন, ফানখনত এখন মোনা থাকে, মোনাখনৰ তলত ঔষধ থাকে, মোনাখনৰ তলত, আৰু তাতে সেই যিটো টোপ আছে টোপটো লগাই দিয়ে, টোপটো বেলেগ নহয় মাইকী পখিলাই নিঃসৰণ কৰা এটা হৰমোন কৃত্ৰিমভাৱে প্ৰস্তুত কৰা। সেই মাইকী পখিলাই নিঃসৰণ কৰা হৰমোনটোত মতা পখিলাই ভাবে তাতে মাইকী পখিলাখিনি আছে, সিহঁতে গোন্ধটো পাই পেলাই তাতে আহে, আহি পেলাই তাতে কিছুমান মতা মাইকী পখিলা নাই, তাতে হৰমোনটোহে আছে, সিহঁতে গৈ গৈ সেই ফাণ্ডত পৰিব, পৰি পেলাই ঔষধ, তাতে ফাণ্ডত ঔষধ আছে, তাতে পৰি পৰি মৰে। গতিকে মতা পখিলা যদি মৰিব তেতিয়া যিটো মতা আৰু মাইকী মিলন নহ'লে যিটো কণী হ'ব সেইটো পাৰ্থেনোকাৰ্পিক কণী বুলি কোৱা হয়, যিটো আপোনাৰ কণীৰ পৰা পোৱালি নহয়। গতিকে সেইটো এটা উপায় আছে। 2 নম্বৰ আৰু এটা আছে আপোনাৰ ট্ৰাইকোগ্ৰামা বুলি এটা মানে পেৰাচাইট, সেইটো সেই ট্ৰাইকোগ্ৰামা পেৰাচাইট এটা সৰু বৰলৰ নিচিনা পোক, সেই পোকটো এটা কাগজত লগাই থোৱা হয়, আঠা লগাই, সেইটো ধৰক ধানটো যেতিয়া আপোনাৰ ৰুব, ট্ৰেন্সপ্লেণ্টিং কৰিব মূল পথাৰত যেতিয়া ৰুব, তেতিয়াহ'লে আপোনাৰ সেই কাগজখনৰ 10,000 কণী, 10,000 কণী থকা এটা কণী, সেই পোকটো ট্ৰাইকোগ্ৰামা বুলি কণী থকা পোকটো যদি আপুনি ধানৰ পথাৰত 6-7 জেগাত লগাই থৈ দিয়ে, তেতিয়া সেই কাগজখনত কণী থাকে, সেই পোকটো ট্ৰাইকোগ্ৰামা, তাৰ পৰা পোকটো ওলাব, ট্ৰাইকোগ্ৰামাটো ওলাই পেলাই ট্ৰাইকোগ্ৰামা সৰু সৰু পোক চকুদি দেখা মনিবই নোৱাৰি, যদি চকু আপুনি চশমা পিন্ধা চকুদিতো মনিব নোৱাৰে, আপুনি একদম সৰু সৰু, সেই পোকটোৱে কি কৰিব, আপোনাক যেনেকৈ কুলি চৰাই কাউৰীৰ বাহত কণী পাৰে, ঠিক তেনেকৈ ইহঁতে কি কৰে, ইহঁতে বেলেগ পোকৰ কণীৰ ভিতৰত কণী পাৰে, মজা খোৱা পোকৰ কণীটো পাৰি থৈছে, ই গৈ পেলাই সেই কণীটো বিচাৰি থাকিব, আপুনি কণী বিচাৰি দিব নালাগে, সি নিজে চিনি পায়, সি যাব যাই পেলাই কণীটো পাৰি দিব, পাৰি দিয়াৰ লগে কি হ'ব, কণীটো খোলা হৈ যাব, তেনেকৈ আপুনি কণী অৱস্থাতে মাৰিব পাৰে, সেইটো এটা ট্ৰাইকোগ্ৰামা বুলি কোৱা হয়, সেইটো ব্যৱস্থা কৰক। গতিকে আপোনাৰ আৰু কিছুমান আছে, ধৰক এতিয়া আমাৰ কৃষকেই উলিওৱা এটা আছে, গান্ধী পোকৰ কাৰণে মৰা ভেকুলী, যদি ভেকুলী মৰি আছে ধৰক, সেই মৰা ভেকুলীটো যদি আমি এটা বাঁহৰ জেঙত পুতি থৈ দিয়ে, সেই গান্ধী পোকবিলাক সেই মৰা ভেকুলীৰ ফালে আকৰ্ষণ হ'ব, তেতিয়া আমাৰ পথাৰত নাযাব। আৰু এটা কিছুমান কৃষকে আমাৰ লোৱাৰ আছামৰ ফালে, বিশেষকৈ পাঠশালাৰ ফালে আমি দেখিছোঁ কি কৰে, গান্ধী পোকটো কেইটামান গান্ধী পোক লৈ আহিব, আহি পেলাই পিচি ল'ব, পিচি লৈ তাৰ পানীত গুলি ল'ব, লৈ পেলাই সেই গান্ধী এটা গোন্ধ ল'ব নহয়, সেই পানীখিনি স্প্ৰে কৰি দিয়ে, দিলে কি হয়, গান্ধী পোকে ভাবে চাগে ইয়াত আমাৰ কোনোবা আলহী আছে, গতিকে মই নাযাওঁ তাতে, বুজি পাইছেনে, ঠিক তেনেকুৱা হৈ পেলাইও আপোনাৰ কিছুমান কেতিয়াবা গান্ধী নাহে, ঠিক তেনেকুৱাকৈ আমি পোকবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, বিভিন্ন উপায় আছে তেনেকুৱা। আৰু আপোনাৰ ঔষধৰ কাৰণে ধৰক আমাৰ ট্ৰাইকোডাৰ্মা বুলি এটা ঔষধ আছে, জৈৱিক ঔষধ কীটনাশক, সেইটো দিলে আমাৰ কিছুমান বেমাৰ আজাৰ মানে ব্লাষ্টৰ পৰা হাত সাৰিব পাৰে। চিউডোমোনাছ ফ্লোৰেচেন্স বুলি এটা বেক্টেৰিয়া আছে, সেইটো বজাৰত উপলব্ধ হয়, সেইটো আমাৰ 5 গ্ৰাম 1 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে, তেতিয়াও আপোনাৰ বিভিন্ন ৰোগৰ পৰা আমি ঔষধ নিদিয়াকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
1: তো সেয়েহে আজি আপুনি ইমানখিনি সময় আমাৰ কৃষক বন্ধুৰ কাৰণে আগবঢ়ালে, আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই আলোচনাৰ পৰা ইমানতে বিদায় লৈছোঁ।
0: নমস্কাৰ।
1: নমস্কাৰ। ইমান পৰে বতৰ অনুকূল শালি ধানৰ শস্য ব্যৱস্থাপনা এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে ধুবুৰীত থকা শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গুণাধ্য কুমাৰ উপমন্যুৱে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ কৃষক শিতান্তি।
2: প্ৰিয় শ্ৰোতা, আজি আমি আহিছোঁ চামগুৰি বাজিয়া গাঁৱলৈ। ইয়াৰে
1: দুজনমান কৃষকক আমি লগ পাইছোঁ আৰু তেখেতসকলে যিসমূহ খেতি কৰি আছে সেই সম্পৰ্কে দুআষাৰ কথা পাতিবলৈ আগবাঢ়িছোঁ। বলকচোন শুনো কথাখিনি। আপোনালোকে কলৰ খেতি কৰিছে নহয়নে বাৰু? কলৰ খেতিৰ বিষয়ে আমি পাতিম, তাৰ আগতে জানি লওঁ আপোনাৰ ঘৰটো ক'ত আৰু আপোনাৰ নামটো কি?
2: এইটো বাজেও আমাৰ ঘৰটো বগামূৰ।
1: আহাৰ মাহত বা জেঠ মাহত এনেকুৱা কৰে
2: বহাগ
1: জেঠত কৰে। বহাগ জেঠত প্ৰথমতে মাটিটো ধুনীয়াকৈ চাহ কৰি লয়, তাৰপিছত ৰুই দিব লাগে। এতিয়াতো ধৰক কলবিলাকৰ বিভিন্ন ধৰণৰ জাত থাকে, বিভিন্ন হয়নে বাৰু? মালভোগ থাকে, জাহাজী থাকে, অমৃত সাগৰ থাকে, চেনী কল থাকে, সব কল এইটো সময়তে ৰুয়েনে?

0: ৰুৱে এইবিলাক, এই পুলিবিলাক এনেকুৱা বাগানৰ পৰা খান্দি লৈ গ'লেই হ'ল। এই ইয়াত যে যিবিলাক মূঢ়া আছে ধৰক,
1: কলটো কাটিলে নিব লাগিব,
0: কাটিলে ইয়াৰ পৰা মূঢ়াবিলাক লৈ গৈ পেলাই বেলেগ জেগাত ৰুব পাৰিব জানে বাৰু। এইটো আপোনালোকৰ অমৃত সাগৰ, এই অমৃত সাগৰ কলটো হ'বৰ কাৰণে এবছৰ সময় লাগে নে তাতকে সোনকালে হয়? এক বছৰ লাগি যায়। তাৰমানে এতিয়া যদি ৰুৱে অহা বছৰ এনেকুৱা দিনত কল হ'ব,
1: হৈ যাব
0: নহয় বাৰু?
1: এইটো পানী দিব লাগিব, সাৰ দিব লাগিব,
0: সেইটোৱে কথাই আমি আপোনাৰ পৰা জানি ল'ম। প্ৰথমতে আমি মাটিখিনি ধুনীয়াকৈ চাহ কৰিলোঁ,
1: তাৰপিছত
0: দেখিছোঁ যে আপোনালোকে প্ৰায় 5 ফুটমান আঁতৰে আঁতৰে কলটো ৰুইছে, নহয় বাৰু? লাইন লাইন কৰি পেলাই কলটো ৰুই দিছে। এই ৰোৱাৰ সময়ত আপুনি যিটো সঁচ দিছে ধৰক দেই, তাত ৰুওঁতে কিবা ঔষধ পাতি দিছে নেকি?
1: দিব নালাগে,
0: নহয় সেই ৰোৱা সময়ত কিবা দিব লাগে নেকি?
1: অলপ সাৰ দিলে হ'ল।
0: কি সাৰ দিয়ে কওকচোন?
1: চুপাৰ দিব লাগিব,
0: চুপাৰ দিয়ে,
1: চুপাৰ পটাচ এইবিলাক দিব লাগিব,
0: চুপাৰ আৰু পটাচ
1: দি পেলাই গাঁত কান্দি আনি ল'ব লাগিব পুলিটো, বুজিছে?
0: হয়, গাঁতটো কিমান ডাঙৰকে খান্দিব লাগে?
1: এইয়াই অকমান
0: ধৰক ইমানটো আৰু, তাৰমানে ধৰক ডেৰ ফুটমান এটা ডাঙৰ গায়ে গাঁত এটা খান্দি পেলাই তাত লগাই দিব লাগে, আৰু লগাওঁতে তাত পটাচ দিয়ে আৰু চুপাৰ দিয়ে, চুপাৰ ফচফেট, নহয়? এইকেইটা সাৰ দি পেলাই আপোনালোকে লগাই দিয়ে, আৰু তাৰপিছত
1: গোবৰ দিব লাগিব,
0: আৰু গোবৰো দিব লাগিব ন?
1: গোবৰ বস্তুটো সোনকালে হ'ব,
0: সোনকালে হ'ব।
1: আৰু ফাগুন চ'ত মাহত পানী দিব লাগিব,
0: ন? ফাগুন চ'ত মাহত যেতিয়া শুকান দিনত তেতিয়া অলপ পানী দিব লাগে, নহয় জানো?
1: পানী দিয়ে আকৌ সাৰ দিব লাগিব,
0: তেতিয়া আকৌ সাৰ দিব লাগিব। আকৌ কি সাৰ দিয়ে?
1: এই ইউৰিয়া দিব, চুপাৰ দিব,
0: ইউৰিয়াও দিয়ে, ইউৰিয়া আৰু চুপাৰ এই দুটা সাৰ দি দিয়ে, দিলে সিহঁত ডাঙৰ হৈ যায়। ডাঙৰ হৈ যোৱাৰ পিছত
1: যেতিয়া
0: ওলাবৰ হয়
1: পুলিবিলাক কাটিব লাগিব,
0: তাত আমি দেখিছো আপোনালোকৰ যিখন বাগান আছে
1: কাটি দিব লাগিব,
0: শুকান পাতবিলাক কাটি দিব লাগিব, আৰু যিবিলাক পুলি আহে বহুত পুলি হয়তো সেই পুলিবিলাক কাটি পেলাই খালি এজোপা গছেই ৰাখিব লাগিব, হয়নে? এইখিনি ৰাখি দিয়া পিছত
1: যেতিয়া কলটো কাটিব পুলিটো কাটিব,
0: তেতিয়া নি পেলাই বেলেগত ৰুব পাৰিব। এতিয়া মোক কওক যে এই কলৰ সাধাৰণতে কিবা বেমাৰ আজাৰ হয় নেকি? এই যে কলবিলাকৰ দেখো গাত অলপ কোলা কোলা নিচিনা এটা দাগ পৰে যে কলবিলাকৰ,
1: হাৰ দোকানত ক'ব লাগিব, হাৰ দোকানত ক'ব লাগিব,
0: হাৰ দোকানত ক'লে তেওঁলোকে
1: দি দিব।
0: আৰু এইটো ঠাণ্ডা দিনত বেছিকে কলটো অলপ কোলা কোলা পৰে নেকি? আৰু গৰমৰ দিনত যিবিলাক কল ওলায় সেইবিলাকত কিন্তু ইমান তেনেকুৱা নহয়, হয়নে? এই মুঠতে এবছৰৰ কাৰণে এই হেৰিটো খেতিটো কৰিব পাৰি,
1: নহ'ব যত্ন কৰিব লাগিব,
0: যত্নটো কৰিবই লাগিব,
1: সাৰ দিব লাগিব, গোবৰ দিব লাগিব, পানী দিব লাগিব।
0: এতিয়া আপুনি এইটো
1: কলগছটো যেনেকে পৰি যায় আকৌ
0: দি পেলাই যাতে পৰি যাব নোৱাৰে তেনেকে ঢোকা দি পেলাই ৰাখিব লাগিব, হয়নে? এইখিনি কাম কিন্তু নিজে কৰিব লাগিব। আৰু এটা, এতিয়া ধৰক এই গোটেই মাটিখিনি আপুনি কৰিছে, এইখিনি কিমানমান মাটি হ'ব? 2 কঠামান হ'বনে?
1: 4 কঠা হ'ব।
0: একদম তালেকে আছে ন খেতিটো?
1: তালেকে আছে
0: 4 কঠা মাটি। তাৰ পৰা মানে মই সুধিব খুজিছো যে আপোনালোকৰ ইয়াত লাভটো কেনেকুৱা হয়?
1: লাভটো আপোনাৰ কাগজ লিখিব লাগিব,
0: লিখিব লাগিব
1: কিমান কষ্ট কৰিছে, কিমান উঠিছে, এইটো কাগজ লাগিব।
0: ঠিক আছে, আপুনি এই ধৰণে খেতিটো কৰি আছে, কৰি পেলাই
1: খেতি কৰিছো।
0: আৰু কি খেতি কৰে আপুনি?
1: এই এইবিলাক খেতি কৰো,
0: এইটো
1: শালি খেতি কৰো, বুৰ খেতি কৰো,
0: জিকা তৰৈ ভোল এইবিলাক কৰে ন? এইবিলাক কেনেকে কৰিব লাগে কওকচোন?
1: হেণ্ডেল
0: দিব লাগিব। এতিয়া গুটিবিলাক যে আপুনি ইয়াত দিছে, ইয়াত দিওঁতে এটা এটা ধৰক ঢাপ কৰি দিছে, ঢাপ কৰি দি পেলাই তাত মালচিং দি দিছে, মালচিং দি তাত ফুটা কৰি তাত গুটিবিলাক দি দিছে, আৰু গুটিবিলাক ডাঙৰ হোৱাৰ পিছত লাহে লাহে আপুনি ওপৰত হেণ্ডালি দিছে, আৰু তাত এনেকুৱা ষ্টিকবিলাক বাঁহৰ এনেকুৱা হেৰিবিলাক দি দিছে, কষ্ট আছে।
2: ইমান পৰে চামগুৰি বাজিয়া গাঁৱৰ এগৰাকী কৃষক তৈয়বালীৰ সৈতে থলিতে বাণীবদ্ধ হোৱা কথোপকথনটি শুনিলে। এই কথোপকথনটি যুগুতাই আগবঢ়ালে আমাৰ প্ৰতিনিধি ডম্বৰুধৰ গোস্বামীয়ে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: প্ৰিয় শ্ৰোতা, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ যোগেৰে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। 7:05 আগবঢ়োৱা হ'ব এটি বৃন্দগীত। 7:10 অসমীয়া বাতৰি। বিদিশা ভূঞাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 সুৰলহৰী। 8:00 অসমীয়া মুখ্য বাতৰি। 8:02 আগবঢ়োৱা হ'ব বিয়লি ৰং। এই অনুষ্ঠানত শুনিবলৈ পাব অনুপমা শৰ্মা বৰুৱাৰ সৈতে হোৱা কথা বতৰা। শাস্ত্ৰীয় সংগীতৰ সুৰ আগবঢ়োৱা হ'ব 8:35। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 এজন শিল্পীৰ গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 9:30। নিশা 10:00 আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত এন ডি আই এমৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান, সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ, আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি নিজে ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
1: 100% পলিষ্টাৰ দিব নালাগে, সেইটো নিদিয়াটোৱে গাইডলাইনত আছে। আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিষ্টাৰ মিক্স থাকিব লাগে কিমানটো আছেনে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰোঁ। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি এছএমটি আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্মসমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ। আৰু আমি ৰেণ্ডমলি কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰোঁ, আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
0: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক উপকৃত কৰিব পৰাকৈ অসমত এন ডি আই এমৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয় লৈও তেওঁলোকে আলোচনা কৰে। বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে। এই আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্পৰ বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়তো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু বুলি প্ৰকাশ কৰা হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাৱৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বনকৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ আগত এইদৰে কয়।
2: এই বৰ্তমান আমি গম পাইছোঁ যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানীক লৈ আৰম্ভ হৈ গৈছে। সকলোৱে যথেষ্ট সতৰ্কতাৰে আৰু যথেষ্ট জৰুৰীকালীন হিচাপে কাম কৰি আছে। সেইটো ক্ষেত্ৰত আমাৰ বিভাগো আমি পিছ পৰি থকা নাই। যোৱা প্ৰায় এমাহমান ধৰি আমি আমাৰ যিখিনি কাণ্ট্ৰি বোৰ্ড বা স্পীড বোৰ্ড আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ লগত জড়িত হৈ আছোঁ আৰু দিনে ৰাতিয়ে এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকল লাগি আছে। পবিতৰাই প্ৰত্যেক বছৰৰ এটা সময়ত বানপানী আমি পাওঁ আৰু সেইটো সময়ত আমাৰ যিটো পানীৰ লেভেলটো যথেষ্ট বাঢ়ে আৰু আমি আশা কৰিছোঁ 3 দিন বা 4 দিনৰ ভিতৰত আমাৰ নাৱৰ যিখিনি কাম আছে বা বানপানী জড়িত বা জৰুৰীকালীন যিখিনি কাম আছে সেইখিনি আমি গোটেইখিনি সম্পূৰ্ণ কৰি উঠিব পাৰিম। ইয়াৰ গোটেই ৰেঞ্জত মিলি প্ৰায় আমাৰ 21খন নাও আছে। তাৰ ভিতৰত আমাৰ প্ৰায় 17খন নাও ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত এখন ডাঙৰ মেকানাইজড নাও এখনো আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
3: আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস। এই উপলক্ষে গোৱালপাৰা জিলাৰ কৃষক সংগঠন জিঞ্জিৰাম এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত আজি জিলাখনৰ মাটি কঁঠাল বা আনাৰসৰ বাবে বিখ্যাত নলঙ্গা পাহাৰ গাঁৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে মাটি কঁঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলঙ্গা পাহাৰৰ আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত বাবে যথেষ্ট জনপ্ৰিয়। বৰপেটা, বঙাইগাঁও, নলবাৰী জিলাৰ উপৰি বিভিন্ন ৰাজ্যলৈ নলঙ্গা পাহাৰৰ আনাৰস প্ৰেৰণ কৰা হৈ আহিছে। উদ্যান শস্য বিভাগে গাঁওখনৰ ৰাইজক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে। এই সন্দৰ্ভত গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে কয়।
4: আপোনালোকে সকলোৱে জানে আজি ইণ্টাৰনেশ্যনেল পাইনএপল ডে। মই মোৰ প্ৰচেষ্টা থাকিব এই জাগাটোত আহি আমাৰ মাননীয় বিধায়ক মহোদয়সকলক অৱগত কৰা, কাৰণ জাগাটো আমি উন্নতি কৰিবৰ কাৰণে বা ইয়াৰ যি প্ৰডাকশ্যন আমি সহজে ইণ্টাৰনেশ্যনেল মাৰ্কেটত লৈ যোৱাৰ কাৰণে যি সুবিধা, সেই সুবিধাৰ প্ৰথম কথা হ'ল ৰাস্তা। ৰাস্তাটো আজি আহি পাই মই মানে নিজে উপলব্ধি কৰিছোঁ যে ৰাস্তাটো অলপ হেৰি। মই সেইকাৰণে মাননীয় বিধায়ক মহোদয়কো অৱগত কৰাম বা আমাৰ গাৰ্জেন মিনিষ্টাৰ মহোদয়কো মই এইখিনি কথা আগবঢ়াম। PWD ডিপাৰ্টমেণ্টক ছাৰ্ভে কৰিবৰ কাৰণে মই এটা প্ৰজেক্ট মানে প্লেচ কৰিব পাৰি নেকি, তেনেকুৱা এটা মই তেওঁলোকক পঠাম।
3: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু ডনাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত 3-দিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঁঠাল মহোৎসৱ মুকলি কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী সাহাই কয় যে ত্ৰিপুৰাত বছৰি প্ৰায় 1.78-1.88 লাখ মেট্ৰিক টন মাটি কঁঠাল উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় 23,000 মেট্ৰিক টন GI টেগযুক্ত কুইন প্ৰজাতিৰ মাটি কঁঠাল আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মাটি কঁঠালক ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃষি সামৰ্থ্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীশাহাই কয় যে এই পদক্ষেপে ৰপ্তানি বৃদ্ধি আৰু ত্ৰিপুৰাৰ সংস্কৃতি, হস্তশিল্পজাত সামগ্ৰী আৰু পৰ্যটনৰ প্ৰসাৰত সহায় কৰিব। ডনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে তেওঁৰ ভাষণত 2028 চনৰ ভিতৰত ফলবিধৰ

0: অৰ্থনৈতিক মূল্য 35 কোটিৰ পৰা 200 কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যৰে 236 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা কুইন পাইনাপেলৰ মিছনৰ বিষয়ে আলোকপাত কৰে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ চাই চিকিৎসালয়, বিদ্যালয়, ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ বিশেষকৈ শিশু আৰু ৰোগীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দিয়া নিৰ্দেশ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত বাটৰ কুকুৰসমূহক প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু মানৱীয় পদক্ষেপৰ জৰিয়তে আন ঠাইলৈ নিয়া হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাইলৈ কামৰূপ মহানগৰ জিলাতো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমানৰ দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। বিশ্বনাথ জিলা চিকিৎসালয়ত আজি বিজেপিৰ বিশ্বনাথ মণ্ডলে এটা বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে। এই শিবিৰত বিধায়ক পল্লৱ লোচন দাসে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে অন্যান্য কাৰ্যসূচীত ভাগ লয়। শিবিৰত তেজৰ বিভিন্ন পৰীক্ষা আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত অংশ লোৱাৰ পাছত এই পদক্ষেপ পুনৰ পঢ়ি দিছো। কাৰ্যসূচীত অংশ লোৱাৰ পিছত এই পদক্ষেপৰ সন্দৰ্ভত বিধায়ক শ্ৰীদাসে এইদৰে কয়।
1: বিশ্বনাথবাসী ৰাইজক আমি কিছু সজাগ কৰাৰ প্ৰয়োজন আছে স্বাস্থ্য সম্পৰ্কে। তো আমি ৰাইজক সেৱা কৰিবলৈ যাওঁতে যে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আমি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন, যাতে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। তাৰে এটা অংশ হিচাপে আমি এটা প্ৰয়াস কৰিছোঁ যে আমি বিশ্বনাথ জিলা চিকিৎসালয় আমি নিজৰ নিজৰ সকলোৱে তেজৰ পৰীক্ষা কৰোৱাইছোঁ। আৰু যিহেতু এই চিকিৎসালয়খনত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয় আৰু সকলো ৰাইজৰ বাবে বিনামূলীয়াকৈ তেজৰ পৰীক্ষা কৰা হয় আৰু বহুত ৰাইজে এই সম্পৰ্কে অৱগত নহয়, খবৰ নাপায়, সেইকাৰণে ৰাইজ ইয়ালৈ নাহে। সেইবাবে আমি সকলো ৰাইজক এই প্ৰয়াসৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে মই বিধায়ক হিচাপে নিজে মই নিজৰ তেজৰ পৰীক্ষা বিনামূলীয়াকৈ কৰিছোঁ আৰু এনেকৈ প্ৰত্যেক শনিবাৰে শনিবাৰে আমি প্ৰয়াস কৰিম।
0: অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সাক্ষী ওৱান ষ্টপ চেণ্টাৰ আৰু মাইলো আৰক্ষীৰ সহযোগত আজি খেৰনিৰ লামচাখানত বাল্যবিবাহ, নাৰী আৰু কন্যা শিশুৰ অবৈধ সৰবৰাহ, চাইবাৰ অপৰাধ সন্দৰ্ভত 2খন সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমল ব্যক্তিসকলে শিশু আৰু কিশোৰ কিশোৰীক প্ৰভাৱিত কৰা বিভিন্ন চাইবাৰ ভাবুকি, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আইনী সুৰক্ষাৰ বিষয়ে বিতংভাৱে জনায়। তদুপৰি অনুষ্ঠানত বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ ক্ষতিকাৰক দিশসমূহৰো ব্যাখ্যা কৰা হয়।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মৃদুপৱন শইকীয়াই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব জিন্দিৰাণী ডেকাই। ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰাণৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল এক এক গ'লত ড্ৰ হোৱাৰ সুবাদতে দলটোৱে নক আউট পৰ্যায়ত স্থান লাভ কৰে। ইৰাণৰ ৰামিন ব্ৰেজেয়ানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্ৰ হোৱা স্বত্তেও ইৰাণ বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক 5-1 পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবো ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গোলশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা 5 বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্তুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত NDIMৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফএমএনৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ যোগেৰে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ হ'ব 5:50। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 6:00 হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা আগবঢ়োৱা হ'ব 6:15। 6:30 শাস্ত্ৰীয় সংগীতৰ সুৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা নিয়োগ বাতৰি 7:00 আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব। সুপ্ৰভাত অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:15। 7:30 হিন্দী বোলছবিৰ গীত। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে

সেউজী পাত। অনুষ্ঠানটি নিবেদন করা হব 9:15। 9:45 নাম আগবঢ়োৱা হব। 10:00 এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা মন কী বাত অনুষ্ঠানটি শুনিবলৈ পাব 10:55। 11:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মন কী বাত অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 12:00 হিন্দী বাতৰি, 12:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। 12:15 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 11:40 অসমীয়া বাতৰি, 1:50 পৰা 2:00 পুনৰ 2:30 পৰা 4:29 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 2:00 ইংৰাজী বাতৰি, 2:15 হিন্দী বাতৰি শুনিবলৈ পাব। চাৰে 4:00 আগবঢ়োৱা হ'ব যুৱ তৰংগ, 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 আঞ্চলিক বাতৰি, গঞা ৰাইজৰ চৰা অনুষ্ঠানটি নিবেদন কৰা হ'ব 5:30, 6:00 অসমীয়া বাতৰি, 6:10 আই অ' টি অনুষ্ঠানটি

ছয় বাজি তেৰাল্লিছ মিনিটত আঞ্চলিক বাতৰি, 7 বজাত আৰু 8 বজাত ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026 বৰ্ষৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়োৱা হ'ব। 7:10 অসমীয়া বাতৰি, বিশেষ সেইজোপা অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:20। এই অনুষ্ঠানটি নগাঁৱৰ খাইজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 8:45 সমাচাৰ সন্ধ্যা, 9 বজাত News@9 আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:15 পুনৰ 9:30 ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। নিশা 10:45 আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আমাৰ কেন্দ্ৰৰ যোগেৰে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। এইখিনিতে এটি ঘোষণা শুনক। কাইলৈ 28 জুন দেওবাৰে সন্ধিয়া 7:20 শুনিবলৈ পাব সেউজীপাত অনুষ্ঠানৰ এটি বিশেষ খণ্ড। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে নগাঁৱৰ খাইজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। খাইজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ হ'ব লগা অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 7:20। লগতে কাইলৈ পুৱা 9:15 সেউজীপাত অনুষ্ঠানত নিবেদন কৰা হ'ব উমলাঘৰ শীৰ্ষক এখনি নাট আৰু শিয়ালবস্তি প্ৰাথমিক বিদ্যালয় বৰজুৰিৰ PM শ্ৰী বৰজুৰি RKS বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান। শ্ৰোতাসকল, দুয়োটা অনুষ্ঠানেই শুনিবলৈ নাপাহৰিব দেই।

নবীন চন্দ্ৰ বৰদলৈৰ গীতৰ কথাৰে বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অসমীয়া বাতৰি শুনিবলৈ পাব।

প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে বিমানবন্দৰত ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিয়ে জনোৱা উষ্ম আদৰণিৰ ভূয়সী প্ৰশংসা কৰে। বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত ছিচিলি ভাৰতৰ বাবে এক মূল্যৱান সামুদ্ৰিক অংশীদাৰ আৰু অন্তৰংগ বন্ধু। তেওঁ লগতে কয় যে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰত আৰু ছিচিলিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক সুদৃঢ় হ'ব। বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত তেওঁক জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰৱাসী ভাৰতীয় লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংস্কৃতি যিধৰণে সংৰক্ষণ কৰি ৰাখিছে সেয়া প্ৰশংসনীয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিৰ 50 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেচনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ। চালকসকলক এই ব্যৱস্থাই পোনপটীয়াকৈ অংশীদাৰ হিচাপে গ্ৰহণ কৰিব বুলি

উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলক ভাৰত টেক্সীয়ে ন্যায্য আৰু স্বচ্ছ পৰিবহণ সেৱা প্ৰদানৰ বাবে সাজু হৈছে। চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে এক বৃহৎ অংশ পোনপটীয়াকৈ লাভ কৰাৰ লগতে যাত্ৰীসকল সুৰক্ষিত আৰু সুলভ সেৱাৰ দ্বাৰা উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে। গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ এপ ভিত্তিক টেক্সী সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক সমালোচনা কৰি কয় যে এই প্ৰতিষ্ঠানসমূহে চালকসকলৰ পৰা উচ্চ হাৰত লাভ্যাংশ সংগ্ৰহ কৰাৰ লগতে ধন পৰিশোধ কৰাৰ ক্ষেত্ৰতো অযথা পলম কৰে আৰু কোনো গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ একাউণ্টসমূহ বন্ধ কৰি দিয়ে। আমূল সমবায় আন্দোলনৰ সফলতাৰ উদাহৰণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰত টেক্সীয়েও সামূহিক মালিকীস্বত্বৰ জৰিয়তে জনসাধাৰণৰ সবলীকৰণ কৰি অনাগত দিনত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। আজি নতুন দিল্লীত 2026 বৰ্ষৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ খণ্ডটোৱে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ সাহস আৰু উদ্যোগী মনোভাৱক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মুঠ ৰপ্তানিৰ 50% বৰঙণি আগবঢ়ায়। 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই খণ্ডটোৱে আটাইতকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে কয় যে ভাৰত চৰকাৰে এই খণ্ডটোক অধিক উন্নত কৰিবলৈ বদ্ধপৰিকৰ। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ গোলকীয় ব্যৱসায়িক ক্ষেত্ৰখনত সামগ্ৰীসমূহ সুলভ হোৱাৰ লগতে গুণগত মান অক্ষুণ্ণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। উদ্যোগীসকলে গুণগত মানৰ সৈতে আপোচ নকৰাকৈ সদায় নিজৰ সামগ্ৰীসমূহ সুলভ কৰি তুলিবলৈ কাম কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই পৰহিলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই পৰহিলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰ্থী চাটবট, আয়ুষ্মান এপ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ ষোড়শ সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে এখন ইংৰাজী দৈনিক কাকতত লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত ভাৰতে নিৰাপদ, স্থিতিস্থাপক, ন্যায়সংগত আৰু বহনক্ষম বিশ্ব শক্তিৰ জৰিয়তে ভৱিষ্যতে গ্লোবেল ছাউথত স্থান দিয়াৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বাৰ্তাটোত শ্ৰীমোদীয়ে কয় যে মন্ত্ৰীগৰাকীয়ে প্ৰবন্ধটোত শক্তিশালী আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল শক্তি ব্যৱস্থা কেৱল ঘৰুৱা নীতিৰ জৰিয়তে নহয় বৰং শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে গঢ় লৈ উঠে বুলি উল্লেখ কৰিছে। ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যৱান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ'ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত। পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গৃহৰ জ্যেষ্ঠ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ মনোযোগেৰে শুনে। জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি সংঘটিত চাইবাৰ প্ৰবঞ্চনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে চাইবাৰ অপৰাধীসকলে বিভিন্ন উপায়েৰে বৃদ্ধ লোকসকলক ভয় দেখুৱায় আৰু প্ৰবঞ্চনা কৰে। এনে অপৰাধৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে জ্যেষ্ঠ আৱাসীসকলক নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ লিখি সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰে যাতে ভৱিষ্যৎ প্ৰজন্মই তেওঁলোকৰ জ্ঞান

0: প্রজ্ঞা আৰু অভিজ্ঞতাৰ পৰা উপকৃত হ'ব পাৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে থিৰু কে ভাগ্যৰাজে তেওঁৰ স্মৰণীয় চলচ্চিত্ৰ, স্বকীয় কাহিনী আৰু অসাধাৰণ চিত্ৰনাট্যৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অনন্য অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে ভাগ্যৰাজৰ উদ্ভাৱনীমূলক চিত্ৰনাট্য শৈলী আৰু জটিল কাহিনীসমূহ সহজ অথচ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ ক্ষমতাই তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাগ্যৰাজৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি যদিও তেওঁ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান আৰু ঐতিহ্যই আগন্তুক প্ৰজন্মৰ শিল্পী আৰু চলচ্চিত্ৰ প্ৰেমীসকলক সদায় অনুপ্ৰাণিত কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা পাঁচ বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীতৰ অনুষ্ঠানত শুনক বিদিশা ভূঞাৰ কণ্ঠৰ গীত, গীতৰ কথা জীৱন সিঙৰ।

0: এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছোঁ সুৰ লহৰী।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
1: অকুলাস আই হস্পিটেল।
2: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
1: পুনৰ কৈছো 6000-6783-83।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
0: সুৰলহৰী অনুষ্ঠানৰ আৰম্ভণিতে শুনক পূৰৱৰ পশ্চিম বোলছবিৰ এটি গীত, মহেন্দ্ৰ কাপুৰ আৰু সংগীসকলৰ কণ্ঠত।

সেয়া আছিল সুৰজ বুলছবিত মহম্মদ ৰফি। শ্ৰোতাসকল, এইবাৰ আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, বুলছবি লাভ ইন টকিঅ'।

উপকাৰ বুল ছবিত মহেন্দ্ৰ কাপুৰ আৰু সংগীসকলৰ কণ্ঠৰ গীতটি শুনিলে। সুৰলহৰী অনুষ্ঠানটিৰ আজিলৈ ইমানতে সামৰিছোঁ। এতিয়া অসমীয়া মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফ্ৰীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজিৰ ব্যৱস্থা নিজে কৰিব লাগিব বুলি মন্তব্য কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা 5 জুলাইত অনুষ্ঠিত হ'ব। আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু ডোনাল্ড ট্ৰাম্পৰ ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত 3-দিনীয়া ত্ৰিপুৰা গোলকীয় মাটি কঁঠাল মহোৎসৱ মুকলি কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে কুকুৰে কামোৰাৰ ঘটনা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি চিকিৎসালয়, বিদ্যালয়, ৰেল ষ্টেচন আৰু ক্ৰীড়া প্ৰাংগণসমূহ সকলো চৌহদৰ পৰা বাটৰ কুকুৰ আঁতৰ কৰিবলৈ সকলো মন্ত্ৰালয়ক নিৰ্দেশ দিছে। আৰু ইজিপ্তে প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছো বিয়লি ৰং। আজি আমাৰ লগত আছে এগৰাকী বৰ্ষীয়ান মহিলা। নগাঁৱৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে তেখেতৰ সম্পৰ্ক আছে। এগৰাকী ভাল কবি হিচাপে তেখেতৰ পৰিচয় আছে। ঘৰ দেউৰী গাঁৱত, বয়স 4 কুৰিলৈ, মাত্ৰ 4 বছৰ কম। আমি আজি তেখেতৰ সৈতে কথা পাতিম, তেখেতৰ জীৱনৰ কথা, তেখেতে এৰি অহা দিনবোৰৰ কথা আজি আমি ইয়াত ৰোমন্থন কৰিম। আৰু এই জীৱনৰ বিয়লি বেলাত তেখেতৰ যিখিনি অনুভৱ, তেখেতৰ যিখিনি উপলব্ধি আমি আজি ইয়াত আলোকপাত কৰিম। আমি সেইগৰাকী অনুপমা শৰ্মা বৰুৱা বাইদেউক আজিৰ এই অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। আমি তেখেতক নমস্কাৰ জনাইছোঁ।
3: ধন্যবাদ।
2: আপুনি তেজপুৰৰ জীয়াৰী আছিল?
3: হয়।
2: তেজপুৰ কোন ঠাইৰ জীয়াৰী আছিল আপুনি?
3: মই বান ভগদত্তৰ যুদ্ধৰ শোণিতৰে ৰঙীন হোৱা শোণিতপুৰ জিলা আৰু তাৰেই পাৰ্শ্বৱৰ্তী এলেকা, সাহিত্য সংস্কৃতিৰ ভঁৰালস্বৰূপ জামগুৰিহাটৰ সৌভাগ্য মাধৱ গাঁৱৰ মোৰ জীয়ৰী। মোৰ দেউতা আছিলে মুক্তিযোদ্ধান স্বৰ্গীয় নগেন বৰঠাকুৰ আৰু মাতৃ বাসন্তী দেৱী বৰঠাকুৰ।
2: আপোনাৰ শিক্ষা আৰম্ভ ক'ত হৈছিল?
3: প্ৰথম পঢ়াশলীয়া শিক্ষা আইতাৰ তদাৰকীত, আমাৰ আইতা আছিলে, আইতাৰ তদাৰকীতে সেই স্থানীয় মাধৱ বালিকা বিদ্যালয়ত হৈছিলে। তাৰ পৰাই মই প্ৰাথমিক শিক্ষা শেষ কৰি জামগুৰিহাটৰ বালিকা উচ্চ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰ পৰা পুনৰ জামগুৰি চৰকাৰী মাধ্যমিক বিদ্যালয়ত মই আকৌ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ।
2: আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা?
3: হয়।
2: সেইটো যোগসূত্ৰ কেনেকৈ?
3: মোৰ এটা উচ্চ শিক্ষাৰ সাংঘাতিক এটা মানে মন আছিলে, কেনেকৈ হৈছিলে কি হৈছিলে নাজানো। মই দেখোঁ মোৰ দাদাহঁতে কলেজত পঢ়িবলৈ যায়, দাদাই মোক এদিন গুৱাহাটীলৈ লৈ যাওঁতে মোক ইউনিভাৰ্চিটিখন দেখুৱাইছিলে। দেখুৱাই মোক কৈছিলে সেইটো বিল্ডিঙত তুমি এদিন আহি বহিবহি লাগিব, তাত পঢ়িব লাগিব, তুমি ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী ল'ব লাগিব। কিন্তু তেতিয়া কিন্তু মই হাইস্কুলীয়া ছাত্ৰী, তেতিয়াৰ পৰাই সেই সপোনটো মোৰ চাগে আছিলে। কিন্তু এটা সাত্বিক ব্ৰাহ্মীণ কুলত জন্ম হ'লোঁ কাৰণেই হয়তো সামাজিক নীতি অনুসৰি মোক 17 বছৰ বয়সতে মোৰ বিয়া দিছিলে নগাঁৱৰ দক্ষিণপাট অঞ্চলৰ শিক্ষক প্ৰয়াত ৰামেশ্বৰ শৰ্মা বৰুৱাৰ। আৰু তেতিয়াৰ পৰাই নগাঁৱৰ বোৱাৰী হ'লোঁ। কিন্তু মনৰ আশা মনত পুহি ৰাখিও মই কিন্তু তাক কোনোদিনে বাদ দিব পৰা নাছিলোঁ। আনকি মোৰ বিয়াৰ দিনা ৰভাৰ তলিতো মোৰ ককা দেউতাই, মোৰ মাতৃ দেউতাক ককা দেউতাই সমাজতে এটা ঘোষণা কৰিছিলে ৰভাৰ তলত উমৰগুৰিত যে মোৰ নাতি কিন্তু পঢ়িবৰ বৰ উৎসাহী, তাইৰ মন আছে, মগজ আছে, গতিকে তাইক সেই সুবিধা আপোনালোকে কিন্তু দিব লাগিব। ৰভাৰ তলৰ হোমৰগুৰিত ককাদেউতাৰ সেইটো ডিমাণ্ড, গতিকে চাগে ভগৱানৰ আশীৰ্বাদ আৰু মই ঠিক সৌভাগ্যক্ৰমে ঠিক তেনে এখন ঘৰেই পালোঁ, যদিও এখন গাঁও অঞ্চলত আহি পেলাই মই থাকিবলৈ বহুত এটা ডাঙৰ পৰিয়ালৰ মাজত মই আছিলোঁ। প্ৰায় 18 মানুহৰ ভাত মই এমাহৰ পিছৰ পৰা ৰান্ধিবলগীয়া হৈছিলে, তেনেকুৱা এটা পৰিয়াল। কিন্তু মই সৰুকালখিনি মই মা দেউতাৰ যিটো তত্বাৱধান বা আইতাৰ যি তত্বাৱধান, আগলি বতাহত উৰা পখিলাৰ দৰে মই উৰি উৰি ডাঙৰ হৈছিলোঁ। মোৰ সাংঘাতিক এটা সাংস্কৃতিক সুলভ মন তেতিয়াৰ পৰাই আছিলে।

0: মোৰ বোধ কৰোঁ 5 বছৰমান বয়সত আমাৰ সন্মানীয় সকলে জানে আন্না হাজাৰেদেৱ অসমলৈ আহিছিলে প্ৰথমবাৰৰ কাৰণে। আমাৰ হাইস্কুলৰ ইংৰাজী শিক্ষক প্ৰবীণ বৰুৱা ছাৰৰ ঘৰত তেখেতে সোমাই পেলাই অকণমান বোধ কৰোঁ ৰেষ্ট কৰিছিল। আমি ইমানো ঢুকি নাপাওঁ সৰু ল'ৰা ছোৱালী, কিন্তু সেই আন্না হাজাৰে জামগুৰিহাটৰ বৰবৰী আৰু সৰুবৰী পেলাই, বৰবৰীত এতিয়া সৈন্য বাহিনীৰ 12 বেটেলিয়নৰ ডাঙৰ কেম্প আছে, সৰুবৰীত এখন ডাঙৰ পথাৰ আছিলে, সেই পথাৰতে মানে ৰভা দি তাত কিবা সভা পাতিছিলে। সেই সভাত মোক মোৰে গাঁও সম্বন্ধীয় দাদাই এটা নৃত্য শিকাইছিলে, কৃষ্ণ নৃত্য শিকাই মোক লৈ গৈ সেই আন্না হাজাৰে য'ত আছিলে তাত আহিছিলে ককা মিত্ৰদেৱ মহন্ত তালৈ আহিছিলে সভাপতিত্ব কৰিবৰ কাৰণে। এইবিলাক আমাৰ সপোন সপোন লাগে। আৰু সেই তেতিয়া তাত এখন তক্তা পোচৰ ওপৰত এখন কাপোৰ পাৰি তাত মোক নাচিবলৈ দিছিলে। গতিকে খুব উৎসাহৰ সৈতে নাচিছিলোঁ। নাচি যেতিয়া নামি আহিছিলোঁ তেতিয়া মানুহে মোক দেখা পোৱা নাছিলে, চবে চাবলৈ বিচাৰিছে। তেতিয়া ককা মিত্ৰদেৱ মহন্তদেৱে মোক নিজে তেখেতৰ সভাপতিৰ আসনৰ আগৰ টেবুলখনত থিয় কৰি দি পেলাই মোক পৰিচয় কৰি দিছিলে, এইজনী আমাৰ অকণমানজনীয়ে কৃষ্ণ নৃত্য কৰিলে কৃষ্ণ হ'ল এইজনী ছোৱালী। ঐশ্বৰিক কিবা এটা আশীৰ্বাদ যেন মোৰ মূৰত পৰিছিলে, মোৰ শিৰত পৰিছিলে। আৰু সাংঘাতিক সাংস্কৃতিক সুলভ এটা মন সৰুৰে পৰাই আছিলে, কাৰণ মোৰ পৰিয়ালটোতে আমি বিষ্ণুৰাভাৰ ফণী শৰ্মাদেৱৰ ভোগজাৰ নাটকখন কৰিব পৰা সুবিধা মোৰ পৰিয়ালটোৰ ভিতৰত আছিলে।
1: আমি আপোনাৰ সাংস্কৃতিক বা সাহিত্যৰ কথাবোৰ আকৌ পাতিম। আমি আলোচনা কৰি আছিলোঁ আপোনাৰ শিক্ষাৰ কথা।
0: হয়,
1: তাৰমানে আপুনি বিয়া হোৱাৰ পিছত স্নাতক ডিগ্ৰী আহৰণ কৰিছে আৰু স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিছে, নহয় জানো?

0: এবছৰীয়া প্ৰাক
1: বিশ্ববিদ্যালয়
0: পঢ়িব লাগিছিলে। আজিকালি যিটো দুবছৰীয়া,
1: দুবছৰীয়া
0: তিনিবছৰীয়া হৈছিলে, তাৰপিছত দুবছৰীয়া হ'ল, পৰীক্ষা দিয়েই গুচি গৈছিলোঁ, ভয় লাগিছিলে ৰিজাল্ট কি হয়। তাৰপিছত তাতে গৈ পেলাই সেই ইউনিভাৰ্চিটিখন দেখি পেলাই আৰু মোৰ মানে এটা হেৰি আহিছিলে। আৰু ইয়াতো মোৰ গৃহস্থী ঘৰখনত যিখনত মই পালোঁ, মোৰ শাহু, মোৰ জেঠাহু আৰু অন্যান্য দেউৰহঁতে মোক যথেষ্ট সেইখিনিত উপকৃত কৰিছিলে। আৰু স্বৰ্গীয় ৰামেশ্বৰ শৰ্মা বৰুৱা মোৰ স্বামী, তেখেতেও খুব উদাৰচিতীয় মানুহ আছিলে বুলি মই ভয় কৰিছিলোঁ, কিন্তু ভাবিছিলোঁ কাৰণ তেখেতৰ সকলো অনুপ্ৰেৰণা নহ'লে মই নোৱাৰিলোঁহেঁতেন সেইটো কাম কৰিব।
1: দক্ষিণপাত, এই যিটো বৃহৎ এলেকা দক্ষিণপাত তুলসীমুখ, এই গোটেই এলেকাটোত ৰামেশ্বৰ শৰ্মা বৰুৱা ছাৰক সকলোৱে জানে।
0: হয়,
1: তেখেত দক্ষিণপাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংক আৰু গণিতৰ শিক্ষক
0: আছে।
1: অৱসৰ আগে আগে তেখেতে অধ্যক্ষৰ দায়িত্ব লৈছে। আৰু আমি যিমানখিনি জানো যে দক্ষিণপাত, এই গোটেই অঞ্চলটোত তেখেতক এগৰাকী খুব পৰিশীলিত ব্যক্তি, সহজ সৰল আৰু মিষ্টভাষী, স্বল্পভাষী ব্যক্তি হিচাপে সকলোৱে তেখেতক জানিছিল। আৰু
0: যিসকল শিক্ষাগুৰুৰ ওচৰলৈ মোক লৈ গৈছিলে এবাৰ এবাৰৰ কাৰণে, সেইসকলে সকলোৱে কৈছিলে যে ৰামেশ্বৰ আমাৰ অঞ্চলৰ জুৱেল, এই শব্দটো মোক কৈছিলে। মই তেতিয়া ইমানো বুজি পোৱা নাছিলোঁ, কিন্তু কৈছিলে, ভয়ে ভয়ে যাওঁ আৰু শিক্ষাগুৰুসকলক প্ৰণাম এটা জনাবলৈ মোক লৈ গৈছিলে কিন্তু তেখেতে।
1: হয়, না আমিও জানিছিলোঁ যে তেখেতে এগৰাকী অত্যন্ত জনপ্ৰিয় শিক্ষক আছিল আৰু তেখেতৰ যথেষ্ট মেধা গুণ আছিল, আৰু সেইকাৰণে তেখেতে অঞ্চলটোত সকলোৱে শ্ৰদ্ধা লাভ কৰিব পাৰিছিল। আৰু তেখেতৰ পত্নী হিচাপে আপুনি দেউৰী গাঁৱলৈ বিয়া হৈ গৈছে, আপোনাৰ সাংসাৰিক জীৱন সম্পৰ্কত অকণমান কওকচোন।
0: সাংসাৰিক জীৱনত মই আছোঁ আৰু খুব সুখী বুলি মই ক'ব নোৱাৰোঁ, কাৰণ মোৰ মনৰ হেঁপাহবোৰ পূৰ কৰিবলৈ মই সুবিধা পোৱা নাছিলোঁ। আৰু এখন ডাঙৰ গৃহস্থী, কাৰবাৰী মানুহ আছিলে, হাতীৰ কাৰবাৰ আছিলে বা অন্যান্য খেতি বাতি অন্যান্য সেইবিলাকৰ ভিতৰতো ব্যস্ত থাকি মই মানে নিজক সময় দিব নোৱাৰিছিলোঁ। কিন্তু তাৰ মাজত মই কেনেবাকৈ সময় উলিয়াই ৰাতি বহুত দেৰিলৈকে, লাইট নাছিলে, কাৰেণ্টৰ তেতিয়া ছিষ্টেম নাছিলে গাঁৱত, লেম্প জ্বলাই ৰাতি বহুত দেৰিলৈকে খুৱাই বোৱাই সকলোকে খুৱাই লৈ মই এটা কোণত বহি পেলাই মই কিতাপ পঢ়িছিলোঁ বা লিখা পঢ়া কৰিছিলোঁ। কাৰোবাৰ পৰা ক'ৰবাৰ পৰা কেনেবাকৈ কিতাপবোৰ গোটাই আনিছিলোঁ, এনেধৰণৰ মানে তেনেকৈ কৰিছিলোঁ। কিন্তু তেখেতে মই ৰাতি যদি সাৰ পাই পেলাই মোক দেখে তেতিয়া কিন্তু মোক খং কৰিছিল যে এনেকৈ নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে, মানে ইমানেই সতৰ্ক আছিলে, মই সেইটোহে ক'ব গৈছোঁ, নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে। টোপনি,
1: তাৰমানে কথাটো এনেকুৱা হ'ব নেকি যে এই যে আপুনি ক'লে যে খুব সুখী আচলতে অনুভৱ কৰা নাছিলোঁ, খুব কম বয়সতে আপোনাৰ বিয়া হৈছে, এটা ডাঙৰ যৌথ পৰিয়াল, আৰু আগতে আমাৰ গাঁৱৰ সমাজ ব্যৱস্থাত প্ৰত্যেকঘৰ মানুহৰে যৌথ পৰিয়াল আছিল, আৰু আমি কিন্তু এটা কথা সদায় অনুভৱ কৰোঁ যে যৌথ পৰিয়ালৰ এটা কিন্তু ডাঙৰ আনন্দও আছে,
0: আনন্দ আছে
1: আৰু যুগাত্মক দিশো আছে,
0: আমি বুজি পোৱা নাছিলোঁ।
1: কিন্তু আপুনি যিহেতু 17 বছৰীয়া এগৰাকী ছোৱালী আৰু আপুনি গান ভাল পায়, নৃত্য কৰি ভাল পায়, অভিনয় কৰি ভাল পায়, পঢ়ি ভাল পায়, আৰু সেইকাৰণে চাগে আপুনি অকণমান অসুখী বুলি অনুভৱ কৰিছিল।
0: মনত আফচোচ আহে, মই একো কৰিব নোৱাৰিলোঁ, ঠিক তেনেকুৱা এটা ভাৱ আহে আৰু অন্তত পঢ়াৰ ক্ষেত্ৰত।
1: কিন্তু এনেই আপোনাৰ সাংসাৰিক জীৱন,
0: সাংসাৰিক জীৱন মই যথেষ্ট সুখী, মই সাংসাৰিক জীৱনত,
1: কাৰণ আপোনাৰ স্বামী এগৰাকী অতি উদাৰ আৰু সৰল ব্যক্তি, আৰু আপোনাৰ পৰিয়াললৈ কেইবাটাও সন্তান আহিছে, আপুনি তেওঁলোকৰ বিষয়ে অকণমান কওকচোন।
0: মোৰ প্ৰথম ছোৱালী সন্তান 3গৰাকী, তাৰপিছত মোৰ একমাত্ৰ ল'ৰা, ডাঙৰ জীয়ৰীৰ নাম আছিলে মোৰ ববিতা বৰুৱা কটকী, বিয়া দিছিলোঁ, তেওঁলোকে বাহিৰে বাহিৰে থাকিলে, এতিয়া গুৱাহাটীত থাকিছেহি। ভগৱানৰ কৃপাত নাতিহঁতৰ পৰা মই খুব আনন্দ পাইছোঁ। তেওঁৰ জীয়ৰী ডাঙৰ ছোৱালী অদ্ৰিজা বাচ্য, তেওঁ বৰ্তমান লণ্ডনৰ ব্ৰিষ্টল ইউনিভাৰ্চিটিৰ পৰা তেওঁ MSW কৰিলে, কৰি পেলাই এতিয়া তেওঁ লণ্ডনৰ নাগৰিকত্বও পাইছে, সমাজ সেৱা বিভাগৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টতে তেওঁ ভাল এটা পদবীত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে।
1: হয়, আৰু ল'ৰা আপোনাৰ?
0: ল'ৰা মোৰ এজনী, সত্যব্ৰত বৰুৱা, তেওঁ দক্ষিণপাটৰ নিজা স্থানীয় স্কুলৰ পৰাই পঢ়ি গ'ল, এওঁলোকে পিতা বুলি মাতিছিলে, পিতাকৰ তত্ত্বাৱধানত থাকি পেলাই যেতিয়া পঢ়া শুনা কৰিছিলে তেনেকেই তেওঁলোকে ভগৱানৰ কৃপাত যথেষ্ট মেধা সহকাৰে তেওঁলোকে পাৰ হৈ গ'ল। কিন্তু শেষত তেখেতৰ হঠাৎ বিয়োগ হ'ল, 93ত মোৰ দেউতা শংকৰদেৱৰ তিথিৰ দিনা ঢুকাইছিলে, আৰু তেখেতৰ আদ্যশ্ৰাদ্ধলৈ গৈ পেলাই তাতেই তেখেতৰ হাৰ্ট এটেক হৈছিলে,
1: ৰামেশ্বৰ শৰ্মা
0: শৰ্মাবোৰৰ। সেইটোৱে মোক সাংঘাতিকভাৱে, মানসিক আৰু শাৰীৰিক আৰ্থিকভাৱে মোক যথেষ্ট ক্ষতি কৰিলে, কাৰণ মই দিগ বিদিক হেৰুৱাই পেলাইছিলোঁ, কি কৰিম, কেনেকৈ হ'ব, ল'ৰা পঢ়িবলৈ আছে।

0: ছোৱালী পঢ়াবলৈ আছে শিকিম, তেনেকৈয়ে সংগ্ৰাম কৰিলোঁ আৰু যেনেকৈ হওক, মানে মই নিজৰ স্থিতি ঠিকে ৰাখি সকলোৰে সহযোগত মই সুন্দৰভাৱে চলি গ'লোঁ। ছোৱালী চাৰিগৰাকী আছিলে মোৰ, ডাঙৰ ছোৱালী ববিতা কটকীৰ কথা মই ইতিমধ্যে তেওঁলোকে মোক সদায় তদাৰক কৰি থাকে। দুই নম্বৰ জীয়ৰী আছিলে, যোৰহাটত বিয়া দিছিল, তেওঁ বিদ্যুৎ বিভাগৰে ইঞ্জিনিয়াৰ আছিলে, কিন্তু হঠাৎ ছোৱালী মোৰ ৰোড এক্সিডেণ্টত 18 চনত তেওঁ এক্সপায়াৰ্ড হৈছে। দুই নম্বৰ জীয়ৰী,
1: আপুনি দলিৰ কথা কৈছে,
0: দলি। তিনি নম্বৰ জলি, বিয়া দিলোঁ, বৰ্তমান ডিফু বাসিন্দা। আৰু সৰু জীয়ৰী হতৰূপা, পলৈ পলি বুলি মাতিছিলোঁ সৰুগৰাকী, তেওঁকো গ্ৰেজুৱেশ্যন কৰিলে, তাৰপিছতে তেওঁকো বিয়া দিয়া হৈছিলে যোৰহাটত। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ খুৰাকে মোৰ ছোৱালী বিয়া পাতিছিলে, মোহিনীমোহন বৰঠাকুৰৰ 5 নম্বৰ ভায়েকে, তেখেতসকলৰ 6জন ল'ৰা, 5 নম্বৰগৰাকীয়ে মোৰ ছোৱালী বিয়া কৰিছে। তেওঁ ইলেক্ট্ৰিচিটিৰ ইঞ্জিনিয়াৰ আছিলে, বৰ্তমান তেজপুৰ বাসিন্দা।
1: আপুনি কিছু সময়ৰ আগতে অকণমান উল্লেখ কৰি গৈছিল যে ব্ৰাহ্মণ পৰিয়ালৰ কিছু বাধ্যবাধকতা বা কিছু নীতি নিয়মৰ কথা, কেনেকুৱা কথাবিলাকত আপুনি অসুবিধা পাইছিল?
0: মই সেইটো কথাত, সেই এটা মোৰ মানে সাংঘাতিক এটা মনত সদায় থাকি গ'ল আৰু আজীৱন থাকিব, মৃত্যু পৰ্যন্ত থাকিব, যে ব্ৰাহ্মণ কুলত জন্ম হোৱাৰ কাৰণে কিজানি মোৰ মনৰ ইচ্ছামতে কাম কৰিব পৰা নাছিলোঁ নেকি, নেকি নহয় সঁচা কথা। মোৰ আইতা আছিলে কুলীন ব্ৰাহ্মীণ ঘৰৰ আইতা আৰু তেতিয়াৰ মানুহ শোণিতকোঁৱৰ গজেন বৰুৱা,
1: হয়, তেখেতো বিখ্যাত নাট্যকাৰ,
0: বিখ্যাত নাট্যকাৰ, নৃত্যপতি, সেই নটৰাজ নৃত্যৰ প্ৰথম বিষ্ণু ৰাভাৰকে আগতে তেখেতেই সেই নটৰাজ নৃত্য হেৰি কৰিছিলে, শোণিতকোঁৱৰ গজেন বৰুৱা। তেখেতে
1: শোণিতকোঁৱৰ
0: উপাধি পালে, তেখেতে গজেন বৰুৱা, ডেকা সুন্দৰ ঘৰ। বৰ্তমান বাৰচহৰীয়া ভাওনা যি গোটেই বিশ্বজুৰি তোলপাৰ লগাইছে, সেই বাৰচহৰীয়া ভাওনাৰ প্ৰধান পৃষ্ঠপোষক আৰু প্ৰথম উদ্যোক্তা মানুহজন সেই গজেন বৰুৱা।
1: আপোনাৰ কি হয়?
0: আমাৰ বৰ্তা বুলি মাতোঁ, কিন্তু তেখেতেই মোৰ সাংস্কৃতিক গুৰু আৰু সৰুৰে পৰা অত্যন্ত মৰম কৰিছিলে। বৰ্তাই প্ৰথম অসমৰ এটা সাংস্কৃতিক প্ৰতিনিধি দল থাইলেণ্ডলৈ নিবৰ কাৰণে বৰ্তাই যোগাযোগ কৰিছিলে, সেই তাহানিতে, মই তেতিয়া ক্লাছ 8ৰ ছাত্ৰী, আৰু সেই দলটোত মোক অন্তৰ্ভুক্ত কৰিছিলে। দেউতাক ক'লোঁ, দেউতাই খুব ভাল পালে। গজেন ককাইদেৱে যেতিয়া কৈছে আৰু কি ভাল, মামাৰ পাৰ্মিশ্যন ল'লোঁ, দেউতাই সৰু হলদল এটাও আনি দিলে, তেতিয়া হলদল এটা ল'ব লাগে, হলদল এটা আনি দিলে, বস্তু মানি মানি বুলি ঠিক কৰিলে। কিন্তু আইতাই ক'লে, এইবিলাক কেলৈ আনিছ, কি কৰিছ দেউতাক, যেতিয়া দেউতাই ক'লে বোলে কিয় অনুকণ যাব নহয়, এনেকৈ মোক দেউতাই অনুকণ বুলি মাতিছিলে, অনুকণ যাব নহয়, এনেকৈ এনেকৈ গজেন ককাইদেৱে লৈ যাব, এনেকৈ এনেকৈ। আইতাৰ একদম মানে ৰুদ্ৰমূৰ্তি, মোৰ নাতি হৈ এনেকৈ যাৰ তাৰ লগত ক'ৰবাত বিদেশলৈ যাব, আহিলে মই ক'ত ঠাই দিম, ক'ত বিয়া দিম সেইজনী ছোৱালী, মই কিয় হুলস্থুল লগাই দিলে আইতাই। তাৰপিছত আৰু ময়ো প্ৰায় 3 দিনমান নোখোৱাকৈয়ে থাকিলোঁ, সেই যোৱা নহ'লগৈ, মোৰ দুৰ্ভাগ্য। সেইকাৰণে কিয় ব্ৰাহ্মণ কুলত জন্ম লৈছিলোঁ মই, মানে তেনেকুৱা ভগৱানৰ ওচৰত অকণ অভিযোগ কৰিবলৈ মন গৈছিলে।
1: আচলতে কেতিয়াবা এনেকুৱা হয় যে আমাৰ নাৰী সমাজখনেই আমাৰ সমাজৰ কিছুমান নীতি নিয়ম কিন্তু বেছিকৈ খামোচ মাৰি দিয়ে।
0: আইদেউ সন্দিকৈকটো তেনেকেই কৰিলে, অৱশ্যে তেখেতসকল আমাৰ নমস্য বহুত আগৰ কথা, কিন্তু তেতিয়াও তেনেকুৱা এটা হ'ল, মানে সেইকাৰণে মই কওঁ মোৰ আক্ষেপ সাংঘাতিক থাকি গ'ল।
1: মই আচলতে কোনটো কথা কৈছোঁ, স্বামী বিয়োগ হোৱা এগৰাকী নাৰীৰ কপালৰ সেন্দুৰখিনি মুচি দিব লাগে বা হাতৰ খাৰু ভাঙি দিব লাগে বা খুলি দিব লাগে,
0: সেই ক্ষেত্ৰতো মই বহুত অপমান পাইছিলোঁ।
1: এই এই কথাবিলাক পুৰুষ সমাজখনে যিমান বেছি আগভাগ লয়,
0: মহিলাসকলে বেছি আগভাগ লয়। তেনেকুৱা মানে কঠোৰ বাস্তৱৰ মাজত মই সোমাই পৰিছিলোঁ। মোৰ যেতিয়া স্বামী বিয়োগ হৈছিলে, তাৰপিছত সকলোবিলাক কোনোবাই খুলিয়ে দিলে, কি কৰিলে কৰিলে, কিন্তু মোৰ কাণত কোনোবাই ক'লে, নহয় কাণত সেইযোৰ থাকক, থাকিব লাগে আমাৰ ঘৰৰ ভিতৰত, কোনোবাই ক'লে আৰু বাই ভনী। তেতিয়া মোৰ ওচৰ চুবুৰীয়া এগৰাকীয়ে 4 দিনৰ দিনা আহি পেলাই এগৰাকীয়ে মানে খুব ইয়াৰ্কি মাৰিছে, তাৰপিছত কৈছে সেইডাল কেলৈ পিন্ধে, কি এতিয়া আৰু সেইবিলাক গহনা গাঁঠৰি পিন্ধি পেলাই ক'ৰবাত আকৌ নাচিবলৈ বাগিবলৈ যাবলৈ দিন আছে নেকি, এনেকুৱা ধৰণৰ কঠোৰ বাক্য। মই একো মাতা নাছিলোঁ, মই চুপচাপ বহি আছিলোঁ আৰু মোৰ যি যোৱা চবেই মানে আঁতৰি আঁতৰি গৈ কান্দিছিলে।

0: আপুনি 17 বছৰ বয়সত বিয়া হৈ আহিছিল,
1: হয়
0: আপুনি নিজেও কৈছে যে আচলতে বহুত বস্তু আপুনি এৰি থৈ আহিছে, সেই বিয়াৰ সেই সময়খিনি আপুনি কেনেধৰণে পাৰ কৰিছিল?
1: গুৱাহাটীলৈ গৈছিলোঁ, মোৰ মামাৰ তাত গৈছিলোঁ, মামাৰ তাত থাকিলোঁ কেইদিনমান, তাৰপিছতে ৰিজাল্ট দিলে, ৰিজাল্ট ভাল হৈছে, আহিলোঁ। এই এবছৰীয়া প্ৰাক বিশ্ববিদ্যালয়ৰ যিটো পৰীক্ষা সেইটো

0: পেলাই গৈছোঁ মই। আহি পেলাই এনেছে তাত দেখিছোঁ মামা মামীয়ে মানে কিবা গহনা কিবা বনাই আনিছে, আনি পেলাই মোক মানে সেইডাল ভাল লাগিছেনে, মই মামীক কৈছোঁ মামী তোমাক বৰ ধুনীয়া লাগিব এইডাল দি। মই তেনেকৈ মই ভবা নাই সেইবিলাক যে কিবা বিয়াৰ গহনা বনাইছে, মই নাজানো বিয়াৰ কথা। মামীয়ে কৈছে হ'ব তুমি পিন্ধাচোন তুমি পিন্ধিলে, ক'লে এ মই বোলো নপিন্ধো তুমি পিন্ধিবা এইবুলি কৈ পেলাই মই আহিলোঁ। কিন্তু সেইখিনি যে নাজানো টোপোলা বান্ধি লৈ আছে বিয়াৰ কইনাৰ গহনা আনিছে মই নাজানো।
1: দৰাই চাবলৈ গৈছিলে নে আপোনাক?
0: দৰাই চাবলৈ এবাৰ গৈছিলে, কোনোবা আলহী গৈছিলে।
1: আগতে মই সুধিছো এইকাৰণে, আগতে কিন্তু বহুত বিয়া এনেকেও হৈছে
0: দৰা গৈছিলে
1: যে দৰাই ছোৱালী চাবলৈ যোৱাই নাই।
0: দেউতা মোৰ কৰ্মৰত আছিলে, দেউতা সামাজিকভাৱে যথেষ্ট সক্ৰিয় আছিলে আৰু আমাৰ দুখন তেতিয়া বাছ আছিলে, আমাৰ পেহীৰ ঘৰত বাছ আছিলে, এনেকৈ ধৰি এটা প্ৰাইভেট চেণ্ডিকেট বিশ্বনাথ চাৰিআলিৰ বাছ চেণ্ডিকেট কিন্তু দেউতাই এষ্টাব্লিছ কৰা। দেউতা ভাল চিকাৰী হিচাপে বৰ বিখ্যাত আছিলে দেউতা। দেউতাৰ তিনিটা বন্দুক আছিলে।
1: কি নাম আছিল তেখেতৰ?
0: দেউতাৰ নাম নগেন বৰঠাকুৰ।
1: নগেন
0: বৰঠাকুৰ আছিলে। লাইচেঞ্চ পাইছিলে বনৰীয়া বাঘ মানুহ খোৱা বাঘ মাৰা আৰু হাতী মাৰা, দেউতাৰ লাইচেঞ্চো আছিল আনকি। আমি দেখিছিলোঁ কিবা তিনিটা বন্দুক দেখুৱাই দেখুৱাই, এইটো বিগ ৰাইফল, এইটো টুটুবোৰ, এইটো মুখ চৰাই মৰা এটা, বন্দুক মৰা এটা, বাঘ মৰা এটা, এনেকৈ দেখুৱাই মানে আমি খুব ভাল পাওঁ আৰু সেইবিলাক দেখি পেলাই। বাগানবিলাকত ব্ৰিটিছ প্ৰধান হেৰিবিলাক কোম্পানীবিলাকৰ মানুহ আছিলে, কোনোবাই লগ ধৰে দেউতাক লৈ যায় চিকাৰলৈ যায়। দেউতা মানে এইবিলাকত খুব আগ্ৰহী আছিলে সকলো কামৰ উপৰি। তথাপি দেউতাৰ সাংস্কৃতিক দিশটোতো কিন্তু মোক যথেষ্ট দেউতাৰ অৱদান আছে, কিন্তু নীতি নিয়মতো কঠোৰ।
1: বিয়াৰ পিছত আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছে বা স্নাতকোত্তৰ উপাধি লাভ কৰিছে, গতিকে সেইখিনি যথেষ্ট ডাঙৰ কথা। আপুনি সমাজ সেৱাৰ সৈতে কেতিয়া জড়িত হ'ল?
0: সমাজ সেৱা মোৰ দেউতাৰ লগে লগে মই আচলতে ওলাইছিলোঁ। চীনা যুদ্ধ হৈছিলে 62 চনৰ যিটো চীনা যুদ্ধৰ যিটো সেই প্ৰভাৱটো আমাৰ জামগুৰিহাটত তেজপুৰত খুবেই বেছিকৈ পৰিছিলে, কাৰণ তেতিয়া ব্ৰহ্মপুত্ৰ দলং নাছিলে আৰু অৰুণাচল সীমান্তত চীনাই আহি পেলাই বহুত উৎপাত হেৰি কৰিছিলে। সেই তেতিয়া দেউতাই গাড়ী লৈ ওলাই যায় সেই মানুহখিনিক কঢ়িয়াবৰ কাৰণে। মই দেউতাৰ গাড়ীখনৰ বেক চাইডৰ দুৱাৰেদি জাপ মাৰি উঠি যাওঁ, কিয় দেউতা ক'ৰবাত বিপদত পৰে নেকি, মোৰ আচলতে ইণ্টেনশ্যন সেইটোহে। বালিত কোনোবা গৰ্ভৱতী মহিলাৰ কেঁচুৱা জন্ম হৈছে, বালিত লুতৰি পুতৰি হৈ কোনোবা বা বেমাৰী মানুহক লৈ আনিছে, কোনোবাই দাঙি নিব নোৱাৰি পেলাই বালিৰ মাজতে থৈ দিছে, সেই তেতিয়া এটা গেলনত গাড়ীত থকা গেলনৰ পানীখিনি লৈ লৈ মই সেই সকলক মুখত পানী দি বা কিবা কৰি কিবা কৰি, তেতিয়াৰ পৰাই আচলতে মোৰ মনত এটা সমাজৰ প্ৰতি মানুহৰ প্ৰতি কিবা এটা বেলেগ ভালপোৱাৰ হেৰি এটা আহি গ'ল।
1: এই যে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা বা অসম সাহিত্য সভা এনেকৈ বিভিন্ন অনুষ্ঠানৰ সৈতে যে জড়িত হ'ল, কোনখিনি সময়ত?
0: সৰুৰে পৰা আমি এল পি স্কুলত পঢ়াৰ পৰা আমাৰ যিখন সৌভাগ্য মাধৱ দেৱালয় আছিলে, দেৱালয়ৰ প্ৰাংগণত সদায় সন্ধিয়া আমি প্ৰাৰ্থনা সভা পাতিছিলোঁ। চিয়াশী ঘৰ ৰায়ত আছিলে তেতিয়াৰ দিনত, ল'ৰা ছোৱালী গোট খাই মানে আমি প্ৰাৰ্থনা সভা পাতোঁ। ঠিক তেনেকৈ মইনা পাৰিজাত চূড়া, মইনা পাৰিজাতৰ মই প্ৰথম অধিৱেশন তেজপুৰ ছোৱালী হাইস্কুলত হৈছিলে, তাত মই প্ৰতিনিধি হিচাপে জামগুৰি পৰ্যন্ত মানে আহিছিলোঁ। সেই তেনেকেই সমাজৰ মাজলৈ ওলাই গৈ বিভিন্ন কোনোবাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰিছে, কোনোবাই কিবা কৰিছে, সেইবিলাক সহিব নোৱাৰি, সেইবিলাকৰ মাজত সোমাই সোমাই নিজেও বিপদত পৰিছোঁ কেতিয়াবা, মানে এনেকুৱা হ'ল থাকত পৰিছোঁ, কিন্তু মই সেই মানুহখিনি উদ্ধাৰ কৰিবলৈ সদায় ওলাই গৈছিলোঁ।
1: সংক্ষেপে ক'বলৈ গ'লে আপুনি কি কি অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে এতিয়াও?
0: এতিয়াও মই সদৌ অসম গ্ৰাম্য পুথিভঁৰাল জন্ম লগ্নৰ পৰা নহয় জন্মৰ আগৰ পৰা, তেতিয়া সমাজ কল্যাণ বিভাগৰ পৰা ৰেখাৰাণী দাসবৰুৱা আমাৰ মন্ত্ৰী মহোদয় আছিলে, তেখেতৰ জৰিয়তে মই বহুত মানুহক বহুত ধৰণৰ দান বৰঙণি কৰে, আৰু মই মানিবই লাগিব প্ৰয়াত বল্লদেৱ শৰ্মা মোৰ ভাতৃসমূহ, বল্লদেৱ শৰ্মাৰ সেই অনুষ্ঠানটোত মোক জড়িত কৰিলে, তেনেকৈ কৰি পেলাই মই সেই অনুষ্ঠানৰ জৰিয়তেতো সদৌ অসম নহয় অসমৰ বাহিৰলৈও এই অনুষ্ঠানৰ শাখা প্ৰশাখা হৈ গ'ল। তাৰ জৰিয়তে মই যথেষ্ট কাম কৰিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই সুবিধা পাইছিলোঁ গৈছিলোঁ। অসম গণ পৰিষদত থাকোঁতে তেতিয়া যথেষ্টখিনি জিলা সাক্ষৰতা সমিতি বা সমাজ কল্যাণৰ যথেষ্ট কাম চলে, সেইখিনিত মই সক্ৰিয় অংশগ্ৰহণ কৰি বিভিন্ন ট্ৰেইনিং হেৰিবিলাকত মই আগভাগ লৈছিলোঁ বা মই সুবিধা পাইছিলোঁ, মোক বিচাৰিছিলে তেখেতসকলেও বিচাৰিছিলে।
1: আপুনি ৰাষ্ট্ৰীয় জনসহযোগ আৰু বাল বিকাশ সংস্থা
0: হয়
1: তাতো আপুনি জড়িত হৈ আছে,
0: নতুন দিল্লী হজখছত আছে, মই অসম বিজ্ঞান সমিতি আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ সহযোগত একমাত্ৰ অসমৰ প্ৰতিনিধি হিচাপে মই প্ৰতিনিধিত্ব কৰিছিলোঁ।
1: আপুনি আমাৰ যিসকল বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী
0: হয়
1: তেওঁলোকৰ কাৰণেওতো আপুনি কাম কৰিছিল বুলি মই জানো,
0: কৰিছিলোঁ
1: তাৰমানে সামাজিক কাম কৰিবৰ কাৰণে
0: তেখেতে যথেষ্ট উদগনি মোক দিছিলে, কাৰণ জানে মই সৰুৰে পৰাই সেইবিলাকৰ কাৰণে।
1: আচলতে কথাটো হয়তো এনেকুৱা যে আপোনাৰ পিতৃগৃহ সেইখনো এখন আৰ্হবন্ত পৰিয়াল এটা, আৰু আপোনাৰ স্বামীগৃহ আগৰ দিনৰ এটা অভিজাত পৰিয়াল, কাৰণ আগতে হাতী থকা মানেই আচলতে এটা অভিজাত পৰিয়াল। আপুনি নাট্য সন্মিলনৰ সৈতেও জড়িত আছিল।
0: প্ৰয়াত স্বনামধন্য ভোলাকটকী দেৱ মোৰ গাঁৱৰে বৰ ভাতৃ বুলি ক'ব লাগিব, প্ৰয়াত লক্ষীবৰ ঠাকুৰ মোৰ ভাতৃ, তাৰোপৰি ফণি শৰ্মা, বিষ্ণুৰাভা দেৱক মই ক্ষন্তেক সময়ৰ কাৰণে হ'লেও মই লগ পাইছিলোঁ মঞ্চত।
1: আপুনি নাটক কৰিছিলোঁ, কি কি নাটক কৰিছিলোঁ?
0: মই ভোগজৰা নাটক, ফণি শৰ্মাৰ ভোগজৰা নাটকখন প্ৰধান নাৰী চৰিত্ৰটোৰে মই ৰূপায়ণ কৰিছিলোঁ। মই একাংকিকাত লিখিছিলোঁ।
1: আপোনাৰ গামখাৰু বুলি এখন গ্ৰন্থ আছে,
0: গামখাৰু মোৰ 2024 চনৰ সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ বিশেষ অভিৱৰ্তনত প্ৰকাশ হৈছিলে।
1: সেইখন কি বিষয়ৰ গ্ৰন্থ?
0: কবিতা। মই কবিতাৰ প্ৰতি সততে মই কিবা ভাবিলেও কিবা কৰিলেও মই সাধাৰণতে কবিতাৰ ৰূপ এটা লৈ যায়গৈ, মানে মই কিয় নাজানো আৰু।
1: আমি এটা কবিতা শুনিব পাৰোঁ আপোনাৰ?
0: এখন আকাশ এজুম তৰা, এ আকাশ জোনাক আৰু এসাগৰ বৰফৰে শুভ্ৰ এটি শৈল্য শিখৰ, বৰফে আৱৰি লোৱা সেইডাল লঠঙা গছৰ জীৱনলৈ আহিল অনাকাংক্ষিত অকাল বাৰ্ধক্য, মৰি মৰি জীয়াই আছে সেইডাল নাম নোহোৱা অনামী গছ, কোনোবা অচিন অজানা যুগৰ পৰা হেজাৰ অলিখিত অতীত ইতিহাস বুকুত সাৱৰি।
1: আপোনাৰ এই কবিতাটো বোধ কৰোঁ অন্য এক বাল্মীকি নামৰ পুথিখনৰ কবিতা। এই কবিতা পুথিখন 2008 চনত হয়তো উন্মোচন হৈছিল,
0: হয় দক্ষিণপাটত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত উন্মোচন হৈছিলে। উন্মোচন কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উৰিয়া ভাষাৰ মুৰব্বী অধ্যাপক জ্যোৎস্না ৰাউতে।
1: অন্য এক বাল্মীকি আপোনাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ।
0: সৰু জোঁৱাই আৰু সৰু জীয়ৰীৰ লগত গৈ পেলাই যেতিয়া পুষ্কৰ তীৰ্থ দেখিছিলোঁ তেতিয়া মই অভিভূত হৈ পৰিছিলোঁ, আৰু তাৰে পৰাই মানে লিখি পেলাই সম্পূৰ্ণ প্ৰায় কৰি থৈছোঁ, কিন্তু মোৰ নানান আহুকালত মই সেইখিনি প্ৰকাশ কৰিব পৰা নাই। তাৰোপৰি
1: আপুনি আধ্যাত্মিক কাহিনীও লিখিছিল নহয়?
0: হয়, আধ্যাত্মিক কাহিনীও মই মাজে মাজে লিখিছোঁ। তাৰোপৰি মোৰ বিভিন্ন প্ৰবন্ধ আলোচনী পাতত ওলায়, বিভিন্ন মই কৰোঁ। নদী আৰু নাৰী বুলি এটা সংগঠন আছে, তাতো মই জড়িত, কিন্তু আচলতে যিমান মনৰ হেঁপাহ আৰু যিমান মনৰ আশা সেইমতে মই কাম কৰি শেষ কৰিব নাই পৰা।
1: আপুনি এই সময়খিনি কেনেধৰণে কটাইছে?
0: মই বৰ্তমান মোৰ ল'ৰা কৰ্মসংক্ৰান্তত দূৰত থাকে, ল'ৰা বোৱাৰী ছোৱালীসকলক বিয়া দিলোঁ, মই ঘৰখনৰ ভিতৰত মই কেৱল কিতাপ কাগজ আৰু এনেধৰণে আৰু আধ্যাত্মিকভাৱে মই অকণমান জড়িত হৈ গৈছোঁ। যোগ ব্যায়াম কিবা এনেকুৱা ধৰণৰ আধ্যাত্মিক কিবা পঢ়ি শুনিব ভাল পাওঁ, এনেকুৱা চৰ্চা কৰি মেডিটেশ্যন কৰি এনেকুৱা ধৰণৰবিলাকত জড়িত হৈ আছোঁ মই।
1: আপোনাৰ ৰোগ ব্যাধি কিবা সমস্যা আছে নেকি?
0: কিছু কিছু আছে, অকণমান উচ্চ ৰক্তচাপৰ মাজে মাজে হয়, মই ইমান নাভাবোঁ আৰু চলি থাকোঁ।
1: আমাৰ ভাল লাগিছে যে আপুনি এই 3-16 বছৰ বয়সতো আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিব পাৰিছে, এইটো আনন্দৰ কথা,
0: ভগৱানৰ আশীৰ্বাদ।
1: আৰু আপোনাক দেখি আচলতে আমি অনুমান কৰিছোঁ যে আপুনি এতিয়া সৰু আছিল, গাভৰু আছিল, তেতিয়াও চাগে এতিয়া আপুনি যিধৰণে খুব ধুনীয়া এগৰাকী মা, আপুনি এগৰাকী ধুনীয়া মা, তেতিয়া চাগে আৰু ধুনীয়া আছিল আপুনি?
0: নাজানো, মই যেতিয়া মেট্ৰিক পৰীক্ষা আমি তেজপুৰত গৈ পেলাই দিবলগীয়া আছিলোঁ, মোৰ বৰ্তা ফৰেষ্টত কাম কৰিছিলে, বৰ্তা কোৱাৰ্টাৰত থাকিছিল, ৰেঞ্জাৰ যিজন আছিলে বঙালী মানুহ আছিলে, কিয় কি ভাল পালে নাজানো, মোৰ মানে বৰ্তা কোৱাৰ্টাৰৰ কাষত মোক কথা পাতি পেলাই মোক এখন কিতাপ উপহাৰ দিছিলে তেখেতে, ৰেঞ্জাৰজনে কিতাপখন দিছিলে, বনলতা সেন, বিখ্যাত বঙালী কবি জীৱনানন্দ দাসৰ উৎকৃষ্ট কবিতা বনলতা সেন। ক'ব নাপায় আচলতে মোৰ সঁচাকৈয়ে চুলি তুলিবিলাক বহুত দীঘল আছিলে, ক'লা আছিলে, কিবা আছিলে, মোৰ ইনস্পায়াৰ কৰিছিলে বনলতা সেনে, বনলতা সেন। চুল তাৰ কবেকাৰ বেদিচাৰ অন্ধকাৰ নিচা, ৰূপ তাৰ শ্ৰাৱষ্টিৰ কাৰুকাৰ্যে, ডাল ভেগে যি যৌ নাবিজ হারায় এসে দিছা সবুজ ঘাসের দেশ যখন সে চোখে দেখে দারু সিদি দ্বীপের ভিতর।
1: আপনি এটা যেটু কবিতা পড়িলে তার আগরখিনি আছিল এনে ধরনের, হাজার বছর ধরে আমি পথ হাতি যেছে পৃথিবীর পথে, সিংহল সমুদ্র থেকে নিশীতের অন্ধকারে মালয় সাগরে অনেক ঘুরেছি আমি, বিম্বিসার অসুকের ধূসর জগতে সেখানে ছিলাম আমি, আরো দূর অন্ধকারে বিদর্ভ নগরে আমি ক্লান্ত প্রাণে চারিদিকে জীবনের সমুদ্র সফেন, আমারে দুদন্ত শান্তি দিয়েছিল নাতুরের বনলতা সেন। তেতিয়া আপনার বনলতা সেন বলে কোনবাই কোনবাই কইছিল নয়নে? এতিয়া আপনি ঘরত কার হইতে থাকে?
0: ঘর বর্তমান মই অকলে, ভগবানের সহায়।

0: আপুনি অকলে থাকে,
1: আজিকালি সহায়কারী পাবলৈ বহুত অসুবিধা।
0: এই বয়সত আপুনি অকলে থকাটো কেতিয়াবা অকণমান অকলশৰীয়া অকলশৰীয়া নালাগেনে?
1: লাগে, মই কিন্তু নাভাবো।
0: আপোনাৰ ল'ৰা বেংগালুৰুত আছে, আপুনি তাতো থাকিব পাৰিলেহেঁতেন।
1: পাৰিলোহেঁতেন, মোক তেওঁলোকে নিবলৈ বহুত হেৰি কৰিছে। যাওঁ, মই মাজে মাজে নোযোৱা নহয়, আজি কেইবছৰমান মই যোৱা নাই। ঘৰখনৰ পৰা আঁতৰি থাকি মোৰ ভাল নালাগে। মোৰ গাঁওখনত যিমান ভাল পাওঁ, মই গাঁওখনৰ হাৱা বতাহ মানুহ যিমান ভাল পাওঁ, মানে মুক্ত মনে মই মোৰ ঘৰখনত থাকিব পাৰোঁ, সেইটো এটা মোৰ কাৰণে ডাঙৰ মানে কি ক'ম, শান্তিময় জীৱন এটা মই কটাব পাৰোঁ, মোৰ ইচ্ছামতে মই কৰিব পাৰোঁ। থাকিলোঁ, জীয়ৰীৰ লগত বহুত ফুৰিলোঁ, জীয়ৰীসকলো আছিলে বাহিৰে বাহিৰে। মই হৰপ্পা মহেঞ্জোদাৰোলৈকে মই গৈছিলোঁ, তাৰ ওপৰতো মোৰ কিবা কিবি লিখা আছে, কিন্তু মোৰ সদ্যহতে মই উলিয়াই দিব নোৱাৰিম।
0: জীৱন সম্পৰ্কে আপোনাৰ উপলব্ধি কি?
1: জীৱনটো অত্যন্ত মূল্যৱান, ভগৱানৰ এক পৰমপিতা পৰমেশ্বৰৰ এক দান। মানুহৰ পৃথিৱীত মানুহ হৈ জন্ম ল'ব পৰা, 33 কোটি জন্মৰ পিছতহে বোলে জন্ম পায় আধ্যাত্মিকভাৱে, নাজানো, কিন্তু মই মানুহৰ জন্ম যে এনেকৈ ল'ব পাৰিলোঁ, মোৰ পিতৃ মাতৃৰ ওচৰত সদায় কৃতজ্ঞ, মোক এনেধৰণে জন্ম দিলে, এনেকৈ সংসাৰ দেখুৱালে, মই পৰমপিতা পৰমেশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ। তেখেতে মোক যে মানুহ জন্ম দি পেলাই মোক এইকণ সংসাৰৰ কিবা সুখ পাবলৈ বা বুজিবলৈ মোক এটা সুস্থ মগজ দিলে, মই পৰমপিতাৰ ওচৰত পৰমপিতা মই
0: আগতে।
2: বিয়লি ৰং অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অনুপমা শৰ্মা বৰুৱাৰ সৈতে হোৱা কথা বতৰাৰ পুনৰ সম্প্ৰচাৰ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ ওস্তাদ আলী আকবৰ খানৰ স্বৰোদবাদন, ৰাগ চন্দ্ৰনন্দন।

জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত গীত দুটি শুনিলে। গীত দুটিৰ ৰচনা আছিল ক্ৰমে তফজ্জুল আলী আৰু নিৰ্মল প্ৰভা বৰদলৈৰ। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। এই সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ মাজত নতুন বিদ্যায়তনিক সম্পৰ্ক স্থাপন কৰাৰ লগতে উত্তৰ পূব ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত সাংস্কৃতিক আৰু জ্ঞানৰ বিনিময় শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। গৱেষণা, সাংস্কৃতিক আদান প্ৰদান, অভিনয় কলা, পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেল আৰ্কাইভ, সাহিত্য অনুবাদকে ধৰি বিভিন্ন ক্ষেত্ৰত এই পদক্ষেপে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বন কৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাওৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বন কৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: এই বৰ্তমান আমি গম পাইছো যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানীক লৈ আৰম্ভ হৈ গৈছে। সকলোৱে যথেষ্ট সতৰ্কতাৰে আৰু যথেষ্ট জৰুৰীকালীন হিচাপে কাম কৰি আছে। সেইটো ক্ষেত্ৰত আমাৰ বিভাগো আমি পিছ পৰি থকা নাই। যোৱা প্ৰায় এমাহমান ধৰি আমি আমাৰ যিখিনি কাণ্ট্ৰি বোৰ্ড বা স্পীড বোৰ্ড আছে সেইখিনি আমি ৰিপেয়াৰিঙৰ লগত জড়িত হৈ আছো আৰু দিনে ৰাতিয়ে এই ক্ষেত্ৰত আমাৰ বিষয়া কৰ্মচাৰীসকল লাগি আছে। পবিতৰাই প্ৰত্যেক বছৰ এটা সময়ত বানপানী আমি পাওঁ আৰু সেইটো সময়ত আমাৰ যিটো পানীৰ লেভেলটো যথেষ্ট বাঢ়ে আৰু আমি আশা কৰিছো 3 দিন বা 4 দিনৰ ভিতৰত আমাৰ নাও যিখিনি কাম আছে বা বানপানী জড়িত বা জৰুৰীকালীন যিখিনি কাম আছে সেইখিনি আমি গোটেইখিনি সম্পূৰ্ণ কৰি উঠিব পাৰিম। ইয়াৰ গোটেই ৰেঞ্জত মিলি প্ৰায় আমাৰ 21খন নাও আছে। তাৰ ভিতৰত আমাৰ প্ৰায় 17খন নাও ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত এখন ডাঙৰ মেকানাইজড নাও এখনো আছে।
0: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনত বানৰ সৃষ্টি হৈছে। জিলাখনৰ ডাঙাইগাঁও নেপালপাৰা পথৰ এখন বাহৰ দলং সোঁতে উটুৱাই নিয়াত অঞ্চলটোৰে যাতায়াত বিচ্ছিন্ন হৈছে। আই নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বাণিজ্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত আজি কেইবাগৰাকী অধ্যাপক অধ্যাপিকাই গৱেষণা পত্ৰ পাঠ কৰে। অনুষ্ঠানত সমল ব্যক্তিৰূপে অংশ লৈ ডঃ সুৰজৱালিয়াই দৈনন্দিন মানৱ জীৱনত AIয়ে কঢ়িয়াই অনা পৰিৱৰ্তন শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়ায়। এই সন্মিলনৰ কাৰিকৰী সত্ৰসমূহত দেশ বিদেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদে সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত সমল ব্যক্তি ডঃ সুৰেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত বিশ্ব ব্যৱস্থাই কেনে ৰূপ ল'ব শীৰ্ষক বক্তব্য আগবঢ়ায়। যোৰহাট আৰক্ষীয়ে আজি অভিযান চলাই চহৰখনৰ এটা পেট্ৰল পাম্পত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। এই ঘটনা সন্দৰ্ভত আজি এজন লোকক আটক কৰা হৈছে। জব্দ কৰা মাদক দ্ৰব্যৰ মূল্য কেইবা লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত ভূপেন হাজৰিকাৰ গীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত প্ৰাইজমানী ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ডিব্ৰুগড় সাহিত্য সভা ভৱনত হ'বলগীয়া কৰ্মশালাত গুৱাহাটীৰ কমল কটকী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। 1,00,000 টকা প্ৰাইজমানী সম্বলিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা 26 জুলাইত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। বিটিআৰৰ উদ্যোগত আজি ভেৰগাঁও প্ৰেক্ষাগৃহত ফুটবল বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিটিআৰ পৰিষদৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী আৰু BTCLAৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে স্থানীয় ক্লাবসমূহৰ মাজত ফুটবলসমূহ বিতৰণ কৰে। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত মঙলদৈৰ সোণালী পাম্পস্থিত ৰজা ধৰ্মনাৰায়ণ সোঁৱৰণী ষ্টেডিয়ামত অনুষ্ঠিত 17 বছৰ অনুৰ্ধ আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাত অৰুণোদয় সংঘই বিজয়ী খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত ফাইনেলত দলটোৱে মঙলদৈ ইউনাইটেড ক্লাবক টাই ব্ৰেকাৰ পদ্ধতিৰে সামগ্ৰিকভাৱে 5-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 2:30 বজাত হবলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 5 বজাত হবলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ পূৰ্ণানন্দ ৰোড তিনিআলি নিবাসী বিশিষ্ট ব্যৱসায়ী প্ৰবাল দুৱৰাৰ কালি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 58 বছৰ। ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জিলাখনৰ চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সাহিত্যিক তৰণীকান্ত ৰায়ৰ কালি 85 বছৰ বয়সত দেহাৱসান ঘটে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এফএমএনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক কিশোৰী আমনকাৰৰ খেয়াল ৰাগ ভূপ।

ইমানপৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কিশোৰী আমানকাৰৰ খেয়াল ৰাগ ভূপ আৰু পণ্ডিত পন্নালাল ঘোষৰ বাঁহী বাদন ৰাগ দৰবাৰী শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও।

ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই মৃণালী শৰ্মাই বিদায় লৈছোঁ। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে জুন হাজৰিকাই, নিয়ন্ত্ৰণ কক্ষত আছিল আশীষ মজুমদাৰ আৰু বিবেক যাদৱ। কাইলৈ এই একে বেণ্ডতে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ হ'ব পুৱা 5:50। শ্ৰোতাসকল, আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।